আকাশবাণী তেজপুৰ, আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 25 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 12 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

ৰুডৱাৰ্ড কিপলিঙে কৈছিল, তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে সন্দেহলৈ ভয় নকৰিবা, তোমাৰ জয় নিশ্চিত। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

0: scheme, eligible landholding small and marginal farmers are assured a minimum monthly pension of 3,000 rupees from the age of 60. In women's cricket, India will face defending champion Sri Lanka in the summit clash of T20 Asia Cup in Dubai tomorrow. Sri Lanka stormed into the final last night, defeating Pakistan by 4 wickets. Chasing a target of 131, Sri Lanka overhauled the score in 18.4 overs, posting 134 runs for the loss of 6 wickets. In hockey, Indian women's team will take on South Korea in the first semi-final of Junior Asia Cup at Moki in China this morning. The match is scheduled to begin at 9:15 a.m. Indian Standard Time. And that is the end of this news bulletin.
1: Media members are required to make pass meter, hot countries, kilohertz, aru FM bender, echo egg, the homic soy megahertz. এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: ডিম্বেশ্বৰ নেওগে কৈছিল, ভয় যদি সঁচাকৈয়ে কৰিবই লাগিব তেন্তে ভয়লৈ ভয় কৰা উচিত, কিয়নো এবাৰ ভয় সুমুৱাই দিব পাৰিলে এচাৰি এডালেৰে দঁতাল হাতীটোকো বশ কৰিব পাৰি। ভয় গুপ্ত সতৰু, আন্ধাৰ বাটত জোপ লৈ থাকে, তাৰ লগত যুঁজিবলৈ হ'লে তাক পোহৰলৈ চোঁচৰাই আনিব লাগে, তাতেই শেষ। আহাৰ নিদ্ৰা ভয় য'ত কৰা ত'তেই হয়। ফুটবলটো মূৰত পৰে বুলি খেলৰ মাজত ভয় কৰি ৰৈ থাকিলেই সি মূৰত পৰিব আৰু দুখ পাবা, কিন্তু সাহেৰে হেড কৰি তাক ওফৰাই পঠিয়ালেই মূৰত অলপো দুখ নেপায়। সকলো বিপদ আপদ আৰু ভয়ৰ সম্পৰ্কে একেই কথা। নিজত আৰু ঈশ্বৰত বিশ্বাস, জীৱনৰ দুখ দুৰ্ভাগ্যৰ লগত যুঁজিবৰ সাহস, এইবোৰহে নৈতিকতা বল আৰু আধ্যাত্মিক শক্তিৰ মূল। সততাৰে জীয়াই থকাতনো নৈতিক কাৰ্য কি আছে? জীৱনৰ দুখ দুৰ্ভাগ্য বুকু পাতি লোৱাতকৈনো আধ্যাত্মিক শক্তি আৰু কি হ'ব পাৰে? জীৱনৰ বিপদ আপদৰ পৰা পলাই সাধু হোৱাতকৈ সেইবোৰৰ লগত যুঁজি সংসাৰী হোৱাটো নিশ্চয় শ্ৰেষ্ঠ। বেশ্যাত পতিত হোৱা অজামিলে সেই বেশ্যা আৰু তাইৰ ল'ৰা ছোৱালীক প্ৰাণে পণে পোহপাল দি পাপ ক্ষয় নকৰা হ'লেই তেওঁৰ মুখত নাৰায়ণ নাম ওলাবলৈ পালেহেঁতেন কেনেকৈ? গতিকে সন্যাস শ্ৰমতকৈ গৃহাশ্ৰম নিশ্চয় শ্ৰেষ্ঠ। যুঁজ জীৱনৰ সহজাত বৃত্তি, কিন্তু এই যুঁজ হ'ব লাগে সদায় অসৎ বৃত্তিৰ বিৰুদ্ধে। লক্ষ্যস্থানতকৈ যাত্ৰাহে অধিক লাগতিয়াল। কোৱা হয় বোলে লোকলৈ বুলি গছ ৰোৱা মানুহজনেই পোন প্ৰথমে জীৱনৰ উদ্দেশ্যৰ সঁহাৰি পাইছিল। গতিকে যিয়ে যাত্ৰাপথ চিনি পায় তাৰ লক্ষ্যস্থানৰ চিন্তা নাই, আৰু যি এবাৰ লক্ষ্যস্থানৰ সন্ধান পাইছে তাৰ জীৱনত কোনো পৰাজয়ৰ ভয় নাই, কিয়নো তেওঁক দেখি পৰাজয় নিজেই পৰাজিত হ'ব। বায়ুৰ বাধা নহ'লে চৰাই উৰিব নোৱাৰে, পানীৰ বাধা নহ'লে মাছে সাঁতুৰিব নোৱাৰে। এতেকে বাধা গতিৰ অন্তৰাই নহয়, বৰঞ্চ সহায়ক। তেনেকৈ কোনোবাই যদি সঁচাকৈ ঈৰ্ষা কৰে সিও শুভ লক্ষণ, যিহেতুকে বিশেষ উচ্চ স্তৰলৈ নুঠিলেই কোনো ঈৰ্ষাৰ পাত্ৰ হ'ব নোৱাৰে। অৱশ্যে অনুপযুক্ত সমালোচনাক মনত ঠাই দিব নালাগে।
1: আজিৰ মুকুতামালা ডিম্বেশ্বৰ নেওগৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনোৱা হওক পণ্ডিত ভজন চপুৰীৰ সন্তুৰবাদন, ৰাগ নাট্যভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভজন চৌধুৰীৰ বজোৱা সন্তুৰত ৰাগ নাথ ভৈৰৱ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পাপৰি বৰ্মনৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত।

পাপৰি বৰ্মনৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

সন্ধিয়া ছয় বাজি দহ মিনিটত কৃষকবাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীন পালন এই বিষয়ে এটি আলোচনা। ইয়াত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই, আগ ধৰিব শিখামণি দত্তই। ইয়াৰ পাছতে শুনিবলৈ পাব কৃষিক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানত দিলীপ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ভাস্কৰজ্যোতি আচাৰ্যৰ। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ পাঠ যুগুতাই শিক্ষা দিব অম্লানজ্যোতি দেৱচৌধুৰীয়ে। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ কৰ্মশালা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট চৰুদবাদক তৰুণ চন্দ্ৰ কলিতা আৰু শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী প্ৰজ্ঞান বৰুৱা। বিষয় শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা। অনুষ্ঠানটিৰ আধৰুতা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 গীতমালিকা অনুষ্ঠানত শুনিবলৈ পাব দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰী, দিলীপ দাস আৰু সংগীতা কাকতি, কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকা, ৰাজেন গোহাঁই আৰু দীপ্তিৰাণী পেগু আৰু জিতেন ডেকা আৰু শিখা বৰাৰ কণ্ঠৰ গীত।

পুৱা 7:30 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ সপ্তদশ খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 9:15 বজাত জিলাৰ ৰেহৰূপ, 9:20 বজাত আৰু 10 বজাত হিন্দী চিনেমাৰ গীত। পুৱা 9:45 বজাত অসমা সুষমা অনুষ্ঠানত ডক্টৰ প্ৰবীণ শইকীয়া ৰচিত আৰু দিলীপ দাস প্ৰযোজিত আলেখ্য আমাৰে মইনা সুবয়েৰ প্ৰথম খণ্ড। দিনৰ 11:05 বজাত পৰাগমালা লাইভ, 11:30 বজাত

বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ পঞ্চদশ খণ্ড, ৰচনা মেঘনা চৌধুৰীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নিবেদিতা শৰ্মা বৰাৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত চি আৰ ব্যাসৰ কণ্ঠৰ খেয়াল, ৰাগ শুদ্ধ সৰংগ। দিনৰ 1:50 সুধা কণ্ঠৰ গীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীত। বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25, সন্ধিয়া 7:20 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। সন্ধিয়া 6:40 অৰুণ দাসৰ কণ্ঠৰ ৰবীন্দ্ৰসংগীত, 7:05 বৃন্দগান। সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত নাৰায়ণ চন্দ্ৰ কাঠাৰৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:02 দৃষ্টিপাত, 9:00 চিত্ৰগীত। নিশা 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট শিল্পী পখিলা লেকথেপিৰ জীৱন আৰু কৰ্মৰাজীৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যলানীৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইবাণী।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আলাপ অনুরাগ আভরণ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

গতিবোৰ এটা প্ৰকৃত পৰিৱেশত সোমাই পৰাৰ দৰেই অনুভৱ কৰে। উল্লেখযোগ্য যে অভিযান্ত্ৰিক আৰু স্থাপত্যবিদ্যাৰ ক্ষেত্ৰত ভাৰ্চুৱেল ৰিয়েলিটিৰ ইতিমধ্যে বহুল প্ৰয়োগ ঘটিছে। উদাহৰণস্বৰূপে এজন অভিযন্তাই ভাৰ্চুৱেল ৰিয়েলিটিৰ সহায়ত এনে এটা ভাৰ্চুৱেল ঘৰ নিৰ্মাণ কৰি উলিয়াব পাৰে আৰু প্ৰকৃততে তেনে ঘৰ এটা নিৰ্মাণ কৰাৰ আগতেই এজন মানুহে সেই ভাৰ্চুৱেল ৰিয়েলিটিৰে সৃষ্টি কৰা ঘৰৰ ভিতৰলৈ সোমাই যাব পাৰে। ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি প্ৰকৃত ঘৰটোত থকাৰ দৰে অনুভূতি লাভ কৰিব পাৰে। প্ৰয়োজন হলে সেই ভাৰ্চুৱেল ৰিয়েলিটিতে ঘৰটোৰ অভিযান্ত্ৰিক সাল সলনি ঘটাব পাৰে। কোনটো পৰিৱৰ্তন কিমান সুবিধাজনক হ'ব পাৰে সেই কথাও পৰীক্ষা কৰি চাব পাৰে। সেই একেধৰণে অভিযন্তাসকলে ভাৰ্চুৱেল ৰিয়েলিটিৰ জৰিয়তে বিভিন্ন যন্ত্ৰ, মটৰ গাড়ী আৰু অন্যান্য অভিযান্ত্ৰিক আহিলাৰ চানেকি প্ৰস্তুত কৰিব পাৰে আৰু সেইবোৰ প্ৰকৃততে নিৰ্মাণ কৰি উলিওৱাৰ আগতেই সেইবোৰৰ ব্যৱহাৰিক আৰু কাৰ্যকৰিতা সম্পৰ্কে পৰীক্ষা কৰি ল'ব পাৰে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere।
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन, कहानी नहीं बदली स्टाइल, गया है

Iya, akah bani. Batorir hoite moi Pranita Devi. Etia pradhan batori somuhul. Ostadok BRICS shirkha sammelanot ongkhogrohonor udeshe. Kali sandhya alokonkor bidesi neta aru jeshtho bikoya notun dillit uposthit hoise. Pradhanmantri Narendra Modi, Russia rashtrapati, Iranor rashtrapati aru rashtrasanghor sachib pradhanor hoite kali notun dillit prithoke prithoke boithokot milito hoy. Sorkare pradhanmantri awas yojona nogoriyar ditiyo porjayor odhinot 270,000 bakogrihot onumodon janaise. নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাজধানী মহানগৰখনৰ প্ৰধান পথসমূহত যান বাহন চলাচলৰ দিশ সলনি কৰা হৈছে আৰু চীনৰ মুখীত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিবলৈ

এতিয়া শুনক বিতং বাতৰি। অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাবো ছুবিয়ান্তোই যোৱা নিশা ৰাজধানী মহানগৰখনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় কয়লা আৰু খনি ৰাজ্যমন্ত্ৰী সতীশ চন্দ্ৰ দুবি বিমানবন্দৰত আদৰণি জনায়। বুৰুণ্ডীৰ ৰাষ্ট্ৰপতি এভাৰিষ্টে নাডাইচিমিয়ে আফ্ৰিকান ইউনিয়নক প্ৰতিনিধিত্ব কৰি ব্ৰিক্ছ সন্মিলনত অংশগ্ৰহণৰ বাবে কালি নতুন দিল্লীত উপস্থিত হয়। তেওঁ কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী ভূপাতি ৰাজুত শ্ৰীনিবাস বাৰ্মাই আদৰণি জনায়। আবুধাবিৰ যুৱৰাজ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ অল নাহিয়ান আৰু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমেও ইতিমধ্যে ভাৰতত উপস্থিত হৈছে। দুয়োগৰাকী অতিথিক কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে বিমানবন্দৰত আদৰণি জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে আবুধাবিৰ যুৱৰাজগৰাকীৰ ভাৰতলৈ এই আগমনৰ সুবাদতে ভাৰত আৰু সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰৰ মাজত সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব শক্তিশালী হ'ব আৰু বাণিজ্য তথা শক্তি সুনিশ্চিতকৰণৰ দিশত ইতিবাচক প্ৰভাৱ পেলাব। ভাৰত আৰু মালয়েছিয়াৰ দীৰ্ঘদিনীয়া ঘনিষ্ঠ সম্বন্ধৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভাৰত ভ্ৰমণে বাণিজ্য, বিনিয়োগ, ডিজিটেল অৰ্থনীতি, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰিব। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফটাহ অল ছিছি, ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী আবি মহম্মদ আলিও কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। দুয়োগৰাকী নেতাক কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ছেঠে আদৰণি জনায়। উল্লেখযোগ্য যে ভাৰত আৰু ইজিপ্তৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। একেদৰে ভাৰত আৰু ইথিঅপিয়াই কৌশলগত অংশীদাৰিত্বৰে বিভিন্ন খণ্ডত একেলগে কাম কৰি আহিছে। ফিলিপাইনৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰ, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ন, ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী এলেক্সে অভাৰচুক আৰু থাইলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চিহাছক ফুনাংকেটকেও আৰু নাইজেৰিয়াৰ উপ ৰাষ্ট্ৰপতি কাছিম ছেট্টিমা কালি নতুন দিল্লীত উপস্থিত হয়। ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAEকে ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন দিল্লীত ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ন আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে কালি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু দুয়োগৰাকী নেতাই ৰাজনীতি, বাণিজ্য আৰু অৰ্থনীতি, প্ৰতিৰক্ষা, শক্তি, মহাকাশখণ্ড, দক্ষতা বিকাশ আদিকে ধৰি ভাৰত ৰাছিয়া সহযোগিতাৰ বিভিন্ন দিশৰ ব্যাপক পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত নেতা দুগৰাকীয়ে পশ্চিম এছিয়াৰ সংঘাত, ব্লেক চিৰ আদি বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দোহাৰে যে আলোচনা আৰু কূটনৈতিক সম্পৰ্কৰ জৰিয়তে সংঘাত পুনৰ সমাধান কৰিব পৰা যায়। শান্তি প্ৰক্ৰিয়া স্থাপনৰ এই প্ৰচেষ্টাত ভাৰত সদায় সাজু বুলিও উল্লেখ কৰে। ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 24 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল'বলৈ ৰাছিয়ালৈ আমন্ত্ৰণ জনাইছে। বৰ্তমানলৈ যদিও এই সন্মিলনৰ দিন নিৰ্ধাৰিত হোৱা নাই, তথাপি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ এই আমন্ত্ৰণত সন্মতি জনাইছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়নৰ সৈতে

0: বা দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াত হোৱা শেহতীয়া কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে আৰু কূটনৈতিকভাৱে সমাধান কৰাৰ প্ৰতি আগ্ৰহী বুলি দোহাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত শান্তি আৰু স্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। তেওঁ ব্ৰিকছ সন্মিলনত ভাগ লোৱাৰ বাবে ইৰাণক ধন্যবাদ জ্ঞাপন কৰে। ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়েও প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰি এইদৰে কয়।
1: I would like to sincerely thank the friendly government and people of India for their graciously hosting of this meeting, as well as the Honorable Prime Minister of India for his valuable efforts to strengthen BRICS cooperation. It is a source of great satisfaction for me to be present today among representatives of the private sector, business enterprises and entrepreneurs who can transform the idea of cooperation within BRICS into tangible economic reality.
0: প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই গোলকীয় সংঘাত, ইয়াৰ সমাধান, বহনক্ষম উন্নয়ন, নবীকৰণযোগ্য শক্তি, গোলকীয় খাদ্য সুৰক্ষা আৰু জনসাধাৰণ কেন্দ্ৰিক কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত আলোচনা কৰে। শ্ৰীগুটেৰেছে ভাৰতে চতুৰ্থবাৰলৈ ব্ৰিকছ সন্মিলনৰ অধ্যক্ষতা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সমান্তৰালকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক তামিল ভাষাৰ সৃজনতন জ্ঞান আৰু ঐতিহ্যৰ বিষয়ে থকা গ্ৰন্থ তিৰুকুৰালৰ ৰুছ ভাষালৈ হোৱা অনুবাদ গ্ৰন্থ উপহাৰ হিচাপে প্ৰদান কৰাৰ বাবে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীৰাধাকৃষ্ণনে ইয়াক দেশৰ ঐতিহ্যমণ্ডিত সভ্যতাৰ সুন্দৰ উদযাপন বুলি অভিহিত কৰে। দেশৰ চিৰন্তন জ্ঞান আৰু চহকী ঐতিহ্যই বিভিন্ন ভাষা আৰু সীমা অতিক্ৰম কৰি বিশ্বত প্ৰসাৰিত হোৱা কাৰ্যত তেওঁ আনন্দ প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তিৰুৱল্লুৰৰ সাৰ্বজনীন জ্ঞানে ভাষা, সংস্কৃতি আৰু সীমাৰ প্ৰাচীৰ ভাঙি ভাৰতৰ চিৰন্তন বাৰ্তা বিশ্ব দৰবাৰলৈ কঢ়িয়াই নিছে। চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 18,70,000 বাসগৃহত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে এই আঁচনিখনৰ ৰূপায়ণ অধিক ত্বৰান্বিত কৰাৰ লগতে নগৰাঞ্চলত সকলোৰে বাবে গৃহৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে। যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় অনুমোদন তথা নিৰীক্ষণ সমিতিৰ নৱমখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নগৰ উন্নয়ন বিভাগৰ সচিব সত্যেন্দ্ৰ সিঙে এই বৈঠকত পৌৰহিত্য কৰে। বৈঠকত এই আঁচনিৰ হিতাধিকাৰী নেতৃত্বাধীন নিৰ্মাণ আৰু অংশীদাৰিত্বৰে ব্যয়সাধ্য গৃহ শাখাৰ অধীনত প্ৰায় 29,000 অতিৰিক্ত বাসগৃহত অনুমোদন দিয়া হয়। এই অনুমোদনে অসম, বিহাৰ, গুজৰাট, তেলেংগানা, ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশ এই 6খন ৰাজ্য সামৰি লৈছে। ৰাজ্যসমূহক উদ্দেশ্যি শ্ৰীসিঙে এই আঁচনিখনৰ সুবিধাসমূহ যাতে সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব পাৰে তাৰ বাবে আঁচনিখনৰ সময়োপযোগী আৰু ফলপ্ৰসূ ৰূপায়ণ তথা নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱা 9:30 পৰা নিশা 9 বজালৈ ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰধান পথসমূহত যান বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ লগতে পথত যান বাহন চলাচলৰ দিশ সলনি কৰা হ'ব। যাত্ৰীসকলক যাত্ৰাৰ পূৰ্ব পৰিকল্পনা কৰাৰ লগতে হাতত অতিৰিক্ত সময়লৈ ওলাবলৈ যান বাহন আৰক্ষীয়ে পৰামৰ্শ দিছে। লগতে সম্ভৱপৰ সকলো স্থানত নাগৰিকসকলক ৰাজহুৱা পৰিবহণ, বিশেষকৈ মেট্ৰ' ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে দিল্লীৰ যান বাহন আৰক্ষীয়ে নিৰ্ধাৰিত বিকল্প পথসমূহ ব্যৱহাৰ কৰিবলৈ আৰু ট্ৰেফিক আৰক্ষীৰ নিৰ্দেশনা মানি চলিবলৈ নাগৰিকসকলক অনুৰোধ জনাইছে। ইয়াৰ লগতে কয় যে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহনসমূহক অগ্ৰাধিকাৰ ভিত্তিত পাৰ হৈ যাবলৈ দিয়া হ'ব বুলিও জনোৱা হৈছে। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাই 7 বছৰ সম্পূৰ্ণ কৰিছে। 2019 চনৰ 11 ছেপ্টেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে 60 বছৰ বয়সৰ পৰা ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিমাহে এই আঁচনিৰ অধীনত 60 বছৰ পাৰ কৰা কৃষকসকলক 3,000 টকাকৈ পেঞ্চন দি অহা হৈছে। ইয়াৰ জৰিয়তে খেতিয়কসকলে বৃদ্ধ বয়সত বিত্তীয় নিৰাপত্তাৰ লগতে সন্মানো লাভ কৰিছে। চীনৰ মুকিত চলি থকা জুনিয়ৰ এছিয়া কাপ হকীৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰতৰ মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি পুৱা 9:45 খেলখন আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ অংশগ্ৰহণৰ উদ্দেশ্যে কালি সন্ধিয়া ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি, ইৰাণৰ উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ সৈতে কালি নতুন দিল্লীত পৃথকে পৃথকে বৈঠকত মিলিত হয়। চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 18,70,000 বাসগৃহত অনুমোদন জনাইছে। নতুন দিল্লীত হ'বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাজধানী মহানগৰখনৰ প্ৰধান পথসমূহত

0: যান বাহন চলাচলৰ দিশ সলনি কৰা হৈছে আৰু চীনৰ মকিত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংকদেৱ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: আবাহন যুগৰ এগৰাকী বৰেণ্য উপন্যাসিক, গল্পকাৰ, নাট্যকৰ্মী, শিশু সাহিত্যিক দীননাথ শৰ্মাৰ আজি উপজা দিন। 1914 চনৰ 12 ছেপ্টেম্বৰ তাৰিখে বিশ্বনাথ চাৰিআলিত জন্মগ্ৰহণ কৰা এইজনা প্ৰতিভাৱান সাহিত্যিকৰ পিতৃৰ নাম আছিল কমল চন্দ্ৰ শৰ্মা আৰু মাতৃ আছিল ঘনকান্তি দেৱী। তেখেতৰ গল্পপুথি কেইখন হ'ল দুলাল, অকলশৰীয়া, কল্পনা আৰু বাস্তৱ, কুৱা ভাটুৰীয়া, উঠৰ তলত, সুৰসী, হাতীপতি আৰু পোহৰ। আনহাতে দীননাথ শৰ্মাই নোবেল বঁটা বিজয়ী নুট হামচুনৰ মূল উপন্যাস গ্ৰ'থ অৱ দ্য ছইল অনুবাদ কৰিছিল মাটি আৰু মানুহ নামেৰে। ৰোমান্টিক ভাৱনা আৰু বিৰহ যন্ত্ৰণাৰ প্ৰকাশ ঘটা উষা উপন্যাসখনেই হৈছে তেখেতৰ প্ৰথমখন উপন্যাস। আনহাতে ৰক্ষণশীলতা, কুসংস্কাৰ, বিধৱা বিবাহ, নৱদৰ্শন আৰু পুৰণি ভাৱধাৰাৰ মতান্তৰ, মানৱীয় আৱেগ অনুভূতি আদিৰ ভিত্তিত ৰচিত তেখেতৰ উপন্যাসসমূহৰ ভিতৰত শান্তি, নবাৰুণ, সংগ্ৰাম, ভৰলীপাৰৰ কাহিনী, নদাই আদি। দীননাথ শৰ্মাই কোলাহুলভ দৃষ্টিভংগীৰে লিখি উলিওৱা শিশু উপযোগী জীৱনী পুথিকেইখন হ'ল সত্যনাথ বৰা, হেমচন্দ্ৰ বৰুৱা, লক্ষীধৰ শৰ্মা আৰু লম্বোদৰ বৰা। এই মহান ব্যক্তিকেইজনৰ জীৱনৰ সকলো দিশ সামৰি ৰচনা কৰা পুথিকেইখনে শিশুৰ লগতে ডাঙৰৰ মাজতো যথেষ্ট সমাদৰ লাভ কৰিছিল। দীননাথ শৰ্মাই সত্যনাথ বৰাৰ জীৱনী আৰু হেমচন্দ্ৰ বৰুৱাৰ জীৱনী এই দুয়োখন গ্ৰন্থৰ বাবে তেওঁক 1940 চনত অসম সাহিত্য সভাই কমলা দেৱী শিশু সাহিত্য বঁটা প্ৰদান কৰিছিল। তেখেতৰ শিশু উপন্যাস পুতুৰ পয়মাল সাহিত্য চৰ্চাতেই জীৱন উচৰ্গা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা দীননাথ শৰ্মাই 1988 চনৰ 18 আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
0: স্বাধীনতা সংগ্ৰামী, নাট্যকাৰ, শিল্পী ব্ৰজনাথ শৰ্মাৰ আজি স্মৃতি দিৱস। সুদক্ষ অভিনেতা আৰু গীত বাদ্যত সুনিপুণ ব্ৰজনাথ শৰ্মাই 14 বছৰ বয়সতে এক যাত্ৰা দলত হৰিচন্দ্ৰ নাটকত হৰিচন্দ্ৰ ৰজাৰ পুতেক ৰোহিতেশ্বৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ব্ৰজনাথ শৰ্মাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ভেল্লা প্ৰাথমিক বিদ্যালয়ত।

0: অধীনত পৰস্পৰে বিনিময়যোগ্যভাৱে ব্যৱহাৰ কৰা হয়। দুয়োটাই হাতে কলমে দক্ষতা গঢ়ি তুলিবলৈ ৰাষ্ট্ৰীয় দক্ষতা যোগ্যতা কাঠামোৰ সৈতে সংৰক্ষিত। সমগ্ৰ শিক্ষা অসমৰ অধীনত দুয়োটা পদে ছাত্ৰ ছাত্ৰীসকলক নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিকোৱা ব্যৱহাৰিক চাকৰিমুখী বৃত্তিসমূহ যেনে IT, ITS, ৰিটেইল, কৃষি, বিউটি আৰু ইলেক্ট্ৰনিকছৰ দৰে বৰ্ণনা কৰা হয়। দুয়োটাই নিয়োগযোগ্যতা বৃদ্ধি কৰা, কৰ্মশক্তিৰ অভাৱ পূৰণ কৰা আৰু উদ্যোগিতা উৎসাহিত কৰাৰ লক্ষ্য ৰাখে। অসমৰ স্কুলত দক্ষতা শিক্ষা নিয়মীয়া পাঠ্যক্ৰমৰ সৈতে একত্ৰিতভাৱে মূল সুঁতিৰ অংশ হিচাপে প্ৰদান কৰা উচিত। ENEP 2020 আৰু অসমৰ বাস্তৱতাৰ সৈতে কম্পাটিবল। ENEP 2020 একাডেমিক বৃত্তিগত বিভাজন দূৰ কৰি 2025 চনৰ ভিতৰত 50%তকৈও অধিক শিক্ষাৰ্থীক বৃত্তিগত শিক্ষা দিয়াৰ লক্ষ্য ৰাখিছে। অসমত সমগ্ৰ শিক্ষা আৰু PMC-ৰ অধীনত 17%তকৈও অধিক স্কুলত ইতিমধ্যে IT, ITS, ৰিটেইল, কৃষি, পৰ্যটন আদিত ৰূপায়ণ হৈছে। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ইয়াক উচ্চ মাধ্যমিক অবিচ্ছেদ্য অংশ কৰিছে। স্থানীয় খণ্ডৰ সৈতে মিলাই দিয়া দক্ষতা শিক্ষাই নিয়োগযোগ্যতা বৃদ্ধি কৰে আৰু স্কুল ত্যাগ হ্ৰাস কৰে। একত্ৰিতকৰণে নমনীয় অৰ্থাৎ ফ্লেক্সিবিলিটি পাঠ এটা প্ৰদান কৰিছে। ৰূপায়ণত আন্তঃগাঁথনি, প্ৰশিক্ষক আৰু উদ্যোগ সংযোগৰ প্ৰয়োজন আছে। ভালদৰে ৰূপায়ণ কৰিলে ই শিক্ষাৰ্থীক জ্ঞান আৰু দক্ষতা দুয়োটাৰে সজ্জিত কৰি অসমৰ মানৱ সম্পদ শক্তিশালী কৰিব। যিসমূহ স্কিল এডুকেশ্যন ছাত্ৰ ছাত্ৰীসকলক স্কুলত দিয়া হয়, বিশেষকৈ গাঁৱৰ স্কুলত, সেইখিনি আমাৰ অনুভৱ হয় যে ইয়াত সেইখিনি বাহিৰত তেখেতসকলে ব্যৱহাৰ কৰিবৰ কাৰণে এটা স্কোপ লাগিব আৰু সেই স্কোপটো যদি আমাৰ কৰ্তৃপক্ষই কেম্পাছ ৰিক্ৰুটমেণ্ট বা জব ফেয়াৰ জাতীয় অৰ্গেনাইজ কৰে তেতিয়াহলে নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। হয়, আজিৰ তাৰিখত স্কিল এডুকেশ্যন বা ভোকেশ্যনেল এডুকেশ্যন অতি দৰকাৰী এটা বৃত্তি যাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব।
1: আমাৰ সৈতে সেয়া আছিল 2022 চনৰ ৰাষ্ট্ৰপতিৰ পৰা কৃতি শিক্ষকৰ সন্মান লাভ কৰা শোণিতপুৰ জিলাস্থিত PM শ্ৰী চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মীনাক্ষী গোস্বামী। এগৰাকী আমেৰিকান অৰ্থনীতিবিদ ৰিচাৰ্ড থেলাৰৰ আজি উপজা দিন। অৰ্থনীতিৰ এক নতুন ধাৰা, ব্যৱহাৰবাদী অৰ্থনীতিৰ শাখা, ব্যৱহাৰবাদী বিত্তৰ সূত্ৰকাৰ হিচাপে তেওঁ পৰিচিত আছিল। 2017 চনত ব্যৱহাৰবাদী অৰ্থনীতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

0: ইতিহাসৰ পাতত বাৰ ছেপ্টেম্বৰ লৰ্ড কৰ্ণৱালিছ ভাৰতৰ গভৰ্ণৰ জেনেৰেল হয় 1786 চনৰ আজিৰ তাৰিখত। আমেৰিকাৰ কৃষি বিজ্ঞানী সেউজ বিপ্লৱৰ পিতৃপুৰুষ নোবেল বঁটা বিজয়ী নৰ্মেন বোৰলগৰ মৃত্যু হৈছিল 2009 চনৰ আজিৰ তাৰিখত। ভাৰতীয় নেপথ্য কণ্ঠশিল্পী স্বৰ্ণলতাৰ মৃত্যু হৈছিল 2010 চনৰ আজিৰ তাৰিখত।
1: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ শিৰোনাম লৈ। দিল্লীৰ ভাৰত মণ্ডপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ দ্বিপাক্ষিক বৈঠক। ভাৰত আৰু ৰাছিয়াৰ মাজত হ'ব $100 কোটি বাণিজ্য চুক্তি। কটকটীয়া নিৰাপত্তা, অভেদ্য দুৰ্গত পৰিণত নতুন দিল্লী, 21খন ৰাষ্ট্ৰৰ মুৰব্বী প্ৰতিনিধিক লৈ আজি ব্ৰিক্স শীৰ্ষ সন্মিলন। কিশোৰ কুমাৰ, লতা মংগেশকাৰ, কে কে নথকা বৈশিষ্ট্য জুবিন গাৰ্গৰ কণ্ঠত, বিশ্বৰ কণ্ঠবিজ্ঞান মঞ্চত মায়াবিনীৰ ঝংকাৰ, আমেৰিকাৰ কণ্ঠবিজ্ঞান বিষয়ক আগশাৰীৰ পত্ৰিকা জাৰ্নেল অৱ ভইচত প্ৰকাশ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ কিশোৰ দত্তৰ গৱেষণা পত্ৰ, জাপান এছিয়ান গেমছত দেশক প্ৰতিনিধিত্ব কৰিব অসমৰ লাভলীনা বৰগোহাঁই, ঈশাৰাণী বৰুৱা আৰু অমৰজিৎ সিঙে, 15 ছেপ্টেম্বৰত 1,300 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। বাংলাদেশক ছেমিফাইনেলত হৰুৱাই মহিলাৰ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপৰ যুঁজত ভাৰত, পুৰুষৰ জুনিয়ৰ এছিয়া

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: লোকনাথ ফুকনে তেওঁৰ চোৰাতে বহি একান্ত মনে সকলোৰে কথা শুনি যায়। তাৰ পাছত সকলো সম্প্ৰদায়ৰ ইতিবাচক আৰু নেতিবাচক গুণ দোষবোৰ চালি জাৰি চাই এটা মতত উপনীত হৈ গৈ যে সমাজত সাধাৰণতে নেতিবাচক কথাবোৰে তৎক্ষণাত ক্ৰিয়া কৰে। ইতিবাচক দিশবোৰ বাৰে বাৰে আঙুলিয়াই দেখুৱাব নোৱাৰিলে, সেইবোৰক আদৰ্শ হিচাপে গ্ৰহণ কৰি কামত লগাব নোৱাৰিলে সমাজত অস্থিৰতা বিৰাজ কৰাটো স্বাভাৱিক হৈ পৰে, সমাজ স্থবিৰ হৈ পৰে। সেয়ে তেওঁ মাজে মাজে মানুহৰ মাজত দিব্য গুণ সম্পন্ন হ'বৰ বাবে প্ৰাৰ্থনা কৰে, মনুৰ্ভৱ জনায়া দৈৱাং জনম। আবেলিৰ এই বৈঠক ভগাৰ পাছত তেওঁৰ চোৰাত সন্ধিয়ালৈ ওচৰৰ গাঁৱৰ কেইবাগৰাকীও নিয়মিত অতিথি উপস্থিত হ'লহি। সাধাৰণতে খেতিপথাৰৰ কাম সামৰি প্ৰায়ে এনেকৈ এইসকল লোক উপস্থিত হৈ বিভিন্ন আলোচনাত মিলিত হয়। খেতিপথাৰ, গাঁৱৰ সমস্যা, ৰাজনীতি, সাহিত্য সংস্কৃতিৰ কথাৰ পৰা আৰম্ভ কৰি বিয়া, সবাহ, মাছ মৰা ইত্যাদি অনেক কথাই তেওঁলোকৰ মাজত আলোচিত হয়। বিশেষকৈ জনমভূমি, দীপক, ছোভিয়েট দেশ, অসম বাতৰি আদি কাকত আলোচনীবোৰ ডাকযোগে ফুকনৰ ঘৰত আহি পোৱাৰ দিনা গাঁৱত এই খবৰটো বিয়পি পৰে। এনে কাকত আলোচনী পঢ়িবলৈও ডেকাচামৰ অনেক লোক ফুকনৰ ঘৰ ওলাইহি। কিন্তু আজি এনেকুৱা উল্লেখিত দিন নোহোৱা স্বত্তেও যিকেইজন মানুহ আহি তেওঁৰ চোৰাত বহিলহি, সেই আটাইকেইজন লোক গহীন হৈ পৰিল। গাঁৱৰ স্কুলৰ শিক্ষককেইজনৰ উপৰি ধান্তি বৰা, লেটকা বায়ন, চুলেফা গোহাঁই, মানি বৰা আৰু বগাই বিদ্ৰোহী নিমাত হৈ থাকিল কিছুপৰ। ফুকনে এনে অস্বাভাৱিক পৰিৱেশৰ একো তত ধৰিব নোৱাৰি প্ৰথমে বগাই বিদ্ৰোহীক প্ৰশ্ন কৰিলে।
1: বগাই, সজাতি তল অতি সোনকালে শ্বিলঙলৈ যাব, দান বৰঙণি গোট খাইছেগৈনে?
0: এইটো প্ৰশ্নৰ বাবেই যেন সকলো ৰৈ আছিল। উত্তেজিত হৈ পৰিল বগাই বিদ্ৰোহী।
2: দদাইদেউ, দেশখন কি অকল আমি অসমীয়া মানুহকেইটাৰহে নেকি? মন্ত্ৰী, MLA হ'বলৈ দেখোন সকলোৱে ঠেং দাঙি থাকে। কামৰ বেলিকা যুঁজত মাৰ খাবলৈহে আমি জনম ল'লো নেকি? ব্ৰহ্মপুত্ৰ আৰু ধনশিৰ গৰাখহনীয়া আৰু বানপানী কক বকাই থাকিলেও কোনোৱেই হাতৰ মুঠি খুলিব নোখোজে। মই কাৰোৰে ওচৰত ভিক্ষা খুজিবলৈ আৰু নাযাওঁ। দৰকাৰ হ'লে মোৰ সা সম্পত্তি বেছি কি পইচা লাগে দিম। বায়ন দদাইদেউ, প্ৰথমটো মথাউৰি বন্ধাৰ টকা নিজৰ মণিপুৰীয়া বলধ গৰুহাল বিক্ৰী কৰি নুনিয়াকুলিক দিছিল, এতিয়া আমি দিব নোৱাৰিম কিয়? দিম, কিন্তু কোনো বাহিৰা দেশৰ মানুহৰ ওচৰত মই মোৰ নুদুৱাওঁ।
1: তুমি মিছাতে উত্তেজিত হৈছা বগাই, আমি সকলো একেখন দেশৰে মানুহ। কথাটো ভালকৈ বুজাই বঢ়াই ক'লে মোৰ বোধেৰে কোনেও না নকৰিব, নে কি কোৱা মানি?
3: দদাইদেউ, বগাই একেবাৰে ঠিক কথাই কৈছে। সেই আপোনালোকেহে সেই বহিৰাগতসকলোকে কংগ্ৰেছৰ চাৰিঙীয়া সভ্য কৰাৰ লোভত সেই খাল খান্দি জখনি চপাই লৈছে।
1: হৈছে হৈছে, তোমালোকৰ এই খোজ মৰা কথাবোৰৰ কাৰণে কোনো এটা সহজ কাম সফল হৈ নুঠে। কংগ্ৰেছে দেশ স্বাধীন কৰিছে, কংগ্ৰেছে দেশৰ সমস্যাও সমাধান কৰিব, কিন্তু আমাৰ সকলোৰে কৰ্তব্য চৰকাৰক সহায় কৰা। বগাই, তুমি সকলো মানুহকে কিয় বেয়া

0: বাবা,
1: কোনো উত্তৰ নিদি ফোঁ ফোঁৱাই বগাই বিদ্ৰোহী তৎক্ষণাত ঘৰৰ বাহিৰলৈ আঁতৰি গ'ল। লেটকাবায়ন ধান্তি বৰাই তেওঁৰ প্ৰস্থানৰ পিনে তধা লাগি চাই ৰ'ল। কিছু সময়ৰ নীৰৱতা ভংগ কৰি ধান্তি বৰাই কৈ গ'ল,
2: তেওঁৰ হীৰাই হীৰাই বৈ আছে স্বদেশ আৰু স্বজাতিক ভাল পোৱাৰ নিৰৱধি ৰক্তস্ৰোত। এই ৰক্তধাৰা পুৰুষানুক্ৰমে বৈ আহিছে তেওঁৰ পূৰ্বপুৰুষ বীৰ ফেচেঙৰ পৰা।
1: বীৰ ফেচেঙৰ কাহিনীৰে ধান্তি বৰাই আৰু ক'লে, বংগদেশৰ চুলতান আলাউদ্দিন শ্বাহে পঞ্চমবাৰ কমতাপুৰ আক্ৰমণ কৰি দখল কৰাৰ পাছত 1506 চনত বঙালৰ বাদশ্বাহ খাছল খাঁৰ সেনাপতি তুৰ্বকে হাজাৰ বিজাৰ সৈন্য লৈ আহি কলিয়াবৰত কোঠ মাৰেহি। আমাৰ দিহিঙীয়া ৰজাই বঙালৰ এনে অতৰ্কিত আক্ৰমণৰ কথা গম পাই খং কৰি চাও ফ্ৰাচেংমুং বৰগোহাঁইক মাতি আনিবলৈ বঙালে মোৰ দেশ মাৰিবলৈ পায় কেনেকৈ। ইয়াতে দায় ধৰি তেওঁক বৰগোহাঁই ভাঙি কিলিংখাম আৰু তেওচাংবাইক বৰগোহাঁই পাতি কলিয়াবৰতে বঙাল ভেটিবলৈ পাছিলে। সিহঁত দুয়ো গৈ সতৰুৰ সতে ৰণকৰক চাৰি ভিতৰি মিতিৰালি পতাৰহে পাং পাতিলে। সম্ভেদ পাই ৰজাই দুয়োকে লগে লগে মতাই আনি ডাঙৰীয়া ভাঙি লাঙি ধুপুৰাক বুঢ়াগোহাঁই আৰু তনখামক বৰগোহাঁই পাতি কলিয়াবৰৰ যুঁজলৈ পঠিয়ালে। নবাব তুৰ্বকে সেইবাৰলৈ তালৈকে দেশ মাৰি উভতি গ'ল। উভতি গ'লেও তুৰ্বকে এই দেশৰ ভালেটিৰ পৰা ভিতৰি আখৈ পাই এই দেশৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু অপাৰ সম্পদৰ লোভত কিছুদিনৰ মূৰত পুনৰ উভতি আহে। এইবাৰ তুৰ্বকে অধিক সৈন্য সামন্ত লিগিৰা লিক্সৌ লৈ আহি কলিয়াবৰত পুনৰ ৰণহুংকাৰ তুলিলে। তয়াময়া যুঁজত আমাৰ সৈন্য ফৰিং চিটিকা দিবলৈ বাধ্য হ'ল। বুঢ়া পৰ্বত পাৰ হৈ কলিয়াবৰৰ খাৱৈলৈ নামি আহিল তুৰ্বকৰ সৈন্য। যুঁজত থাউৰিব নোৱাৰি পানীত ছিটিকি পৰিল ডেকাৰজা চুকলেংমু। তেওঁক পানীৰ পৰা তুলি ধৰিলে এটি বীৰ পোৱালীয়ে। তুৰ্বকৰ জলসেনা আৰু থলসেনাই আল্লাহু আকবৰ ধ্বনিৰে আকাশ বতাহ কঁপাই উজাই আহি কুঠৰিত কোঠ মাৰিলে। দুটা দঁতাল হাতী, 1390 ঘোঁৰাৰে সজ্জিত এই সেনাৰ দল। হাতীৰ বৃংহন আৰু ঘোঁৰাৰ হেঁহনিত কঁপি উঠিল বৃক্ষব্ৰততি। সৈনিকৰ হৰ্ষধ্বনি, ঘোঁৰাৰ হেঁহনি, হাতীৰ বৃংহনৰ এই মিশ্ৰিত অদ্ভুত কোলাহল পৰ্বতত ঠেকা খাই খাই সমগ্ৰ উপত্যকা উত্তাল কৰি তুলিলে। পৰজা পাইকৰ কাননৰ ৰোল উঠিল, কঁপি উঠিল বীৰ ফেচেং। তেওঁৰ শৰীৰৰ শিৰাই শিৰাই বৈ গ'ল তপ্ত লৌহধাৰা। দেশমাতৃৰ বুকু শত্ৰুৰ পদদলিত হ'বলৈ ধৰা এই দৃশ্য সহ্য কৰিব নোৱাৰি এক উৎকট চিঞৰ মাৰি ফেচেং তৎক্ষণাত হৈ পৰিল এটি তেজস্বী ঘোঁৰা। তাৰ পাছত সেই ঘোঁৰা বিজুলী সঞ্চাৰে চেকুৰ মেলিলে পৰ্বতৰ দিশে। ঘন কুঁৱলীৰ মাজেৰে চেকুৰ মেলা সেই ঘোঁৰা সোমাই পৰিল পৰ্বতৰ মাজত। মালাচি, ডলামৰা, কাকচাং, ৰংবং, দেইথৰ সকলো পৰ্বতে সমস্বৰে একেলগে যেন চিঞৰি উঠিল, হে মোৰ বন্ধু আৰ্লেংসকল, আহা ওলাই আহা। সৌৱা কুঠৰিত কোঠ মাৰি শত্ৰু সৈন্যই তামি ঘোঁৰা তৰি ৰণনামা বজাইছে। শুনা নাই তোমালোকে? চোৱা, তোমাৰ মাতৃক হাতত ধৰি চোঁচৰাবলৈ উদ্যত হৈছে শত্ৰুহঁত। চোৱা, তোমাৰ প্ৰিয়তমাক চুলিত ধৰি বলাৎকাৰ কৰিব খুজিছে তুৰ্বকৰ সেনানীয়ে। এতিয়াও কি তোমালোক বহি থাকিবানে? আহা বীৰসকল, আহা আৰ্লেংসকল, ভয় নাই, নিমিষতে ধূলিচ্ছাদ কৰিব পাৰে এই মাতৃভূমি, ওলাই আহা, ওলাই আহা। অকস্মাত চিনাকি চিনাকি এই কাতৰ কণ্ঠৰ আহ্বানে জিৰকেদামৰ সকলো আৰ্লেং বীৰক সচকিত কৰি তুলিলে। ক'ৰ পৰা আহিল এই স্বদেশ স্বজাতিক ৰক্ষা কৰাৰ আহ্বান? ধোঁৱাময় আতংকময় পৰিৱেশৰ মাজত সোমাই সকলো আৰ্লেং বীৰ ছটফটাবলৈ ধৰিলে। আক্ৰমণকাৰীয়ে সকলোকে পদানত কৰি জাতিৰ গৰিমা, শৌৰ্য, বীৰ্য ধূলিচ্ছাদ কৰাৰ আশংকাত সকলো ত্ৰস্তমান হৈ উঠিল। ক'ৰবাত যেন এটা চৰায়ে এডাল পোন টান শুকাঠি গছত তাৰ কঠিন ঠোঁটেৰে খুটিয়াই খুটিয়াই ফুটা কৰি পেলাব খুজিছে। মিৰিদান ফুল ফুলাৰ বতৰতহে এনে হোৱাৰ কথা। হন হনকৈ সেই শব্দ ক্ৰমাগতভাৱে বাঢ়ি আহিবলৈ ধৰিলে। ঠং ঠংকৈ যেন এটা উৎলোৰ চৰাইহে বুকুৰ ভিতৰত কেনিবা খুঁটি খুঁটি তেজ উলিয়াব খুজিছে। হয় হয়, এয়াই ভাল পোৱা, এয়াই বেদনা, এয়াই নিজৰ প্ৰিয়তমাক আনৰ হাতত এৰি দিব খোজাৰ নিচিনা বেদনা। নোৱাৰি, আৰু সহ্য কৰিব নোৱাৰি। কাকচাং পৰ্বতত একেলগে বাজি উঠিল হাজাৰখন বৰকাহ। পৰ্বতৰ পৰা দলে দলে নামি আহিল সকলো আৰ্লেং বীৰ। একেলগে চিঞৰি উঠিল তেওঁলোকে, মৰিলে স্বৰ্গ, তৰিলে দেশ, নাই শংকা ত্ৰাস ক্লেশ। ব্ৰহ্মপুত্ৰৰে তীৰবেগে এখন নাও উজাই অহা নৈপাৰৰ সকলো মানুহে দেখা পাই চাঙৰ পৰা নামি আহি ল'ৰা বুঢ়া তিৰোতাই সেই দৃশ্য চাবলৈ ধৰিলে। কোনো নাই, অথচ এখন নাও কোঁ কোঁৱাই তীব্ৰ গতিত আহি আছে।

0: এলেংমাৰী, ৰিৰিগাঁও, দলপা, বংকোৱাল, নৈগাঁও, এই সকলো গাঁৱৰ মানুহে নৈৰ পাৰত ৰৈ দৃশ্য চাবলৈ ধৰিলে। তাৰপাছত নাওখন চাকনৈয়াত পৰাৰ দৰে ঘূৰিবলৈ ধৰিলে। আতংকগ্ৰস্ত হৈ পৰিল সকলো। শুনাগল শুনাগল কাটৰ চিঞৰ, হেই মোৰ বন্ধুসকল, তোমালোকক উত্তৰৰ আৱৰসকলে মৃ বুলিছিল। মৃ মানে পুৰোহিত, তোমালোক পানীৰ পুৰোহিত। পানীৰ শক্তি, পানীৰ মহিমা, পানীৰ বন্ধুত্ব, পানীৰ দয়া কৰুণা তোমালোকৰ বাহিৰে আন কোনে জানে? পানীৰ এই মহত্বৰ কথা তোমালোকে জানিও কিয় পাহৰি গৈছা? চোৱা চোৱা, সৌৱা কুঠুৰি এৰি শত্ৰু সৈন্যই বামেৰে আহি ধনশিৰিৰ মোহনাইদি সোমাই তিমু বিলৰ পাৰত তামিঘোৰা তৰিছেহি। মিবু মৃ উচ্চাৰণ কৰি তোমালোকে এই ভূমি, এই দেশ ৰক্ষা নকৰিলে কৰোতা নাই। এই বিশ্ব ব্ৰহ্মাণ্ড চেদ্ৰী মেহলৈ সৃষ্টি কৰি দঁইপলক পালন কৰিবলৈ দিছে। শত্ৰু সৈন্যই এনে সুন্দৰ মাতৃভূমিক পৰাধীন কৰি বলাৎকাৰ কৰাৰ, লুণ্ঠন কৰাৰ যি পাং পাতিছে, তাক তোমালোকে হাত সাৱটি চাই থাকিবানে? আহা মোৰ বীৰ মিচিংসকল, ওলাই আহা। হাতে হাতে বাঁহৰ গোজ লৈ নামি আহিল মিচিং বীৰসকল। নাৱত উঠি ধনশিৰিৰ কোবাল সোঁতক নেওচা দি নৈৰ বুকুত শাৰী শাৰীকৈ ৰাতিৰ ভিতৰতে পোতা হ'ল বাঁহৰ গোজ। বাঁহৰ ধাৰি আৰু জেং জাবৰেৰে ভেটি পেলোৱা হ'ল ধনশিৰি নৈ, আৰু শেষ ৰাতিলৈ উফন্দি পৰা নৈৰ সাপৰ নেগুৰচিকা সোঁতে এক ভয়ংকৰ গৰ্জন কৰি সেই ভেটা ভাঙি পেলালে। অকালতে বান হৈ উটুৱাই নিলে তুৰ্বকৰ সৈন্যৰ শিবিৰ। ঠাউনি নোপোৱা পানীত ককবকাই অকাল মৃত্যুবৰণ কৰিলে শ শ বীৰ যোদ্ধাই। প্ৰাণ লৈ পলাব খোজা ভালেমান সৈন্যক হাবিৰ আঁৰত লুকাই থকা আৰলেং বীৰহঁতে কঢ়িয়াই হত্যা কৰিলে। হাহাকাৰ লাগিল তুৰ্বকৰ, চকুৰে তামাক আহা দেখিলে তুৰ্বকে। তৎক্ষণাত হুকুম জাৰি কৰিলে এনে অতৰ্কিত অভাৱনীয় আক্ৰমণৰ সেনাপতিক জীয়াই জীয়াই ধৰি আনিবলৈ। ফেচেং ধৰা পৰিল, ধৰি অনা হ'ল তুৰ্বকৰ শিবিৰলৈ। তুৰ্বকে এটা কোমলমতীয়া চেঙেলীয়া ল'ৰাৰ এনে বীৰত্ব, এনে সাহসিকতা দেখি আচৰিত হ'ল। প্ৰথমে কোনো ধৰণৰ ভীতি প্ৰদৰ্শন নকৰি ফেচেঙক যথোচিত সন্মান দেখুৱাই তুৰ্বকে দেশৰ মংগলৰ বাবে বীৰদৰপে ওলাই অহা কাৰ্যক প্ৰশংসা কৰিলে। তাৰপাছত আগবঢ়ালে প্ৰলোভনৰ এটা এটা উপঢৌকন। তুৰ্বকে ক'লে, তুমি অলবত আচ্ছা কাম কৰিছে, ৰাজাৰ নমক খাই কেমনে হাৰাম কৰিবে? অলবত আচ্ছা কাম, নাম কি? ফেচেং, আচ্ছা নাম। আজ নাইটো কাল ই পুৰা দেশ, পুৰা আসাম আমাৰ মুঠি মে আহিব। তুমি লেৰহাই ছাৰ, মোৰ সৈতে চলাহ কৰ, পেচকচ দি ই মুলুক তুমি ভোগ কৰ। ফেচেঙে উত্তৰ দিলে, তুৰ্বক, তুমি দিয়া উপদেশতকৈ মোৰ দেশ, মোৰ মাতৃভূমি ডাঙৰ। কি, তুমি লেৰহাই ছাৰিবে নাই? ফেচেঙে ক'লে, হস্তীৰ দন্ত ওলাইছে, পুনৰবাৰ সোমাবৰ কৈতে দেখিছে। এটা চেঙেলীয়া বীৰ পোৱালীৰ মুখত এনে নিৰ্ভীক বচন শুনি তুৰ্বকৰ ভয় লাগি গ'ল। ভাবিলে ইয়াৰ পাছত মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিবলৈ হয়তো আৰু হাজাৰজন বীৰ প্ৰস্তুত হৈ আছে। সেয়ে তেওঁ কঠোৰ সিদ্ধান্ত লৈ কাললৈ নিদৰ্শন ৰখা এক নৃশংস শাস্তি ঘোষণা কৰিলে। শাস্তিৰ নিৰ্দেশ শুনিও ফেচেঙে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নেদেখুৱাই দেশমাতৃৰ বাবে তেনে শাস্তি বুকু পাতি ল'বলৈও সাজু হ'ল। এডাল দীঘল ফঁইৰে নামদয়াঙৰ আটাইতকৈ ডাঙৰ জৰি বৰগছজোপাত বান্ধি পেলোৱা হ'ল বীৰ ফেচেঙক। কঠোৰতকৈ কঠোৰ হৈ তুৰ্বকে ঘূৰি ঘূৰি ফেচেঙৰ মুখৰ পৰা উলিয়াব খুজিলে কেনেকৈ এই অকাল বানপানী সৃষ্টি হৈছিল, ইয়াৰ উৎস কি, মন্ত্ৰবিদ্যাৰ দ্বাৰা ই সম্ভৱ হৈছিল নে আন কিবা উপায়েৰে ইয়াক কৰা হৈছিল। একো মতা নাছিল ফেচেংবীৰে। অৱশেষত তুৰ্বকৰ মুখৰ পৰা শেষ হুকুম জাৰি কৰা হ'ল। গছত বান্ধ খাই থকা শৰীৰটো আকৌ এবাৰ পৰীক্ষা কৰি এপাত চোকা বল্লমেৰে ফেচেঙৰ বুকু ভেদ কৰা হ'ল। ফিৰ ফিৰকৈ ওলাই অহা তেজৰ অবিৰত ধাৰাই তুৰ্বকৰ চকু মুখ বুৰাই পেলালে। বীৰ ফেচেঙক শাল মাৰি বধ কৰা গছজোপাই কালক্ৰমত ফেচেংবৰ নামে খ্যাতি লভিলে। দেশৰ নিমিত্তে প্ৰাণ দিয়া এই বীৰজনাৰ তেজৰ ধাৰ বৈ গৈ ধনশিৰিত পৰিছিল। দেৱী ধনশিৰিয়ে এনে ঘটনাত মৰ্মাহত হৈ সুঁতি সলাই হেনো নিকৰিৰ ফালে গৈ ব্ৰহ্মপুত্ৰৰ বুকুত মূৰ গুজি হুকহুকাই কান্দিছিল। এই বীৰগাথা শুনি চোৰাৰ সকলো অতিথি ভালেমান পৰ নিৰ্বাক নিষ্পন্দ হৈ থাকিল। যেন এই ঘটনা কালিহে ঘটি গৈছে, যেন এই বীৰজনা আন কোনো নহয়, এইমাত্ৰ ইয়াৰ পৰা ওলাই যোৱা বগাই বিদ্ৰোহীয়ে সেই বীৰ। মানিবৰাই দীঘলীয়া নিস্তব্ধতা ভংগ কৰি এটা পাতলীয়া মন্তব্য দিলে।
1: ফেচেঙে সেই তুৰ্বকৰ শিবিৰত চুৰ কৰিবলৈ গৈ ধৰা পৰিয়ে মৰিল, নে সেই বীৰত্ব দেখুৱাবলৈ গৈ মৰিল, কোনে জানে?
0: কথা শুনি চুলেফা গোহাঁই গৰজি উঠিল, বোলে অপমান, অপমান, ঘোৰ অপমান! এজন বীৰৰ প্ৰতি কৰা এনে অপমান জঘন্য অপৰাধ।

0: গোহাঁইদেউ,
1: মাত লগালে লোকনাথ ফুকনে।
2: বুৰঞ্জীত আপোনাৰ আৰু মোৰো নাম নাথাকে, তাৰমানে এইটো বুজাব নেকি যে এই পৃথিৱীত আপুনি আৰু মই জন্মই লোৱা নাছিলোঁ? তাতে বীৰ ফেচেং ৰজাৰ দ্বাৰা নিয়োজিত কোনো বিষয়া সেনাপতি নাছিল, তেওঁ কেৱল দেশ আৰু জাতিক ভাল পাই শত্ৰু সৈন্যক ৰুধিবৰ বাবে তৎক্ষণাত সকলোকে একগোট কৰি ৰণ তৰিছিল। দেশ ৰক্ষাৰ নিমিত্তে ৰজাৰ আদেশলৈ বাট চাই থকা হ'লে বঙাল গৈ সেই গড়গাঁও পালেগৈহেঁতেন।
1: মানিবৰাই এইবাৰ আকৌ আখোৱা উলিয়ালে,
2: সেই ৰণ হৈছিল 1506 চনত বহাগ মাহত। এই 450 বছৰেও সেইজোপা ফেচেংবৰ আজিও জীয়াই থাকিব পাৰেনি বাৰু?
3: তুমি একো নাজানা হে মানি, জৰিবৰৰ ডালৰ পৰাই শিপা ওলোৱা তুমি দেখা নাইনে? পুৰণি বৰগছজোপা মৰিবও পাৰে, কিন্তু বৰগছে জীয়াই থকা কালতেই নিজৰ শৰীৰৰ পৰা অৰ্থাৎ ডালৰ পৰা কিছুমান জৰি জন্মাই লয়। ইয়েই কালক্ৰমত একোটা খুঁটাৰ দৰে মাটিত শিপা গজি আকৌ গছ হয়। বছৰৰ পাছত বছৰ, শতিকাৰ পাছত শতিকা এই প্ৰক্ৰিয়া চলিয়েই থাকে। মূল গছজোপাৰ অস্তিত্ব নাথাকিলেও নৱজাত বৃক্ষই আদিম বৃক্ষৰ অস্তিত্ব ৰক্ষা কৰে। বগাই বিদ্ৰোহীয়েও এই প্ৰক্ৰিয়াৰে বীৰ ফেচেঙৰ অস্তিত্ব ৰক্ষা কৰিছে।
1: শিক্ষক বাণেশ্বৰ মহন্তই কথাখিনি কৈ সমৰ্থনৰ বাবে লোকনাথ ফুকনৰ মুখলৈ চালে।
0: হয় মাষ্টৰ, আপুনি ঠিকেই কৈছে। পাছে আমি এখন মানুহৰ সমাজতহে বাস কৰিছোঁ, বৃক্ষৰ সমাজত নহয়। এই সমাজে কেইবাটাও স্তৰ পাৰ হৈ আহিহে আজিৰ স্তৰ পাইছেহি। আদিম সাম্যবাদী সমাজেই চাগে তাহানিৰ সত্যযুগ, তাৰপাছত জনজাতীয় স্তৰ, সামন্তবাদ, ৰাজতন্ত্ৰ আদি পাৰ হৈ এতিয়া নতুন গণতান্ত্ৰিক সমাজ এখন পাইছোঁহি। বগাই বিদ্ৰোহে ভবাৰ দৰে এতিয়া বহিৰাগত সকলো মানুহেই তাহানিৰ বঙাল সুতুৰু নহয়। আমি পৰাধীনতাৰ পৰা মুকলি হৈছোঁ, চিন্তাও মুকলি হ'ব লাগে। বগাইৰ মনত ঠাহ পোৱা আশংকাবোৰ অমূলক নহয়, কিন্তু তাকে চালি জাৰি চাই অলাগতিয়াল কথাবোৰ দূৰ কৰিব লাগে। অৱশ্যে তেওঁৰ এইটো বয়সত দূৰৰ কলপুলি এটাৰ পাত এখিলা বতাহত লৰি থাকিলেও কোনোবাই যুঁজৰ তৰোৱাল ঘূৰোৱা যেন বোধ হোৱাটো স্বাভাৱিক। বহিৰাগত যিবোৰ জনগোষ্ঠীৰ আমাৰ ইয়ালৈ আগমন ঘটিছে, তেওঁলোকৰ অৱস্থা আমাতকৈ পিছপৰা। অৰ্থনৈতিক দিশত আমিও আগবঢ়া জাতি নহয়, কিন্তু সাংস্কৃতিক দিশত আমি তেওঁলোকতকৈ আগবঢ়া। খুকুৰি তীৰ ধেনু লৈ এতিয়া আমি কাকো সেফালৰ পৰা খেদি দেশ মুকলি কৰিব নোৱাৰোঁ। এতিয়া সমাজ গঢ়াৰহে সময়। সকলোকে শিক্ষা দীক্ষাত আগবঢ়াই নিব পাৰিলেহে বহিৰাগত জাতিবোৰ আমাৰ শত্ৰু নহয়, সহযোগীহে হ'ব। তেওঁলোকে নিজৰ জননী জন্মভূমি এৰি নিজৰ প্ৰাণ বচাবলৈ আমাৰ দেশলৈ আহিছে। চৰম দৰিদ্ৰতাইহে তেওঁলোকৰ নিজৰ জন্মভূমি এৰি আহিবলৈ বাধ্য কৰিছে। এওঁলোকতো আক্ৰমণকাৰী নহয়।
1: ফুকনৰ কথা শুনি মানিবৰা কিছু উত্তেজিত হোৱা দেখা গ'ল। তেওঁ কিছু উচ্চস্বৰত ক'বলৈ ধৰিলে,
2: ফুকন দদাইদেউ, ভাল ভাল শব্দ জোৰা লগাই কোৱা আপোনাৰ কথাবোৰ শুনিবলৈ ভাল, কিন্তু ইয়াৰ ভিতৰতে আপোনালোকৰ সেই পাৰ্টিৰ বুদ্ধি লুকাই আছে। বিদেশী মানুহ যিমান আহিব সিমানেই কংগ্ৰেছী হ'ব, পাছে সেই কথা নেচেল। চলা গাঁৱৰ বামুণ নেপালী সোপাই কমিউনিষ্ট হৈছে, এই সিহঁতে নিজে হাল নেবায়, সেইকাৰণে বছৰি নেপাললৈ গৈ এজাকমান তলজাতৰ নেপালী লৈ আহি আমাৰ ইয়াত এৰি দিয়ে। তাৰে কিছুমানে সিহঁতৰ খেতি খোলা কৰে, সেই কঁকালত খুকুৰি বান্ধি সিহঁতক পহৰা দিয়ে। সেই এজাকে সেই ৰিজাৰ্ভত সোমাই কাঠ কাটি ধুমাং বাং কৰিছে, ইফালে সেই চৰকাৰী মাটি দখল কৰি বহি লৈ খেতি কৰিছে। আমাৰ এই গৰু ছাগলী এটাই এনে দখলী মাটিত মুখ দিলে সিহঁতে হুংকাৰ তুলি খেদি আহে। এতিয়া আমাৰ গৰু ম'হ চৰোৱা পথাৰো নাইকিয়া হ'ল। চুলেফা গোহাঁই দদাইদেউ, এই আপোনাক কথা এটা সুধোঁ। সিহঁতৰ দেশত সিহঁত ডাল দৰিদ্ৰই হৈছে যদি, তাত ৰজাৰ বিৰুদ্ধে যুঁজ দিবলৈ আপোনালোকৰ কমিউনিষ্ট পাৰ্টি নাই নেকি? ইয়ালৈ আহি যে আমাৰ সেই বিৰুদ্ধে যুঁজিবলৈ আহে, আৰু আপোনালোক সকলোৱে দেখোন দেখিয়ে আছে, বাগানৰ সেই জাকে হাতে হাতে তীৰ ধনু লৈ এফালৰ পৰা চৰাই চিৰিকটি শহা শিয়াল মাৰি খাস্তাং কৰিছেহি আমাৰ গাঁৱত।

সেই ডালৰ কেৰ্কেটুৱা এটাও ৰক্ষা নোপোৱা হ'ল। এক মাহত বোলে সিহঁতে সেই আখাইন যাত্ৰা কৰে, কৰহঁত সেই আমাৰ গাঁৱত সোমাই এনেকৈ পশু পক্ষী হত্যা কৰিলে, কিন্তু আমিও তহঁতক হত্যা কৰিম, কৈ দিলোঁ বাপেকে।

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচুৰিৰ ধাৰাবাহিক পাঠৰ সপ্তদশ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে লোকনাথ ফুকন, সুদীপ্ত শৰ্মা ভৰালী, মানি বৰা প্ৰবাল কুমাৰ শৰ্মা, ধান্তি বৰা সীমান্ত বাৰ্মা আৰু বগাই বিদ্ৰোহীৰ চৰিত্ৰত অভিনয় কৰিলে দীপমণি চুতীয়াই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: ক'ত আছা? মাজুলীৰ নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYCত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYCৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
1: ইমান ৰাতি SMS? KYC আপডেট কৰক, নহ'লে ব্লক কৰি দিয়া হ'ব। লিংকত ক্লিক কৰোঁ, ব্লক নহয় যেন। ৰ'ব, চেক কৰিলে লিংক চিকিউৰ নে? চেণ্ডাৰ আপোনাৰ বেংকে হয়নে? KYC আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া। মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল KYC আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।

সাধক সুন্দৰৰ এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱন, যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ 13 ছেপ্টেম্বৰ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3য় খণ্ড।

মহাবাহু শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি দেওবাৰে দিনৰ 10 বজাত একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে জিলাখনৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনাইছে। শ্ৰীশৰ্মাই কেইদিনমান পূৰ্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থিত্ব লাভৰ বাবে দেৱাশীষ শৰ্মাক অভিনন্দন জনায়।
1: নগাঁও লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। আমি সকলোৱে জানো যে মুম্বাইত অসমৰ পৰা যোৱা কেঞ্চাৰ ৰোগীসকলক দ্বীপশিখাৰ জৰিয়তে কি ধৰণে দেৱাশীষ শৰ্মাই দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে, কোভিডৰ সময়ত কেনেকৈ আমাৰ কোভিড আক্ৰান্ত কেঞ্চাৰ ৰোগীসকলক তেওঁ গুৱাহাটীলৈ উভতাই লৈ আহিছিলে, ৰাজ্যজুৰি কেঞ্চাৰৰ বিৰুদ্ধে সজাগতা অভিযান পৰিচালনা কৰিছিলে, আৰু এগৰাকী প্ৰশাসনীয় বিষয়া হিচাপে তেওঁৰ যি যোগ্যতা আছিলে এই গোটেইবিলাকক আধাৰ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও লোকসভাত তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই তেখেতক মোৰ ফালৰ পৰা অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ।
0: ইপিনে এই উপ নিৰ্বাচনৰ বাবে AIUDFয়ে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছেও দুই এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। ইপিনে উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন কালি সমষ্টিটোৰ অন্তৰ্গত দুয়োখন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমষ্টিভিত্তিকভাৱে ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে EVM আৰু VVPATসমূহ কম্পিউটাৰাইজ লটাৰীৰ জৰিয়তে আবণ্টন কৰা হয়। চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হ'ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন, ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত আজি পুৱা 9 বজাৰ পৰা ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। যোৰহাট জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত তথা নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ নিৰ্দেশনা হৰি আজি দক্ষতা, সজাগতা আৰু কেৰিয়াৰ বিষয়ক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। যোৰহাটৰ CKB বাণিজ্য মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনৰ 11 বজাৰ পৰা এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলাৰ বিহগুৰিত কালি এখন কৃষক সজাগতা আৰু ভৱিষ্যৎ পৰিকল্পনা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, নাবাৰ্ড, শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ সহযোগত অনুষ্ঠিত এই সভাত অঞ্চলটোৰ ভালেসংখ্যক কৃষক আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বৰচলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাই FPCৰ জৰিয়তে কৃষকক স্বাৱলম্বী কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে যুৱ প্ৰজন্মক কৃষি তথা ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ জৰিয়তে আগবঢ়াই নিবলৈ চৰকাৰে গ্ৰহণ কৰা ভালেমান আঁচনিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যুৱ সমাজৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি। সভাত ভালেসংখ্যক অতিথিৰ লগতে ভাৰতীয় কিষাণ সংঘৰ সাংগঠনিক সংগঠক কৃষ্ণকান্ত বৰাও উপস্থিত থাকে। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি ফচল বীমা যোজনাৰ ৰূপায়ণ আৰু সংশ্লিষ্ট বিষয়সমূহ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত দেৱনাৰায়ণ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলা কৃষি বিষয়া তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল তথা জিলা স্বাস্থ্য সমিতিৰ যুটীয়া উদ্যোগত কালি এখন সমন্বয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সৌৰভ বৰকটকীৰ সভাপতিত্বত শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ ধাৰা, অসংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ, কুষ্ঠ ৰোগ নিৰ্মূলৰ দিশত একত্ৰিত প্ৰচেষ্টা আৰু যক্ষ্মা ৰোগীৰ সক্ৰিয় সন্ধান আদি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। আমাৰ

গীতিমালিকা অনুষ্ঠানত পুনতে শুনোৱা হওক দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰীৰ দ্বৈতকণ্ঠৰ গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰীৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কীৰ্তিকমল ভূঞাৰ। গীতিমালিকাত এইবাৰ এয়া দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচনাৰে দিলীপ দাস আৰু সংগীতা কাকতিৰ দ্বৈতকণ্ঠৰ গীত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচনাৰে সেয়া আছিল দিলীপ দাস আৰু সংগীতা কাকতিৰ দ্বৈতকণ্ঠৰ গীত। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকাৰ দ্বৈতকণ্ঠৰ প্ৰদীপ বৰুৱাৰ ৰচিত গীত।

সেয়া আছিল কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকা। গীতৰ কথা আছিল প্ৰদীপ বৰুৱাৰ। গীতিমালিকাত এইবাৰ শুনোৱা হওক ৰাজেন গোহাঁই আৰু দীপ্তিৰাণী পেগুৰ দ্বৈতকণ্ঠৰ গীত। গীতিকাৰ মুনীন ভূঞা।

মুনীন ভূঞাৰ ৰচনাৰে ৰাজেন গোহাঁই আৰু দীপ্তিৰাণী পেগুৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাৰ শেষত শুনক জিতেন ডেকা আৰু শিখা বৰাৰ দ্বৈতকণ্ঠৰ গীত। গীতৰ কথা জিতেন ডেকাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

জিতেন ডেকা আৰু শিখা বৰাৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল জিতেন ডেকাৰ। গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ 13 ছেপ্টেম্বৰ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3য় খণ্ড।

মহাবাহু শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি দেওবাৰে দিনৰ 10 বজাত একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

আজি দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ কৰ্মশালা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট সৰুদবাদক তৰুণ চন্দ্ৰ কলিতা আৰু শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী প্ৰজ্ঞান বৰুৱা। বিষয় শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা। অনুষ্ঠানটিৰ আধুৰতা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা

0: উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা। ৰাজ্যৰ সত্ৰ নামঘৰসমূহত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি পালন। দেশজুৰি আজি চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ভাৰতীয় মহিলা দল দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সময়ছোৱাত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্য সেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযান, যুৱ ছাত্ৰসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা আৰু সামাজিক সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসনৰ যাত্ৰা অহা 2026 চনৰ 7 অক্টোবৰত 25 বছৰ স্পৰ্শ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ কাৰণে এই 25 বছৰীয়া যাত্ৰা প্ৰেৰণা আৰু আশাৰ প্ৰতীক, ৰাষ্ট্ৰৰ বাবে এটা সমৰ্পণৰ 25টা বছৰ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা আৰু সংকল্পৰ এটা অভিযান অসমত আৰু গোটেই দেশতে ৰূপায়ণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
0: মুখ্যমন্ত্ৰীয়ে অহা 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন স্থানত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বুলি প্ৰকাশ কৰে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে 17 ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত মাহজোৰা স্বচ্ছতাই সেৱা অভিযানো ৰূপায়ণ কৰা হ'ব। ৰাজ্যত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত কালি লোকসেৱা ভৱনৰ মুখ্য সচিবৰ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সকলো জিলা আয়ুক্ত আৰু নগৰ স্থানীয় নিকায়ৰ প্ৰতিনিধিয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰা এই বৈঠকত স্বচ্ছতাই সেৱা অভিযানৰ প্ৰস্তুতি আৰু প্ৰস্তাৱিত কাৰ্যসূচীসমূহ বিতংভাৱে পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগক নিৰ্দিষ্ট দায়িত্ব অৰ্পণ কৰাৰ লগতে জিলা আয়ুক্তসকলক শীঘ্ৰে কাৰ্য পৰিচালনা প্ৰস্তুত আৰু চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে নগৰীয়া স্থানীয় নিকায় আৰু গাঁও পঞ্চায়তসমূহৰ সৈতে সমন্বয় স্থাপনেৰে এই অভিযানৰ সুচাৰু ৰূপায়ণ আৰু সময়মতে অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে এই অভিযানৰ সময়ছোৱাত পৰিচ্ছন্ন পাঠশালা আৰু যুৱ কাৰ্যসূচী, অধিক জনসমাগম হোৱা স্থানত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান, জনভাগদাৰী সজাগতা অভিযান, বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰিচ্ছন্ন পৰ্যটনস্থলী, চাফাই মিত্ৰ সুৰক্ষা আৰু সন্মান শিবিৰ আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। বৈঠকত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থকাৰ উপৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনাইছে। শ্ৰীশৰ্মাই কেইদিনমান পূৰ্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। এই উপ নিৰ্বাচনৰ বাবে AIUDFয়ে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছেও 2 এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোট গণনা কৰা হ'ব। ইপিনে উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন কালি সমষ্টিটোৰ অন্তৰ্গত 2খন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্য খৈকাৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমস্ত

ভিত্তিকভাৱে ঢিং ৰূপহী হাট চামগুৰি নগাঁও বটদ্ৰবা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে ই ভি এম আৰু ভি ভি পেটসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে আবণ্টন কৰা হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া কালি সমাপ্ত হয়। মুঠ 151গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 42টা ৱাৰ্ডৰ বাবে সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ তত্বাৱধানত মনোনয়ন পত্ৰসমূহ গ্ৰহণ কৰা হয়। অহা 14 ছেপ্টেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 17 ছেপ্টেম্বৰৰ বিয়লি 3 বজালৈ প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক পবিত্ৰ তিৰুভৱ তিথি। প্ৰতিবছৰে ভাদ মাহত অনুষ্ঠিত গুৰুজনাৰ এই তিথিত তেওঁৰ আধ্যামিক তথা সাংস্কৃতিক অৱদান সুঁৱৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে। মাজুলীৰ কেইবাখনো সত্ৰত আজি ৰূপান্তৰৰ খনিকৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সজাই পৰাই তোলা সত্ৰ নামঘৰসমূহ

0: পবিত্ৰ তিৰুভৱ তিথি। প্ৰতি বছৰে ভাদ মাহত অনুষ্ঠিত গুৰুজনাৰ এই তিথিত তেওঁৰ আধ্যামিক তথা সাংস্কৃতিক অৱদান সুঁৱৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে। মাজুলীৰ কেইবাখনো সত্ৰত আজি ৰূপান্তৰৰ খনিকৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সজাই পৰাই তোলা সত্ৰ নামঘৰসমূহ আজি পুৱাৰে পৰা নাম প্ৰসংগ, গীত নৃত্য আৰু গুৰু বন্দনাৰে মুখৰিত হৈছে। উজনি মাজুলীৰ নৱৰতনপুৰ গাঁৱৰ আইসকলে গুৰুজনাৰ তিথি উপলক্ষে নাম পৰিৱেশন কৰিছে।
1: আজি আমাৰ শ্ৰী শ্ৰী শংকৰদেৱৰ আমাৰ জগতগুৰুজনাৰ তিৰুভাৱ তিথি। এই তিথিত আমি আজি নহয়, আমি পৰম্পৰাগতভাৱে অকল শংকৰদেৱৰ তিথি বুলি নহয়, আমি জন্মাষ্টমী, মাধৱদেৱৰ তিথি আৰু ভাদ মাহত আমাৰ যিসকল তিথি পৰে, প্ৰতিটো তিথিয়ে আমি বহুতই উলহ মালহেৰে আমি পালন কৰি আহি আছো। আমি জনাৰ পৰা আজিলৈকে আমাৰ নামঘৰতে গাঁৱৰ মানুহে একেলগে গোট খাই আমি নামঘৰত আহি উলহ মালহেৰে এনেকে আমি প্ৰতিজন গুৰুৰে তিথি আমি পালন কৰোঁ। আৰু সেই গুৰুসকলক আমাৰ সকলোৰে হৈ মই একান্তভাৱে প্ৰাৰ্থনা জনাইছো যে ভৱিষ্যতেও আমাৰ এই গুৰুজন আমাৰ হৃদয়ত থাকি যায় আগলৈকে, আৰু আমাৰ ভৱিষ্যত প্ৰজন্মইও যাতে এনেদৰে তিথিবোৰ পালন কৰি আহে।
0: গুৰুজনাৰ তিৰুভাৱ তিথি আজি সমগ্ৰ বৰপেটাতে উলহ মালহেৰে পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ ৰূপে এই তিথি পালন কৰা হয়। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে বৰপেটা জিলাৰ আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভাৱ তিথি আজি বৰপেটা সত্ৰত উলহ মালহেৰে পালন কৰা হৈছে। বৰপেটা সত্ৰত এই তিথি কীৰ্তন মহোৎসৱ ৰূপে পালন কৰা হয় আৰু এই তিথি 7 দিনীয়াকৈ পালন কৰা হয়। যোৱা 6টা দিনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পাছত আজি 7ম দিনা মূল সভা অনুষ্ঠিত হৈছে আৰু ইয়াক লৈ বৰপেটা সত্ৰত যথেষ্ট উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰখনত পুৱাৰ পৰা যথেষ্ট লোকৰ ভিৰ হৈছে। বৰপেটা সত্ৰৰ লগতে পাটবাসীৰ শ্ৰীমন্ত শংকৰদেৱ থান সত্ৰ, গণকুচী সত্ৰ, কুণ্ডলীয়া সত্ৰ আদিতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি উলহ মালহেৰে পালন কৰা হৈছে।
0: কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জানিবলৈ দিয়া অনুসৰি আজি প্ৰভাতী বন্দনাৰে কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছত ভাগৱত পাঠ, নাম প্ৰসংগ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। ধৰ্মালোচনী সভাত কোচবিহাৰৰ কেইবাজনো বিশিষ্ট নাগৰিক আৰু উত্তৰবংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব। বিয়লি আইসকলৰ থিয় নামৰ পাছত সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰিব। চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হ'ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত আজি পুৱা খন্তেক পাছতে ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2 সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ জিলাৰ বকুৰ তুৰুকপাৰা মুগা নাৰ্চাৰী ফাৰ্মত মিছন চেনেহজুৰিৰ অধীনত আয়োজিত এটা অনুষ্ঠানত কালি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী শ্ৰী দৈমাৰীয়ে মুগাৰ খাদ্য বৃক্ষ ৰোপণ কৰাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ফাৰ্মখনৰ সৈতে জড়িত 10 গৰাকী মুগাপালক উপকৃত হ'ব বুলি আশা কৰে। মন্ত্ৰী দৈমাৰীয়ে কয় যে তৃণমূল পৰ্যায়ৰ ৰেচম উদ্যোগটোক শক্তিশালী কৰা আৰু স্থানীয়ভাৱে উপযোগী ব্যৱস্থাৰ জৰিয়তে মুগাপালকসকলক সহায় কৰিবলৈ চোম গছৰ ৰোপণ প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে। মিছন চেনেজৰীৰ অধীনত চোমপুলি ৰোপণ অভিযানে এই গছৰ লভ্যতা বৃদ্ধি কৰাৰ লগতে মুগাপালকসকলক উপকৃত কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যৰ মুগাৰ ৰেচমৰ উৎপাদন অধিক বৃদ্ধি হোৱাৰো আশা কৰা হৈছে। বিভিন্ন বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থকা এই অনুষ্ঠানত মন্ত্ৰী দৈমাৰীয়ে ভালেসংখ্যক মুগাপালকৰ সৈতে মত বিনিময় কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা বিষয়ক এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক গায়ক তথা ভইচ ক্ৰাফ্টৰ প্ৰতিষ্ঠাপক ভাস্কৰজ্যোতি আচাৰ্যই। চীনৰ মকিত চলি থকা জুনিয়ৰ এছিয়া কাপৰ প্ৰথমখন ছেমি ফাইনেলত আজি ভাৰতীয় মহিলা দলটোৱে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি পুৱা 9:45 খেলখন আৰম্ভ হ'ব।

0: কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানক 19-0 গলত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে। তিনিখন খেলত আকৰ্ষণীয় জয় আৰু এখন অমীমাংসিত হৈ ৰোৱা খেলত মুঠ 10 পইণ্ট লাভ কৰি ভাৰতে অপৰাজিত হৈ থকাৰ অভিলেখসহ এলিট পুল এৰ শীৰ্ষস্থান দখল কৰে। আনখন ছেমি ফাইনেলত আয়োজক দেশ চীন জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত চীনে কাজাখাস্তানক 4-0 গলত পৰাস্ত কৰাৰ বিপৰীতে জাপানে বাংলাদেশক 2-0 গলত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতেই ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে নজৰ ৰাখিছে আমেৰিকাই পুটিন মোদীৰ বৈঠক, দিল্লী ব্ৰিক্ছত ডলাৰৰ বিকল্পৰ চিন্তা চৰ্চা শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আনহাতে ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ পূৰ্বে মোদী পুটিনৰ বৈঠকৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে ভাৰত ৰাছিয়াৰ মাজত হ'ব 100 কোটি ডলাৰৰ বাণিজ্য চুক্তি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বাতৰিটোক দি আছাম ট্ৰিবিউন কাকত আৰু দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। জিলায়ুক্ত পদৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ লৈ বিজেপিত যোগদান কৰা দেৱাশীষ শৰ্মাক দলটোৱে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ বাতৰিক দৈনিক জনভূমি কাকতে নগাঁৱৰ যুদ্ধত নামিল বিজেপি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আমেৰিকাৰ জাৰ্নেলত প্ৰকাশ পোৱা অসমৰ এগৰাকী অধ্যাপকৰ জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীত সম্বন্ধীয় গৱেষণা পত্ৰ বিষয়ক এটা বাতৰিক দৈনিক অসম কাকতে কিশোৰ কুমাৰ, লতা মংগেশকাৰ, কে কেৰ নথকা বৈশিষ্ট জুবিন গাৰ্গৰ কণ্ঠত বিশ্বৰ কণ্ঠবিজ্ঞানৰ মঞ্চত মায়াবিনীৰ ঝংকাৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী, বক্ৰপথেৰে চাকৰি লোৱা 5 গৰাকী বিষয়াক নিলম্বন কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বেংক কৰ্মচাৰী ধৰ্মঘটৰ বাতৰিক বেংক ধৰ্মঘটত 3 দিন অচল লেনদেন শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ প্ৰণীতা দেৱী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা। ৰাজ্যৰ 17 নামঘৰসমূহত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি পালন। দেশজুৰি আজি চলিত বৰ্ষৰ 3য়খন ৰাষ্ট্ৰীয় লোক আদালত। আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ভাৰতীয় মহিলা দল দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো চিৰাং জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে কাজল গাঁৱৰ পৰা আমাৰ সংবাদদাতা কুঞ্জ মোহন ৰায়। চিৰাং জিলাৰ বিজনী মহকুমাৰ উলুবাৰীত মহিলা আত্মসহায়ক গোটৰ যৌথ প্ৰচেষ্টাত গঢ়ি উঠিছে দুগ্ধজাত সামগ্ৰী উৎপাদন কেন্দ্ৰ। সংঘমিত্ৰা মহিলা প্ৰডিউচাৰ্চ কোম্পানী লিমিটেড নামৰ এই কোম্পানীটোৰ জৰিয়তে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। বৰ্তমান মুঠ 1878গৰাকী মহিলা কোম্পানীটোৰ শ্বেয়াৰ হোল্ডাৰ হিচাপে জড়িত হৈ আছে। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: চিৰাং জিলাৰ বিজনী অঞ্চলত মহিলা আত্মসহায়ক গোটৰ তিনিটা CLF-ৰ যৌথ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই কোম্পানীটো। মহিলাসকলৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বিভিন্ন দিশত কাম কৰি অহা চেষ্টা নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত কোম্পানীটো গঢ়ি উঠিছে। দুবছৰৰ পূৰ্বে গাখীৰজাত সামগ্ৰী উৎপাদনৰ উদ্দেশ্যে BTCৰ পৰা কোম্পানীটোৱে লাভ কৰিছিল 52 লাখ টকাৰ অনুদান।

0: এই অনুদানৰ সহায়ত দেশীয় গৰুৰ লগতে জাৰ্চি আৰু ক্ৰছ ব্ৰীড গৰুৰ ব্যৱস্থা কৰি গাখীৰ উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা হাতত লোৱা হয়। চেষ্টা বেচৰকাৰী সংস্থাটোৱে আত্মসহায়ক গোটৰ মহিলাসকলৰ গাখীৰ উৎপাদনৰ লগতে গাখীৰৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি কেনেদৰে আত্মনিৰ্ভৰ হ'ব পাৰি সেই বিষয়ে বৈজ্ঞানিক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
1: সংগীত সূৰ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি 8 ছেপ্টেম্বৰত চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত কাজলগাঁৱৰ উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কাৰ্যসূচীত চিডলি চিৰাং বিধানসভা সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, চিৰাং জিলাৰ আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মসহ অন্যান্য ব্যক্তিসকল উপস্থিত থাকি সুধাকণ্ঠৰ প্ৰতিশ্ৰবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকাৰ চিৰস্থায়ী অৱদান আৰু ঐতিহ্যৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্য অতিথি হিচাপে অংশ লৈ বিধায়ক পানীৰাম ব্ৰহ্মই অসমীয়া সংস্কৃতি, সংগীত আৰু সাহিত্যৰ লগতে সম্প্ৰীতি, মানৱতা আৰু ভাতৃত্ববোধৰ প্ৰসাৰত ভূপেন হাজৰিকাৰ অনন্য অৱদানৰ কথা উল্লেখ কৰে। তেওঁৰ কালজয়ী গীত, সৃষ্টিশীল কৰ্ম আৰু সাংস্কৃতিক অৱদানে অসমৰ ঐতিহ্যক সমৃদ্ধ কৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্মক যি গভীৰভাৱে প্ৰভাৱিত কৰি আহিছে সেই বিষয়েও আলোকপাত কৰে। একেদৰে সেইদিনা বিজনীত বিভিন্ন কাৰ্যসূচীৰে মহান শিল্পীগৰাকীক স্মৰণ কৰা হয়। বিজনীৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু বিজনী অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত ভূপেন হাজৰিকা স্মৃতিসৌধ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে জয়ন্তী উদযাপন কৰা হয়। সুধাকণ্ঠৰ স্থায়ী প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিজনীৰ মহকুমাধিপতি ইমকুম আই উজুকুমে। ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত চিৰাং জিলাৰ বিভিন্ন বিদ্যালয়ৰ দশম শ্ৰেণীৰ মুঠ 54গৰাকী ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটীলৈ শৈক্ষিক ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰে। ছাত্ৰ ছাত্ৰীৰ দলটোৱে যোৱা 9 ছেপ্টেম্বৰত কাজলগাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰে। সেইদিনা চিৰাং জিলাৰ আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই ফ্লেগ অফ কৰি এই ভ্ৰমণৰ শুভাৰম্ভ কৰে। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
0: ভ্ৰমণকালত শিক্ষাৰ্থীসকলে গুৱাহাটী এইমছ, খানাপাৰাৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়, বিজ্ঞান সংগ্ৰহালয় আৰু অন্যান্য প্ৰধান প্ৰতিষ্ঠানসমূহকে ধৰি কেইবাটাও অত্যাধুনিক শৈক্ষিক, বৈজ্ঞানিক আৰু প্ৰশাসনিক প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰত্যক্ষ পৰিচিত কৰোঁ আৰু বিভিন্ন শৈক্ষিক আৰু কেৰিয়াৰৰ সুযোগৰ বিষয়ে তেওঁলোকৰ জ্ঞান, আকাংক্ষা আৰু বুজাবুজি ব্যাপক কৰি তোলা।
1: বিটিচিত খালী হোৱা 3খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচন সন্দৰ্ভত BPF আৰু BJPৰ নেতাকৰ্মীসকলৰ মাজত শেহতীয়াকৈ বিৰাজ কৰিছে তৎপৰতা। ইয়াৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি BPF আৰু BJP দলৰ নেতৃত্বৰ মাজত বৈঠক অনুষ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে। যোৱা 2 ছেপ্টেম্বৰত BTC প্ৰধান সাগ্ৰামা মহিলাৰীয়ে চিৰাঙৰ সদৰ কাজলগাঁওস্থিত জিলা BJPৰ কাৰ্যালয় আৰু জিলা কেন্দ্ৰত 2খনকৈ দলীয় বৈঠকত মিলিত হয়। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে অনাগত দিনত BTCৰ 3টা পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। দৰঙাজুলি সমষ্টিটো যিহেতু BJPৰ দখলত আছে, গতিকে এই সমষ্টিটো BJPক এৰি দিয়াৰ পোষকতা কৰে। জিলাৰ এহৰূপৰ পৰা আজি আমি বিদায় লৈছো। আপোনালোকক লগ পাম অহা সোমবাৰে এই একে সময়তে। নমস্কাৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়া হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনক আন্দাজ ছবিৰ গীত কুমাৰ চানু আৰু অলকা য়াগনিকৰ দ্বৈতকণ্ঠত, সংগীত বাপ্পী লাহিৰীৰ, গীতৰ কথা ইন্দিবৰাৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক ৱেক আপ ছিড ছবিত কবিতা শেঠ আৰু অমিতাভ ভট্টাচাৰ্যৰ কণ্ঠৰ গীত, সংগীত শংকৰ এহছান লয়ৰ, গীতৰ কথা জাভেদ আখতাৰৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জুবিন গাৰ্গৰ কণ্ঠৰ গীত দম মাৰো দম ছবিত, সংগীত প্ৰীতমৰ, গীতৰ কথা জয়দীপ চাহনীৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনক ৰিশ্তে ছবিত উদিত নাৰায়ণ আৰু অনুৰাধা পাৰিৱালৰ কণ্ঠৰ গীত, সংগীত সঞ্জীৱ দৰ্শনৰ, গীতৰ কথা আব্বাছ কটকাৰ।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: অসমা সুষমা।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
1: এতিয়া শুনক অসমৰ নিচুকনি গীতসমূহৰ ভেটিত ৰচিত আলেখ্য আমাৰে মইনা শুবই, ৰচনা ডক্টৰ প্ৰবীণ শইকীয়াৰ, প্ৰযোজনা দিলীপ দাসৰ। এয়া শুনক আমাৰে মইনা শুবই।
0: আজি শুনক প্ৰথম খণ্ড।

জন্মগতভাৱে লাভ কৰে সান্তোষিক শব্দ গুঞ্জনৰ প্ৰতি সুগভীৰ অনুৰাগ আৰু অনাবিল আকৰ্ষণ। সুৰৰ যাদুৰে কৰা সাংগীতিক পৰিৱেশনা আকৌ শিশুৰ বাবে হৈ পৰে ৰমণীয়, কমনীয় আৰু মোহনীয়। বিষয়বস্তুৰ ৰূপ ৰস, লক্ষণা ব্যঞ্জনাৰ সঠিক পাঠ নজনাকৈয়ে কথাবস্তু আৰু সাংগীতিক সুষমাৰ চিত্তাকৰ্ষক সংগতিয়ে শিশু মনক কৰি তোলে শান্ত, সমাহিত আৰু সন্মোহিত।

জন্মৰ লগে লগেই শিশুৱে কন্দা আৰম্ভ কৰে। সেই কান্দোন শিশুটিৰ সুস্থতাৰ লক্ষণ। পৰৱৰ্তী দিনবোৰতো শিশুৰ দেহ মানসিক অভাৱ অভিযোগ প্ৰকাশৰ ভাষাও হ'ল কান্দোনেই। প্ৰয়োজন আহি পৰে নিচুকুৱাৰ। কেঁচুৱা নিচুকুৱাৰ কলাত্মক প্ৰকাশেই হৈছে নিচুকনি গীত ধাই নাম। স্বভাৱশিল্পী এচাম নাৰীৰ কবিত্ব শক্তি আৰু সংগীত প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন এই শ্ৰেণীৰ গীতবোৰ সংস্কৃতিৰ বৰপেৰাৰ অতি আপুৰুগীয়া অলংকাৰ, য'ত আছে সাহিত্যৰ সুকুমাৰ প্ৰকাশ আৰু সংগীতৰ প্ৰাণস্পৰ্শী সৌৰভ।

কান্দি কাটি আমনি কৰা শিশুক শান্ত কৰোৱা, খোৱাবৰ সময়ত আমনি কৰা শিশুৰ টোপনি অনোৱা আৰু মনোৰঞ্জনৰ বাবে উমলাই শিশুৰ মনত ৰং লগোৱাই হৈছে ধাই নামৰ মূল উদ্দেশ্য।

আমনি কৰা শিশুক নিচুকাই শান্ত কৰিবলৈ আয়েক বায়েক বা মাতৃ ধাত্ৰীয়ে কেতিয়াবা শিশুটিৰ ৰূপ গুণৰ প্ৰশংসা কৰি মন ভুলাবলৈ গায়।

নাই, এতিয়াও শান্ত নহ'ল শিশুটি। এইবাৰ বাস্তৱ কল্পনা, সত্য অসত্য, লঘু গুৰুৰ ভেদাভেদ নাৰাখি গাই চাওচোন বেবীৰ বাংগীত।

এৰা ভয় খাই ময়না এবাৰ শান্ত হ'ল, নিচুকি কোলাতেই ৰ'ল। পিছে তাৰ মনত সুমুৱাই দিয়া ভয়ভাৱটোৱে ভৱিষ্যতে তাক অশান্ত নকৰিবনে? এৰা এইবাৰ তাৰ ভয় গুচাব লাগিব।

আমাৰে মইনা শুবয়ে আলেখ্যখনিৰ আজিৰ খণ্ডটি শুনিলে। ৰচনা ডক্টৰ প্ৰবীণ শইকীয়াৰ, প্ৰযোজনা দিলীপ দাসৰ। আলেখ্যখনিৰ দ্বিতীয় তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক একক হিন্দী ছবিৰ গীত। আজিৰ ছবি মেনে প্যাৰ কিয়া, সংগীত ৰাম লক্ষ্মণৰ। প্ৰথমে শুনো আহক লতা মংগেশকৰৰ কণ্ঠৰ গীত।

শ্ৰোতাসকলে একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত ৰাম লক্ষ্মণ সংগীত পৰিচালিত মেনে প্যাৰ কিয়া ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক এছ পি বালাসুব্ৰমণ্যমৰ কণ্ঠৰ গীত।

0: একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত ৰাম লক্ষ্মণ সংগীত পৰিচালিত মেনে প্যাৰ কিয়া ছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজুৰি প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।

নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ এই খণ্ডটিলৈ আপোনালোকক আদৰণি জনাইছো। 2007 চনৰ 7 ছেপ্টেম্বৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰই এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিছিল, যাৰ নাম আছিল এটি গীতৰ জন্ম। অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ তথা সংগীত শিল্পী সৈয়দ সাদুল্লাই ভূপেন হাজৰিকাক লৈ এটি কবিতা লিখিছিল, আৰু উদ্দেশ্য আছিল একেভাৱৰ এটি সমবেত কণ্ঠৰ গীতৰ মাজ অংশত সেই কবিতাৰ ভূপেন হাজৰিকাই কৰা আবৃত্তি সংলগ্ন কৰিব। পিছে সৈয়দ সাদুল্লাৰ সেই কবিতা যেতিয়া ভূপেন হাজৰিকাৰ হাতত পৰিল, তেখেতে আবৃত্তি কৰাৰ পৰিৱৰ্তে সুৰেৰে সেই কথাংশ আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিলে। লগে লগে সাজু হৈ উঠিল এটি অভিনৱ আৰু অভিজাত পৰিকল্পনা। সৈয়দ সাদুল্লাৰ এই পৰিকল্পনাক আকাশবাণী গুৱাহাটী কেন্দ্ৰই সহযোগ কৰিলে আৰু জন্ম হ'ল এটি নতুন গীতৰ। এই সমগ্ৰ পৰিকল্পনাক অতি সুন্দৰকৈ সজাই আকাশবাণী ডিব্ৰুগড় আৰু গুৱাহাটী কেন্দ্ৰই যৌথভাৱে প্ৰযোজনা কৰিছিল সেই বিশেষ অনুষ্ঠান, যাৰ নাম এটি গীতৰ জন্ম। শ্ৰোতা সমাজে সেই বিশেষ অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰিবলৈ আমাক অনুৰোধ জনাই আহিছে। সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এটি গীতৰ জন্ম সেই অনুষ্ঠানটি আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ

0: আজিৰ খণ্ডটিত আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ। অনুষ্ঠানটিৰ আঁত ধৰি এয়া ৰূপজ্যোতি দুৱৰা।
1: এটি গীতৰ সৃষ্টিৰ আঁৰত বহুখিনি কথা লুকাই থাকি যায়। তেনে এটি গীতৰ কথাকে জনাবলৈ আজি আমাৰ সৈতে আছে সৈয়দ সাদুল্লাহ, ৰাজেন গোহাঁই আৰু ভৱেশ গোস্বামী, লগতে আছে দিলীপ কুমাৰ দাস। আপোনালোক আটাইকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বাৰু সাদুল্লাহ দা, অৱশ্যে আপোনাক সাদুল্লাহ দা বুলি কৈ পেলাই মই অকণমান দিগদাৰি পাইছোঁ। আপোনাক ৰাজবী দা বুলিয়েই মাতোঁ সদায়, আজি সেই বুলিয়ে কথা পাতিম। আপুনি এটি নতুন গীতৰ জন্ম দিছে আৰু এই গীতটি আমাৰ বৰ হেঁপাহৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই আপুনি গীতটি লিখিছে আৰু সুৰ কৰিছে। এই গীতটিৰ জন্মৰ বিষয়ে আমাক অকণমান ক'ব নেকি?
2: ভূপেন দাৰ গীত সৰুৰে পৰা শুনিছোঁ। ভূপেন দাৰ বিষয়ে কিবা এটা কোৱা বা লিখা মোৰ বাবে এটা ধৃষ্টতা মাথোন, কাৰণ সেয়ে কৰিবলৈ গ'লে সূৰ্যৰ আগত অন্তত মোৰ কাৰণে চাকি জ্বলোৱাৰ দৰে হ'ব। তথাপি মোৰ সীমিত জ্ঞানেৰে শিল্পীগৰাকীৰ প্ৰতি মোৰ অন্তৰত যি সন্মান, শ্ৰদ্ধা, ভক্তি আছে, সেইখিনিৰে এই গীতটো আনুভূতিক অভিব্যক্তি। গতিকে মই ভাবোঁ যে বৌদ্ধিক বিশ্লেষণৰ আওতালৈ নানি সমমৰ্মিতা, সমহৃদয় আৰু অন্তৰৰ দৃষ্টিকোণেৰে যদি মোৰ এই সামান্য প্ৰয়াসক যদি উপলব্ধি কৰে, তেতিয়া মই ভাবিম যে মোৰ শ্ৰম সাৰ্থক হৈছে।
1: আমাৰ এই আলোচনাতে আছে ভৱেশ গোস্বামী। ভৱেশ দা, মই এইখিনিতে এটি প্ৰসংগ টানি আনিব খুজিছোঁ ভূপেন দাক লৈ। ভূপেন দাই আপোনালোকৰ সুৰ সমলত উপহাৰ ৰাজহুৱাকৈ আপোনালোকলৈ আগবঢ়াইছিল, সেই বিষয়ে অকণমান ক'ব নেকি আমাক?
3: সেই দিনটো অৱশ্যে আমাৰ কাৰণে বহুত স্মৰণীয় দিন আছিলে। সেইটো আছিলে 1971 চন। সেইখন এখন সংগীত সমাৰোহ আছিলে,
4: যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিলে এইখন।
3: আমি তাত সংগীত পৰিৱেশন কৰিছিলোঁ। হঠাতে ভূপেন দা দেখোন ষ্টেজৰ ওপৰলৈ উঠি আহিলে, মাইক্ৰ'ফোনটো লৈ পেলাই কৈছে, তেওঁলোকক মই এটি উপহাৰ, এখন শৰাই দিছোঁ। সেই শৰাইখন আমালৈ তেখেতে আগবঢ়াইছিল, এতিয়াও মই সযতনে ৰাখি থৈছোঁ।
1: ৰাজবী দা, গীতৰ মাজৰ গীত, অৰ্থাৎ আপুনি ভূপেন দাক লৈ যিটো গীত কৰিছে সমবেত কণ্ঠৰ, এই গীতটিতো আমাৰ শিল্পীসকলে গাইছে, কিন্তু গীতটোৰ ভিতৰতে আৰু এটা গীত আছে যিটো আপুনি লিখিছে, ভূপেন দা নিজে গীতটি সুৰ কৰি গাইছে। এই গোটেই কথাটো কি বাৰু, আপুনি অকণমান আমাক ক'ব নেকি?
2: আচলতে মই বিচাৰিছিলোঁ, মই যিটো সমবেত গীত যিটো লিখিছোঁ মহাশৃংগ আৰোহী, মই ভাবিছিলোঁ তাৰ মাজত ভূপেন দাৰ কণ্ঠটো মই সন্নিৱিষ্ট কৰিম, আৰু সেইকাৰণে গীতি কবিতাৰ দৰে এটা লিখি এই মাটিতে মিলি যাবলৈ দিবি মোক, বুকুৰ আপুনি এই মাটি মোৰ উপজা ঠাই, ঘূৰি আহিম জনমে জনমে, এয়া যে মোৰ অসমীয়াই, এইটো ভূপেন দাই আবৃত্তি কৰাৰ কথা। তেতিয়া মই গুৱাহাটীৰ উৎপল দত্তলৈ পঠিয়াই দিলোঁ। উৎপল দত্তলৈ মই ফোন কৰিলোঁ যে ভূপেন দাৰ এই গীতটো, এই গীতি কবিতাটো তেখেতে আবৃত্তি কৰি দিব লাগে। তো উৎপল দত্তই নি ভূপেন দাৰ হাতত দিলেগৈ। দিয়াৰ পিছত ভূপেন দাই হেনো উৎপল দত্তক ক'লে গীতটো হাতত লৈ যে গীতটো মোৰ ভাল লাগিছে, মই কবিতা আবৃত্তি নকৰোঁ, এটা সুৰ আহিছে মই গাই দিম, সেই গীতটো এই মাটিতে মিলি যাবলৈ দিবি মোক, নিজে সুৰ কৰি গীতটো গাই দিলে। গোৱাৰ পিছতেই টেলিফোনত মোক বিচাৰিছে উৎপল দত্ত, ক'লে যে মোক সাদুল্লাৰ লগত ফোনটো কানেক্ট কৰি দিয়া। কিন্তু সেই সময়ত দুৰ্ভাগ্যবশতঃ মই নাপালোঁ, কিন্তু পিছত আকৌ টেলিফোন কৰোঁতে ভূপেন দাই মোক ক'লে যে সাদুল্লাহ হেৰি, এই আবৃত্তি কৰিবলৈ দিছিলা হয়, কিন্তু মই কি কৰিম, মোৰ সুৰ এটা আহিলে মই গাই দিলোঁ, বেয়া হ'ল নেকি? কিন্তু মই ইমান আনন্দ পাইছোঁ যে ভূপেন দাই মোৰ গীত এটা সুৰ কৰি গাই দিছে, আবৃত্তি কৰাৰ কথা আছিল। মই ভূপেন দাক ক'লোঁ, ভূপেন দা আপুনি খুবেই ভাল কৰিলে আৰু মই সঁচাকৈ মই ধন্য হ'লোঁ। আৰু সেই গীতটো উৎপলে আকৌ চিডি কৰি মোলৈ পঠিয়ালে, মই আনি ৰাজেনৰ হাতত দিলোঁ।
4: ভূপেন দাৰ গীতটিৰ চিডিখন মই যেতিয়া পালোঁ, তাৰপিছত সেই চিডিখন মই বজাই শুনিলোঁ, মোৰ বিশেষকৈ আচৰিত লাগিলে। তাৰমানে মোক গোটেই গানটো যেতিয়া শুনিলোঁ, শুনি পেলাই শেষ কৰিলোঁ, শেষৰ যিখিনি সুৰ যিটো স্কেলত আছে, আচৰিত কথা, মানে একেবাৰে মিলি আছে শেষৰ আৰু প্ৰথম স্থায়ী। ভূপেন দাই যেতিয়া গাইছে, হাৰমনিয়াম নোলোৱাকৈ গাইছে, না কোনো গীটাৰ আছে না কি আছে, একো নাই, আৰু গীতটো গাওঁতেই ধৰিব পাৰি যে সেই গীতটোৰ সুৰ লগে লগে কৰি পেলাই গাইছে। কাৰণ এবাৰ এনেকুৱাও হৈছে যে তেওঁ অকণমান আওৰাই ল'বলগীয়া হৈছে, মানে আওৰাই পেলাই দেখিলে যে নাই ভাল লগা নাই, আকৌ বেলেগ এটা সুৰ কৰি পেলাই সেইখিনি গাইছে। কিন্তু গানৰ ওপৰত তেখেতৰ যে ইমান দখল, আচৰিত লাগি ভাবিলে। আমি অলপ শুনি চাওঁ।
5: এই মাটিতে মিলি যাবলৈ দিবি মোক, বুকুৰ আপুনি মাটি মোৰ উপজাতাই।
4: আমি সম্পূৰ্ণ গানটো পাছত শুনিম। এই গানটো শুনোতে একেবাৰে ধৰিব পৰা নাযায় যে তেখেতে অসুস্থ হৈ থকা অৱস্থাত এই গীতটি গাইছিলে।

0: ৰাজবিদা, এই গীতিৰ সৃষ্টিত নিশ্চয় আপোনাক বিভিন্ন পদক্ষেপত বিভিন্নজনে আপোনাক সহায় কৰিছে, সেই বিষয়ে অকণমান ক'ব নেকি?
1: এই পৰিকল্পনা বাস্তৱত ৰূপায়ণ কৰাত মোক কেইবাগৰাকী ব্যক্তিয়ে সহায় কৰিছে। প্ৰথমটো কথা ক'বই লাগিব আমাৰ কেন্দ্ৰৰ সঞ্চালক এন এম খামতি ডাঙৰীয়া, তাৰপিছত আমাৰ কেন্দ্ৰৰ সহকাৰী সঞ্চালক আমাৰ মাজত আছেই দিলীপ দাস। প্ৰথম সহায়টো দিলীপে আহি মোক ক'লে যে আপুনি গানটো কৰক আৰু আপোনাক কেনেকুৱা ধৰণৰ কি লাগে সেইখিনি মোক লিখি দিয়ক আৰু আপুনি আগবঢ়াই নিয়ক কামটো। সেয়ে প্ৰথম দিলীপে আৰম্ভ কৰিলে। তাৰপিছত আকৌ গুৱাহাটীৰ পৰা অৰুণ শৰ্মা আহিছিল, বিশিষ্ট নাট্যকাৰ। তেখেতক মই গানটো দিলোঁ পঢ়িবলৈ, এই সমবেত গীতটো। তেখেতে পঢ়ি ক'লে যে গানটো ভাল হৈছে, তুমি এটা কাম কৰা, ভূপেন দালৈ গানটো পঠিয়াই দিয়া। আৰু মই গুৱাহাটীলৈ গৈ ভূপেন দাক ক'ম বাৰু। আৰু তেখেতে শব্দ এটা পুনায়ো থৈ গৈছে। তাৰপিছত মানিক আহমেদ, মনীষা হাজৰিকা, সমৰ হাজৰিকা, গুৱাহাটীৰ আকাশবাণী কেন্দ্ৰৰ সঞ্চালক মহোদয় দীনেশ দাস, আৰু লগতে উৎপল দত্ত, প্ৰমাল শৰ্মা, এই ভূপেন হাজৰিকাৰ গীতটোৰ যিটো তেখেতক মই আবৃত্তি কৰিব লৈছোঁ, সেইটো ৰেকৰ্ডিঙত যথেষ্ট সহায় কৰিছে আৰু তালৈ গৈ পানীবদ্ধ কৰিছে। তেখেতসকললৈ মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু শেষত এই গীতত অংশগ্ৰহণ কৰা সমূহ শিল্পীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ সহকাৰী কেন্দ্ৰৰ সঞ্চালক দিলীপ দাস, তেখেতে দুষাৰ এই বিষয়ে ক'ব, গীতটোৰ জন্মৰ বিষয়ে।
2: মই সেইদিনা গুৱাহাটীত আছিলোঁ, পুৱা খবৰ কাগজখন লৈ প্ৰথম পৃষ্ঠাত যেতিয়া মই এই গীতটি পালোঁ আৰু গীতটিৰ ৰচয়িতা যেতিয়া দেখিলোঁ, নামটো দেখিলোঁ যে আমাৰ কেন্দ্ৰৰ সৈয়দ সাদুল্লাহ, মই যথেষ্ট আনন্দিত হ'লোঁ। এতিয়া মই প্ৰথম গুৱাহাটীৰ পৰা উভতি আহি চিধা যেতিয়া ৰাজবিদাক লগ পাইছোঁ, মই তেতিয়াই ফোনেই গীতটোৰ কথা কৈছোঁ, গীতটোৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু তাৰপিছতে লগে লগে এই পৰিকল্পনাটোৰ বিষয়ে আপুনি কামখিনিত আগবাঢ়ক আৰু নিশ্চয় এইটো গীত আমি ৰচয়িত কৰিব লাগিব।
0: আপোনালোকে নিশ্চয় মুখতে এটা কথাত একমত হ'ব, ভূপেন্দাৰ যিটো ৰসবোধ হঠাৎ এটা ৰগৰ সৃষ্টি কৰি দিব পাৰে নহয় জানো, আৰু তেখেতৰ কথা শুনিলে শুনি থাকিব মন যায়।
3: ভূপেন দাই এইটো বয়সতো ইমান ৰগৰ কৰি আছে মানে সেই কথাটো, আৰু তাৰ মাজেদিয়ে কিন্তু অসমীয়া ভাষাটো যে আমি শুদ্ধকৈ উচ্চাৰণ কৰিব লাগে, অসমীয়া ভাষাটো যে ইমান ধুনীয়া ভাষা এটা, কিন্তু তাক আমি যেতিয়া অশুদ্ধকৈ উচ্চাৰণ কৰোঁ আমি কিমান ডাঙৰ ভুল কাম এটা কৰোঁ, সেইটোকে বুজাবলৈ গৈ পেলাই এনেকুৱাই কৈছে যেন হেৰি কোনোবা যদি উচ্চাৰণ ভুল কৰিবলৈ পুলিচত দি দিব লাগে।
0: গতিকে ৰাজেন, আমি ভূপেন্দাৰ মুখেৰে শুনো সেই কথাখিনি।
4: আজি মোৰ সন্মুখত এতিয়া এয়া প্ৰবাল আৰু উৎপল অল ইণ্ডিয়া ৰেডিঅ'ৰ, মই আজি অতি আনন্দিত যে এটা গীত মই পাইছোঁ। কোনে ৰচনা কৰিছে? সাদুল্লাই। মোৰ ভাল লাগিছে এইকাৰণেই মই আজি এইটো পঢ়িব পাৰিম, মই পঢ়িম আৰু মই যি অনুভৱ কৰিম তাকে মই প্ৰকাশ কৰিম। অৰুণ, তুমি সুন্দৰকৈ বৰ্ণনা কৰিছিলা এই কণ্টেণ্ট বা কনচেপ্টটো কি হ'ব, কনচেপ্টটো পালোঁ, অতি সুন্দৰ হৈছে, মই ৰেকৰ্ড কৰি দিলোঁ। মোৰ গাটো খুব সম্পূৰ্ণ ভাল নহ'লেও মই গাই দিছোঁ মানে গাই গোৱাৰ ইচ্ছা হ'ল মোৰ, এনেই আবৃত্তি কৰিলোঁহেঁতেন কিন্তু গোৱাৰ ইচ্ছা হ'ল, কণ্টেণ্টটো দেখি, কনচেপ্টটো দেখি, ফৰ্মটো দেখি। আজি আশীৰ্বাদ কৰিলোঁ সাদুল্লাহ, তোমাৰ এই সাহিত্যৰ কলমটো যেন সদায় জীয়াই থাকে, আৰু অসমীয়া ৰাইজলৈ, অসমীয়া শ্ৰোতা ৰাইজলৈ কওঁ, হাতযোৰ কৰি কওঁ, আপোনালোকে ভাষাটোক অসন্মান কৰাটো নিবিচাৰে যাতে, অসমীয়া ভাষাটো বহুত কষ্টত ডাঙৰ হৈছে, তাৰ কাৰণে আমি যিয়েই পাৰোঁ সকলোৱে খাটিছিলোঁ। গতিকে আপোনালোকলৈ অনুৰোধ, আপোনালোকে অল ইণ্ডিয়া ৰেডিঅ'ক সহায় কৰক, ভাল উচ্চাৰণ, ভাল ইণ্টনেশ্যন, ভাল প্ৰনাউন্সিয়েশ্যন হয় যাতে, কাৰণ এটা ভাষাক অপমান কৰাটো বৰ উচ্চাৰণেৰে এইটো পুলিচক দিব পাৰি, এইটো এটা দোষ, বৰ ডাঙৰ দোষ। যি হওক, অনুগ্ৰহ কৰি শুনক মই সাদুল্লাহৰ গীতটো, কবিতাটো কেনেকৈ ৰূপান্তৰ কৰিছোঁ, মোৰ মনৰ প্ৰকৃতিৰ আত্মাৰ শ্ৰদ্ধাৰে মই কৰিছোঁ এই আবৃত্তি। ধন্যবাদ।
1: মই আগতে কৈছোঁ যিহেতু গীতটোৰ লগত গুৱাহাটীৰ কেন্দ্ৰৰ সঞ্চালক দীনেশ দাস আৰু লগতে উৎপল দত্ত, প্ৰবাল শৰ্মা, তেখেতসকলো জড়িত, মই ফোনেৰে তেখেতসকলক কৈছিলোঁ যে এই আপোনালোকৰ অভিজ্ঞতা সম্পৰ্কে আমাক কিছু জনাওক, আমি সেইখিনি শুনো এতিয়া।
5: ভূপেন দা দীঘলীয়া জিৰণিৰ বাবে গুৱাহাটীলৈ অহা সময়তে ভাবিছিলোঁ ৰেডিঅ'ৰ পৰা কিবা এটা কৰোঁ, ভূপেন দাক

0: আমাৰ কেন্দ্ৰলৈ অনাৰ কথাও চিন্তা কৰিলোঁ। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে ভূপেনদা আমাৰ ষ্টুডিঅ'লৈ অহা সম্ভৱ নহ'ল। ঠিক তেনে সময়তে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ চৈয়দ সাদুল্লাৰ পৰা খবৰ এটা পালোঁ। তেওঁ ভূপেনদাক লৈ কিবা এটা কৰিব বিচাৰে দুয়োটা কেন্দ্ৰৰ যৌথ প্ৰযোজনা হিচাপে। প্ৰস্তাৱটি মোৰ বৰ পচন্দ হ'ল। প্ৰথম কথা, ভূপেনদাক লৈ কিবা এটা কাম কৰাৰ কথা, আৰু দ্বিতীয়তে পৰীক্ষামূলক কাম এটা। সাদুলাই এটি গীত ৰচনা কৰিছে, গীতটো কবিতাৰ দৰে গাই দিব ভূপেনদাই, আৰু আমাৰ কেন্দ্ৰৰ পৰা কবিতাটি ভূপেনদাৰ ঘৰত বাণীবদ্ধ কৰিম। তাৰ পিছৰ কামখিনি সাদুল্লাৰ। মোৰ সহকৰ্মী উৎপল দত্ত, অসীম কাজী আৰু প্ৰবাল শৰ্মাক লগত লৈ ভূপেনদাৰ ঘৰ পালোঁ। ভূপেনদাৰ গাটো ভাল নাছিল যদিও আমাৰ লগত বহু কথা পাতিলে, কিন্তু কবিতাটি সেইদিনা বাণীবদ্ধ কৰা নহ'ল। সেয়া আমি ঠিক কৰিলোঁ আন এদিন আহিম। ভূপেনদাও মান্তি হ'ল, দিন ঠিক হ'ল, কিন্তু সেইদিনা মই যাব নোৱাৰিলোঁ। মোৰ সহকৰ্মীসকল গৈ কবিতাটি বাণীবদ্ধ কৰি আনে।
1: সেয়া আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কেন্দ্ৰ সঞ্চালক দীনেশ দাস আৰু এয়া উৎপল দত্ত।
2: ভূপেনদাৰ কণ্ঠ ৰেকৰ্ডিং কৰাটো আমাৰ কাৰণে এটা আমোদজনক আৰু উত্তেজনাপূৰ্ণ অভিজ্ঞতা আছিল। প্ৰথম দিনা যেতিয়া যাওঁ, কবিতাটি কম্প'জ কৰা কাগজখন দিওঁ, ভূপেনদাৰ পঢ়াত অলপ কষ্ট পাইছিল। গতিকে পিছৰবাৰ আমি যেতিয়া গ'লোঁ, তেতিয়া ডাঙৰ ডাঙৰকৈ আখৰখিনি পুনৰ কম্প'জ কৰি লৈ গ'লোঁ। ভূপেনদা আহি বহিল, পঢ়িলে, এবাৰ এনেই পঢ়িছিলে। তাৰপিছত তেওঁ ক'লে, তোমাৰ কবিতাৰ দৰে গাই দিয়াৰ কথা আছিল, কিন্তু মোৰ দেখোন সুৰ এটা আহিয়ে গ'ল, সুৰটোতে গাই চাওঁ ৰ'বাচোন বুলি এবাৰ গুণগুণালে। তাৰপিছত গানটো গাই দিলে। তেনেকৈ এবাৰ এবাৰ গুণগুণাইছে আৰু তিনিটা ষ্টেণ্ডত তিনিবাৰ ৰেকৰ্ডিং হৈ গৈছে।
1: আৰু এয়া প্ৰবাল শৰ্মা।
3: ভূপেনদাৰ কণ্ঠ বাণীবন্ধন কামত নিজকে জড়িত কৰিব পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। যিদিনা আমি ভূপেনদাৰ কণ্ঠ বাণীবদ্ধ কৰিছিলোঁ, সিদিনাখন তেখেতৰ গা সিমান সুস্থ নাছিল। সেয়ে তেখেতে নিজৰ বিছনাত বহি আৰু কিছু অংশ বিছনাতে শুই তেখেতৰ কণ্ঠ আমাক দিছিল। যিহেতুকে তেখেতে তেখেতৰ অসুস্থ শৰীৰেৰে আমাক কণ্ঠ দিছিল, সেয়েহে আমি বাণীবন্ধনত যথেষ্টখিনি সতৰ্কতা অৱলম্বন কৰিছিলোঁ। আৰু তাৰ বাবে আমি দুটা পদ্ধতিত বাণীবন্ধন কৰিছিলোঁ। প্ৰথমটো আমাৰ চিৰাচৰিত যিটো ব্যৱস্থা, এনালগ পদ্ধতি, আৰু দ্বিতীয়টো আধুনিক ডিজিটেল পদ্ধতি। দুটা মাইক্ৰফোনৰ জৰিয়তে হোৱা এই বাণীবন্ধনত তেখেতে সুন্দৰকৈ তেখেতৰ কণ্ঠ আমাক দিছিল, আমি বাণীবন্ধন কৰিছিলোঁ।
4: Silence on the set.

এটি গীতৰ জন্ম। ইয়াৰ গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা, ৰঞ্জিতা বৰুৱা, অদিতি বৰুৱা, মনীষা বৰদলৈ, কাশ্মিনা দেউৰী, দীপ্তিৰাণী পেগু, চৈয়দা জুৰি ৰহমান, জুপিতৰা বুজৰ বৰুৱা, ববিতা বৰুৱা, জুপিতৰা কাকতি, জিতেন কাকতি, সুশান্তজিৎ দাস, শুভৰঞ্জন দিহিঙীয়া, পূৰ্ণেন্দু দাস, ৰামকৃষ্ণ মুখাৰ্জী, বিপুল ফুকন, জয়ন্তজিৎ দাস, সুৰজিৎ বৰুৱা আৰু পূৰৱ গোহাঁই। আদৰৰ শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ শীৰ্ষ গীতটিৰ মূল অসমীয়া। এই অসমীয়া গীতটিৰ ৰচনা ৰসানন্দ গগৈৰ। এই গীতটি নেপালী আৰু বড়ো ভাষালৈও অনুদিত হৈছে আৰু ইয়াৰ বাণীবন্ধন হৈছে। উৎপল বৰাৰ তত্বাৱধানত বাণীবন্ধন হোৱা এই গীতৰ বড়ো ভাষাৰ অনুদিত ৰূপটি এবাৰ আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ। বড়ো ভাষালৈ এই গীতটি অনুবাদ কৰিছে জিতেন বসুমতাৰীয়ে।

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ এই খণ্ডটিৰ পৰা বিদায় ল'বৰ সময় হ'ল। ভূপেন হাজৰিকাৰ গীত কথা আৰু কবিতাৰে আন এটি খণ্ডত লগ হ'ম। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভাৱ তিথি। প্ৰতিবছৰে ভাদ মাহত অনুষ্ঠিত গুৰুজনাৰ এই তিথিত তেওঁৰ আধ্যাত্মিক তথা সাংস্কৃতিক অৱদান সুঁৱৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে। মাজুলীৰ কেইবাখনো সত্ৰত আজি ৰূপান্তৰৰ ক্ষণিকৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সজাই পৰাই তোলা সত্ৰ নামঘৰসমূহ আজি পুৱাৰে পৰা নাম প্ৰসংগ, গীত, নৃত্য আৰু গুৰু বন্দনাৰে মুখৰিত হৈছে। উজনি মাজুলীৰ নৱৰতনপুৰ গাঁৱৰ আইসকলে গুৰুজনাৰ তিথি উপলক্ষে নাম পৰিৱেশন কৰিছে। গুৰুজনাৰ তিৰুভাৱ তিথি আজি সমগ্ৰ বৰপেটাতে উলহ মালহেৰে পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ ৰূপে এই তিথি পালন কৰা হয়। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে বৰপেটা জিলাৰ আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: বৰপেটা সত্ৰত উলহ মালহেৰে পালন কৰা হৈছে। বৰপেটা সত্ৰত এই তিথি কীৰ্তন মহোৎসৱ ৰূপে পালন কৰা হয় আৰু এই তিথি 7 দিনীয়াকৈ পালন কৰা হয়। যোৱা 6টা দিনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পাছত আজি 7ম দিনা মূল সভা অনুষ্ঠিত হৈছে আৰু ইয়াক লৈ বৰপেটা সত্ৰত যথেষ্ট উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰখনত পুৱাৰ পৰা যথেষ্ট লোকৰ ভিৰ হৈছে। বৰপেটা সত্ৰৰ লগতে পাটবাসীৰ শ্ৰীমন্ত শংকৰদেৱ থান সত্ৰ, গণককুচি সত্ৰ, কুণ্ডলীয়া সত্ৰ আদিতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি উলহ মালহেৰে পালন কৰা হৈছে।
1: কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগ

0: সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জানিবলৈ দিয়া অনুসৰি আজি প্ৰভাতী বন্দনাৰে কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছত ভাগৱত পাঠ, নাম প্ৰসংগ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। বিয়লি আইসকলৰ থিয় নামৰ পাছত সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰিব। চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2 সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শোণিতপুৰ জিলাৰ টুবুকিঝাৰত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 5 গৰাকী লোকৰ মৃত্যু হয়। এখন তীব্ৰবেগী ট্ৰাকে বিপৰীত দিশৰ পৰা অহা ইক' ভান এখনত খুন্দা মৰাৰ ফলত ইক' ভানখন দ খাৱৈত বাগৰি পৰি দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোককেইজন সঞ্জয় মেছ, লাতুমণি বৰা, প্ৰাঞ্জল বনিয়া, হৰবিন্দ হাজোৱাৰী আৰু নয়ন স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকীৰে ঘৰ উহনি পথাৰ বতাবাৰীত বুলি জানিব পৰা গৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্ৰাফ্টাৰ প্ৰতিষ্ঠাপক ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষীয়ে অভিযান চলাই 29টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে আছিকুল হক আৰু আকাশ আলী নামৰ লোক দুজনকো গ্ৰেপ্তাৰ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিকছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAEকে ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাবু সুভিয়ন্তই যোৱা নিশা ৰাজধানী মহানগৰখনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় কয়লা আৰু খনি ৰাজ্যমন্ত্ৰী সতীশ চন্দ্ৰ দুবেই বিমানবন্দৰত আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন দিল্লীত ব্ৰিকছ সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।
1: অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ শৰ্মা, থেংগুজাম থৈ থৈ চানু আৰু পম্পা চন্দা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, বিজিত শৰ্মা আৰু ময়ূৰ কৃষ্ণ মহন্ত, FM ট্ৰান্সমিটাৰত পপি চন্দা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ, আগবঢ়াব অমিত বাস্কোটাই।

0: परात माला।
1: পৰাগমালা লাইভ শুনিলে আগবঢ়ালে অমিত বাস্কতাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বিজ্ঞান ধাৰাবাহিক।

গুদু গুদু নেকান্দিবা দেই, মা এতিয়া আহিব নহয়।

0: Mukuntu, mukuntu, mukon punatu, nakan diba?
1: Tak mukutale kyo loya ni lah dewata? Dekha nene mau kam kuriya tu?
0: Tumi nubuji ba babli, onamika nohalu ke tak kandun bondho nohoy?
1: Tar mak, mana onamika ba? Boleh golno?
0: Tapi periksa babe admit card ani boleh kuise. Oha humbar prata tar MSC periksa arumbu abo.
1: Tumi yak mar kulat ni dia kyo? মার উসরত ই ভাল কই থাকিব
0: কিন্তু তোমার মারা যদি গুদ্দুর হইতে ব্যস্ত হই থাকে তেনতে পাকঘরৰ কামকাজ কোনে কৰিব আৰু আমাৰ খোৱা বোৱা কোনে ৰান্ধিব অ অ অ
1: মই ভাবিছিলো তুমি ঘৰত নাই তুমি দেখোন কৈছিলা যে তুমি শিক্ষকসকলৰ মিটিং এখনৰ বাবে স্কুললৈ যাবলৈ ওলাইছা
0: ঠিকে আমি শিক্ষকসকলে এই বন্ধৰ কেইদিনত পাঠ্যক্ৰমৰ ৰিঅৰিয়েন্টেচনৰ বাবে সপ্তাহত এবাৰ কৈ মিলিত হম বুলি থিৰাং কৰিছিলো পিছে মই ভাবিলো গুদ্দুৰ বাবে মই ঘৰতে থকা ঠিক হ'ব নেকি
1: কিন্তু গুদ্দু এনেকৈ কান্দি থাকিলে মই কেনেকৈ কাম কৰিম
0: আহা দৰাচলতে তুমিনো কি কৰি আছা তোমাৰ যে ইমান টেনচন হৈছে
1: তুমি ভালকৈ জানা দেউতা মই মোৰ ৰবটটোৰ অন্তিম ৰূপ দিবলৈ চেষ্টা কৰিছো টেক ফেয়াৰলৈ দেখোন তিনি দিনহে আছে
0: সেই ৰবটটো মই ভাবিছিলো তুমি ইতিমধ্যে ইয়াৰ কাম শেষ কৰিছা তুমি ইয়াত আৰু কিবা সংযোজিত কৰিছা নেকি
1: অতিৰিক্ত সুৰক্ষাৰ বাবে ইয়াৰ অবয়বৰ চাৰিওফালে এটা আৱৰণ দিয়া হৈছে কাৰণ অন্য ৰবটৰ সৈতে প্ৰতিযোগিতাত নামিলে সঘনাই সংঘৰ্ষ হ'ব আৰু সেইবাবে ইয়াৰ শৰীৰত কোমল পলিমাৰৰ আৱৰণ দিছো এই আৱৰণে আঘাতক সুখকৰ দৰে কাম কৰিব
0: শ্বক এবজৰ্ভাৰৰ নিচিনা কাম কৰিব বুজিলো বুজিলো টেক ফেয়াৰতে ই প্ৰতিযোগিতাত ভাগ ল'ব মই ভাবিছিলো ই অকলশৰীয়াকৈ থিয় হৈ থাকি কুচ কাৱাজ দেখুৱাই দৰ্শনাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিব বুলিহে
1: সেয়া ইয়াৰ ক্ৰিয়াকলাপৰ এটা অংশহে হ'ব ইয়াৰ লগতে ৰবটবিলাকৰ মাজত এটা খেল হ'ব য'ত প্ৰতিযোগী ৰবটবিলাকে কিছুমান বিশেষ ৰঙীন বলক এটা গাঁতত ভৰাবলৈ চেষ্টা কৰিব
0: নাকান্দিবা নাকান্দিবা গুড্ডু মাইনা মাইনা আইডিয়া তুমি এটা ডেমো নিদিয়া কিয় ৰবটটোৱে কিজানি গুদ্দুক আকৰ্ষণ কৰিব পাৰেই বা কৰাচোন চাওঁ আমি দুইজনে চাম ৰবটটোক তাৰ স্থানত ৰাখা
1: তুমি চাবলৈ বিচাৰা নেকি দেউতা এক মিনিট ৰবা এয়া ষ্টাৰ্ট কৰিলো এইটো গাড়ীৰ আকৃতিৰ দেখিছানে
0: এটা সময় আছিল সাধাৰণ মানুহে ভাবিছিল ৰবট মানে মানুহৰ আকৃতিৰ ৰবটেই হ'ব সকলো অংগ একেই মানুহৰ দৰে
1: বজাৰত তুমি কিছুমান পুতলা পাবা যিবিলাকক ৰবট বুলি কোৱা হয় দেখিবলৈ মানুহৰ নিচিনা সেইবিলাকৰ বহুতৰে চাল চলনৰ বহু সীমাবদ্ধতা আছে কিন্তু পুতলা হিচাপে বৰ জনপ্ৰিয়
0: মোৰ সহকৰ্মী এজনৰ ঘৰত সিদিনা এটা ৰবট দেখিছিলো যিটোৱে কিছুমানৰ বিশেষ প্ৰশ্নৰ সঁহাৰি দিব পাৰে কিন্তু বাদ দিয়া সেইবোৰ তোমাৰ খেল আৰম্ভ কৰা
1: গুড্ডু গুড্ডু এইটো চোৱা কেনেকৈ ই ঘূৰিছে চোৱাচোন এতিয়া চাবা দেই ই বলটো বাওঁফালে ঠেলি দিব চোৱা চোৱা চোৱা
0: বাবলি বাবলি ৰিমটটো ভালদৰে ধৰা এইবিলাক বৰ ডাঙৰ যন্ত্ৰ নহয় গতিকে তুমি সাৱধানে বুটামবোৰ টিপিব লাগিব
1: ঠিকেই কৈছা দেউতা কিন্তু এতিয়াও মোৰ এটা সমস্যা আছে
0: কি
1: ৰবটটোৱে সকলোফালেই ঘূৰিব পাৰে কিন্তু সোঁফালে ঘূৰিলে ইট্ৰিট মাৰে
0: কিন্তু এটা সমস্যাৰ সমাধানটো হৈছে চোৱা গুড্ডুৱে তাৰ কান্দোন বন্ধ কৰিছে তাৰমানে ই ভাল পাইছে
1: মোৰ ৰবট তাৰমানে কামত আহিছে
0: কিন্তু নহয় তুমি প্ৰথমে ৰবটৰ ট্ৰিপিঙৰ সমস্যা সমাধানৰ চেষ্টা কৰাটো উচিত হ'ব মই সন্দেহ কৰিছো ৰবটটোৰ সন্মুখৰ সোঁফালৰ চকাটোৰ ডিজাইনৰ কিবা ভুল থাকিব পাৰে
1: কিন্তু দেউতা মই সেইটো একো কৰিব নোৱাৰো কাৰণ মই বজাৰৰ পৰাহে কিনিব পাৰো এইটো তুমি অনলাইন যোগে বিদেশত নিৰ্মিত ৰবটৰ গাঁথনি আনিব পাৰিবা কিন্তু এইটো চকাতকৈ আঠ দহ গুণ দাম বেছি ভৰিব লাগিব
0: বুজিলো মই বুজি পাইছো কিন্তু তুমি জানানে বাবলি কৃত্ৰিম বুদ্ধিমত্তাই এই ক্ষেত্ৰত সহায় কৰিব পাৰে
1: এআই কমন দেউতা মই এই সাধাৰণ যন্ত্ৰটোত লাগি আছো মই কেনেকৈ কৃত্ৰিম বুদ্ধিমত্তা ইয়াত সংযোজন কৰাৰ কথা ভাবিব পাৰো বাৰু তাতে তেনেধৰণৰ জ্ঞানো মোৰ নাই
0: চোৱা বাবলি এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা

0: এতে এখনো প্রযুক্তিবিদ্যা ক্ষেত্রখনৰ কিছু বাতৰি। জাৰ্মানীৰ এটা বিখ্যাত মটৰ গাড়ী নিৰ্মাণ কোম্পানী আৰু এটা আগশাৰীৰ গ্ৰাফিক চিপ নিৰ্মাণকাৰী সংস্থাই শেহতীয়া অত্যাধুনিক স্বয়ংক্ৰিয় মটৰ গাড়ী নিৰ্মাণ কৰি উলিয়াবৰ বাবে এক বুজাবুজিত উপনীত হৈছে। মটৰ গাড়ী নিৰ্মাণ কোম্পানীটোৰ মুখপাত্ৰ ক্লজ অজিলে কৈছে যে যদিও স্বচালিত মটৰ গাড়ী এটা নভেল ধাৰণা নহয়, কিন্তু তেওঁলোকে সম্পূৰ্ণভাৱে বেলেগকৈ কৰাৰ পৰিকল্পনা কৰিছে। মিষ্টাৰ অজিলৰ মতে তেওঁলোকৰ নিৰ্মাণ পদ্ধতিত কৃত্ৰিম বুদ্ধিমত্তা সংযোজন কৰিবৰ বাবে বহুল আৰু বিস্তৃত আঁচনি হাতত লোৱা হৈছে। নিৰ্মাণ পদ্ধতিৰ আৰম্ভণি হ'ব কম্পিউটাৰ আৰ্কিটেকচাৰ প্ৰয়োগেৰে। দুয়োটা কোম্পানীয়ে আশা প্ৰকাশ কৰিছে যে অহা তিনি বছৰৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিব।
1: জানা দেউতা, মই এইটো বিষয়তে গৱেষণা কৰিম বুলি ভাবিছিলো।
2: মানে মটৰ গাড়ীত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ? কিন্তু তুমি দেখোন পদাৰ্থ বিজ্ঞানৰ ছাত্ৰীহে। মই ভাবিছিলো
1: তুমি ভাবিছা কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা কেৱল অভিযন্তাসকলেহে কৰিব পাৰে। তোমাৰ ধাৰণা অমূলক ভণ্টি। এইখন এখন বাধাহীন বিৰামহীন জগত সম্পৰ্কিত যিকোনো বিষয়ে এগৰাকী বিদ্যাৰ্থীয়ে বাছি ল'ব পাৰে।
3: আজি ইমান বছৰৰ মূৰত তুমি এম এছ চিৰ চূড়ান্ত পৰীক্ষা দিবলৈ ওলাইছা, এতিয়া এনেধৰণৰ গৱেষণা কৰিবলৈ তোমাক এলাও কৰিবনে?
4: অঁ, তাই সুযোগৰ অপেক্ষাত থাকিব লাগিব দুৰ্বা। মই নিশ্চিত যে তাই যদি চেষ্টা কৰি থাকে তেন্তে ভাল সুযোগ এদিন আহিবই।
1: বাবলি, জানা ইয়াৰ মূল আইডিয়াটো হৈছে এটা মেচিনক এই কথা শিকাব লাগিব কেনেকৈ সুৰক্ষাৰ নীতি নিয়মবোৰ পালন কৰিব লাগে। এলগৰিথিম মানে কলন বিধি এনেদৰে প্ৰস্তুত কৰিব লাগিব যাতে গাড়ীৰ ভিতৰত থকা কম্পিউটাৰে ট্ৰেফিক লাইট, চাইনপোষ্ট আদি সকলো নিৰাপত্তাৰ দিশ বুজি পাবলৈ সক্ষম হয়।
2: এলগৰিথিম যেন ভুৰুকাত হাতী ভৰোৱাৰ নিচিনা, এলজেব্ৰা ৰিদিম।
1: বাহ, মোৰ ভণ্টিজনী খুব স্মাৰ্ট দেই। এলগৰিথিম হৈছে কলন বা গণনাৰ বাবে পৰ্যায়ক্ৰমে থকা নিৰ্দেশৰ সমষ্টি। যিকোনো কম্পিউটাৰ প্ৰগ্ৰেমৰ ই প্ৰাৰম্ভিক ভেটি। এলগৰিথিমেই ডিজিটেল জগতখনক শাসন কৰে। তুমি যদি সঠিকভাৱে

0: বাবে অ্যালগোরিথিম লিখিব পাৰা, তেন্তে কম্পিউটাৰে সেইবোৰ ফলো কৰিবলৈ সক্ষম হ'ব আৰু ফলস্বৰূপে মেচিন লাৰ্ণিং সহজসাধ্য হৈ পৰিব, নহয়নে দেউতা?
1: অঁ, এই মেচিন লাৰ্ণিং এই পৰিভাষা 1949 চনত পোনপ্ৰথমে ব্যৱহাৰ কৰা হৈছিল। আচলতে ডোনাল্ড হেব নামৰ ব্যক্তি এজনে তেওঁৰ দ্য অৰ্গেনাইজেশ্যন অৱ বিহেভিয়াৰ নামৰ গ্ৰন্থত এই মডেলৰ কথা উল্লেখ কৰিছিল।
2: মেচিনছ বিহেভিয়াৰ হয়নে?
3: কেতিয়াবা কেতিয়াবা মই মোৰ মেচিনটোক ধমকি দি ক'ব পাৰিম, ইউ ট্ৰাই টু বিহেভ প্ৰপাৰলি।
0: মেচিনবিলাক গুড্ডুৰ নিচিনা জানা?
4: গুড্ডুৰ নিচিনা? কামাননো, তোমাৰ ল'ৰাটোক এই কুন্ধছ মেচিনৰ সৈতে তুলনা নকৰিবা দেই। আমাৰ গুড্ডু যে কিমান ধুনীয়া!
0: মায়ে আচলতে বুজি পোৱা নাই, মই আচলতে গুড্ডুৰ বোধ শক্তিৰ সৈতে মেচিনবিলাকৰ বুদ্ধিমত্তা তুলনা কৰিব খুজিছিলোঁ। আমাৰ গুড্ডুৱে যিমান পৰ্যবেক্ষণ কৰিব সিমান শিক্ষা লভিব, সি সিমানেই বুদ্ধিমান হৈ পৰিব।
4: স্বাভাৱিকভাৱে সেয়াই হ'ব, তুমি চিন্তা কৰিব নালাগে।
0: তুমি ঠিক কথা কৈছা মা, কিন্তু মেচিনৰ ক্ষেত্ৰত সেয়া স্বাভাৱিকভাৱে নহ'ব। তুমি কেতবোৰ কৃত্ৰিম শিক্ষণ শ্ৰেণীৰ ব্যৱস্থা কৰি মেচিনক শিক্ষাদান কৰিব লাগিব।
1: কিয় দুৰ্বা, তোমাৰ মনত নাইনে তুমি যে মোক সুধিছিলা কেনেকৈ তোমাৰ চেল ফোনত থকা ভইচ ৰিকগনিশ্যন ছিষ্টেমটো ব্যৱহাৰ কৰিব পৰা যায়? মনত আছেনে ফোনটোৱে তোমাক কি কৰিবলৈ কৈছিল?
4: মই নহয় নহয় মই মনত পেলাব পৰা নাই, ফোনটোৱে বা কি কৈছিল?
1: ই তোমাক কেইটামান শব্দ উচ্চাৰণ কৰিবলৈ কৈছিল, যাতে ফোনটোত থকা প্ৰগ্ৰেমে তোমাৰ শব্দ উচ্চাৰণ পদ্ধতি চিনাক্ত কৰিবলৈ সক্ষম হ'ব পাৰে।
4: ৰাইট, মোৰ মনত পৰিছে। পিছে বহুদিন ধৰি মই এই প্ৰগ্ৰেমটো ব্যৱহাৰেই কৰা নাই।
1: কোনো কথা নাই দুৰ্বা, তোমাৰ যিহেতু উচ্চাৰণ পদ্ধতি এতিয়ালৈকে একেই আছে, আগৰ দৰে ফোনটোৱে তোমাক সঁহাৰি জনাব।
4: কেনে আমোদজনক, নহয়নে?
0: ঠিক আমোদজনক নহয় মা, মেচিনবিলাক মানুহৰ দৰে কথা পাহৰা ধৰণৰ নহয়। এবাৰ যদি তুমি সিহঁতক কিবা তথ্য টেক্সট বা স্পীচ বা ভিজুৱেলৰ জৰিয়তে দি দিয়া, সিহঁতৰ মেমৰিত সেয়া সংৰক্ষিত হৈ থাকিব। এয়াই হৈছে মানুহ আৰু মেচিনৰ মাজৰ মূল পাৰ্থক্য। হেল্ল' অ' ৰিতেশ, অ' মই ভালেই আছোঁ দিয়া। অ' গুড্ডু, গুড্ডুৰো ভাল, কোনো দিগদাৰ হোৱা নাই। য়েছ, আই গট মাই এডমিট কাৰ্ড। ৰিতেশ, তোমাৰ মাত মই ভালদৰে শুনা নাই। অঁ অঁ অঁ, এতিয়া ঠিকেই শুনিছোঁ। অহা সোমবাৰৰ পৰা মোৰ পৰীক্ষা আৰম্ভ হ'ব। কি, তুমি আজি অফিচতে থাকি যাবা? কিহৰ ইমান প্ৰেছাৰ, মই বুজা নাই। ৰিতেশ, এইটো ঠিক হোৱা নাই কিন্তু দেই, ডিনাৰৰ কি হ'ব? কি, হোটেলৰ পৰা? মই একেবাৰেই নুশুনো, হোটেলৰ সেই স্পাইচি খানাবোৰ সদায় কি খাই থাকে নেকি? কাৰোবাৰ কল আহিছে, অ'কে অ'কে অ'কে, মই ৰাখিছোঁ, কিন্তু ৰাতি অলপ জিৰণি ল'বলৈ নাপাহৰিবা, গুড নাইট।
4: ৰিতেশে ইমান কষ্ট কৰিবলগীয়া হৈছে।
0: অঁ মা, মই জানো, কিন্তু এয়া হৈছে আজিৰ কৰ্পৰেট লাইফ। তুমি এই ৰুটিন মানিবলৈ অস্বীকাৰ কৰিলে তোমাক কোৱা হ'ব নন কোঅপাৰেটিভ, বা ইয়াতকৈ বেয়াকে ইনএফিচিয়েণ্ট, মানে অযোগ্য বুলি আখ্যা দিয়া হ'ব। কোনেও নিজৰ কেৰিয়াৰত তেনে আখ্যা নিবিচাৰে।
1: সময়ত নিশ্চয় এইবোৰ খুব হতাশজনক যেন লাগে। বছৰে বছৰে সেই একেই ৰুটিন, অভাৰটাইম ৱৰ্ক, অস্বাস্থ্যকৰ খাদ্য।
0: জানা দেউতা, এবাৰ ৰিতেশে মনস্তাত্ত্বিক পৰামৰ্শ, মানে চাইক'লজিকেল কাউন্সেলিং এটা লৈছিল।
4: কাউন্সেলিঙৰ বাবে কম্পিউটাৰ প্ৰগ্ৰেম? হে প্ৰভু, কি যে সময় আহিল!
0: ৰ'বা মা, শুনি লোৱা, প্ৰতিটো বস্তুৰে পৰিৱৰ্তন হৈ আছে, এয়া হৈছে আজিৰ পৃথিৱীৰ ৰীতি।
4: ঠিক আছে ঠিক আছে, প্ৰগ্ৰেমটোৰ কি হ'ল পিছে?
0: প্ৰথম কেইটামান দিন প্ৰগ্ৰেমটো বৰ ইণ্টাৰেষ্টিং আছিল। অৱশ্যে ই আজিকালি সহজলভ্য হোৱা ভইচ বেছ নাছিল। যেতিয়া ৰিতেশ বা মই কীবোৰ্ডত লিখিছিলোঁ, আমি ডিপ্ৰেছড হৈছোঁ, ই তৎক্ষণাত প্ৰশ্ন কৰিছিল, তুমি কিয় ডিপ্ৰেছ হৈছা? আমি যুক্তি দিছিলোঁ, কামৰ হেঁচা, সামাজিক জীৱনৰ অভাৱ, পদোন্নতিৰ অভাৱ ইত্যাদি।
2: অঁ নামিকা বা, প্ৰগ্ৰেমটোৱে কি উত্তৰ দিছিল?
0: ই বৰ শান্তভাৱে এজন সাধাৰণ মানুহে স্বাভাৱিকভাৱে দিয়া ধৰণেৰে কিছুমান ভাল ভাল পৰামৰ্শ দিছিল। ইয়াৰ উপৰি এখোজ আগুৱাই কিছুমান

0: শাৰীৰিক আৰু মানসিক ব্যায়ামৰ দ্বাৰা হ'ব পৰা লাভালাভৰ কথাও কৈছিল। আনকি কোনো ধৰণৰ ঔষধ সেৱন নকৰিবলৈও উপদেশ দিছিল।
1: বৰ বুদ্ধিমান প্ৰগ্ৰেম বুলিয়ে মই কম দেই, কিন্তু
0: দেউতা নিঃসন্দেহে, কিন্তু তুমি জানানে দেউতা, কিছুদিনৰ পিছত যেতিয়া আমি ইয়াক কেতবোৰ কঠিন ধৰণৰ প্ৰশ্ন সুধিবলৈ ললো, ই ভুল কৰিবলৈ ধৰিলে।
1: হয় নেকি?
2: মোৰ জানিবলৈ বৰ ইচ্ছা হৈছে, কি ক'লে এই প্ৰগ্ৰেমটোৱে?
0: ই একেখিনি উত্তৰকে দিবলৈ ললে আৰু আমি লগে লগে বুজিলো যে প্ৰগ্ৰেমটোৰ উত্তৰৰ ভাণ্ডাৰ শেষ হৈ গৈছে। প্ৰশ্নৰ সৈতে উত্তৰৰ মিল নোহোৱা হ'ল। আৰু তুমি জানানে দেউতা, এদিন কি হ'ল?
1: কি হ'ল নো?
0: মোৰ খং উঠিল আৰু লিখিলো, তুমি এজন ভুদা কাউন্সিলৰ। সি উত্তৰত লিখিলে, তুমি ভুদা। মই পুনৰ টেক্সটত লিখিলো, তোমাৰ কাম নাই। প্ৰগ্ৰেমটোৱে উত্তৰ দিলে, তোমাৰো কাম নাই।
1: এই কথা স্পষ্ট যে প্ৰগ্ৰেমটোৰ ক্ৰিয়াশীলতা মানে এক্টিভিটিৰ ক্ষমতা খুবেই সীমিত আছিল আৰু ইয়াৰ ডাটাবেছ বৰ কম আছিল।
0: এনেকুৱা সীমাবদ্ধতাক কোৱা হয় নেৰো এআই। আমাৰ প্ৰগ্ৰেমটোক আমি আদিম বুলি ক'ব লাগিব যদিহে আমি উৎকৰ্ষতাৰ সৈতে ইয়াৰ বৌদ্ধিক স্তৰৰ তুলনা কৰোঁ। কিন্তু এটা কথা মই কৈ থওঁ, কোনো কৃত্ৰিমভাৱে নিৰ্মিত বুদ্ধিমান প্ৰগ্ৰেম বা মেচিনে এই নেৰো এআইক অতিক্ৰম কৰিব পৰাগৈ হোৱা নাই।
2: মই একোকে বুজিব পৰা নাই অনামিকা বা, তুমি অলপ বহলাই ক'বানে?
0: নেৰো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আগতে নিৰ্ণয় কৰি থোৱা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰতে কাম কাজ চলায়। দেখাত যদিও বা আগৰটোতকৈ পাছৰটো বেছি উন্নত যেন লাগে। আমাক আগুৰি থকা প্ৰতিটো বুদ্ধিমান মেচিনেই হৈছে নেৰো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ উদাহৰণ। গুগল এছিষ্টেণ্ট, গুগল ট্ৰেন্সলেট, চিৰি আৰু অন্যান্য নেচাৰেল লেংগুৱেজ টুলছবোৰ দৰাচলতে নেৰো এআই মানে নেৰো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স।
1: কিবা কিবা বুজি পাইছানে বাবলি?
2: নাই পোৱা দেউতা, বাইদেউৰ কথা বুজিবলৈ চেষ্টাহে কৰি আছো।
1: মেচিনৰ কথা বাদ দিয়া, মেচিনৰ কথা বাদ দিয়া, তুমি তোমাৰ ৰবটটোৰ কথা ভাবা।
2: ঠিকেই ঠিকেই, মোৰ ৰবট।
1: ধৰি লোৱা তোমাৰ ৰবটটোত কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সংযোজন কৰা হৈছে। ই ৰবটটোক তাৰ শৰীৰটো ঘূৰাওঁতে গতিবেগ কম কৰিবলৈ কৈছে আৰু তাৰ মেৰুদণ্ড পোনাই ৰাখিবলৈ নিৰ্দেশ দিছে যিমানখিনিলৈকে পৰা যায়। তেতিয়াহ'লে কেনে লাগিব?
2: সেয়াতো বঢ়িয়া হ'ব, কিন্তু কোনে মোক সহায় কৰিব?
1: সেইটো কিবা এটা কৰিব লাগিব, কিন্তু এই ধৰণৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হ'ব নেৰো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স।
2: দেউতা, ধৰা মোৰ ৰবটটোত অধিক মাত্ৰাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স লগোৱা হ'ল, যাতে অলপ আগতে বাইদেৱে কোৱা মতে ট্ৰেফিক লাইট, ছাইনপোষ্ট আদি চিনাক্ত কৰিব পাৰে, সেয়াও নেৰো হৈ থাকিবনে?
0: মোৰ মতে থাকিব বাবলি। নেৰো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক দুৰ্বল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলিও কোৱা হয়। অৱশ্যে এনে আখ্যাৰ বৰ কাম নাই। বাস্তৱিকতে উইক বা নেৰো এআইয়ে বহুতো বিৰক্তিকৰ কামৰ পৰা আমাক ৰেহাই দিছে। কিছুমান দৈনন্দিন তথা বিৰক্তিকৰ কাম আমি নিজে নকৰি মেচিনৰ হতুৱাই কৰাব পাৰোঁ।
3: বাৰু, খোৱা মেজত থাল সজাব পৰা তেনে কিবা নেৰো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আছে নেকি বাৰু? ধৰা খাদ্যবোৰ ভাগে ভাগে সজাই থৈছে আৰু আমাক খাবলৈ মাতিছে।
0: একেবাৰে আচল কথা কৈছা মা, আমি বুজি পাই গৈছোঁ। দেউতা, ভণ্টি, বোলা খোৱা টেবুলত মাক সহায় কৰি দিওঁগৈ।

0: তুমি ভাবানে যে এনেকুৱা ৰবটক দুৰ্গম ঠাই যেনে পাহাৰীয়া বা ওখ ঠাইৰ ৰাস্তাত ব্যৱহাৰ কৰিব পৰা যাব?
1: মোৰ ৰবটৰ ক্ষমতা সীমিত, কিন্তু মই বিশ্বাস কৰোঁ আৰু আন মানুহৰ পৰাও জানিবলৈ সক্ষম হৈছোঁ যে ভালদৰে মডিফাই কৰি ৰবটটোক তেনে পাহাৰীয়া ঠাইতো চলাব পৰা যাব।
2: কেনেধৰণৰ মডিফিকেশ্যন কৰিব লাগিব বুলি তুমি ভাবা?
1: ৱেল, সৰ্বপ্ৰথমে ৰবটৰ অৱয়ব ডাঙৰ কৰিব লাগিব, তাৰ পিছত
0: কি?
1: মই ভাবোঁ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ল'ব লাগিব।
2: কৃত্ৰিম বুদ্ধিমত্তা মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স?
1: অঁ, কৃত্ৰিম বুদ্ধিমত্তা মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। দুৰ্গম ঠাইত গমন কৰিবলৈ হ'লে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰবটে নিজেই সিদ্ধান্ত ল'ব পাৰিব।
0: বৰ স্মাৰ্ট উত্তৰ দিছা ভণ্টি। মই ECT কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক। তোমাৰ কথাত মই

0: গৈছোঁ। কিন্তু তোমাক এটা কথা সুধোঁ, কেনেধৰণৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰাৰ কথা তুমি ভাবিছা কোৱাচোন।
1: ছাৰ, এইটো বিষয়ত বৰ এটা জ্ঞান মোৰ নাই, কিন্তু মোৰ বাইদেৱে কৈছিল ই হ'ব নেৰ' বা ৱিক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স।
0: তোমাৰ বাইদেউ, তেওঁ বাৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ক্ষেত্ৰখনত কাম কৰে নেকি?
1: নহয়, মানে হোৱা বাইদেউ এইফালে আহি আছে। অনামিকা বা, অনামিকা বা,
2: অঁ অঁ, কি হ'ল?
3: আহিছোঁ বাবলি, কিবা প্ৰব্লেম হৈছে নেকি?
1: ছাৰ, আপুনি ইয়াত, আপোনাক ছাৰ সেৱা এটা কৰোঁ।
0: অনামিকা, এইগৰাকী তোমাৰ ভণ্টি নেকি?
3: হয় ছাৰ, বাবলি এখেত অধ্যাপক দীক্ষিত, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স খণ্ডৰ এজন নাম জ্বলা বিজ্ঞানী। মই BSc পঢ়ি থাকোঁতে তেখেতৰ অধীনত এটা প্ৰজেক্ট কৰিবলৈ সুযোগ পাইছিলোঁ।
0: কামন অনামিকা, সেয়া প্ৰাথমিক পৰ্যায়ৰহে আছিল। এলগৰিথিমৰ বিষয়ে এটা ৰাফ আইডিয়াহে তোমাক দিছিলোঁ আৰু সাধাৰণ চেন্সৰৰ ব্যৱহাৰ কৰাৰ দিশটো প্ৰদৰ্শন কৰিছিলোঁ।
3: এইখিনিয়ে মোক প্ৰেৰণা যোগাইছিল ছাৰ। তেতিয়াৰ পৰা AI সম্পৰ্কে মোৰ আগ্ৰহ কেতিয়াও কমা নাই।
0: মই এতিয়া বুজি পাইছোঁ এই কিয় তোমাৰ কথা কৈ আছিল। তোমাৰ পিছে পিছে তোমাৰ ভনীয়াৰা গৈছে, মই বৰ সন্তোষ পাইছোঁ।
3: আপোনাৰ আশীৰ্বাদ ছাৰ।
0: মই শুনিছিলোঁ তোমাৰ বোলে বিয়া হৈ গৈছে, তুমি কেইদিনমান ইয়াত থাকিবা নেকি?
3: হয় ছাৰ, মই পঢ়া শুনা পুনৰ আৰম্ভ কৰিছোঁ। অহা সপ্তাহৰ পৰা মোৰ MSc-ৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব ছাৰ।
0: আই চি, বৰ ভাল কথা। এক্সাম শেষ হোৱাৰ পাছত যদি কিছুদিন ইয়াতে থাকা, তেন্তে তুমি মোৰ পৰীক্ষাগাৰলৈ আহিব পাৰা, কিছু ইণ্টাৰেষ্টিং বস্তু তোমাক দেখুৱাব পাৰোঁ।
1: নেৰ' আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নেকি ছাৰ?
0: নেৰ' আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিপৰীতটো হৈছে জেনেৰেল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। বিশ্বৰ কোনো মেচিনেই সেই পৰ্যায় পোৱাগৈ নাই। মই তোমালোকক এটা প্ৰগ্ৰেম দেখুৱাম যিটোৱে দবা খেলে আৰু সাংঘাতিককৈ খেলে।
3: কিন্তু ছাৰ, মই দবা খেলিব নাজানো নহয়।
0: কোনো কথা নাই, ল'ৰা কেইজনমান আছে, সিহঁতে ভালদৰে দবা খেলিব পাৰে। তাৰে এজন এসময়ত জুনিয়ৰ ষ্টেট চেম্পিয়ন আছিল। তোমালোকে কেৱল বহি থাকি লক্ষ্য কৰিবা কেনেকৈ মানুহৰ সৈতে খেলি এই প্ৰগ্ৰামটোৱে দবাৰ প্ৰতিটো চালৰ উত্তৰ দিব পাৰে।
1: মই টেলিভিশ্যনত দেখিছোঁ ছাৰ।
0: ঠিকেই, সেয়া তোমাৰ জন্মৰ আগৰ কথা। গেৰী কাস্পাৰভক ডিপ ব্লুৱে আৰু কম্পিউটাৰ প্ৰগ্ৰেম ৰিবেলে বিশ্বনাথন আনন্দক হৰুৱা ইত্যাদি ইত্যাদি, সেয়া যোৱা শতিকাৰ 90ৰ দশকৰ কথা
1: ছাৰ। তেনেধৰণৰ কম্পিউটাৰ আপোনাৰ লেবত আছে নেকি?
0: সেই 90ৰ দশকৰ কম্পিউটাৰবোৰতকৈ আমাৰ কম্পিউটাৰ বেছি শক্তিশালী। আজিকালি মেচিনবোৰত ডিপ লাৰ্ণিং বোলা এটা প্ৰগ্ৰেম ব্যৱহাৰ কৰা হয়। বাৰু, তোমালোক যেতিয়া মোৰ লেবলৈ আহিবা তেতিয়া এই বিষয়ে খৰচি মাৰি আলোচনা কৰিম। অনামিকা,
3: হয় ছাৰ,
0: তোমাৰ ভণ্টিক কিন্তু লৈ আহিবা দেই।
3: নিশ্চয় ছাৰ,
0: তেওঁ কিন্তু বৰ বুদ্ধিমতী।
1: নেচাৰেলি ইণ্টেলিজেন্ট ছাৰ, মোৰ মায়ে কয়।

ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ সপ্তদশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল মেলোডী পাটগিৰি, নয়ন প্ৰসাদ, কৃতাঞ্জলি বৰ্মন, চন্দ্ৰিমা শৰ্মা, অৱনী বৰা আৰু ইন্দ্ৰজিৎ দাস। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এতিয়া শুনক আজিৰ খণ্ডৰ প্ৰশ্ন। প্ৰথম প্ৰশ্নটি হৈছে, কলন বা গণনাৰ বাবে পৰ্যায়ক্ৰমে থকা নিৰ্দেশৰ সমষ্টিক কি বোলা হয়? পুনৰ কৈছো, কলন বা গণনাৰ বাবে পৰ্যায়ক্ৰমে থকা নিৰ্দেশৰ সমষ্টিক কি বোলা হয়? দ্বিতীয় প্ৰশ্নটি হৈছে, ধাৰাবাহিকখনিত উল্লেখ কৰা নেৰ' এআইৰ বিপৰীত শব্দ কি? পুনৰ কৈ দিছো, ধাৰাবাহিকখনিত উল্লেখ কৰা নেৰ' এআইৰ বিপৰীত শব্দ কি? এই প্ৰশ্ন দুটিৰ শুদ্ধ উত্তৰ ইমেইল যোগে প্ৰেৰণ কৰক এই ঠিকনালৈ gsass@gmail.com। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8 MHz।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া 12 বজাৰ পৰা হিন্দীত বাতৰি আৰু 12:05 পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: মাজুলীৰ কেইবাখনো সত্ৰত আজি ৰূপান্তৰ অৰ্খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰ নামঘৰসমূহ আজি পুৱাৰে পৰা নাম প্ৰসংগ, গীত, নৃত্য আৰু গুৰুবন্দনাৰে মুখৰিত হৈছে। উজনি মাজুলীৰ নৱৰতনপুৰ গাঁৱৰ আইসকলে গুৰুজনাৰ তিথি উপলক্ষে নাম পৰিৱেশন কৰিছে। গুৰুজনাৰ তিৰুভাৱ তিথি আজি সমগ্ৰ বৰপেটাতে উলহ মালহেৰে পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ ৰূপে এই তিথি পালন কৰা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সময়ছোৱাত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্য সেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযান, যুৱ ছাত্ৰসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা আৰু সামাজিক সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসনৰ যাত্ৰা অহা 2026 চনৰ 7 অক্টোবৰত 25 বছৰ স্পৰ্শ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ কাৰণে এই 25 বছৰীয়া যাত্ৰা প্ৰেৰণা আৰু আশাৰ প্ৰতীক, ৰাষ্ট্ৰৰ বাবে এটা সমৰ্পণৰ 25টা বছৰ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা আৰু সংকল্পৰ এটা অভিযান অসমত আৰু গোটেই দেশতে ৰূপায়ণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আমাৰ দলৰ কাৰ্যকৰ্তাৰ সভাত

0: মুখ্যমন্ত্ৰী অহা 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন স্থানত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বুলি প্ৰকাশ কৰে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে 17 ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত মাহজোৰা স্বচ্ছতাই সেৱা অভিযানো ৰূপায়ণ কৰা হ'ব। ৰাজ্যত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত কালি লোকসেৱা ভৱনৰ মুখ্য সচিবৰ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সকলো জিলা আয়ুক্ত আৰু নগৰ স্থানীয় নিকায়ৰ প্ৰতিনিধিয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰা এই বৈঠকত স্বচ্ছতাই সেৱা অভিযানৰ প্ৰস্তুতি আৰু প্ৰস্তাৱিত কাৰ্যসূচীসমূহ বিতংভাৱে পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগক নিৰ্দিষ্ট দায়িত্ব অৰ্পণ কৰাৰ লগতে জিলা আয়ুক্তসকলক শীঘ্ৰে কাৰ্য পৰিকল্পনা প্ৰস্তুত আৰু চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে নগৰীয়া স্থানীয় নিকায় আৰু গাঁও পঞ্চায়তসমূহৰ সৈতে সমন্বয় স্থাপনেৰে এই অভিযানৰ সুচাৰু ৰূপায়ণ আৰু সময়মতে অগ্ৰগতি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে এই অভিযানৰ সময়ছোৱাত পৰিচ্ছন্ন পাঠশালা আৰু যুৱ কাৰ্যসূচী, অধিক জনসমাগম হোৱা স্থানত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, জনভাগিদাৰী সজাগতা অভিযান, বিশ্ব পৰ্যটন দিৱস উপলক্ষে পৰিচ্ছন্ন পৰ্যটনস্থলী, চাফাই মিত্ৰ সুৰক্ষা আৰু সন্মান শিবিৰ আদি অনুষ্ঠিত হ'ব। বৈঠকত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থকাৰ উপৰিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষী অভিযান চলাই 29টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে আছিকুল হক আৰু আকাশ আলী নামৰ দুজন লোককো গ্ৰেপ্তাৰ কৰে। জিলাখনৰ উপ আৰক্ষী অধীক্ষক টিংকুজিৎ চৌধুৰীৰ নেতৃত্বত চলা এই অভিযান সন্দৰ্ভত শ্ৰীচৌধুৰীয়ে এইদৰে কয়।
1: আজি আমি সূত্ৰৰ পৰা গম পাইছিলো যে নামনি অসমৰ ফালৰ পৰা গৰু সৰবৰাহকাৰী 25-30টামান গৰু লৈ পেলাই এখন ট্ৰাকত আহি আছিলে। সেইমৰ্মে আমি চৰ্চ ইনভল্ভ কৰিছিলো, কৰি পেলাই আমি আমিনগাঁও এৰিয়াতে 29টা গৰু ধৰা হ'ল আৰু লগতে এজন ড্ৰাইভাৰ আৰু তেওঁৰ লগতে আৰু এজন ব্যক্তিক ধৰা হ'ল, আকাশ আলী আৰু আছিকুল হুছেইন। এতিয়া বাকী আমাৰ যাৱতীয় যিখিনি কাম কাজ থাকে সেইখিনি কৰি আছো।
0: শোণিতপুৰ জিলাৰ টুবুকিঝাৰত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 5 গৰাকী লোকৰ মৃত্যু হয়। এখন তীব্ৰবেগী ট্ৰাকে বিপৰীত দিশৰ পৰা অহা ইক' ভান এখনত খুন্দা মৰাৰ ফলত ইক' ভানখন দ খাৱৈত বাগৰি পৰি দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোককেইজন সঞ্জয় মেচ, লাতুমণি বৰা, প্ৰাঞ্জল বনিয়া, হৰবিন্দ হাজোৱাৰী আৰু নয়ন স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকীৰে ঘৰ উহনি পথাৰ বতাবাৰীত বুলি জানিব পৰা গৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক ব্ৰাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2,000+ গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAEকে ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিক্স সন্মিলনত অংশগ্ৰহণ কৰিব। বেলাৰুছৰ বিদেশ মন্ত্ৰী মেক্সিছ ৰাইজেনফক ব্ৰিক্স সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে আজি পুৱা নতুন দিল্লীত উপস্থিত হয়। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মেণ্ট হুংগু নতুন দিল্লীত উপস্থিত হয়। তেওঁক অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে বিমানবন্দৰত আদৰণি জনায়। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ট্ৰেডছ অধানম ঘেব্ৰিয়েছো আজি পুৱা সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হয়। ব্ৰিক্স সন্মিলন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্ৰাফ্ট

0: তৰ প্ৰতিষ্ঠাপক ভাস্কৰজ্যোতি আচাৰ্যই অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাই 7 বছৰ সম্পূৰ্ণ কৰিছে। 2019 চনৰ 11 ছেপ্টেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে 60 বছৰ বয়সৰ পৰা ক্ষুদ্ৰ খেতিয়কসকলক মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিমাহে এই আঁচনিৰ অধীনত 60 বছৰ পাৰ কৰা কৃষকসকলক 3,000 টকাকৈ পেঞ্চন দি অহা হৈছে। ইয়াৰ জৰিয়তে খেতিয়কসকলো বৃদ্ধ বয়সত বিত্তীয় নিৰাপত্তাৰ লগতে সন্মানো লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 18,77,000 বাসগৃহত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে এই আঁচনিখনৰ ৰূপায়ণ অধিক ত্বৰান্বিত কৰাৰ লগতে নগৰাঞ্চলত সকলোৰে বাবে গৃহৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে। যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় অনুমোদন তথা নিৰীক্ষণ সমিতিৰ 9ম বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নগৰ উন্নয়ন বিভাগৰ সচিব সত্যেন্দ্ৰ সিঙে এই বৈঠকত পৌৰহিত্য কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যৰ সত্ৰ নামঘৰসমূহত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান। দেশজুৰি আজি চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আৰু নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে 18 ব্ৰিকছ সন্মিলন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা, এই বিষয়ক যুৱ কৰ্মশালাৰ দ্বিতীয় খণ্ড। যোৱা খণ্ডত আমি কথা পাতিছিলো শাস্ত্ৰীয় সংগীতৰ বিষয়ে, কিন্তু এটি খণ্ডত এই গোটেই কথাখিনি সামৰি লোৱাটো সম্ভৱ নহয়। যুৱ প্ৰজন্মৰ কণ্ঠশিল্পীসকল অধীৰ আগ্ৰহেৰে আকাশবাণীলৈ আহিছে। তেওঁলোক যোৱা খণ্ডত যিসকলে ভাগ ললে তেখেতসকলকো আমি এই খণ্ডত অংশগ্ৰহণৰ সুবিধা কৰি দিছো, যাতে এই গোটেই কথাখিনি গম পায়। নতুনকৈ আমাৰ সৈতে সংযুক্ত হৈছে উৎকলিকা ডেকা, হিল্লুল বেজবৰুৱা, স্নেহা দেৱী ভৰদ্বাজ, নেহা ভাগৱতী, হিমাশ্ৰী শৰ্মা, ডলি দাস, আয়েশা সিদ্দিকী, আৰু ইয়াৰ আগৰ খণ্ডত যিসকল আছিলে তাপসী তালুকদাৰ, দেৱাহুতী ৰাজবংশী, কৃষ্ণা ডেকা, সঞ্জীৱ দাস, দিয়াক্ষী দত্ত, ৰীবা আমিন, দীপান্বিতা গোস্বামী, উষা দাস, তেওঁলোককো আমি এই খণ্ডত একেলগে বহিবলৈ অনুৰোধ জনাইছো। বাণীবন্ধনত মোক সহযোগ কৰা মৰমী দেৱীক আকৌ এবাৰ আদৰণি জনাইছো। আকৌ আজিৰ এই খণ্ডতে দায়িত্ব ল'ব লাগিব। যোৱা খণ্ডৰ দৰে এইবাৰো আমি আমাৰ অতিথিৰূপে আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট স্বৰোদবাদক শ্ৰদ্ধাৰ তৰুণ চন্দ্ৰ কলিতাদেৱ, তেখেতক আদৰণি জনাইছো।
1: নমস্কাৰ।
0: শাস্ত্ৰীয় সংগীতৰ এগৰাকী গুণী শিল্পী প্ৰজ্ঞান বৰুৱা, তেখেত দুয়োগৰাকীৰে আকাশবাণীৰ সৈতে এক দীঘলীয়া সম্পৰ্ক, আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো।
1: নমস্কাৰ।
0: যোৱা খণ্ডত যিহেতু শাস্ত্ৰীয় সংগীতৰ আমি কিছু চৰ্চা কৰিলোঁ, যদি কোনো অংশগ্ৰহণকাৰী মনত কিবা যদি প্ৰশ্ন উদয় হৈছে তেওঁলোকে সুধিব, আৰু আমি আশা কৰিম যে ভয় ভয়কৈ নহয়, সম্পূৰ্ণ খোলা মাতেৰে কথাবোৰ ক'ব, যাতে শ্ৰোতাসকলৰ মাজলৈ বাণীবন্ধন কৰা এই ৰূপটো যাতে শ্ৰোতাসকলৰ মাজলৈ ভালকৈ যায়। সৰুকৈ ক'লে তেওঁলোকেও বুজি নাপাব, নহয় জানো? গতিকে সকলোৱে ডাঙৰকৈ কথাখিনি ক'ব। তৰুণ চন্দ্ৰ কলিতাদেৱ আৰু প্ৰজ্ঞান বৰুৱাদেৱক আকৌ এই খণ্ডটি আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ।
2: নমস্কাৰ। আমাৰ দ্বিতীয় খণ্ডটি আমি কি ধৰণে ৰিয়াজ কৰিব লাগে, বিশেষকৈ পাল্টা। সাধাৰণতে আমি এটা কিবা ৰাগ বা কোনোবা এটা থাটক লৈ পেলাই আমি ৰিয়াজ কৰোঁ। থাটক লৈ কৰিলে ভাল, বা দুটা থাট যদি একেলগ কৰি আৰোহণত বেলেগ এটা থাট, অৱৰোহণত বেলেগ থাট। ৰিয়াজৰ প্ৰথম যিটো মুখ্য কৰিবলগীয়া কাম, কিমান লাহে লাহে মই গাব পাৰিম, সৰুকৈ নহয়, লয়ৰ কথা কৈছোঁ, কিমান কম লয়ৰে মই আৰম্ভ কৰোঁ। খৰকৈ গালে এনেকুৱা লাগে যেন শুদ্ধই হৈছে গোটেইখিনি, হয়নে? লাহে লাহে গালে গম পোৱা যায় তো এইটো নহ'ল, বা বেলেগেতো ল'ৰা বা কোনোবা ছোৱালী তোমালোকৰ লগত বোলে তই এইখিনি লাহে লাহে গাচোন, কম স্পীডত গাচোন, দেখিবা কম স্পীডত গাব বোলে। বেছি স্পীডত গালে যিবিলাক ঢাক খাই যায়, কম স্পীডত সেইবিলাক ওলাই
1: গোৱাটো টান কিছু।
2: সেইকাৰণে যি এটা ফ্ৰেজ, যিকোনো ফ্ৰেজ ল'বা, কিমান কম লয়ত। আজিকালি মোবাইলত তবলাও পায়, তানপুৰা পায়,

0: তবলাটো টিক টিক টিক টিক, এইটোও লয় হ'ব পাৰে, টিক টিক টিক টিক এইটোও হ'ব পাৰে। সেই লয় ঠিক কৰিলে, সেই লয়ে লয়ে এইফালে তানপুৰা শ্ৰুতি মোৰ কাণত লৈ অকল হয়তো চাৰি গামাকে গাম, দুদিয়ে চাৰি মাত্ৰাত লৈছোঁ। কিমান গাইছোঁ? অতি কমে এঘণ্টা, সম্ভৱ নহয়। প্ৰথম দিনা মই 10 মিনিট গাম, এসপ্তাহ পাছত 20 মিনিট কৰিম। কম লয়ত যেতিয়া বস্তুটো ভিতৰত সোমাই যায়, সি কেতিয়াও বেঘুৰা নহয়। কিন্তু মই কোৱা কথা নহয়, মানুহে যে 16 ঘণ্টা 18 ঘণ্টা ৰিয়াজ কৰে, এইবিলাক কথা ৰিয়াজ কৰে। সূক্ষ্মাতি সূক্ষ্মতাৰ যিটো ৰূপ, মই আমি আশা কৰিম যে তোমালোকে কথাখিনি গুৰুত্ব প্ৰদান কৰি যদি ৰিয়াজটো কৰা, ফল কিন্তু নিজেই পাবা। এতিয়া আমি এটা বেলেগ চেপ্টাৰ লৈ আহোঁ। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাগৰ প্ৰভাৱ সৰ্বত্ৰ, বিদেশত বহুত বেছি। অসমীয়া গান ৰাগাশ্ৰয়ী বা ৰাগৰ ওপৰত আধাৰিত গান আমি জানো নেকি? নিশ্চয় দুই এটা থাকিব লাগে, জানানে? পাৰ্বিন চুলতানা এই গানটো কোনে সুৰ কৰিছিল জানানে? যিকোনো গান গাব লগা হ'লে গীতিকাৰ আৰু সুৰকাৰৰ নাম শ্ৰদ্ধা সহকাৰে লোৱাটো আমাৰ প্ৰধান কৰ্তব্য আৰু পবিত্ৰ কৰ্তব্য। তেওঁ যদি এইটো সুৰ নকৰিলেহেঁতেন, যিকোনো সুৰকাৰৰ কথাই কৈছোঁ, এইটো অসমীয়া এটা বৰ ধুনীয়া গান, সোণমা চিনেমাত গাইছিলে সুৰকাৰ ৰমেন বৰুৱা আচাৰ্য, তাৰো আগত মুক্তিনাথ শৰ্মা বৰদলৈ আৰু
1: কিৰণ বৰুৱা, তাৰপিছত কমলা বন্দ্যোপাধ্যায়জী,
0: আমি বৰদলৈ শৰ্মা বৰদলৈ যে
1: কিছুমান গান আছিলে, খুব বেছি নাই কিন্তু আমাৰ অসমীয়া, কিন্তু খুব কম আছে কিছুমান গান। কেদাৰ শিকিছেনে? ছোৱালীকে কেদাৰ ছোৱালী কেনেকুৱা

0: কেদার ওপর গান এটা আছে, রূপক তালর আছে, রূপক মানে সেভেন অক্টেভস, আৰু গানটো ফুললি অন কেদাৰ, তাত কোনো খেলি মেলি কৰা নাই তাৰমানে। কিছুমান গান কৰা হয় ৰাগটো ভিতৰত কৰে, কিন্তু ভিত্তিত কৰি পেলাই অলপ তাক মেলডি আনিবলৈ তেতিয়া অলপ তাক বেলেগ নোটছ বা ৰাগৰ পৰা আঁতৰি যোৱা হয়। কিন্তু এইটো গান পূৰা
1: এনেকুৱা নেকি যে এই চলি থকা স্বৰকেইটাৰ লগত এই কমন নোটটো লগাই দিলে আৰু দুখন বেছি ভাল লাগে, বেছি ভাল লগা কথাটোক বেছি গুৰুত্ব দিয়া হয়, ৰাগৰ ধৰণৰ কথাটো ইমান নাহে।

0: এই গানটো শুনিছিল, তোমালোকে শুনিছিলা নে? গাবাচোন ক'ৰবাত পালে। এইবিলাক গানে হয় কি আমাকো হেৰি কৰে, প্ৰতিনিধিত্ব কৰে জাতিটো, যে অসমীয়া গানো এনেকুৱা গান আছে।
1: আৰু এইবিলাক গান মাজত আলাপ গাই দিব পাৰা, স্বৰং গাই দিব পাৰা, যে
0: স্থায়ী অন্তৰত হাত দিয়াৰ অধিকাৰ আমাৰ নাই। তাৰ মাজত এই যে ইণ্টাৰলিউড বাজে, প্ৰিলিউড বাজে, সেইখিনি আমাৰ মতে কৰিলোঁ যে আমি তিনিজনীয়ে গাম, তাৰণা কৰি মাজত তাৰণাৰ দৰে শব্দবিলাক যিকোনো, সেইকাৰণে আমাৰ এই বস্তুটো মানে মেলডি পাৰ্টটোত ইমান বেছি গুৰুত্ব দিয়া হয় ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চ'লো মেলডি। আৰু এটা গান আছিলে মোৰ হেৰিৰ পৰা ওলাই গ'ল, তুমিয়ে গাইছিলে
1: কোনটো গান আছিলে? 1930 গান।

0: কিবা আছে পাছৰখিনি এনেকুৱা ধৰণৰ ভালেকেইটা ইয়াৰ মনবিলাকত আছে। তাৰপিছত হিন্দী চিনেমাৰ কথা কওঁ ধৰণে আমি সেই সেইফালে নাযাওঁ, আমাৰ কি কি আছে সেইখিনি কয়। আৰু এইটো কি গালো তুমি দেশত
1: দেশৰ আছিলে
0: এইটো সোণমাৰে ন ৰমেন বৰুৱা ছাৰৰ এইটো গান মনত পৰিছেনে পৰা নাই নাজানো কি আছিল

0: গানবিলাকত আমাৰ স্বাধীনতা নাই, টিং টিং টিং গানটো ধৰিব লাগিব, হয়নে? তাৰপিছত ধৰাৰ পিছত স্থায়ী শেষ হ'ল, কিবা কিবি আৰু বিৰাট ৰাণ এটা হৈ গ'ল, দুটা বাৰ গ'ল নহয়, গানটো ধৰিব লাগিব। এই কি কৰিলি মানে বাকীকেইটা গানটো ল'ব নহয়, তাতে কাৰো হেৰি নাই, ইমান সীমাবদ্ধতা। চলো মেলোডি অৰিয়েণ্টেড গান হ'ল, ইণ্ডিয়ান গান, অসমীয়া আওতাৰ ভিতৰত পৰে, সেইবিলাক নিজৰ কাৰণে গাই ভাল লাগে। গানটো সদায় নিজৰ প্ৰাণৰ বস্তু কৰি লোৱা দৰকাৰ, তেতিয়াহে গানৰ আনন্দ পোৱা যায়। আৰু সেই আনন্দটো অকল শাস্ত্ৰীয় সংগীতত আছে। ওম তোম নোম বুলি কৈ চকু বন্ধ কৰি এঘণ্টা গাব পাৰা,
1: এটা ৰাগ লৈ
0: বেলেগে ভাল পোৱা নাই বা দিয়া নাই, ৰাগ এটা ল'লা।
2: আমাৰ বৰুৱা ছাৰে কথা এটা কৈছিল নহয়, কি ৰাগ
3: চলন

0: একেই চলন
1: আরোহণ অবরোহণটো চলন বুলি কব নোৱাৰি
0: বঢ়িয়া কেনেকুৱা হ'ব চলনটো কোৱাচোন একদম ৰাইট পইণ্টত আছা তুমি ভুল হ'লে তোমাৰ নম্বৰ কটা নাযায় সময় গৈ আছে কিন্তু
1: মনত পৰা নাই এতিয়া ডিছকাৰ্ট
0: ভূপালীৰ চলনটো কোৱাচোন

0: উদ্দেশ্যকারত অবরোধটো আরোহী বৰণৰ গত যায়। দাস মাধা গপা ৰেগা সাৰেগা পাধা উদ্দেশ্যকারত ধৰিব হল
1: ধৰিব ষ্ট্ৰং
0: মুখ্য
1: মুখ্য
0: ভূপালীত গাৰিচা নহ'ব। গাৰিচা হ'লে আমি সুত কল্যাণৰ পৰা তাক অলপ আঁতৰাই অনাটো কষ্টকৰ হয়, সেইকাৰণে ৰে গা ৰে গা চা গাৰে চা নহ'ব, গা ৰে গা চা এইটো হ'লে সুত কল্যাণৰ পৰা আমি তাক আঁতৰাই আনিব পাৰিম। এইবিলাক সৰু সৰু কথা যেন লাগে, এইবিলাক ডাঙৰ কথা। তোমালোকৰ লগত যে মই যোৱা তিনিদিন একোৱেই কৰা নাই, এই পঢ়ি আছোঁ।

0: ভাতো হোৱা নাই।
1: এনেকুৱা বহুত ৰাগ আছে, মাৰোৱা, পুৰিয়া,
0: হেতো সোহিনী।
1: সো এটা কি আমাৰ ইন্ডিয়ান ক্লাছ হেইটো এটা প্ৰবলেম বুলিয়ে কওঁ, কাৰণ এতিয়া লেম এইবিলাকে ফটকে বুজি নাপায়। এতিয়া কাৰোবাৰ যদি লেম এনে যদি ভূপালী শুনে দিয়ে, দেশাই শুনে দিয়ে, একো বুজি
0: নাপায়।
1: সেইকাৰণে মানে আমাৰ বহুত মানে মোৰ ক্লাছিকেল বুজি নাপাওঁ কৈ পেলাই ডাইৰেক্ট সি হেৰি হৈ যায়, চাইড হৈ যায়, ক্লাছিকেল নুশুনেই তাৰমানে। কিন্তু মই কওঁ তই শুনিলেহে বুজি পাবি, ৱেন ইউ লিচন। আমিনো ৱেষ্টাৰ্ণ মিউজিক কি বুজি পাওঁ, তাতেও শুনোতো কি বুজি পাওঁ, তাত কি কৰ্ড লাগিছে, কি এডেড কৰ্ড লাগিছে, কি
2: চবেই শুনিব লাগে। মোৰ কাৰণে কোনটো উপযোগী চব শুনিব লাগে। মোৰ কাৰণে উপযোগী কোনটো, মোৰ মনে কোনটো বিচাৰি আছে। ঘৰত তাৰমানে নাই কিহৰ শাস্ত্ৰীয়, নাই নাই মই লোকসংগীতহে ভাল পাওঁ, মই চুফি ভাল পাওঁ, মই গজল হেৰি কৰি ভাল পাওঁ, মই পুৰণা এনেকুৱা গান মই ভাল পাওঁ। কিন্তু মই ইচ্ছা কৰি ভাল পোৱাটো নহয়, ইনষ্টিংক্ট এটা ভিতৰৰ পৰা সি মোক কয় যে তই এইটোৱে ভাল। মই চৰতখন বজাবলৈ নিশিকি চেতাখন নধৰিলোঁ কিয়, সেইখনতো মোটামুটি একেই ধৰণৰ বাঁহাতত দি হেৰি কৰে, সোঁহাতেৰে ষ্ট্ৰাইক কৰে। চৰতখন কিয় ল'লোঁ গম নাপাওঁ, কিবা কাৰণত এইখনৰ প্ৰতি মোৰ আগ্ৰহ, মই আকৃষ্ট বেছি হ'লোঁ, মোৰ একাত্মবোধটো এইখনত বেছি। গতিকে গান কি গোৱা সেইটো ডাঙৰ কথা নহয়, গান আমাৰ হয় কি জানানে, ষ্টেজত কি গাম সেইটোহে। ষ্টেজত গান গাই 98.9% মান ল'ৰা ছোৱালী ফ্ৰাষ্ট্ৰেটেড হৈ যায়, সেই গানটোৱে গাব নেকি ভাই, ইমান হুলস্থুল সিহঁতৰ। আজিকালি গান চাব, আজিকালি গান শুনিবলৈ নাজানে, চাবহে যায়, চকুৰে শুনে আজিকালি। গানটো হেৰি লাগিব, ভিডিঅ' নালাগিব, নালাগিব। গতিকে এই ইমান হুলস্থুল হেনতেন, এই বেছখন ইমান কিয় বেছিকৈ থাকিলে, এই মই সেইটোতো পোৱাই নাই ভাই, বাঁহী পিছটো কাণত নালাগিলে। গান নিজৰ কাৰণে সুন্দৰকৈ বহি চকু মুদি যিকোনো এটা ৰাগ ভাবি যি ৰাগ শিকিছো, ৰাগৰো দৰকাৰ নাই। কোনোবাই যদি চাৰ পৰা পালৈকে শুদ্ধ শ্ৰুতিত গাব পাৰে, এঘণ্টাত টোপনি তাতে কাম আহে, খুব টান। কৈ দিয়াটো সহজ, মোৰ আজি 35 বছৰীয়া যি যাত্ৰা মানে এখেতৰ লগত, আজিও মই ভবাৰ দৰে বজাব পৰা নাই। আৰম্ভ কৰোঁতে ভাৱটো বেলেগ আছিল, তেতিয়া বয়স কম আছিল, এতিয়া বয়স বাঢ়িলে নিজৰ লগত মিলাইছোঁ আছোঁ। তুমি যেতিয়া প্ৰথম গান শিকিব খুজিছিলা সেই সময়ৰ তুমি জানি আৰু আজি পাৰ্থক্য নাই জানো, হেৰি মেচিউৰিটি অহা নাই জানো। তুমি কিবা এটা অতি মোৰ ফালে বাৰে বাৰে এনেকৈ চাই আছা যে মোক প্ৰশ্নটো সুধিব দিবনে নাই, কোৱা।
3: হয় ছাৰ, মোৰ এটা প্ৰশ্ন আছিলে আপোনালৈ। আমি যে ৰাগসমূহ গাওঁ, ৰাগসমূহৰ ছাৰ একোটা সময় নিৰ্ধাৰিত সময় থাকে, যেনে ধৰক আমি মালকোচ ৰাগৰ ৰাতিৰ তৃতীয় প্ৰহৰ, সেই সময়বোৰ ছাৰ কিয় নিৰ্ধাৰিত থাকে ৰাগসমূহৰ ক্ষেত্ৰত?
2: বৰুৱা ছাৰ কওক।
1: ৰাগৰ মাথনি কৈছিলোঁ, ৰাগৰ মুড, ৰাগৰ চলন, ৰাগৰ স্বৰ সংগতি লৈ, এইটো এতিয়াৰ নহয়, আগৰ দিনতেই ঋষি মুনিবিলাকে কৰি গৈছিলে।
2: চ' নাইচ।
1: যেনে ৰাগৰ ভৈৰৱৰ যিটো এটা মেলডি বা গোৱা কানিয়া ফিল এটা, মানে ৰাতিপুৱা উঠি মানুহ কি হয় অলপ কানিয়া লাগি নাথাকে জানো, চ' সেই ৰাগৰ নেচাৰটো তেনেকুৱা। গতিকে ৰাগ মাৰোৱা ইভিনিং হয়,
2: মাৰোৱাৰ টু লাইট,
1: টু লাইট মাৰোৱাৰ ৰেটো কিন্তু আমি যিটো এনেই ভাবি চিম্পল ৰেটো নহয়, কিন্তু মাৰোৱাৰ ৰেটো কিন্তু তাৰ অলপ বেলেগ ধৰণৰ, বিৰাট টান ল' ফালে আহে। চ' সেইটো মানে কি হয়, মানুহ আবেলি কাম চাম কৰি ঘূৰি আহে, ভাগৰ লাগে, চ' সেইকাৰণে মানুহ মানে লেথাৰ্জি হৈ থাকে অলপ, মানে ভাগৰ লাগে। তো এই ৰাগবিলাকৰ মেলডিক ফ্ৰেজবিলাক লৈ তৰুণাই ভালকৈ বুজাই দিব, মই চিম্পল ভাষাত বুজাইছোঁ। চ' তেনেকৈ টাইমবিলাক ফিক্স কৰা হৈছে, ইভিনিং আমাৰ ভাল লাগে অলপ শুদ্ধ স্বৰ থকা ৰাগ, তীব্ৰ মধ্যম থকা ৰাগ। ইভিনিঙত চবৰ মেজৰিটি ৰাগ হয়, মেজৰিটি ইভিনিং ডে মই ৰাগ মানে গধূলি হয়, মেজৰিটি অফ দেম তীব্ৰমা থাকেই,
2: কল্যাণ
1: থাট তেনেকৈ তেওঁলোকে তেতিয়াৰ দিনতেই বস্তুটো তেনেকৈ ফিক্স কৰিছিল। আৰু এতিয়া আমাৰ গাঁৱতে গাঁৱতে গাঁৱতে কোনোবা সেইটো ৰাতিপুৱা মালকোচ গাব পাৰি, কিন্তু সেই ফিলটো বিচাৰি নাপাব, যে তৰুণে অলপ ভালকৈ বুজাই দিব।
2: মই আৰু ক'ব লাগিবনে নে হৈছে কথাখিনি?
3: হৈছে
2: নে? তথাপি অলপমান কওঁ, আমাৰ শাস্ত্ৰ মতে 24 ঘণ্টা কেইটামান প্ৰহৰত ভাগ কৰি থোৱা আছে, দিনৰ 4টা প্ৰহৰ, ৰাতিৰ 4টা প্ৰহৰ। আৰু এইটো আজি হঠাতে কৰা নহয়, পূৰ্বজৰ পৰা পুৰণি কালৰ পৰা চলি আহে। এইটো প্ৰমাণ হিচাপে আচলতে প্ৰহৰৰ অন্তত কি হয়, এটা প্ৰহৰ শেষ হ'ল, আন এটা প্ৰহৰ আৰম্ভ হ'ল, তাতে আমাৰ আমি কেনেকৈ গম পাওঁ? সুৰৰ জৰিয়তে

0: মুহূৰ্তে হেৰি কৰাটো ইমান সহজ নহয়, আমাৰ দৰে যি সংগীতৰ ছাত্ৰৰ দ্বাৰাই সম্ভৱ নহয়। তোমালোকে যদি এখন ডাঙৰ ফুলৰ বাগিচাত বিভিন্ন ধৰণৰ ফুল ফুলি আছে, ৰাতিপুৱা যদি ঘড়ীটো চাবা, 6টা বা 9টাৰ ভিতৰত আমাৰ প্ৰথম প্ৰহৰটো বুলি কোৱা হয়, মন গোটেই বাগিচাখনত ফুলি থকা ফুলৰ ভিতৰত এটা নিৰ্দিষ্ট ৰং চবতকৈ উজ্জ্বল হৈ আছে, সিয়েহে মোৰ দৃষ্টি আকৰ্ষণ কৰি আছে। চাই থাকোঁতে থাকোঁতে থাকোঁতে এটা সময়ত এই ফুলটো সি দেখোন তাৰ উজ্জ্বলতা সেইটোতকৈ অলপ বেলেগ দেখোন, সি অকণ মোলান কৰিল, ই স্পষ্ট হ'ল। সময়ৰ প্ৰহৰৰ ভেদে ৰঙৰ সলনি হওক, ভাৱৰ সলনি হওক, সেইবাবে ঋষিসকলে
1: এই ভাৱটো লৈ সুৰবিলাক কেনেকুৱা সময়ত কি হ'ব লাগে
0: এইটো বাৰু ঋষিমুনিয়ে সংগীতক আলম কৰিছিলে নেকি, মই আকৌ তেনেকৈ ভাবোঁ। মইতো মোৰ ফালে আহিবই লাগিব, মই সংগীতৰ হেৰি প্ৰতিনিধিত্ব কৰি পেলাই গৈছোঁ। এই কথাকেই মই এটা প্ৰবন্ধত লিখিছিলোঁ, গাঁৱৰ মানুহে তাৰমানে কথাটো চিন্তাটো সহজ বুলি কৈছে। ছোৱালীবিলাকে আৰু সোনকালে বুজি পাব, ৰাতিপুৱা ক'ৰবালৈ যাবা, মই স্কুল কলেজ বাদ দি পেলাই গৈছোঁ, ৰাতিপুৱা যিযোৰ কাপোৰ পিন্ধিবলৈ মন যাব, পিছদিনা আবেলি আকৌ বেলেগ এটা সেই লগৰ এজনীৰ লগতে বা দুজনীৰ লগত আবেলি যোৱাৰ সময়ত কিন্তু ৰাতিপুৱা পিন্ধা ৰংটো মই নিপিন্ধো, কিয়? এইটো প্ৰহৰৰ ভেদ যে সি মোক আকৰ্ষিত হয়, সেই ৰংটোৱে মূলত ৰং, ৰঙৰো ভাষা থাকে, ৰঙৰো কথা থাকে, আমি বুজি পাব লাগিব। আৰু কিবা কাক সুধিলে কিন্তু মানুহে কথা জনা হয়, ভুল হ'ব তাতকেতো একো নাই, আৰু ভুল হ'লে মোক পৰৱৰ্তী হেৰি ৱৰ্কশ্বপত নামাতিব তেনেকুৱা কথাও নাই। ভুল হ'লেহে কাম কৰিলে ভুল হয়, কাম নকৰিলে ভুল নহয়, মই কৰা এনেই আকৌ কি ভুল হ'ব। ভুলৰ শুধৰণি কৰাটোৱে আমাৰ জীৱনৰ উদ্দেশ্য হ'ব লাগে, জীৱনটো সুৰীয়া হ'ব লাগে। কেনেকুৱা সুৰীয়া? ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দৰে কাৰো সহায় নোলোৱাকৈ মই তানপুৰাখন বজাই দি চকুমুদি মই হেৰি গাম, সুধ কল্যাণ গাম, মই বিৰাট ভাল পাওঁ, পাবই পাৰে তেওঁ সেই সুধ কল্যাণী মই ইমান গাম গাবই পাৰে। সেই পূৰ্ণতা পোৱাত সংগীতে সহায় কৰে, সংগীত জীৱনৰ শ্ৰেষ্ঠ লগৰী বুলি মই ভাবোঁ। মই এইখনক অভিমানী প্ৰেমী বুলি কওঁ, অভিমানী প্ৰেমিকা, এদিন যদি ডেট নিদিওঁ পিছদিনা মোক ভূপেন ৰাইটা দিয়ে, তাৰ মানে হেৰি হয় ডিষ্টিং নহয় যদি কেইদিনমান নবজাওঁ, মামৰ দৰে মই তাক কিমান সময় দিছোঁ, আমি পোৱাতহে গুৰুত্ব দিওঁ, দিয়াত গুৰুত্ব নিদিওঁ, মই কিমান পাইছোঁ নহয়, মই কিমান দিছোঁ, মই যিমান সময় দিম কণ্ঠটো, কণ্ঠটোৱে মোক সিমান সময় দিব, কোনদিনা দিব ধৰা বন্ধা নিয়ম নাই, কি নিৰবিচ্ছিন্নভাৱে মই লাগি থাকিব লাগিব, কিয় হ'ব নাই? আব্দুল কৰিম খাছৰ নাম শুনিছা তোমালোকে? ময়ো শুনিছোঁ, হয় নাই? মইতো ভোকেলৰ নহয়, মই কি শুনিব লাগে? ফিৰোজ দস্তুৰৰ নাম শুনিছা? নাই, মই শুনিছোঁ। কিৰাণা ঘৰানাৰ ছেমিনাৰ এখন হৈ আছিল কেলকাতাত, ৰামকৃষ্ণ মিছন কালচাৰেল চেণ্টাৰত, মই দৰ্শক বৰষাৰী, ফিৰোজ দস্তুৰ এজন বিখ্যাত পণ্ডিত মানুহ এজন, নাম হোৱা নাই বহুতত দেই, বহুত আমাৰ ভাৰতবৰ্ষৰ
1: বহুত বহুত আৰ্টিষ্ট আছে,
0: বহুত আৰ্টিষ্ট আছে নাম চাম। তেওঁ ক'লে যে মই অনুষ্ঠান চাবলৈ গ'লোঁ, এগৰাকী মহিলাৰ, মই তেতিয়া বিয়া কৰাইছোঁ মাত্ৰ, পৰিবাৰকো লগত লৈ গৈছোঁ, মানুহ এগৰাকী বহিৰ নিগ্ৰতকৈও ক'লা, কাৰণ মই নতুনকৈ বিয়া কৰাই দিছোঁ, সুন্দৰী পত্নী, গতিকে ক'লাত আকৰ্ষণ চলিছে, এই আমাৰ কেৰাহীৰ তলৰ ছাইত মিঠাতেল দিলে যিটো হয়, সেই মানুহজনে বহিল, তানপুৰাখন হেৰি কৰিলে, দুদিনমান পাছত দেখিলোঁ সিমান ক'লা নহয় মানুহজনী, যিমান ক'লা বুলি ভাবিছোঁ ক'লা হয়, শ্ৰীমতীক এবাৰ ক'লে, আৰু 4-5 মিনিটমান পাছত চাই দিলে চচমা যদি গণ্ড মিলে, মানুহজনীতো ক'লা নহয়, তেওঁ গান গাই আহি আছে, সেই গানে তেওঁ দৃষ্টি ভংগী নিজৰ ভিতৰখন ইমান সুন্দৰ হৈ গ'ল যে তেওঁ সঁচাই বাহ্যিক ৰূপৰ সেই তিৰোতাগৰাকী কলা বৰণৰ, তেওঁ কলা নহয়, মইহে ভুলকৈ চাইছোঁ, মোৰ চকুতহে কলা ৰংটো আহিছে, তেওঁ মনৰ অধিকাৰী হ'ব পাৰিব লাগে, বিৰাট টান, বিৰাট টান, কৈ দিয়াটো সহজ, কেইখনমান কিতাপ পঢ়িছোঁ, এইবিলাক পঢ়িছোঁ, অলপ মানুহ অলপ পাইছোঁ, মই আজিলৈকে শ্বৰ্টখন ভালকৈ টিউন কৰিব পৰা নাই।

0: এখন তানপুৰা টিউন কৰিলোঁ, সেইখনক আধাৰ কৰি পলি কৰি মই স্বৰতখন টিউন কৰি বজাই দিলোঁ। দুইখনটো একেটা শ্ৰুতিতে আছে। মই স্বৰতখন বজালে তানপুৰাখন নিজে বাজি উঠিব লাগে, যদি একেটা স্বৰ একে শ্ৰুতিতে আছে, হয়নে? পৰা নাই, সেইটো পাৰিছিল বোলে স্বামী হৰিদাস বৃন্দাবনত। দুখন তানপুৰা টিউন কৰে, এখন বজাই দুই এখন বাজি থাকে, দ্বিতীয় মই গাব দেখা দিওঁ। তাৰমানে সেই শ্ৰুতিৰ কথা, সূক্ষ্মাতি সূক্ষ্ম, এটম প্ৰটম কিবা ইলেক্ট্ৰন থাকে না, সেইবিলাক জীৱনটোক সুন্দৰ কৰাৰ কাৰণে সংগীত আটাইতকৈ শক্তিশালী মাধ্যম। তাৰ পৰা বিচাৰিব নালাগে, সি দিয়ে থাকে, আমি বুটলিব পৰা নাই। বুটলি আনি এই নকটা হীৰা টুকুৰাটো আছে আমাৰ ঘৰত, হীৰা নাকাটিলে তাৰ কোনো মূল্যই নাই, যিমান কাটিং ভাল হ'ব সিমানেই মূল্য হয়। গতিকে আমি সেইটো মনোভাৱ ৰাখি বেলেগ মুখত তোমাৰ গানেৰে যদি হাঁহি চব দেখা পোৱা নহয়, তোমাৰ মন ভাগ্যৱতী কোনো নাই। তুমি গান গাই আছা, তেওঁগৰাকী ইমান হাহাকৈ হাঁহা নাই দেই, উজলি উঠিছে মানুহগৰাকী, ইমান ধুনীয়া গাই আছা। আৰু কিবা
1: ঘৰানাৰ বিষয়ে অলপমান ক'লে ভাল।
0: ঘৰানা মানে ঘৰানাৰ বস্তুটোৱে চাপক,
2: মানে ঘৰ বিশেষকে ঘৰানাবিলাক আছিলে।
0: আজিকালি ঘৰানা ওলা শব্দটো
2: আজিকালি
0: নচলে,
2: মানে প্ৰযোজ্য নহয়গৈ আৰু আজিকালি।
0: নচলাৰ কাৰণটো এই ইমান ডিজিটেল আজিকালি হেৰি, আমাৰ ডিভাইচ, হেৰি মিডিয়া, কি বুলি কয় এইবিলাক আজিকালি, ছ'চিয়েল মিডিয়াৰ ওপৰত এই শুনাৰ কাৰণে ইমান সহজ হ'ল। মোবাইলটো লৈ দিলে ইউটিউবত অমুকৰ মাৰি, কাৰ শুনিম, অমুকৰ অমুকৰ লগত অমুক। আগতে আছিল কি, যোগাযোগৰ কোনো ব্যৱস্থা নাছিল, তেনেকৈ বাণী বন্ধনৰ কোনো ব্যৱস্থা নাছিল। সেই সময়ত এই বহুত দীঘলীয়াকৈ ক'ব লগা কথা চুটিকৈ কৈছোঁ মই, সেই সময়ত মানুহবিলাকৰ যেতিয়া মন্দিৰ হেৰিৰ সংগীত যেতিয়া গুচি পেলাই মনোৰঞ্জনৰ দীঘলীয়া সংগীত আহিল, তেতিয়াৰ পৰা সংগীতে সেই ধ্ৰুপদী ভাৱটো হেৰুৱাল। ৰজা মহাৰজাৰ ৰাজ দৰবাৰত তেওঁ যেতিয়া ৰাজ গায়ক, ৰাজ নৰ্তক হিচাপে স্বীকৃতি পালে, প্ৰতিষ্ঠা পালে, সম্পত্তি পালে, জীৱন বেলেগ হৈ গ'ল, আগত বেলেগ আছিল। যিকেইজনে পোৱা নাই তেওঁলোকে চেষ্টা কৰি আছে যে ৰজাক মই কেনেকৈ ভালৰি লগাব পাৰিম। কেতিয়া হেৰি চাহেন চাহে ডিঙিৰ মণিজাল মোলে দলি মাৰি দিব, সেই পৰ্যায়লৈকে আহিল। অহাৰ পিছত মাজত বহুত ঠাই এৰি দিলোঁ। এজন গুৰুৱে তেওঁ চেষ্টা কৰে তেওঁ নিজে এটা চাপ থাকক, এইটো অ এইটো কোন, এইটো কাৰ, এইটো বোলে প্ৰজ্ঞান বৰুৱা ছাৰ, হয় হয় তেওঁ এইটো বস্তুটো খুব কৰে, মানে কিবা এটা বস্তু এনেকুৱাকৈ কৰি থৈ দিছে, সেইটো তেওঁৰ আইডেণ্টিটি। আৰু তেওঁ বিচাৰে যে এই বস্তুটো তেওঁলোকে এনেকৈ লৈ যাওক। কাৰ ঘৰৰ, কাৰ ঘৰৰ পৰা আহিছে সেইটো এতিয়া নাই, এইটো কমিউনিকেশ্যন।
2: আৰু আগতে এইটো এইটো নুশুনিছিল,
0: নুশুনিছিল,
2: চব চবৰে বেলেগ বেলেগ ৰাগবিলাক, কেনেকৈ ৰাগিও নেভাৰ কেন চেঞ্জ, মানে ৰাগ চেঞ্জ নহয়, কিন্তু বস্তুবিলাক কম্পজিশ্যন, গোৱা ষ্টাইল,
0: একদম স্পীড,
2: এজন গুৰুৱে পাঁচটা শিকালে, সেই পাঁচটা আকৌ পঞ্চাছটা শিকালে, চব তেনেকৈ ঠাই ঠাই ধাৰণাবিলাক হৈছে। তাৰপিছত আজিকালি আৰু চব খিচিৰি হৈ গ'ল।
0: আৰু কিবা সুধিব লগা আছে? আমাৰ ইয়াত কিন্তু ইয়ে ডি জি নহয়, আমাৰ ইয়াতে উত্তৰ ভাৰতত বজাই চাপা চাপা, দক্ষিণ ভাৰতত মাছা পাৰে, নে মাছা মাছা মাছে বজাই, অলপ অলপ বেলেগ। চিতাৰ, চৰুদ, বীণা এইবিলাকক এইখন এখন বীণা, তাৰমানে ভাৰতীয়

0: তারৰ বাদ্যযন্ত্ৰ বীণা বুলি কোৱা হয়। প্ৰথম বীণাখনৰ নাম হ'ল ধনু ব। 22 প্ৰকাৰৰ বীণা আছিল বুলি শাস্ত্ৰত উদ্ধৃত উদ্ধৃতি আছে। সেতাৰ বীণা সৰোদ এইবিলাকে গানক ফ'ল' কৰে। যাৰ কণ্ঠ বেয়া মধুৰে অথচ বিৰাট আগ্ৰহিকা, সি গানত নোৱাৰি কণ্ঠটো দুইবাৰ বাই ডিফল্ট। ভাল গলা এটা পোৱাটো কোনো ভাল গলা নিজাকৈ কৰিব নোৱাৰে, কাৰোবাৰ বেছি ভাল, এনেই গালেই ভাল লাগে মাতটো ভাই, সেইটো তেওঁ নিজৰ বস্তু পাইছে। গতিকে যিহেতু বাদ্যযন্ত্ৰত প্ৰজ্ঞান বৰুৱা ছাৰে গোৱাখিনি তৰুণ কলিতে বজাব, বজাবলৈ যাওঁতে কি কি কৰিলে ভাল হ'ব সেই এটা ইভালুৱেশ্যন হৈ গ'ল। চৰোদখনত আমি যে এটা ৰাগ বজাওঁ, এটা ৰাগ মানে এটা গান, এটা ৰাগ যিটো স্কেলত গাইছোঁ মাজত স্কেল সলনি নহয়, হয় জানো, এইটো চল' মেলোডি অৰিয়েণ্টেড, একম্পেনিমেণ্ট সম্ভৱ নহয় ইয়াৰ দ্বাৰা, মডাৰ্ণ একম্পেনিমেণ্ট সম্ভৱ নহয়। কিয় নাই আৰু গানটো গালে এইটো বোলে তৰুণা হেৰি এই এফ এই বি ফ্লেট মেজৰ নোৱাৰি, ইয়াতকৈ নোৱাৰি, কাৰণ ইয়াৰ সৃষ্টি হৈছে চল' বজোৱাৰ কাৰণে। সেইকাৰণে টিউনিং পদ্ধতিটো তলৰ ডালত টিউন কৰা হয় মা, দ্বিতীয় ডাল চা, তৃতীয় ডাল পা তলৰ পা, চতুৰ্থ তলৰ চা, পঞ্চম অতি তলৰ পঞ্চম।
1: তাৰমানে স্কেল বুলি কথা নাই,
0: ছয় নম্বৰ, সাত নম্বৰ, আঠ নম্বৰ, এই তিনিটালৈ চিকাৰী বুলি কোৱা হয়।

ইয়াৰ তাতকৈ কাম নাই। আৰু আৰু অলপ হেৰি বঢ়াই, মেলডি অলপ বঢ়াই, অলপ স্পীডৰ হেৰিটো বাঢ়াই

0: সাউতে সাউতে দ্বিতীয়টি খণ্ড সামৰিবৰ সময় হ'ল যুৱ কৰ্মশালাৰ শাস্ত্ৰীয় সংগীতৰ চৰ্চাৰ। খুব ভাল লাগিল, নিশ্চয়কৈ অংশগ্ৰহণকাৰীসকলৰ ভাল লাগিল, নহয় জানো? এই সময়খিনি আচলতে আমাক সকলোকে সমৃদ্ধ কৰিলে। আপোনালোক দুগৰাকীৰ উপস্থিতি আৰু আপোনালোকৰ পৰা শুনি কথাখিনি নিশ্চয়কৈ নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে আয়ত্ত কৰিবলৈ প্ৰয়াস কৰিব। যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকো নিশ্চয় এই কথাখিনি শুনি বুজিবলৈ সক্ষম হ'ব। তৰুণ চন্দ্ৰ কলিতাদেৱ, আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ সৈতে হোৱা আলোচনা মৰ্মেই বহুদিনৰ পাছত হ'লেও এয়া কাৰ্যৰূপায়িত হ'ল, আপোনাক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ।
1: মোক এটা কথাই বৰ আমনি কৰি থাকে, হেৰি বেয়া অৰ্থত নহয়, যে মই মোতকৈ সৰু চামৰ কাৰণে কি কৰিলোঁ? মোৰ দায়িত্ব আছে, সামাজিক দায়িত্ব সেইটো এটা, যে এক অনাও যদি মই তেওঁলোকক কিবা দিব পাৰিছোঁ সেইটো এটা প্ৰাপ্তি জীৱন। কাৰণ আজি এই দ্বিতীয় খণ্ড আমি লগ হ'লোঁ, মোৰ ভাল লাগিল আটাইকেইগৰাকী ইমান আগ্ৰহী, আৰু আমি এই সময়খিনিত কি কৰিলে ভাল হ'ব পাৰে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতে আমি গুৰুত্ব দিলোঁ। আকৌ ভৱিষ্যতে হয়তো এনেকুৱা ধৰণৰ আলোচনাত আমি শ্ৰোতা হিচাপেও অংশগ্ৰহণ কৰিব পাৰিম। মই ৰেডিঅ'ৰ এজন ভাল শ্ৰোতা, ইন্দ্ৰহঁতে জানে কথাটো।
0: ধন্যবাদ জনাইছোঁ আপোনাক, আৰু প্ৰজ্ঞান বৰুৱাদেৱ, আপোনাকো ধন্যবাদ জনাইছোঁ, আৰু তৰুণদাক ধন্যবাদ যে আপুনি তেখেতক এই ষ্টুডিঅ'
1: নহয় তেওঁৰ

শ্ৰোতাসকলে নিবেদিত শৰ্মাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক শিল্পীৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত এটি গীত।

ইমান পৰে নিবেদিতা শৰ্মা বৰাৰ কণ্ঠত মুনীন দত্ত আৰু নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত চি আৰ ব্যাসৰ কণ্ঠত সুধ সাৰং ৰাগৰ খেয়াল।

0: ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত চি আৰ ব্যাসৰ কণ্ঠত সুদচাৰং ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত আজিৰে পৰা অষ্টাদশ ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিক্স সন্মিলনৰ আপাহতে আজি কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাই 7 বছৰ সম্পূৰ্ণ কৰিছে আৰু ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিক্ছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ UAE-এ ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিক্ছ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলে সুশাসন, বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি, খাদ্য আৰু শক্তি সুৰক্ষা, স্বাস্থ্যসেৱা, দুৰ্যোগ আৰু স্থিতিস্থাপকতা আৰু যোগান শৃংখলকে ধৰি মূল বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰিব। 2026 বৰ্ষৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনৰ বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং ব্ৰিক্ছ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে আজি নতুন দিল্লীত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বেলাৰুছৰ বিদেশ মন্ত্ৰী মেক্সিকো ৰাইজেনকোফো আজি নতুন দিল্লীত উপস্থিত হয়। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ভাৰতলৈ অহা ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হুংগক, অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে বিমান বন্দৰত আদৰণি জনায়। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ আধানম ঘেব্ৰিয়েছেছেও আজি পুৱা সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হয়। ব্ৰিক্ছ সন্মিলনত সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টাদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী ডঃ আবি আহমেদ আলীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা প্ৰকাশিত এটা বিবৃতিত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই অৰ্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ অংশীদাৰিত্ব আৰু সামৰ্থ্য বিকাশকে ধৰি মূল খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। আলোচনাত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন তথা বহুপক্ষীয় মঞ্চত ঘনিষ্ঠ সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলনত ইথিঅপিয়াৰ অংশগ্ৰহণৰ বাবে শলাগ লয়। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিক্ছ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ পুৱাৰে পৰা হৰিনামৰ পবিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত তিৰুভৱ তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাতীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব। এই উপলক্ষে বৃন্দাবন হাতীৰ হাতীয়াৰ ঘৰৰ পৰা ওজাপালি গায়ন বায়ন নাম কীৰ্তনীয়া দলে সত্ৰীয় পৰম্পৰা অনুসৰি শোভাযাত্ৰা কৰি তেল, নিমখ, ঔটেঙা, চাউল, কোমোৰা আদি কৰভাৰ প্ৰদান কৰিব। একেদৰে পাটবসী থানতো এই তিথি পালন কৰা হৈছে। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা সত্ৰতো আজি তিৰুভৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে নাম কীৰ্তন প্ৰসংগ আদি অনুষ্ঠিত হৈছে। মাজুলীতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি উপলক্ষে সত্ৰ নামঘৰসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে আকাশ বতাহ মুখৰ হৈ পৰিছে। গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো মহাপুৰুষজনাৰ তিৰুভৱ তিথি উপলক্ষে অগণন ভক্তৰ আগমন হৈছে। বৰাক উপত্যকাতো আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ভক্তসকলে ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। শ্ৰীভূমি জিলাৰ বৰগোলৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি এই উপলক্ষে নাম প্ৰসংগ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি গুৰুজনাৰ তিৰুভৱ তিথি পালন কৰা হৈছে। গোৱালপাৰাৰ বগুৱানৰ শ্ৰী শ্ৰী হাতী সত্ৰ আৰু শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত গুৰুজনাৰ তিৰুভৱ তিথি পালন কৰা হৈছে। এই তিথি পালন সন্দৰ্ভত সত্ৰৰ এগৰাকী ভকত বৈষ্ণৱে এইদৰে কয়।
2: আমি গোৱালপাৰা চহৰৰ মুখ্য সত্ৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত আমি প্ৰতি বছৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ তিৰুভাৱ তিথি আমি উলহ মালহৰে সৈতে পালন কৰি আহিছোঁ। আমি ৰাতিপুৱাৰ পৰাই আমি ইয়াতে আইসকলে আহি ইয়াতে নাম কীৰ্তন কৰিছে। কৰাৰ পিছত এতিয়া আমি বাপুসকলে এতিয়া নাম কীৰ্তন কৰিছোঁ। কৰাৰ পিছত আমি এই গোটেই সন্ধিয়া প্ৰায় 3মান বজালৈকে আমাৰ নাম কীৰ্তন চলি থাকিব। তাৰপিছত প্ৰসাদ বিতৰণ হ'ব, তাৰপিছত সন্ধিয়া বন্তি প্ৰজ্বলন হ'ব। এনেধৰণে আমি এই শ্ৰী শ্ৰী চামৰায় সত্ৰত গোৱালপাৰাত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ তিৰুভৱ তিথি উদযাপন কৰি আমি আহিছোঁ।
1: বজালী জিলাৰ ভৱানীপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভৱ তিথি উপলক্ষে কীৰ্তন মহোৎসৱ অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ বকুৰ চমৰীয়া সত্ৰ, শুৱালকুছিৰ শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ লগতে প্ৰতিখন সত্ৰ নামঘৰত আধ্যামিক ৰীতি নীতিৰে তিৰুভৱ তিথি পালন কৰা হৈছে। হাতী সত্ৰত সাদিনীয়াকৈ এই তিথি পালন কৰা হৈছে। এই উপলক্ষে ভকত আৰু আয়তীসকলে নাম প্ৰসংগ পৰিৱেশন কৰিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰুভৱ তিথি পালন কৰা হয়। হোজাই আৰু বিশ্বনাথ জিলাতো আজি মহাপুৰুষজনাৰ তিৰুভৱ তিথি ভক্তি সহকাৰে পালন কৰা হৈছে। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন ইতিমধ্যে সম্পন্ন হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে কালি সমষ্টিভিত্তিকভাৱে ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে EVM আৰু VVPATসমূহ কম্পিউটাৰাইজ লটাৰীৰ জৰিয়তে আবণ্টন কৰা হয়। বিজেপিয়ে উপ নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। AIUDFয়ে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব দিছে। কংগ্ৰেছে 2 এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা দলৰ নেতা তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে আজি সাংবাদিকৰ আগত কয় যে ৰাজীৱ ভৱনত প্ৰাৰ্থী বাছনি কৰি দিল্লীলৈ নাম প্ৰেৰণ কৰা হ'ব। অচিৰেই প্ৰাৰ্থী ঘোষণা হ'ব বুলিও তেওঁ মন্তব্য কৰে। চলিত বছৰৰ 3য়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক, পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ

0: শালমৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2000ৰো অধিক গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্ৰাফ্টৰ প্ৰতিষ্ঠাপক ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তিৰাণী ডেকাই। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 শুনিবলৈ পাব।
1: Pain and palliative care medicine, All India Institute of Medical Sciences, और मैं आपकी अंकल सुजाता रथ। डॉक्टर साहब स्वागत है।
2: सभी श्रोताओं को मेरा नमस्कार।
1: तो डॉक्टर साहब, जैसे कि आज का हमारा टॉपिक है फर्स्ट एड एंड कॉमन इमरजेंसीज, तो सबसे पहले तो बात करते हैं कि
3: हम समान भावे শুনিবলৈ পাব। এতিয়া আগবঢ়াইছো মঞ্জস্না মহন্তৰ কণ্ঠৰ দুটি আধুনিক গীত।

ইমান পৰে মঞ্জুৎস্না মহন্তৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনক নেপালী অনুষ্ঠান।

হার্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিবলৈ পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইড আৰু অম্লানজ্যোতি দত্ত। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো। পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ কক্ষত আপোনালোকৰ কাষত এয়া মই ৰশ্মিৰেখা ভূঞা।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ, 1933 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 25 দিন, 2026 খ্ৰীষ্টাব্দৰ 12 ছেপ্টেম্বৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজি বিয়লি অধিৱেশন মুকলি কৰিছো। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ

0: এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত তেজপুৰৰ দৰিয়লী সাংস্কৃতিক মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান আগবঢ়াইছো।
1: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমূহ আইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছো আজিৰ বিচিত্ৰা অনুষ্ঠানটি।
2: সকলোকে স্বাগতম আৰু নমস্কাৰ জনাই আকাশবাণী তেজপুৰৰ আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আমি তেজপুৰৰ এটি অনুষ্ঠান দৰিয়লীৰ মহিলাসকলে শ্ৰীযুতা কৰবী শইকীয়াৰ তত্বাৱধানত এটি বিচিত্ৰানুষ্ঠান আগবঢ়াবলৈ লৈছো। প্ৰথমেই মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল নাটৰ এটি গীত আগবঢ়াইছো। গীতটিৰ ৰাগ বেলোৱাৰ তাল ৰূপক পৰিৱেশন কৰিছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্তই। খোলত আছে বিদ্যমান ভূঞা, হাৰমনিয়াম শ্ৰীযুতা কৰবী শইকীয়াৰ।

0: এতিয়া শুনক ৰাণী দাসৰ স্বৰচিত কবিতা পাঠ।
1: মোৰ কবিতাৰ শিৰোনাম এতিয়া নালাগে আইৰ বাবে অনা উকা সাজযোৰ। বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতেই উটুৱাই নিলে সকলো স্বাভিমান হঠাতে। এতিয়া নালাগে আৰু আইৰ বাবে অনা উকা সাজযোৰ। কি ভয়াৱহ, কি আশ্চৰ্য, কাহানিও নেদেখা বান, চকুৰ আগতেই নীলে কাঢ়ি সকলো। কাৰনো আছিল ইমান প্ৰয়োজন, বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতে উটাই নিলে সকলো স্বাভিমান হঠাতে। বানে ধোৱা মোৰ গাঁওখন মৰিশালি হ'ল, মোৰ বুকু উদ

0: কৰি নিলে কাঢ়ি ঘৰ বাৰী, কি যে ভয়াবহ, কি যে আশ্চৰ্য, কাহানিও নেদেখা, কাহানিও নুশুনা এই বাৰিষাৰে বান। পানীতেই আছোঁ আমি, খাবলৈ পানী নাই এটুপিও, থাকিবলৈ নাই আপোন ঘৰখনেই, গাঁৱৰ কোনো চিন চাপ নাই, পানী পানী পানী, কেৱল বানপানী। আপোনজনক হেৰুৱালোঁ, নেদেখোঁ আজি জীৱনৰ বাট, চকুৰ পানীৰ বাদে নাই একো, উকা উকা লাগে প্ৰতিটো প্ৰভাত। বানেটো নাজানে মূৰাই মোৰ বাবে কি, বানেটো নাজানে পিতাই মানে কি, বানেটো নাজানে ভোক মানে কি, দুখ মানে কি, বানেটো নাজানে আইৰ বগা সাজ মানে কি, বানেটো নুবুজে ঘৰ মাটি ভেটি মানে কি। বান বৰ অহংকাৰী, চকুৰ আগতেই কাঢ়ি নিলে মূৰাই, ক'তনো ইমান প্ৰয়োজন মোৰ সুখ, ক'তনো ইমান প্ৰয়োজন মূৰাইৰ গোটেইটো জীৱনৰ দুখ।
1: এতিয়া শুনক এটি অসমীয়া আধুনিক গীত পৰিৱেশন কৰিছে জুৰি বাঢ়ৈনাথে।

এতিয়া আমি এটি সমবেত সংগীত পৰিৱেশন কৰিছোঁ। পৰিৱেশনত আছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস, অঞ্জলি মহন্ত।

0: স্বৰচিত গল্প এটি শুনাব অঞ্জলি মহন্তই।
1: গল্পটিৰ শিৰোনাম ছাত্ৰী। মালা আজি খুব সোনকালে উঠিছে, নহ'লে যে তাই কামখিনি মিলাব নোৱাৰিব। তাই ঝাৰুডাল লৈ আগফালৰ বাৰাণ্ডাখন সাৰিবলৈ আৰম্ভ কৰিলে। তাই কিছু আঁতৰৰ পৰাই মন কৰিলে, মৰ্ণিং ৱাক কৰিবলৈ অহা চুবুৰীৰ দাসক, দাসৰ মুখৰ ভংগীমা, কপালৰ ৰেখাবোৰ তাই বুজি পালে। তেওঁ মুখৰ ভিতৰতে কৈছে, যাত্ৰা নাস্তি। মালাই বুজি পায় মুখৰ আগত নক'লেও বহুতৰে মুখত এই ভাষা, কিন্তু কি কৰিবলৈ আছে তাইৰ? তাইৰ অস্তিত্ব টোকটো তাই আৰু নোহোৱা কৰিব নোৱাৰে। বিয়াৰ 5 বছৰ পাছতো মাক হ'ব নোৱাৰাৰ পুৰস্কাৰ হিচাপে গিৰিয়েকে তাইক মাকৰ ঘৰত থৈ গ'ল আৰু আকৌ এবাৰ বিয়া কৰাই এবাৰ পিছে বাপেকী হ'ল। আৰু মালা এই 2 বছৰ যেন এইখন ঘৰৰ আলহীহে। তাইৰ অস্তিত্ব আছে, প্ৰভাৱ নাই, প্ৰসাৰ নাই, যেন ঘৰখনৰ এটা অপ্ৰয়োজনীয় ফাৰ্নিচাৰ, আৱৰ্জনা। বৌয়েকৰ বেকা চাৱনিৰ আগত মালা মানুহজনী কোচ খাই যায়। তাই শুনিয়ে থাকে বৌয়েকৰ ভাষা, অতগাল

0: মানুহৰ জাজ কেতিয়ানো মাৰি শেষ কৰিম। মালাই প্ৰায়ে শুনে, কোনোবাই ফোন কৰিলে বয়োকে এই ডায়লগটো মাৰেই। অতগাল মানুহ বুলিবলৈ তাই আৰু মাকহে, বাকী ককায়েক বৌয়েক আৰু চাৰিবছৰীয়া মাইনা। তেওঁ কিহৰ বাবে ইমান উষ্মা? মালাই দেখোন ঘৰ সৰা, মচা, বাচন মজাৰ দায়িত্ব লৈছেই। মাক অসহায়, তেওঁৰ LP পাছ বিদ্যাই জীয়েকক একো সহায় কৰিব নোৱাৰে। অৱশ্যে তেওঁ মালাক বিউটিৰ পাৰ্লাৰৰ ট্ৰেইনিংটো তেওঁৰ সাঁচতীয়া পইচাখিনিৰেই দিয়ালে। ঘৰৰ সকলোখিনি সামৰি মেলিও মালাই পাৰ্লাৰখনলৈ ঠিকেই ওলাই যায়। চহৰৰ মাজমজিয়াৰ এই পাৰ্লাৰখনত মালাৰ পৰিচয় যাত্ৰা নাস্তি নহয়। ইয়াত তাই এজনী দক্ষ বিউটিচিয়ান। তাইৰ হাতৰ পাকত একো একোজনীৰ চেলাউৰী ধেনু ভিৰিহিয়া হয়। স্কিনৰ গ্ল' চাবলগীয়া হয়। কাৰোবাৰ নুডলছৰ দৰে চুলি সমান হয় আৰু কাৰোবাৰ চুলি ঢৌ খেলে। তাইৰ মাত কথাই কাষ্টমাৰসকলক চুম্বকৰ দৰে আকৰ্ষণ কৰে। সেয়ে যিসকলে এবাৰ এইখন পাৰ্লাৰলৈ আহে, বেলেগলৈ আৰু যাবলৈ মন নকৰে। এইবাবে পাৰ্লাৰৰ মালিকনী বিবি বাইদেউ তাইৰ ওপৰত খুব সন্তুষ্ট। আকৌ আজি পুৱা আগফাল সাৰিবলৈ যাওঁতে তাই যাত্ৰা নাস্তি মুখভংগীৰ সন্মুখীন হ'ল। নাই, তাই এতিয়া এইবোৰ একো নাভাবে। এইবোৰ মন্তব্যই তাইক এতিয়া আৰু স্পৰ্শ নকৰে। তাই আৰু মূল তললৈ ননমায়। বৌকে এবাৰ তাইক এসোপামান কাপোৰ উলিয়াই দিছে। চাও মালা, এইখিনি ধুই দিয়াচোন, আজি মোৰ গাটো ভাল নহয়। এই ডাইলগটো বৌকৰ মুখত লাগিয়ে থাকে। বৌ, মই আজি পাৰ্লাৰলৈ যাব লাগে সোনকালে, এটা এপইণ্টমেণ্ট আছে। গা ভাল পালে কাপোৰখিনি ধুই ল'বা। অ' আই, এই আকৌ মুখহে কথা শুনাই, ভোৰ ভৰাই বৌয়ে কাতৰিল। অলপ পাছত তাই ওলাই আহিল, তাইৰ লগত দিয়া ট্ৰলি বেগটো। হ'ব, চলি যাব। কিছু টকা গিৰিয়েকে তাইৰ নামত আগতেই দি দিছিল। ইমান নিষ্ঠুৰ নহয় চাগৈ মানুহটো। সেইখিনি আছে, তাৰ লগত তাইৰ কিছু জমাও হৈছে। সমুখত এয়া মাক। মা, মই আজি বিবিবাৰ ঘৰত থাকিম দেই। কাইলৈৰ পৰা ওচৰতে ৰুম এটা পাইছোঁ, তাতে থাকিমগৈ। তোকো কেইদিনমান পাছত লৈ যাম দে। মাকে থৰ লাগি চাই থাকিল। মালা আগবাঢ়িল। এটা সোণ ছটিওৱা সোণালী পাতত তাই খোজ পেটালে। উমাল পুৱাৰ ৰ'দে মুঠি মুঠি সোণ তাইৰ গালৈ ছটিয়াই দিলে।
1: 80ৰ দশকৰ এগৰাকী কইনাৰ মনৰ ভাৱ প্ৰকাশেৰে এটি স্বৰচিত গল্প পাঠ কৰিব সুবৰ্ণ ভূঞাই। এৰি অহা দিনৰ নষ্টালজিয়া, বিয়াৰ জোৰোণ আহি পাবহি আৰু উখল মাখল পৰিৱেশ। ককাদেউতাই কৈ আছে, হেৰৌ, সকলো দিহা পঙন্তি লগাই ঠিক ঠাক কৰি ৰাখ, দেউতাই কামবোৰৰ তদাৰকি কৰি আছে। ইফালে সোনকালে গা ধুই আহি ময়ো কইনাৰ সাজ পিন্ধিব লাগে। দুদিন পিছত ঘৰখন এৰি যাবলগীয়াৰ দুখখিনি মই ক'ত থওঁ বাৰু? ডিঙিত সোপা মাৰি ধৰা কান্দোন লুকুৱাবলৈ গা ধোৱা ঘৰটোত সোমাই কোনেও গম নোপোৱাকৈ এসোতা কান্দি ল'লোঁ। নতুন ঘৰৰ নতুন পৰিৱেশত কি কৰিম নকৰিম সেয়া মনলৈ আহিবলৈ সময়ে পোৱা নাই। কিন্তু মোৰ জন্মলগ্নৰ পৰাই শৈশৱ কৈশোৰৰ প্ৰতিটো মুহূৰ্ত মৰমেৰে উমেৰে আৱৰি ৰখা এই ঘৰখন, যিখন ঘৰৰ গছলতিকাৰ পৰা চোতালৰ দুবৰিলৈকে মা দেউতা ভাই ভনী সকলোৱে মোৰ দেহ মন অধিকাৰ কৰি বহি আছে, পাৰিমনে বাৰু সিহঁতৰ পৰা আঁতৰি যাব? চেনেহৰ বান্ধোন আৰু দায়িত্ব পালনৰ মাজত টনা আজোৰা। আজি খোবা খুবুনি দৰাঘৰত মোক থৈ আহিবলৈ প্ৰস্তুতি চলিছে। বিদায় বেলাত মোৰ হাত দুখন দুই হাতৰ মাজত লৈ দেউতাই ক'লে, যা আই, সকলোৰে লগত মিলিজুলি থাকিবি। বুকুৰ পৰা ওলাই আহিব খোজা শোকটোৱে ডিঙিত আহি আকৌ সোপা মাৰি ধৰিলেহি। নাই, নাকান্দো, দেউতামাহঁতে সহিব নোৱাৰিব। পদূলিৰ মুখত তেতিয়া বিয়াৰ পিছৰ থম থমকৈ থিয় হৈ থকা বাটচৰা পৰিয়ালৰ সকলো ওলাই আহিছে মোক দৰাঘৰলৈ পঠিয়াবৰ বাবে গাড়ীত উঠাবলৈ। কত আবদাৰ, কত হাঁহি ধেমালি, পঢ়া টেবুলত একেটা লেমৰ পোহৰৰ বাবে টনা আজোৰা, চকুৰ আগতে কোলাই বুকুচাই ডাঙৰ হোৱা মোৰ ভাইহঁত, মোৰ লগত গাৰ ছাঁৰ দৰে লাগি থকা মোৰ ভনীজনী, পদূলিৰ বকুলজোপা, পিছফালৰ বাৰান্দাৰ তাঁতৰ শালখন, পুখুৰীৰ পাৰটো, সন্ধিয়া ভৰি হাত ধুই পঢ়া টেবুলত বহাৰ আগতে তুমি চিত্ৰ বৃত্তি মূৰ, মায়ে পঢ়াৰ মাজতে মৰমেৰে আগবঢ়াই দিয়া তপত গাখীৰ আৰু দেউতাৰ মৰমৰ শাসনবোৰ, চকুৰ আগেদি সকলোবোৰে ইমানকৈ অগাদেৱা কৰি মোক কি কৰিব বিচাৰিছে বাৰু? উহ, আৰু নোৱাৰো, ধৈৰ্যৰ বান্ধ খুলি গ'ল। সৰু ভাইটিৰ ডিঙিত সাৱটি ধৰি মই জোৰেৰে চিঞৰি চিঞৰি কান্দি উঠিলোঁ। অসমীয়া গাঁৱৰ বিয়াত গোৱা পৰম্পৰাগত বিয়া নামৰ এটি চমু আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছে সুবৰ্ণ ভূঞা আৰু তেওঁৰ সহযোগীসকলে। সহযোগীসকল হ'ল জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্ত। অসমীয়া সমাজৰ বিয়াত গোৱা পৰম্পৰাগত বিয়া নামৰ এটি চমু আভাস দিব খুজিছোঁ। কইনাঘৰ জোৰোণ পিন্ধাবলৈ দৰাপক্ষৰ মানুহ আহি কইনাঘৰৰ ৰভাতলত বহিছেহি।

বাহে। কইনা নোৱাবৰ সময় হ'ল।

0: দৰিয়লি গোটৰ পৰা সকলো আইদেউকে শ্ৰদ্ধা আৰু মৰম জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ দৰিয়লি গোটৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আৰু হাৰমনিয়ামত সংগত কৰিলে কৌৰৱী শইকীয়াই, তবলা আৰু হুলত বিদ্যমান ভূঞাই, অনুষ্ঠানটিৰ আঁত ধৰিলে সুবৰ্ণ ভূঞাই, বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
2: অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত হিন্দী বাতৰি, 6:05 ইংৰাজী বাতৰি আৰু 6:10 কিষাণবাণী শুনিবলৈ পাব।

সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজি অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো এটি আলোচনা স্বনিয়োজনৰ বাবে মীন পালন। ইয়াত ভাগ লৈছে গুৱাহাটীৰ কেন্দ্ৰীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

0: আচার্য আৰু মীন বিভাগৰ মীন তথ্য বিষয়া ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই। আলোচনাটিৰ আঁত ধৰিছে শিখামণি দত্তই। আজি শুনক এই আলোচনাৰ দ্বিতীয় ভাগ।
1: ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়া, মাছৰ পোনাৰ লগতে মাছৰ খাদ্যও মীন পালনৰ বাবে প্ৰয়োজনীয়, কিন্তু অসমত মাছৰ ভাল খাদ্যৰ দাম যথেষ্ট বেছি নহয় জানো? এই ক্ষেত্ৰত মীন পালকসকলে কি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰে?
2: হয়, এইটো প্ৰয়োজনীয় কথা। মাছৰ খাদ্য যদি সন্তুলিত খাদ্য দিব পৰা যায়, তাত মাছৰ বৃদ্ধি আশানুৰূপ হয়। তাৰ লগতে

0: বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰে?
1: হয়, এইটো প্ৰয়োজনীয় কথা। মাছৰ খাদ্য যদি সন্তুলিত খাদ্য দিব পৰা যায়, তাত মাছৰ বৃদ্ধি আশানুৰূপ হয়। তাৰ লগতে পৰিপূৰকভাৱে আমাৰ প্ৰাকৃতিক খাদ্য বিকল্প নাইয়ে, কিন্তু বেছি অধিক হাৰত আমি যেতিয়া উৎপাদন কৰিম, একক পানী কাঢ়ি আমি বেছি পৰিমাণে মাছৰ পোনা এৰি দিম, তাত অতিৰিক্তভাৱে খাদ্য আমি কৃত্ৰিম খাদ্য দিব লগা হ'ব। এই কৃত্ৰিম খাদ্য যিহেতু আমাৰ বাহিৰত, আমাৰ ৰুচি শৰ্মাই কোৱাৰ নিচিনা বাহিৰৰ পৰা যেতিয়া অহা যায়, তাৰ পৰিবহণ যথেষ্ট বেছি হয়। সেইকাৰণে তাৰ খাদ্যৰ, আমাৰ যেনেকৈ আমাৰ নিজৰে এটা প্ৰতিষ্ঠানৰ এটা কমাৰ্চিয়েলাইজ খাদ্য আছে, সেইটো চিফ্ৰি কেচ গ্ৰু বুলি, সেইটো আমাৰ কলিকতাত যিমান পৰে তাতকৈ ইয়াত 10 টকা বেছি পৰে আধা পৰিবহণ ব্যয়। গতিকে সেইখিনিয়ে যদি আমাৰ ইয়াতে উৎপাদন কৰি ল'ব পৰা যায়, আমাৰ উদ্যমী, আমাৰ এইটো কি ক'ব যাবে, মাছৰ খাদ্য প্ৰস্তুত কাৰণে উদ্যোগ স্থাপন কৰিলে নিশ্চয় সেইখিনি কম দামতে কৰিব পৰা যাব। ইয়াৰ লগতে আমাৰ দুটামান উপাদান মাছৰ, যেনে কিছু পৰিমাণে আমাৰ ভুচি, তাত ভুচি ব্যৱহাৰ হয়, খলিহৈ ব্যৱহাৰ হয়, এইখিনি আমাৰ কিছু কিছু সময়ত আমাৰ এইখিনি থাকে। আৰু বাকী যিখিনি মাছৰ গুড়ি, সেইটো বাহিৰৰ পৰা আহে, চয়াবিনৰ মিলটো বাহিৰৰ পৰা আহে, সেইখিনি অকণমান বেছি দাম পৰে। গতিকে আমাৰ ইয়াতে থলুৱাভাৱে পোৱা, যেনেকৈ আমাৰ প্ৰতিষ্ঠানে আজিৰ পৰা প্ৰায় 8 বছৰমান আগতে এটা আমাৰ হেৰি কৰিছিল, যে আমাৰ যথেষ্ট পৰিমাণে জলজ উদ্ভিদ থাকে খাল বিলবিলাকত, সেই উদ্ভিদটো আমাৰ তাতো যথেষ্ট প্ৰটিন থাকে বা কাৰ্বহাইড্ৰেট চ'ৰ্চ থাকে, সেইখিনি আমি ব্যৱহাৰ কৰি আমাৰ যিটো ধানৰ ভুচিৰ সলনি সেইখিনি ব্যৱহাৰ কৰিছিলোঁ 10%। কৰোঁতে আমাৰ প্ৰায় 10 টকা তাৰ দাম কমি গৈছিলে। তাৰ লগতে আমাৰ কোনো সময়ে সময়ে আমাৰ ইয়াতে আমাৰ পাত পলুৰ পলুটো, এৰি পলু, এইবিলাক ব্যৱহাৰ কৰিলোঁ, এইবিলাকতো যথেষ্ট পৰিমাণে প্ৰটিন থাকে। আৰু আমাৰ যিটো মদ বনোৱাৰ পিছৰ যিখিনি মলাছ বুলি কয়, সেইখিনিও কৰি এই এনেধৰণৰ আমাৰ ইয়াত ঠাইতে যিখিনি আমাৰ উপাদান থাকে খাদ্য প্ৰস্তুতৰ কাৰণে, এইখিনি ব্যৱহাৰ কৰি তাৰ লগতে আমাৰ প্ৰতিষ্ঠান বা ৰহাৰমিন মহাবিদ্যালয়ৰ অভিজ্ঞ কাৰিকৰী ব্যক্তিৰ পৰা এনেধৰণৰ ফৰ্মুলা লৈ খাদ্য প্ৰস্তুত কৰিলে দামটো যথেষ্ট পৰিমাণে কমি যাব, উৎপাদিত মানে সন্তুলিত খাদ্য। ইয়াৰ উপৰিও আমাৰ যিবিলাক ক্ষুদ্ৰ আৰু মজলীয়া যিখিনি আমাৰ আৰম্ভণিতে যিখিনি মীন পালক আগবাঢ়িব, তেওঁলোকৰ কাৰণে আকৌ এনেধৰণৰ খুব বেছি দামৰ বা হেৰি মানে খুব ভাল সন্তুলিত খাদ্য নকৰিলেও চলি যায়। এতিয়াও অন্ধ্ৰপ্ৰদেশত য'ৰ পৰা আমাৰ বেছিভাগ চালানী মাছ আহে, তাৰে বেছিভাগে যথেষ্ট পৰিমাণে দিয়ে, বস্তাতকৈ দি দিয়ে, যিমান লাগে সিমান খলিহৈ ভুচি মিশ্ৰণটোৱে ব্যৱহাৰ কৰে, আৰু প্ৰাকৃতিক খাদ্য তাত থাকে। সেইটো কৰিলেও তাৰ লগত খলিহৈ ভুচিটো দুটাই খলিহৈটো ৰাতি তিয়াই থৈ, সমান পানীত তিয়াই থৈ ৰাতিপুৱাৰ ভাগত খলিহৈ ভুচিটো তাত মিক্স কৰি পেলাই সেইখিনি অলপ যদি পাৰে চয়াবিনৰ ভঙা চয়াবিনৰ টুকুৰা বা আমাৰ শুকান মাছৰ বজাৰৰ মাছৰ গুড়িখিনি এইখিনি ধুই সেইবিলাক মিহলি কৰি সেইখিনি অলপমান সিজাই, গৰুৰ দানাৰ নিচিনাকৈ সিজাই, ঠাণ্ডা হ'ব যেতিয়াখিনি ঠাণ্ডা হ'ব সেই সময়ত অকণমান যেনেকৈ আমাৰ ব্ৰইলাৰত আমাৰ হেৰি দিয়ে, আমাৰ ভিটামিন মিনাৰেল মিক্সাৰ পায়, বেছি দাম নহয়, 1 চামুচ তাতে মিক্স কৰি, 1 কিলোত 1 চামুচ মিক্স কৰি এনেধৰণৰ সৰু সৰু এইখিনি লাড়ু কৰি শুকাই থ'লে নিজাকৈ খুব কম দামত ভাল গুণৰ খাদ্য প্ৰস্তুত কৰি ল'ব পৰা যায় ফাৰ্মৰ কাৰণে। এইটো হ'লেও মীন পালকসকলে খুব কম দামতে ব্যয় খাদ্য এটা প্ৰস্তুত কৰি ল'ব পাৰে। আৰু অলপ আগতে আমি আলোচনা কৰিছোঁৱেই যে যিবিলাকৰ কাৰণে আমাৰ য'ত য'ত সমন্বিত খেতি হয়, পশুপালনৰ লগত মাছৰ উৎপাদন হয়, তাত আৰু আমাৰ খাদ্যৰ প্ৰয়োজন নাথাকে, সেইটো আৰু অতি ভাল, তাত বেছি প্ৰফিট হয়, লাভালাভ বেছি হয়।
0: হয় হয়, মাছৰ খাদ্য সম্পৰ্কে আমি যথেষ্ট কথা জানিব পাৰিলোঁ। হয়, গুণগত মানৰ ব্যয়সাধ্য মাছৰ খাদ্য উৎপাদনৰ বাবে মীন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে?
2: চাওক, গোটেই কথাটো এনেকুৱা যে অসমত বছৰেকত প্ৰায় 2 লাখ মেট্ৰিক টন এই ধৰণৰ পৰিপূৰক খাদ্য ব্যৱহৃত হয়। চাহিদাটো মই কোৱা নাই, মই ব্যৱহৃত হয়। তাৰ কিন্তু প্ৰায় 50,000 মানে কেজিহে মাছ আৰু এনেকুৱা ধৰণৰ খাদ্য অসমত উৎপাদন হয়। এইটো কিছুদিন আগতে কিন্তু একেবাৰে শূন্য আছিলে। এই যে 50,000 কেজি আজি উৎপাদন হৈছে, কিহৰ কাৰণে হৈছে? যে অসমত কেইবাটাও এনেকুৱা ধৰণৰ খাদ্য উৎপাদনকাৰী গোট আৰম্ভ হৈছে। কিন্তু এতিয়া প্ৰশ্নটো হৈছে, আৰু বহু খাদ্য উৎপাদন গোট ইতিমধ্যে আৰম্ভ হোৱাৰ পথত উৰুং কাৰণ আৰম্ভ হৈছে।

0: কথাটো হৈছে তাৰ কাৰণে যিখিনি কেঁচা সামগ্ৰী লাগিব আৰু সেই কেঁচা সামগ্ৰীখিনি নিৰবিচ্ছিন্ন যোগান সুনিশ্চিত কৰিবৰ কাৰণে যি পৰিকল্পনা লাগিব, যি দৰ্শন লাগিব, সেই কথাখিনি কিন্তু আমি কিছু আলোচনা কৰাৰ থল আছে। গতিকে মই এই কথাটোৱে ক'ব বিচাৰিম যে এই গোটেই বিষয়বস্তুটোৰ সম্পৰ্কে কিন্তু আমি নিশ্চিতভাৱে যথেষ্ট চিন্তন মন্থন আৰু সুনিৰ্দিষ্ট পৰিকল্পনাৰে আগবঢ়াটো অত্যন্ত দৰকাৰ। আৰু সমান্তৰালভাৱে যিহেতু ব্যয়সাধ্য এক কেজি এনেকুৱা ধৰণৰ খাদ্যৰ দাম প্ৰায় 60 টকা, আৰু তাৰ সমান্তৰালভাৱে ইতিমধ্যে ভট্টাচাৰ্যই কৈছে যে যিখিনি খাদ্য আমাৰ থলুৱাভাৱে পোৱা যায় যেনে চাউলৰ মল সৰিয়হৰ খলিহৈ যথেষ্ট পৰিমাণে আজিকালি আমাৰ ইয়াত মাকৈ খেতি হয়, মাজে সময়ে অকণমান মাকৈ গুড়ি, আৰু লগতে আমাৰ ধৰক আন যিখিনি ধৰক এৰেহা ধৰণৰ বিভিন্ন সামগ্ৰী ঘৰতে পোৱা যায়, ভাত কোক বা এনেকুৱা ধৰণৰ সেই বস্তুসমূহো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু সকলোতকৈ কিন্তু সুচল হ'ল যিহেতু আমাৰ অসমৰ প্ৰায় সকল গৃহস্থিতে আমি পশু পক্ষী পালন কৰোঁ, গতিকে এই পশু পক্ষীৰ যিখিনি বিষ্ঠা সেইখিনি যদি আমি প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক পুখুৰীত নিৰ্দিষ্ট হিচাপ আৰু নিৰীক্ষত এই কথাটো কিন্তু মনত ৰাখিব লাগিব আমি প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে এই ধৰণৰ পৰিপূৰক খাদ্য দিয়াৰ যথেষ্টখিনি ফল নাথাকিব বা তাৰ দিলেও যথেষ্ট কম পৰিমাণে দিব লাগিব, অৰ্থাৎ সামগ্ৰিকভাৱে আমি যথেষ্ট ব্যয়টো হ্ৰাস কৰিব পাৰিম। গতিকে এই গোটেই কথা বতৰাখিনি কিন্তু আমি যথেষ্ট সুপৰিকল্পিতভাৱে আমি চিন্তা কৰিব লাগিব আৰু এই গোটেই কথা বতৰাখিনিৰ বাবে আমাৰ ঘৰতে পোৱা যিখিনি খাদ্য সেই খাদ্যখিনি যদি আমি ব্যৱহাৰ কৰোঁ খুব ভাল হ'ব। এইখিনিতে মই এটা কথা কওঁ, মই দুজনমান কৃষক দেখিছোঁ ইমান উদ্ভাৱনী তেওঁলোকৰ চিন্তা, তেওঁলোকে কৰে কি সেই পুখুৰীটোত গ্ৰাছ কাপ যথেষ্টখিনি ৰাখিছে, যথেষ্ট মানে অনুমোদিত হিচাপতকৈ 10% বা 20% ৰাখিছে। তেওঁলোকে কৰে কি ৰাতিপুৱা প্ৰথমতে যথেষ্ট পৰিমাণে কলপাত গ্ৰাছ কাপক খুৱায়, এইকাৰণে খুৱায় যে গ্ৰাছ কাপ এনেকুৱা এটা মাছ তাক আপুনি যিমান খাদ্য দিব সিমানে খাব, তাৰ লগাখিনি সি দেহত ৰাখিব, বাকীখিনি বিষ্ঠা আকাৰে অজীৰ্ণ অৱস্থাত সি ত্যাগ কৰিব। এই ত্যাগ কৰা খাদ্যখিনি আকৌ কিছু মাছৰ কাৰণে অতি উৎকৃষ্ট খাদ্য আৰু বাকী মাছসমূহৰ কাৰণে গোটেই পুখুৰীটোৰ উৰ্বৰা শক্তিটোৱে বৃদ্ধি কৰে। আৰু মোক নিজে তেনেকুৱা ধৰণৰ কেইবাজনো মীনপালকে কৈছে যে তাত তেওঁলোকে এই পৰিপূৰক খাদ্য দিয়াৰ প্ৰয়োজনীয়তাটো যথেষ্ট কমি গৈছে। ঠিক তেনেকৈ বিলাসী পৰাত মই দেখিছোঁ এজন, তেওঁ ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন বিষয়া আছিল, তেওঁ মীন পালন কৰিছে, তেওঁ যথেষ্ট উদ্ভাৱন কৰি তেওঁ কৰিছে কি তেওঁ কঁঠালৰ বাগিচা এখন অকল মাছৰ কাৰণে তেওঁ আৰম্ভ কৰিছে, যথেষ্ট ধৰণৰ মাটি আছে, কঁঠাল গছ অসমত বিশেষ যত্ন নল'লেও হয়, তেওঁ কঁঠাল যেতিয়া কেঁচা অৱস্থাত থাকে তাক কাটি পেলাই তাক সিজাই এক বিশেষ কৌশলেৰে মাছক প্ৰয়োগ কৰে। অৰ্থাৎ এই ধৰণৰ যিবোৰ উদ্ভাৱনী কথা বতৰা এই কথা বতৰাবোৰ কিন্তু বহু সময়ত আমাৰ বাবে এক নতুন দিক নিৰ্দেশনা হ'ব পাৰে। গতিকে মই এই কথাটোৱে ক'ম যে কেৱল যে দামী পৰিপূৰক খাদ্যটো দিলেই মাছৰ কাৰণে উপযুক্ত হ'ব কথাটো এনেকুৱা নহয়, বাকী যিসকল আমাৰ থাউকতে পোৱা বিভিন্ন সামগ্ৰী আছে বা আমি অকণমান আমাৰ উদ্ভাৱনী চিন্তা প্ৰয়োগ কৰি যিখিনি খাদ্য মাছক দিয়াৰ সুযোগ আছে সেইখিনিও যাতে আমি দিয়াৰ ব্যৱস্থা কৰোঁ, তেতিয়া আমি ব্যয়টো যথেষ্ট কমাব পাৰিম। আৰু সৰ্বশেষত মই এই প্ৰসংগত মই এটা কথাই ক'ব বিচাৰিম যে আমি যদি ঘৰত যিহেতু আমাৰ মই কেইদিনমান আগতে গ'লোঁ আপোনাৰ চিপাঝাৰত, চিপাঝাৰত হিমাংশু শৰ্মা অত্যন্ত উদ্ভাৱনীমূলকভাৱে তেওঁ মাগুৰ মাছৰ খেতিৰ লগত পাৰৰ সংযোজন কৰিছে, অৰ্থাৎ সমন্বয় কৰিছে। তেওঁ ইমানখিনি নিৰ্দিষ্ট হিচাপ নিকাচ কৰিছে যে এটা পাৰই বছৰত 11 কেজি বিষ্ঠা ত্যাগ কৰে। আৰু তেওঁ কৈছে যে মাগুৰ মাছৰ কাৰণে যিটো খাদ্য যথেষ্ট ব্যয়বহুল, মাগুৰ মাছৰ কাৰণে খাদ্যটো যথেষ্ট
1: প্ৰটিনযুক্ত,
0: গতিকে 1 কেজি খাদ্যৰ দাম 70 টকা 80 টকা, তেওঁ 1 কেজিও খাদ্য কিনিব লগা নহয়। তেওঁ মাগুৰ মাছ পালন কৰে, মাগুৰ মাছৰ পোনা উৎপাদন কৰে আৰু 2 বিঘা পুখুৰী এটাত তেওঁ 250টা পাৰ পোহে আৰু পাৰখিনি তেওঁ কেৱল আমাৰ কুকুৰা যেনেকৈ পোহা হয় এই ধৰণে পুহিছে আৰু তেওঁ পাৰৰ পৰাও যথেষ্ট এটা ভাল উপাৰ্জন পায়। মানে সেই গোটেই বৃহত্তৰ অঞ্চলটোত বা গোটেই দৰং জিলাত জানে যে পাৰ যদি লাগে আমি অমুকত গ'লেহে পাম, গতিকে পাৰৰ কাৰণেও তেওঁ যথেষ্ট চাহিদা আছে আৰু মাগুৰ মাছৰ খেতিৰ কাৰণেও তেওঁ কোনো ধৰণৰ খাদ্য প্ৰয়োগ কৰিব লগা নহয়। এইটো এটা উদ্ভাৱনী চিন্তা, আমাৰ প্ৰত্যেকৰে ঘৰত পাৰ আছে, গতিকে যদি আমাৰ প্ৰত্যেকৰ ঘৰত পাৰ আছে আৰু এই উদ্ভাৱনী চিন্তাই যদি আমাক সহায় কৰিছে আমি ফল পাইছোঁ তেনেহ'লে আমিওনো কিয় এই ধৰণে সমন্বয় নকৰোঁ, কি কয় ভট্টাচাৰ্য? এই কথাবোৰ কিন্তু আমি চিন্তা কৰিব লাগিব আৰু অনাগত দিনত এই কথা বতৰাবোৰে কিন্তু নতুন পথ প্ৰদৰ্শন কৰিব।
2: পাৰস্পৰিকভাৱে মানে সম্পৰ্কিত হৈ থাকিলে ইটো সিটোৰ লগত যথেষ্ট ভাল ফল পাব পাৰি।
0: এনেকুৱা নহয় যে কেৱল বিজ্ঞানী মহল বা আপোনাৰ মীন বিজ্ঞানৰ উচ্চ পদবীধাৰী বা উচ্চ ডিগ্ৰীধাৰী ব্যক্তিয়েহে সু পৰামৰ্শ, এনেকুৱা কথা নহয় যে এই যে উদ্ভাৱনী চিন্তা, মই বিজ্ঞানী নহয় গতিকে মই নাজানো যে পাৰ আৰু মাগুৰ মাছৰ সমন্বয়ত কি ধৰণৰ বিজ্ঞানসন্মত দৃষ্টিকোণ কৰিছে, কিন্তু মই এটা কথা ভৰসা দি কওঁ, এটা কথা ন দি কওঁ,

0: এটা কথা দৃঢ়ভাৱে ক'ম যে সমন্বিতভাৱে পাৰ আৰু মাগুৰ মাছৰ খেতি কৰাৰ ফলত হিমাংশু শৰ্মা আজি লাভৱান হৈছে। গতিকে পাৰ যিহেতু আমাৰ ঘৰত থাকে, আমিনো সেই কামটো নকৰোঁ কিয়? আমি ঠিক তেওঁৰ দৰে নিৰ্দিষ্টভাৱে কৰিব নোৱাৰিলেও অন্তত পাৰৰ বিষ্ঠাখিনিটো আমি পেলাব পাৰিম আমাৰ ঘৰৰ পুখুৰীটো।
1: চাওক, মূলটো বৈজ্ঞানিক যিটো নীতিটো, মূল নীতিটো প্ৰয়োগ কৰি যিকোনে সেইটো কোনটো পশু ৰাখিব এইটো কথা নাই। আৰু যিটো শৰ্মাই যিজন কৰিছে যে তেওঁ অনুপাতটো তেওঁ কৰি যিটো আমাৰ হেৰিটো কৰা যায় যে ট্ৰায়েল এণ্ড এৰৰ, এইটো কৰিছিলোঁ বেছি হ'ল নেকি, বেছি হ'ল যদি কমাই এনেধৰণৰ এই বিজ্ঞান মনস্কতাটো খুব প্ৰয়োজনীয়। আৰু মীনপালকসকল বহুবিলাক আমাৰ মীনপালক অৱস্থা আছে যিবিলাক শিক্ষা দীক্ষাও আছে আগবঢ়া, তেওঁলোকে বহুতখিনি উদ্ভাৱন কৰি যেনেকে আমি চালে কাৰিকৰী দিশটো চাওঁ, যেতিয়া এজন মীনপালকে চাই তেওঁ কাৰিকৰী দিশৰ লগতে তেওঁ লাভালাভৰ বিষয়টোও চাব আৰু থলুৱাভাৱে কোনখিনি বস্তু প্ৰয়োজনীয়, কোনখিনি উপলব্ধ সেইটো চাই, সেইটোহে বস্তু আমাৰ আমাৰ মানে ক্ষেত্ৰ ভিত্তিক বেছি কামত আহে।
0: তেওঁৰ কাৰণে ফলটো লাগিব, তেওঁ ডিগ্ৰী নালাগে,
1: ফলটো লাগে।
0: গতিকে যিহেতু ফলটো লাগিব, তেওঁ কামটো কৰি লাভৱান হ'ব পাৰিব লাগিব।
1: সেইকাৰণে আগতে মই উল্লেখ কৰিছিলোঁ যে য'ত য'ত আমাৰ কাৰিকৰী জ্ঞান লাগে, কেৱল মাত্ৰ এই নহয় যে বিজ্ঞানী লাগিব, মথকতে নাপায় বা মীন মহাবিদ্যালয়ৰো নাপায়, কৃষি বিজ্ঞান কেন্দ্ৰতো সকলোতে মীন বিভাগৰ সমল ব্যক্তি নাথাকে, মীন বিষয়াৰো নাথাকিব পাৰে, কিন্তু যেনেকৈ এনেকৈ হিমাংশু শৰ্মাৰ নিচিনা যিবিলাক অভিজ্ঞ ব্যক্তি তেওঁলোকৰ পৰাও কাৰিকৰী জ্ঞান ল'ব পাৰে। যেনেকৈ মাছৰ পোনা উৎপাদনকাৰী কৰিবৰ কাৰণে যিজন নতুনকৈ আগবাঢ়িব তেওঁতো প্ৰশিক্ষণ লাগিবই, আৰু তেওঁৰ বাকী কাৰিকৰী জ্ঞানৰ কাৰণে মীন বিভাগ বা বাকী অভিজ্ঞ ব্যক্তিৰ লগতে যিখিনিয়ে হাতে কামে কৰিছে, যিখিনি মানে মানে কি বুলি কয় আমি উদ্যমী মীন পোনা উৎপাদকৰ পৰাও এই কাৰিকৰী জ্ঞান ল'ব পাৰিব।
2: ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া, আজি আমি মীন পালন সম্পৰ্কে সামগ্ৰিকভাৱে যথেষ্টখিনি কথা জানিব পাৰিলোঁ আৰু শ্ৰোতাসকলো নিশ্চয় এই আলোচনাটিৰ পৰা যথেষ্ট উপকৃত হ'ব। আপোনালোক আমাৰ অনুষ্ঠানলৈ আহিলে, আমাক যথেষ্ট সময় দিলে, মূল্যৱান সময়, তাৰ বাবে আপোনালোকক দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
3: ছ' নিউজনৰ বাবে মীন পালন আলোচনাটিৰ দ্বিতীয় ভাগটি শুনিলে। এবাৰ শুনক কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ।
4: গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত তথা সঠিক সময় ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে কৃষকসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিহেতু মাকৈ খেতি কৰিবৰ কাৰণে দিন চমুচাপি আহিছে, সেয়েহে বতৰ নিৰীক্ষণ কৰি মাটিডোখৰ হাল বাই মৈয়াই মাটিডোখৰ ভালকৈ প্ৰস্তুত কৰি লোৱাৰ ব্যৱস্থা কৰিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে, সেইসমূহ বীজতলিত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলিৰ মাটি ভালকৈ শুকাই ল'ব লাগে। তাৰ পাছত বীজতলিৰ মাটি তিয়াই লৈ বগা প্লাষ্টিক দি প্ৰায় 21 দিনমান ঢাকি থ'ব লাগে। ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। এবিঘা মাটিত পুলি ৰুবৰ বাবে বীজতলিত 85 গ্ৰামমান বীজ সিঁচিব লাগে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা কেইদিনমানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব, কিয়নো এই পৰ্যায়টো ধানৰ থোক গঠন আৰু পৰৱৰ্তী সময়ত ধানৰ উৎপাদন নিৰ্ধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে অনুকূল, সেয়েহে কৃষকসকলক বিশেষকৈ পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিবলৈ পৰামৰ্শ দিয়া হ'ল। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত এই সপ্তাহৰ ভিতৰতে সিঁচি সম্পূৰ্ণ কৰক। বোকা কৰা মাটিত এই জাতৰ গজালি ওলোৱা বীজ বিঘাই প্ৰতি 8-10 কিলোগ্ৰাম হাৰত সিঁচিব। এই সপ্তাহৰ পৰাই ফুলকবিৰ মধ্যমীয়া জাতৰ বীজ যেনে ইম্প্ৰুভ জাপানীজ, পুছা ছিন্থেটিক, পুছা স্নোবল, মেইন ক্ৰপ পাটনা আদি আৰু ব্ৰকলিৰ মধ্যমীয়া জাতৰ বীজ যেনে গ্ৰীণ স্প্ৰাউটিং মিডিয়াম কৰ্চে

0: এমাৰেল্ড, কৰুণা আদি নিৰ্বাচন কৰি নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে সম্ভৱ হলে দীৰ্ঘ সময় ধৰি ধাননি পানীৰ তলত ডুবি থকাৰ পৰা ৰক্ষা কৰিব। ধানৰ পোখামেলা অৱস্থাত ইউৰিয়া সাৰ প্ৰয়োগ কৰাটো উপযোগী। কৃষকসকলে মৰাপাত গেৰুৱাৰ সময়ত নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব আৰু অপ্ৰয়োজনীয়ভাৱে অধিক সময় ৰেটিং নকৰিব। ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি আদিৰ শীতকালীন খেতিৰ বাবে বীজতলী প্ৰস্তুতিৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে অহা কেইদিনত কৃষকসকলে শীতকালীন বেঙেনা বীজ সিঁচা কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। অনুমোদিত জাতবোৰ হ'ল পোচা পাৰ্পল ক্লাষ্টাৰ, পোচা পাৰ্পল লং, পোচা পাৰ্পল ৰাউণ্ড ইত্যাদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে যিহেতু কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ তিনিৰ পৰা চাৰিজোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। ডাৱৰমুক্ত বা ফৰকাল বতৰত খেতিয়কসকলক শালি ধানৰ পোখা মেলি থকা অৱস্থাত প্ৰতিবিঘাত 4.5 কিলোগ্ৰাম ইউৰিয়া আৰু প্ৰতিবিঘাত 1.5 কিলোগ্ৰাম ইউৰিয়া মূৰফলীয়া সাৰ হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: প্রধানমন্ত্রী।

0: বেঙেনা খেতি,
1: হুম
0: কবি খেতি, কবি খেতি এবাৰ মানে 4 বিঘালৈ মই কবি খেতি কৰিছোঁ,
1: হুম
0: ফুলকবি বন্ধাকবি ওলকবি এনেকৈ 4 বিঘালৈ কৰিছোঁ।
1: হুম
0: সেই মানে সেই উদ্যমটো দি মই মানে কৃষি কৰি কিনে যথেষ্ট লাভান্বিত হৈছোঁ। তাৰপিছত লাহে লাহে মই মানে মন মেলিলোঁ কি মানে অকল উদ্যান আছে এইখিনিতে মই নৰৈ কিনে
1: হ'ব,
0: মই মানে ভাবিলোঁ কি মানে যিহেতু আমাৰ বহুত মাটি মানে ঘৰত মানে মাটি পৰিত্যক্ত মাটিও আছে, পিটনি মাটিও আছে, মানে ভাবিলোঁ বোলে ফিচাৰী ফালে মন মেলিলে মানে এইটো এটা মানে এটা বেলেগ এটা
1: দ মাটি আছে সেইফালে আপুনি মীন পালন কৰা আৰম্ভ কৰি
0: মীন পালন কৰা আৰম্ভ কৰিনে এই ইণ্ডিপেণ্ডেণ্ট মানে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ মানে বিজ্ঞানীসকল আমাৰ মোৰ লগত যোগাযোগ আছিল, তেখেতসকল গ'ল, বিশেষকৈ আমাৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ধীৰেন্দ্ৰনাথ কলিতা ছাৰ গ'ল, আমাক বহুত দিহা পৰামৰ্শ দিলে, দিহা পৰামৰ্শ কৃষি মানে ফিচাৰী মানে কৰাৰ যিটো উদ্যম মানে তেতিয়াৰ পৰা ল'লো। লৈ কিনে প্ৰথম মই 2015 চনত আমাৰ মানে এটা এটা ফিচাৰী আছিলে 2 বিঘামান, তাৰপিছত 2015 চনৰ পৰা এই ফিচাৰীটোৰ পৰা লাহে লাহে মই তাক মানে কিছু প্ৰশিক্ষণ চৰিক্ষণ লৈ মই দেখিলোঁ মাছৰ এই হেৰিটো কাৰ্যত যদি মই নামি যাওঁ মানে তেতিয়াহ'লে ইয়াত নিশ্চয় যথেষ্ট লাভৰ মানে মোক দেখা পাম।
1: এতিয়া আপোনাৰ ফিচাৰীৰ কিমান মাটি আগুৰি আছে পানীকালি?
0: এতিয়া কৰিলোঁ 2015 চনত যেতিয়া 2 বিঘাৰ ফিচাৰী আছিলে, মই 2017 চনত মানে মানে কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যেতিয়া উদ্যোগটো পালোঁ মানে উৎসাহটো পালোঁ, তেতিয়া মই আৰু একেলগে 3টা ফিচাৰী আৰম্ভ কৰি দিলোঁ তেতিয়া 2017 চনত। এতিয়া মানে মাটিকালি মানে ফিচাৰী মানে 12 বিঘামানৰ মাটিত এতিয়া ফিচাৰী হ'ব, 4টা ফিচাৰী মানে টোটেল পানীকালি আপোনাৰ মানে হেৰি হ'ব মানে হেৰি হ'ব
1: আপুনি যিখিনি আপোনাৰ মীন পালনৰ কাৰণে বা ধানৰ খেতি উদ্যান শস্যবিলাকৰ কাৰণে যিমান ঠাই আছে সেইখিনি আপুনি আপোনাৰ পিতৃসূত্ৰে পোৱা মানে পিতৃপ্ৰদত্ত
0: মাটিখিনি আছিলে,
1: আপুনি পাছত ল'বলগীয়া হোৱা নাই,
0: পিছত ল'বলগীয়া হোৱা নাই,
1: আৰু সেইখিনি আছে সেইখিনিক আপুনি ভাল কৰিলোঁ,
0: ভাল কৰিলে মানে সেই মাটিখিনি এনেকে কৰিলে মানে যাতে পৰিৱৰ্তন মাটিখিনি মই অপব্যৱহাৰ কৰিব দিয়া নাই, চব মাটিকে ইউটিলাইজ কৰি দিলোঁ। এতিয়া আৰু মোৰ মানে ফিচাৰী আৰু প্লেন আছে আৰু মানে আৰু ধৰক মানে আৰু 20-25 বিঘা মাটিৰ মোৰ ফিচাৰী প্লেন আৰু আছে, তাৰমানে সেইটো মানে কম দিনৰ ভিতৰত সেইখিনি লৈ আগবাঢ়ি যাম আৰু মই মানে ফিচাৰীটো যিহেতু আমাৰ মানে লাভজনক ব্যৱসায় আৰু ব্যৱসায়টো তাৰমানে এনেই আন কথা আপোনাৰ মানে কি হ'ল অসমৰ মাছৰ চাহিদাটো লাহে লাহে আপোনাৰ অসমৰ থলুৱা মানে মাছেদি আপোনাৰ পূৰণ হ'ব বুলি আমি আশা কৰিছোঁ, মানে এইটো মানে আমাৰ ট্ৰেইনিংবিলাক গম পাইছোঁ আৰু অসমত মাছৰ যিখিনি চাহিদা লাহে লাহে এটা বাহিৰৰ পৰা অহাটো কমি আহিছে,
1: কমি আহিছে,
0: গতিকে আমি যদি ফিচাৰীত যদি ধৰক আমি মনোনিৱেশ কৰি যাওঁ এনেকৈ যদি উদ্যমেদি আমি ফিচাৰীত নামি যাওঁ তেতিয়া অসমৰ মাছৰ চাহিদা অসমৰ খেতিয়কে দিব পাৰিব। হয়
1: হয় আমাৰ যিখিনি স্থানীয় চাহিদা স্থানীয়ভাৱে
0: আমাৰ পূৰণ হ'ব, গতিকে সেইটো এটা আমাৰ অসমৰ যিটো পইচা বাহিৰত ওলাই যায় সেই পইচাটো ৰাহি হ'ব। বহুত পৰিয়াল জড়িত হৈ থাকিব।
1: কলিতা ডাঙৰীয়া আমাৰ ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, আপোনাৰ খেতি বাতি সম্পৰ্কে জানি আপোনাৰ অভিজ্ঞতাৰ কথা জানি আমাৰ খুব ভাল লাগিল, আৰু আপুনি সঁচাকৈ এগৰাকী আদৰ্শ কৃষক, আপুনি বহু মানুহৰ কাৰণে ৰাইজৰ সন্মুখত আপুনি এগৰাকী আদৰ্শ হিচাপে থিয় দিব পাৰিছে, কেৱল উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছতো আপুনি চাকৰিমুখী নহৈ নিজৰ পিতৃপ্ৰদত্ত যিখিনি মাটি আছে সেইখিনিক আপুনি আগতকৈও খুব ভাল ৰূপ এটালৈ লৈ আহিছে, আৰু আশা কৰিছোঁ আপুনি এনেদৰে আৰু বেছি আগবাঢ়ি যাওক, এনেদৰে আৰু বিভিন্নজনক সমাজৰ বিভিন্নজনক আপুনি অনুপ্ৰেৰণা যোগাই যাওক। এইখিনি আমাৰ শেষত ক'বলগীয়া, আৰু এইখিনি সময় আপুনি খেতি বাতিৰ পৰা আহি আজিৰ দিনটোত আপুনি আমাক এইখিনি সময় দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, আৰু আপোনাৰ সৈতে কথা বতৰা আন এটা খণ্ডত আমি পুনৰ আগবঢ়াই নিম। আজিলৈ ধন্যবাদ,
0: আপোনাকো ধন্যবাদ,
1: ধন্যবাদ, ধন্যবাদ।
2: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बिजू का
3: पुतला बोल रहे हैं
2: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
3: मतलब
2: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी हाँ माटी भी तंदुरुस्त और लोग भी तो पहली वाली बात कहाँ
3: परम तो सब ही डाले
2: सब नहीं आज भी लाखों जागरूक किसान परम्परागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
3: सच है
2: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
3: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूंगा
4: माटी से प्रेम की परंपरा है परंपरागत खेती
5: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত

0: 500 টকাৰ পৰা 3000 টকা, তিয়ঁহ 3000 টকাৰ পৰা 4000 টকা, বিলাহী 3800 টকাৰ পৰা 5000 টকা, মিঠালাও 1500 টকাৰ পৰা 2500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1600 টকাৰ পৰা 2200 টকাৰ ভিতৰত, জলকীয়া 4000 টকাৰ পৰা 5000 টকা, কোমোৰা 1500 টকাৰ পৰা 2000 টকা, জিকা 3000 টকাৰ পৰা 3500 টকাৰ ভিতৰত, ভোল 2500 টকাৰ পৰা 3500 টকাৰ ভিতৰত, মূলা 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, স্কোৱাছ 1000 টকাৰ পৰা 1500 টকাৰ ভিতৰত, পটল 2500 টকাৰ পৰা 3500 টকাৰ ভিতৰত, ভেন্দি 4000 টকাৰ পৰা 5000 টকা, কচু 3500 টকাৰ পৰা 4500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4000 টকাৰ পৰা 5000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 150 টকাৰ পৰা 180 টকাৰ ভিতৰত, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলত 4000 টকাৰ পৰা 5000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3300 টকাৰ পৰা 4050 টকা, গোমধান 2000 টকাৰ পৰা 2500 টকা, গোটামগু 9000 টকাৰ পৰা 13500 টকা, মচুৰ 7700 টকাৰ পৰা 7800 টকা, বুট 7400 টকাৰ পৰা 8500 টকা, মাটি দাইল 11200 টকাৰ পৰা 14800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8900 টকাৰ পৰা 11400 টকা, মচুৰ দাইল 7200 টকাৰ পৰা 11800 টকা, ৰহৰ দাইল 10200 টকাৰ পৰা 12800 টকা, বুটৰ দাইল 7500 টকাৰ পৰা 8400 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1500 টকাৰ ভিতৰত, পিঁয়াজ 5200 টকাৰ পৰা 5800 টকাৰ ভিতৰত, তিল 15000 টকাৰ পৰা 17000 টকা, ধনিয়া 15000 টকাৰ পৰা 17000 টকা, আদা 12000 টকাৰ পৰা 14000 টকাৰ ভিতৰত, শুকান জলকীয়া 21000 টকাৰ পৰা 21500 টকাৰ ভিতৰত, গুড় প্ৰতি কুইণ্টলৰ দৰ 6600 টকাৰ পৰা 7000 টকা, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ প্ৰতিটো টিনৰ দৰ 2200 টকাৰ পৰা 2580 টকা, আৰু গোমধান প্ৰতি কিলোৰ শেহতীয়া বজাৰ দৰ 3800 টকাৰ পৰা 4000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছো। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: কৃষক বাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বৰুণ দাসৰ।
1: এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ আজিৰ অধিৱেশনৰ অনুষ্ঠান পৰিচিতি। 6:45 গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব জনকল্যাণ। আজিৰ অনুষ্ঠানত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বদেৱ ভট্টাচাৰ্যৰ লগত হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান আগবঢ়োৱা হ'ব। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 মুখ্য বাতৰি। 8:02 প্ৰচাৰ কৰা হ'ব বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস উপলক্ষে আজি আগবঢ়োৱা এটি অনুষ্ঠান। ইয়াত অংশগ্ৰহণ কৰিব ডক্টৰ জ্যোতিষ্ময় বৰাই। 8:30 বৰগীত শুনিবলৈ পাব কৰবী শইকীয়াৰ কণ্ঠত। 8:45 দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 শুনিবলৈ পাব। 9:15

প্ৰচাৰ কৰা হ'ব এখনীয়া আলেখ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। 9:30 কথা পাতোঁ আহক। হিন্দী বলছবি গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব নিশা 10:00 আৰু 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6:45 গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ব্ৰিকছ সন্মিলনৰ আজি প্ৰথম দিনা সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ, ৰাজ্যৰ সত্ৰ নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভাৱ তিথি পালন, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তীব্ৰতৰ, ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক, মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40 সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত মহিলাৰ ফাইনেলত কাইলৈ ভাৰত আৰু চীন মুখামুখি। নমস্কাৰ, বাতৰি সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ আজি প্ৰথম দিনা সদস্য ৰাষ্ট্ৰসমূহে সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনা সন্মিলনৰ অন্তিম সত্ৰৰ অন্তত এই ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ দাখিল কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সামৰণি মন্তব্যত কয় যে আজি গ্ৰহণ কৰা নতুন দিল্লী ঘোষণা পত্ৰই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ নিৰ্দেশনা দিব। তেওঁ কয় যে এতিয়া এই প্ৰস্তাৱসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব।
1: আমাৰ সমক্ষ ব্ৰিকছ নিউ দিল্লী ডিক্লেৰেশ্যন 2026 কা ড্ৰাফ্ট প্ৰস্তুত হয়। ইছমে আমাৰ চৰ্চাও কা সাৰ প্ৰমুখ বৈশ্বিক আৰু ক্ষেত্ৰীয় বিষয় পৰ আমাৰ দৃষ্টিকোণ সামিল হয়। সাথ হি ব্ৰিকছ কোঅপৰেশ্যন কো অৰ সুদৃঢ় কৰণে কি প্ৰাথমিকতা সমাহিত হয়। কিছু সদস্য কি ওৰ চে আপত্তি ব্যক্ত নহীঁ কি গৈ হে।

0: न्यू दिल्ली डिक्लेरेशन 2026 को सर्वसम्मति से एडॉप्ट किया जाता है।
1: শ্রীমোদীয়ে কয় যে আজিৰ আলোচনাৰ পৰা পুৰণি প্ৰতিষ্ঠানসমূহে যে পৰিৱৰ্তিত বিশ্বক পৰিচালনা কৰিব নোৱাৰে সেয়া স্পষ্ট হৈ উঠিছে। তেওঁ লগতে প্ৰতিনিধিত্ব, উত্তৰদায়িত্ব আৰু নিয়ম প্ৰৱৰ্তন ব্যৱস্থাৰ সংস্কাৰ জৰুৰী হৈ পৰা বুলিও মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষ হিচাপে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান, গঠনমূলক মনোভাৱ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে সদস্য ৰাষ্ট্ৰ নেতাসকলৰ শলাগ লয়। ইয়াৰ পূৰ্বে সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ সম্পৰ্কীয় সত্ৰত উদ্বোধনী ভাষণ দি শ্ৰীমোদীয়ে প্ৰতিবছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিক্ছৰ নিৰন্তৰতা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। তেওঁ কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে পৰৱৰ্তী 20 বছৰৰ বাবে নতুন আৰু অভিলাষী কাৰ্যসূচী সন্দৰ্ভত কাম কৰা উচিত। ৰাষ্ট্ৰগোষ্ঠীটোৰ নিজা কাৰ্যব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সন্দৰ্ভত মত পোষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া আৰু নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়টোত বিলম্ব কৰিব পৰা নাযায় আৰু বিষয়টো সন্দৰ্ভত নিৰ্ধাৰিত সময়সীমা আৰু স্পষ্ট ফলাফলভিত্তিক আলোচনা হোৱা উচিত। বিত্তীয় প্ৰতিষ্ঠানৰ ভোটদান শক্তি, নেতৃত্বৰ পদবী আৰু নীতিগত অগ্ৰাধিকাৰ সাম্প্ৰতিক আৰ্থিক বাস্তৱিকতাৰ অনুৰূপ হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গক আদৰণি জনায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ পুৱাৰে পৰা হৰিনামৰ পবিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা 6 ছেপ্টেম্বৰৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হয়। তিৰুভাৱ তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবনহাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে। এই উপলক্ষে বৃন্দাবনহাটীৰ হাতীয়াৰ ঘৰৰ পৰা ওজাপালি গায়ন বায়ন নাম কীৰ্তনীয়া দলে সত্ৰীয়া পৰম্পৰা অনুসৰি শোভাযাত্ৰা কৰি তেল, নিমখ, ঔটেঙা, চাউল, কোমোৰা আদি কৰভাৰ প্ৰদান কৰে। একেদৰে পাটবাসী থানতো এই তিথি পালন কৰা হয়। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা সত্ৰতো আজি তিৰুভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে নাম কীৰ্তন প্ৰসংগ আদি অনুষ্ঠিত হৈছে। বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি মহন্তই তিৰুভাৱ তিথি পালন সম্পৰ্কে এইদৰে কয়।
2: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথি, এই তিথিৰ উপলক্ষে বটদ্ৰৱা থানত পুৱাৰে পৰা বিভিন্ন ঠাইৰ যাত্ৰী, ভকত, বৈষ্ণৱ আহি ইয়াতে সেৱা অৰ্চনা কৰিছেহি। আৰু আমাৰো পৰম্পৰাগতভাৱে যেনেধৰণে তিথি মানে উদযাপন কৰি অহা হৈছে তেনেধৰণে কৰিবলৈ আমিও সাজু হৈছো। আমাৰ চলি আছে বিভিন্ন কাৰ্যসূচী। ভাদ মাহ বুলি যি ওঠৰ প্ৰসংগ হয়, সেই ওঠৰ প্ৰসংগ হবই। তাৰ লগে লগে গুৰু তিথি বুলি বিশেষ যি কাৰ্যসূচী থাকে, প্ৰসংগৰ লগত সংলগ্ন হৈ পেলাই যি বিশেষ বহল হৈ যায়, সেই তেনেধৰণৰ কাৰ্যসূচীখিনি হৈ আছে। আৰু এতিয়া প্ৰসংগ হব, ফুল প্ৰসংগ হব, নাম প্ৰসংগ হব, এনেধৰণে হব। আৰু বিয়লি ভোজন বাহাৰ নাট, এই নাটখন ইয়াত পৰিৱেশন কৰা হয় গুৰুজনৰ তিথি উপলক্ষে, আৰু সেইখিনি হব। তাৰপিছত যেনেধৰণে যি ওঠৰ প্ৰসংগ চলি আছিল সদায় ভাদ মাহ বুলি, এই গোটেইখিনি চলি থাকিব।
1: মাজুলীতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে সত্ৰ নামঘৰসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে আকাশ বতাহ মুখৰ হৈ উঠিছে। গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে অগণন ভক্তৰ সমাগম হৈছে। বৰাক উপত্যকাতো আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ভক্তসকলে ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। শ্ৰীবুৰী জিলাৰ বৰগুলৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি এই উপলক্ষে নাম প্ৰসংগ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। গোৱালপাৰাৰ বগুৱানৰ শ্ৰী শ্ৰী হাতী সত্ৰ আৰু শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। বজালী জিলাৰ ভৱানীপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে কীৰ্তন মহোৎসৱ অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ বকোৰ চমৰীয়া সত্ৰ, শুৱালকুছিৰ শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ লগতে প্ৰতিখন সত্ৰ নামঘৰত আধ্যাত্মিক ৰীতি নীতিৰে তিৰুভাৱ তিথি পালন কৰা হৈছে। হাতী সত্ৰত সাদিনীয়াকৈ এই তিথি পালন কৰা হৈছে। এই উপলক্ষে ভকত আৰু আয়তীসকলে নাম প্ৰসংগ পৰিৱেশন কৰিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনৰ তিৰুভাৱ তিথি পালন কৰা হয়। তিৰুভাৱ তিথি উপলক্ষে মধুপুৰ সত্ৰত বিয়লি গুৰুজনাৰ স্মৃতি ৰোমন্থন কৰি ধৰ্মালোচনা সভা আৰু নাম কীৰ্তন কৰা হয়। এই কাৰ্যসূচীত উত্তৰবংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ সত্ৰাধিকাৰৰ লগতে ভকতে অংশ লয়। হোজাই আৰু বিশ্বনাথ জিলাৰ বিভিন্ন নামঘৰ শিক্ষানুষ্ঠানসমূহত মহাপুৰুষজনৰ তিৰুভাৱ তিথি পালন কৰা হয়। গহপুৰৰ কামদেৱাল সত্ৰত পুৱাৰে পৰাই নাম প্ৰসংগৰে মুখৰ হৈ উঠে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে। বিজেপিয়ে উপ নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত

0: দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। এ আই ইউ ডি এফেও ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উদ্দেশ্যে আজি গুৱাহাটীত থকা ৰাজীৱ ভৱনত অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা অখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবাঘেলে উপ নিৰ্বাচনৰ বাবে শীঘ্ৰে প্ৰাৰ্থী চূড়ান্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: प्रदेश कांग्रेस कमेटी में राजीव भवन में लगातार बैठकें हो रही है। पहली बार जनरल सेक्रेटरी इंचार्ज के रूप में आया हूं तो पॉलिटिकल अफेयर कमेटी की बैठक हुई है, वाइस प्रेसिडेंट की बैठक हुई है और प्रदेश इलेक्शन कमेटी की बैठक तीनों संयुक्त रूप से हुआ है और सभी लोगों ने, सभी हमारे वरिष्ठ नेताओं ने अपने विचार रखे और अभी हमारे विधायक दल की बैठक होगी तो लगातार ये बैठक का दौर चल रहा है और खासकर अभी नौगांव जो उपचुनाव है और सिलचर में जो चुनाव हो रहे हैं इसके बारे में भी चर्चा हुई है और रणनीति के मामले में वहाँ के जो ऑब्जर्वर जो नियुक्त किए हैं प्रदेश कांग्रेस कमेटी की ओर से उनके साथ भी हमारी बैठक होगी। पॉलिटिकल अफेयर कमेटी की बैठक हो गई, प्रदेश इलेक्शन कमेटी की बैठक भी हो गई और अभी हमारे ऑब्जर्वर लोगों की मीटिंग होगी। उसके बाद ये नाम हम जितने भी आवेदन आए हैं उनको हम रिकमेंड के साथ ये ICC भेजेंगे।
0: অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাৰ ভিত্তিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ পাছত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি 40টা সমষ্টিত মুঠ 635,601 ভোটদাতা আছে। ইয়াৰে 317,343 পুৰুষ, 318,256 মহিলা আৰু 2 তৃতীয় লিংগৰ ভোটদাতা আছে। চূড়ান্ত ভোটাৰ তালিকাত মুঠ 1,033 ভোটগ্ৰহণ কেন্দ্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। সমষ্টিভিত্তিত এই চূড়ান্ত ভোটাৰ তালিকা সাধাৰণ ৰাইজৰ পৰিদৰ্শনৰ বাবে সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপলব্ধ থাকিব। ইয়াৰ উপৰি সংশ্লিষ্ট সমষ্টিসমূহৰ অন্তৰ্গত পৌৰসভা, নগৰ উন্নয়ন সমিতি, উপপঞ্জীয়কৰ কাৰ্যালয়, থানা, চাহ বাগান আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়তো এই তালিকা উপলব্ধ হ'ব। ভোটদাতাসকলে ভাৰতৰ নিৰ্বাচনী আয়োগে আবণ্টন কৰা EPIC নম্বৰ ব্যৱহাৰ কৰি চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দায়িত্বশীল নাগৰিকত্ব, সংবিধানৰ প্ৰতি সন্মান, ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ সুৰক্ষা আৰু দেশৰ গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি দৃঢ় সংকল্পবদ্ধতাৰ মাজেৰে দেশপ্ৰেম পৰিস্ফুট হয় বুলি প্ৰকাশ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCCৰ ৰাষ্ট্ৰীয় সুৰক্ষা সজাগতা আৰু NCCৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে আজি কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা অকল দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰখাতেই সীমাবদ্ধ নহয়। চাইবাৰ সুৰক্ষা, অৰ্থনৈতিক আৰু শক্তি সুৰক্ষা, দুৰ্যোগ প্ৰশমনৰ প্ৰস্তুতি, সামাজিক সদ্ভাৱ আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা সাঙুৰি এয়া প্ৰতিগৰাকী নাগৰিকৰ যৌথ দায়িত্ব বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCCক চৰিত্ৰ গঠন আৰু ৰাষ্ট্ৰ গঠনৰ শক্তিশালী আহিলা বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে শিক্ষাৰ্থী বাহিনীৰ সদস্যসকলৰ অনুশাসন, নেতৃত্ব, সাহস আৰু সেয়াৰ মনোভাৱে যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ প্ৰগতি আৰু সুৰক্ষাৰ ক্ষেত্ৰত অৰ্থবহ অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে। তেওঁ লগতে NCCৰ প্ৰাক্তন সদস্যসকলক যুৱ প্ৰজন্মৰ পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিবলৈ আৰু সমূহীয়া সেৱা আৰু ৰাজহুৱা সজাগতাৰ বিষয়টোৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিবলৈ আহ্বান জনায়।
2: मुझे खुशी है कि हमारे NCC कैडेट्स की और हमारे जो एलुमनाई है NCC इनकी एक संयुक्त बैठक में बहुत अच्छे सांस्कृतिक और राष्ट्र संकल्प के अनेक अभियानों से यह कार्यक्रम जुटा हुआ था और ये बच्चे कल 2047 से विकसित भारत के सपने को साकार करने वाले हैं। यही कल एक देश के बहुत जिम्मेदार एक नागरिक बनेंगे। इनके जीवन में नेशन फर्स्ट की भावना और मजबूत हो और इस विविधतापूर्ण भारत को एक श्रेष्ठ भारत के रूप में आगे बढ़ाएं। आज इसी दिशा पर एक अच्छा लगा, मुझे अच्छा लगा कि जो 89 ईयर्स के जो हमारे ओल्ड एलुमनाई हैं वो अनेक विश्वविद्यालय के वाइस चांसलर यानी सब आज भी इन्हें गर्व है कि मैं NCC एलुमनाई हूँ। आज इन सबको हमारे देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी की प्रेरणा से देश के साथ इसको आगे बढ़ाने का इनके संकल्पों के साथ जुड़कर और चाहे नशा मुक्त भारत हो, चाहे नक्सल मुक्त भारत हो, इस प्रकार से स्वच्छता युक्त भारत हो, यानी इस प्रकार से क्षेत्र अनेक देशों में आगे बढ़ रहा है, ये युवा उसको आगे बढ़ाने का काम करेंगे।
0: বৰ্তমানৰ ডিজিটেল যুগত সুৰক্ষাৰ পৰিৱৰ্তিত বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰি শ্ৰীআচাৰ্যই যুৱ প্ৰজন্মৰ মাজত প্ৰযুক্তিগত সজাগতা আৰু দায়িত্বশীল ডিজিটেল আচৰণৰ আৱশ্যকতাত গুৰুত্ব আৰোপ

0: কৰে। সীমামূৰীয়া অঞ্চলসমূহৰ কৌশলগত গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ সীমামূৰীয়া গাঁওসমূহক দেশৰ সাৰ্বভৌমত্ব, সংস্কৃতি আৰু ৰাষ্ট্ৰীয় ভাৱনাৰ জাগ্ৰত প্ৰহৰী বুলি অভিহিত কৰে। তেওঁ লগতে যুৱক যুৱতীসকলক সীমামূৰীয়া অঞ্চলৰ সম্প্ৰদায়সমূহৰ সুৰক্ষাৰ হকে কাম কৰিবলৈ আহান জনায়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্ৰাফ্টৰ প্ৰতিষ্ঠাপক ভাস্কৰ জ্যোতি আচাৰ্যই অনুষ্ঠানটি ৰাত ধৰিব। পৰিস্মিতা দিহিঙীয়া আৰু চিন্তি ৰাণী ডেকাই পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
1: চলিত বছৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হয়। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন, ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হয়। ইয়াৰ অংশ হিচাপে দক্ষিণ খালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। দক্ষিণ খালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব তানভীৰ ইকৰাম হাজৰিকাই প্ৰকাশ কৰা মতে লোক আদালতৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ প্ৰাক মোকৰ্দমা পৰ্যায়ৰ 297 গোচৰৰ 29 আৰু বিচাৰাধীন 297 গোচৰৰ 199 নিষ্পত্তি কৰা হয়। কাছাৰ জিলাতো আজি লোক আদালতৰ জৰিয়তে বিচাৰাধীন 1170 গোচৰৰ ভিতৰত 292 গোচৰ নিষ্পত্তি কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় প্ৰাংগণত আজি লোক আদালত অনুষ্ঠিত হয়। ভাৰত কাইলৈ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে আজি চীনৰ মকিত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত দক্ষিণ কোৰিয়াক 5-1 পৰাস্ত কৰে। ভাৰতৰ হৈ সুপ্ৰিয়াই 3 গ'ল দিয়ে। মধু আৰু সুখবীৰ কৌৰে 1 গ'ল দিয়ে। চীনে হুলুনবুইৰত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত 6-0 জাপানক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ৰীণা বৰদলৈ আজি পুৱা এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78। দেৱৰাজ ৰয় মহাবিদ্যালয়ত প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি বিভাগীয় মুৰববী আৰু উপাধ্যক্ষ হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুত গোলাঘাটৰ শৈক্ষিক জগতৰ লগতে সামাজিক ক্ষেত্ৰতো শোকৰ ছাঁ পৰিছে। ব্ৰিক্স সন্মিলনৰ আজি প্ৰথম দিনা সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ। ৰাজ্যৰ সত্ৰ নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভৱ তিথি পালন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তীব্ৰতৰ। ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40 সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। আৰু জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত মহিলাৰ ফাইনেলত কাইলৈ ভাৰত আৰু চীন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: BRICS Summit 2026 kicked off at Bharat Mandapam in New Delhi this afternoon. Prime Minister Narendra Modi, in his opening remarks, proposed a BRICS continuity and implementation mechanism to ensure that the grouping's institutional momentum is maintained despite the changing chairship every year. The Prime Minister said the mechanism would enable follow-up of all initiatives and outcomes through the Troika. The Prime Minister said BRICS countries will have to work on a new and ambitious agenda for the next 20 years. The Prime Minister also proposed to establish a seafarers' emergency support network to connect the maritime authorities and diplomatic missions of relevant countries to facilitate assistance during difficult times.
1: क्या हम seafarers' emergency support network बना सकते हैं? इसके माध्यम से संबंधित देशों की maritime authorities और missions को जोड़ा जाएगा. इससे distress alerts, medical assistance, परिवारों को सूचना तथा इवैक्यूएशन में सहयोग दिया जा सकता है.
0: Prime Minister Modi said the time has come to translate the unity and consensus among BRICS countries into concrete outcomes on the global stage. Mr. Modi said resilience, innovation, cooperation and sustainability have been India's foremost priorities as chair. Guided by these priorities, India has laid special emphasis on connecting BRICS cooperation directly with the common people. The Prime Minister noted that the Global South stands in the front row of global crisis, but in the back row of decision-making. On the issue of reform in the United Nations Security Council, UNSC, the Prime Minister emphasized that it can no longer be postponed. Prime Minister Modi today held a series of bilateral meetings on the sidelines of the BRICS summit. Prime Minister Modi held bilateral talks with Chinese President Xi Jinping. He also met his Ethiopian counterpart Dr. Abiy Ahmed Ali, Malaysian counterpart Anwar Ibrahim, and Vietnamese counterpart Lee Minh Hung. The leaders reviewed cooperation in trade, defense and security, people-to-people ties, and also covered regional and global issues. Mr. Modi also held talks with Abu Dhabi Crown Prince Sheikh Khalid bin Mohammed bin Zayed Al Nahyan. India has set the Guinness World Record with world's longest steel slag road at Raigarh in Chhattisgarh. The 1.85-kilometer road marks a major scale-up of an indigenous technology that converts processed steel slag, a byproduct of steel production, into aggregates for road construction. And the Central Bureau of Investigation today successfully secured the extradition of Red Notice subject Amritpal Singh, alias Gurpal Singh, from Moldova to India. The wanted fugitive was extradited by the CBI in coordination with the Ministry of External Affairs, the Ministry of Home Affairs and Punjab Police. And in US Open tennis, defending champion Arina Sabalenka will take on second seed Elena Rybakina in the title clash in New York tonight. And that's the end of this news bulletin.
2: বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজিৰ প্ৰধান বাতৰিসমূহত আছে ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ প্ৰথম দিনাই গ্ৰহণ কৰা নতুন নীতি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে গোলকীয় স্তৰত ক্ৰমবৰ্ধমান সামৰিক ব্যয়ৰ বিষয়টো লৈ আলোচনা ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি বছৰে অধ্যক্ষৰ দায়িত্ব থকা ৰাষ্ট্ৰ সলনি হোৱা স্বত্তেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে দেশৰ নিৰন্তৰ প্ৰচেষ্টা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন দিল্লীত ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়া উদ্যোগত আয়োজিত সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৈদেশিক মুদ্ৰা, অনাৱশ্যক বেংক আৰু অন্যান্য আঁচনিসমূহৰ জৰিয়তে মুদ্ৰাৰ প্ৰৱাহ অধিক শক্তিশালী হৈছে বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই প্ৰকাশ কৰিছে। আৰু চীনৰ মাটিত অনুষ্ঠিত হকী প্ৰতিযোগিতাত ভাৰতে দক্ষিণ কোৰিয়াত 5-1 ব্যৱধানত পৰাস্ত কৰি মহিলা ৰুমৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ব্ৰিক্ছে বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰমত মেৰুকৰণ আৰু খণ্ডিতকৰণ বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে। ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ প্ৰথম দিনাই গ্ৰহণ কৰা নতুন দিল্লী ঘোষণা পত্ৰ 2026ত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে গোলকীয় স্তৰত ক্ৰমবৰ্ধমান সামৰিক ব্যয়ৰ বিষয়টো লৈ আশংকা ব্যক্ত কৰিছে। ৰাষ্ট্ৰগোষ্ঠীয়ে গুৰুত্বপূৰ্ণ গোলকীয় বিষয়সমূহৰ ওপৰত বৈচিত্ৰময় ৰাষ্ট্ৰীয় দৃষ্টিভংগী আৰু ইয়াৰ স্থিতি

সন্মান জনোৱা বহুপক্ষীয় দৃষ্টিভংগীৰ পোষকতা কৰিছে। বহনক্ষম উন্নয়ন, ক্ষুধা আৰু দৰিদ্ৰতা নিৰ্মূল তথা জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিত অৰিহণা যোগোৱা এই বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ব্ৰিক্ছ সদস্যসকলে পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এই বিষয়ত সম্ভৱপৰ সকলো ধৰণৰ সংযম প্ৰয়োগ কৰাৰ লগতে পৰিস্থিতি আৰু অধিক প্ৰতিকূল কৰি তুলিব পৰা কাৰ্যসমূহ এৰাই চলিবলৈ আহ্বান জনায়। সন্মিলনত ৰাষ্ট্ৰসংঘৰ চনদৰ উদ্দেশ্য আৰু নীতি অনুসৰি সাধাৰণ নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনি সুৰক্ষা সুনিশ্চিত কৰিবলৈ তেওঁলোকে আহ্বান জনায়। ৰাষ্ট্ৰগোষ্ঠীয়ে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে অঞ্চলটোত স্থায়ী শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতা বৰ্তাই ৰখাৰ দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ শলাগ লয়। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সম্পূৰ্ণ সুৰক্ষাৰ অধীনত অসামৰিক আন্তঃগাঁথনি আৰু শান্তিপূৰ্ণ পাৰমাণৱিক সুবিধাসমূহৰ ওপৰত ইচ্ছাকৃতভাৱে আক্ৰমণ কৰা বিষয়টোত ৰাষ্ট্ৰগোষ্ঠীয়ে উদ্বেগ প্ৰকাশ কৰে। আলোচনাকালত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে উল্লেখ কৰে যে সশস্ত্ৰ সংঘাতকে ধৰি মানুহ আৰু পৰিৱেশ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ পাৰমাণৱিক সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ত গুৰুত্ব

0: আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সম্পূৰ্ণ সুৰক্ষাৰ অধীনত অসামৰিক আন্তঃগাঁথনি আৰু শান্তিপূৰ্ণ পাৰমাণৱিক সুবিধাসমূহৰ ওপৰত ইচ্ছাকৃতভাৱে আক্ৰমণ কৰাৰ বিষয়টোত ৰাষ্ট্ৰগোষ্ঠীয়ে উদ্বেগ প্ৰকাশ কৰে। আলোচনাকালত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে উল্লেখ কৰে যে সশস্ত্ৰ সংঘাতকে ধৰি মানুহ আৰু পৰিৱেশ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ পাৰমাণৱিক সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগিব। ব্ৰিক্ছৰ নেতাসকলে সংশ্লিষ্ট ইউ এন জি এ আৰু ইউ এন এছ চিৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ বাবে আহান জনায় আৰু সকলো পক্ষকে গাজা ষ্ট্ৰীপত যুদ্ধ বিৰতি তথা মানৱীয় প্ৰৱেশ সম্পূৰ্ণ আৰু বাধাহীন কৰাৰ বিষয়টো সুনিশ্চিত কৰিবলৈ আহান জনায়। তেওঁলোকে লগতে উল্লেখ কৰে যে ইজৰাইল পেলেষ্টাইন সংঘাতৰ ন্যায্য আৰু স্থায়ী সমাধান শান্তিপূৰ্ণ উপায়ৰ দ্বাৰাহে সম্ভৱ আৰু ই পেলেষ্টাইন জনসাধাৰণৰ বৈধ অধিকাৰসমূহ পূৰণৰ ওপৰত নিৰ্ভৰশীল। সম্মিলনৰ ৰাষ্ট্ৰগোষ্ঠীয়ে সংবাদ সন্ত্ৰাসবাদৰ যিকোনো কাৰ্যক অপৰাধমূলক আৰু অযুক্তিকৰ বুলি তীব্ৰ গৰিহণা দিয়ে। যোৱা বছৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰভাৱে ভাষাৰে সমালোচনা কৰে। সদস্য ৰাষ্ট্ৰগোষ্ঠীয়ে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীৰ মুক্ত বিচৰণ, সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য আৰু নিৰাপদ আশ্ৰয় প্ৰদানকে ধৰি বিভিন্ন বিষয়ৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিক্ছৰ নিৰন্তৰ প্ৰচেষ্টা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত চলি থকা ব্ৰিক্ছ সন্মিলনৰ 2026ৰ আজিৰ অধিৱেশনত মুকলি ভাষণ প্ৰদান কৰি শ্ৰীমোদীয়ে কয় যে এই ব্যৱস্থাই ট্ৰইকাৰ জৰিয়তে সকলো পদক্ষেপ আৰু ফলাফলৰ অনুসৰণ সম্ভৱ কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ব্ৰিক্ছ সন্মিলন ৰাষ্ট্ৰসমূহে পৰৱৰ্তী 20 বছৰৰ বাবে নতুন আৰু অভিলাষী কাৰ্যসূচী সন্দৰ্ভত কাম কৰা উচিত। ৰাষ্ট্ৰগোষ্ঠীটোৰ নিজা কাৰ্য ব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট দেশসমূহৰ সামুদ্ৰিক কৰ্তৃপক্ষ আৰু কূটনৈতিক মিছনসমূহক সংযোগ কৰি কঠিন সময়ত সহায়ৰ সুবিধাৰ বাবে নাবিক জৰুৰীকালীন সহায়ৰ নেটৱৰ্ক স্থাপনৰ প্ৰস্তাৱ
1: আগবঢ়ায়। इसके माध्यम से संबंधित देशों की मैरिटाइम अथॉरिटी और मिशंस को जोड़ा जाएगा। इससे डिस्ट्रेस अलर्ट्स, मेडिकल असिस्टेंस, परिवारों को सूचना तथा इवैक्यूएशन में सहयोग दिया जा सकता है।
0: ব্ৰিক্ছ দেশসমূহৰ মাজত থকা ঐক্য আৰু সহমতক বিশ্বৰ মঞ্চত সুনিৰ্দিষ্ট ফলাফললৈ ৰূপান্তৰিত কৰাৰ সময় আহি পৰিছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰিক্ছৰ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্যসকলে ইজনে সিজনক সন্মান কৰে আৰু সহমতৰ জৰিয়তে আগবাঢ়ি যায়। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ ব্ৰিক্ছ সন্মিলনক এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ কয় যে বিগত 2 দশকত ব্ৰিক্ছে বিশ্বৰ মঞ্চত নিজৰ সুকীয়া স্থান প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতা ভাৰতৰ অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। শ্ৰীমোদীয়ে লগতে উল্লেখ কৰে যে এই দৃষ্টিভংগীয়ে 350খনতকৈ অধিক বৈঠকৰ আয়োজন কৰা হৈছিল আৰু ভাৰতে দেশৰ প্ৰায় 30খন চহৰত প্ৰতিনিধি দলক আদৰণি জনাইছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীত ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়া চমুকৈ ICAIৰ উদ্যোগত আয়োজিত সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সমগ্ৰ দেশৰ 23টা কেন্দ্ৰত আয়োজন কৰা এই অনুষ্ঠানত শ্ৰীমেঘৱালে নতুনকৈ সফলতা অৰ্জন কৰা চাৰ্টাৰ্ড একাউণ্টেণ্টসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমেঘৱালে কয় যে সমাৱৰ্তন অনুষ্ঠানত বিকশিত ভাৰতৰ লক্ষ্য, দ্ৰুতগতিত বৃদ্ধি পোৱা ভাৰতীয় অৰ্থনীতি আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ উল্লেখযোগ্য ভূমিকা সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অবিৰত প্ৰগতি আৰু উন্নয়নৰ নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সমৰ্থ হৈছে। যুৱ চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ দক্ষতা, দায়বদ্ধতা আৰু অৱদানে দেশৰ উন্নয়নৰ যাত্ৰাক অধিক ত্বৰান্বিত কৰাৰ লগতে সমৃদ্ধিশালী ভাৰতবৰ্ষৰ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে বৈদেশিক মুদ্ৰা অনা আৱাসিক বেংক FCNRB আৰু অন্যান্য আঁচনিসমূহৰ জৰিয়তে মুদ্ৰাৰ প্ৰৱাহ অধিক শক্তিশালী হৈছে। এটা ব্যক্তিগত টেলিভিছন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত RBI গভৰ্ণৰগৰাকীয়ে কয় যে এই শক্তিশালী প্ৰৱাহে ভাৰতীয় অৰ্থনীতিৰ মৌলিক দিশসমূহৰ ওপৰত আস্থা প্ৰতিফলিত কৰে আৰু কম সময়ৰ ভিতৰতে বৈদেশিক পুঁজি আকৰ্ষণ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰে।

0: বেংকিং ব্যৱস্থাত উদ্ধৃত নগদ ধনৰ সহজলভ্যতা সন্দৰ্ভত শ্ৰীমালহোত্ৰাই কয় যে কেন্দ্ৰীয় বেংকৰ হাতত নগদ ধনৰ সহজলভ্যতা পৰিচালনা কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ সঁজুলি মজুত আছে আৰু প্ৰয়োজন অনুসৰি সেইসমূহ ব্যৱহাৰ কৰিবলৈ সাজু আছে। তেওঁ লগতে কয় যে ক্ৰেডিট বৃদ্ধিৰ মাজতে মুদ্ৰাৰ প্ৰচলন, বৈদেশিক বিনিময় হস্তক্ষেপ আৰু বেংকৰ সংৰক্ষণ প্ৰয়োজনীয়তা অনুসৰি সময়ত উদ্ধৃত নগদ ধনৰ সহজলভ্যতা কিছু অংশ উলিওৱা হ'ব। কেন্দ্ৰীয় বেংকৰ উদ্দেশ্য হৈছে উপযুক্ত নগদ ধনৰ সহজলভ্যতা আৰু গড় কল ৰেট আৰু ৰেপ' ৰেটৰ মাজত সামঞ্জস্য বৰ্তাই ৰখা বুলিও মালহোত্ৰাই লগতে উল্লেখ কৰে। সংকটৰ বাবে খাৰুৱাতেলৰ মূল্য বৃদ্ধিৰ মাজতে অহা মাহত অনুষ্ঠিত হ'বলগীয়া বৈঠকত মুদ্ৰানীতি সমিতিয়ে বৃদ্ধি আৰু মুদ্ৰাস্ফীতিক গতিশীলতা পুনৰ মূল্যায়ন কৰিব বুলি আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমালহোত্ৰাই উল্লেখ কৰে যে খাৰুৱাতেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ মুদ্ৰাস্ফীতিৰ ওপৰত কিমান পৰিব সেই বিষয়টো মুদ্ৰাস্ফীতি উপভোক্তাৰ ওপৰত পেলোৱা প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰিব। শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পৰ্ব উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে শ্ৰী গুৰু গোবিন্দ সিঙে শ্ৰী গ্ৰন্থ চাহিবক গুৰুৰ মৰ্যাদা প্ৰদান কৰি জীৱনৰ পথ প্ৰদৰ্শন জ্ঞান সত্য আৰু নীতিৰ পৰাই আহে বুলি প্ৰকাশ কৰিছে। চীনৰ মকিত আজি অনুষ্ঠিত হোৱা হকী প্ৰতিযোগিতাত ভাৰতে দক্ষিণ কোৰিয়াত 5-1 গ'লৰ প্ৰব্যৱধানত পৰাস্ত কৰি 2026 চনৰ মহিলা জুনিয়ৰ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল খেলখনত ভাৰতে আয়োজক দেশ চীনৰ মুখামুখি হ'ব। আজিৰ খেলখনত ভাৰতৰ হৈ সুপ্ৰিয়া থাপাই হেকট্ৰিক অৰ্জন কৰাৰ বিপৰীতে মধু চিদাৰ আৰু সুখবীৰ কৌৰে এটাকৈ গ'ল দিয়ে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ব্ৰিক্স শীৰ্ষ সন্মিলনৰ প্ৰথম দিনাই গ্ৰহণ কৰা নতুন দিল্লীৰ ঘোষণা পত্ৰ 2026ত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে গোলকীয় স্তৰত ক্ৰমবৰ্ধমান সামৰিক ব্যয়ৰ বিষয়টো লৈ আশংকা ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্ত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিক্সৰ নিৰন্তৰ প্ৰচেষ্টা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। আৰু চীনৰ মকিত অনুষ্ঠিত হকী প্ৰতিযোগিতাত ভাৰতে দক্ষিণ কোৰিয়াত 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি মহিলা জুনিয়ৰ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।
1: মিডিয়াম বিভাগ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণীৰ তেজপুৰৰ পৰা। আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাসকলে নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰিব।

0: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াইছো জনকল্যাণ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতাবৃন্দ, আজিৰ অনুষ্ঠানত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ অৰ্থাৎ তেজপুৰ ডেভেলপমেণ্ট অথৰিটিৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাম কাজৰ বিষয়ে এটি সাক্ষাৎকাৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছো। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বদেৱ ভট্টাচাৰ্যয়ে। নমস্কাৰ ভট্টাচাৰ্য ডাঙৰীয়া।
1: নমস্কাৰ আকাশবাণীৰ শ্ৰোতাসকললৈ মোৰ প্ৰণাম।
0: আপোনাক আমাৰ জনকল্যাণ অনুষ্ঠানলৈ আদৰণি জনাইছো। আমি আজি তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধীনত হোৱা কাম কাজ বা যিবিলাক আঁচনি আছে জনহিতকৰ, সেই বিষয়ে কথা পাতিম। কিন্তু প্ৰথমে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আমি তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ বুলিলে কি বুজি পাম বা ইয়াত কেনেকুৱা ধৰণৰ কাম কাজ হয়, আপুনি সেই বিষয়ে প্ৰথমতে কওকচোন।
1: হয়, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ বা ইংৰাজী তেজপুৰ ডেভেলপমেণ্ট অথৰিটি,
0: হয়,
1: এই তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ আজিৰ পৰা প্ৰায় 20-25 বছৰ আগতে হৈছিলে। কিন্তু সেই সময়ত হয়তো তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ বেছিভাগ কাম তেজপুৰ মিউনিচিপালিটিৰ আণ্ডাৰতে কামবোৰ হৈছিলে। শেহতীয়াকৈ আজি প্ৰায় 15-16 বছৰ আগৰ পৰা এই সম্পূৰ্ণ তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ আৰু তেজপুৰ মিউনিচিপালিটি বোৰ্ড, তেজপুৰ মিউনিচিপালিটি বোৰ্ডৰ আণ্ডাৰত 7.10 এনেকুৱা স্কোৱাৰ কিলোমিটাৰ আৰু আমাৰ আণ্ডাৰত প্ৰায় 120 স্কোৱাৰ কিলোমিটাৰ, অকণমান বেছিয়ে হ'ব। আমাৰ আণ্ডাৰত

0: প্রায় ১৩টা পঞ্চায়েত পড়ে। আমার অফিসৰ প্ৰথম কাম হ'ল আমাৰ আণ্ডাৰত যিমানখিনি পঞ্চায়ত বা ইয়াত আছে, আমাৰ ইয়াতে মাটি কিনা বেচা বা ঘৰ বনোৱা, কোনোবাই আছাম টাইপে হওক বা মাল্টি ষ্টৰীড বিল্ডিঙেই হওক, তেওঁলোকে আমাৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। আৰু সেই পাৰ্মিশ্যন দিয়াৰ আমাৰ সেই অধিকাৰ আছে। আমাৰ টাউন প্লেনিঙৰ সহযোগত, টাউন প্লেনিং এটা বেলেগ ডিপাৰ্টমেণ্ট, তেওঁলোকৰ ইঞ্জিনিয়াৰ আৰু আমাৰ ইঞ্জিনিয়াৰে গোটেইবিলাক চাই মেলি পেলাই আমাৰ পৰা এইটো হয়। তাৰোপৰি যেতিয়াৰ পৰা প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আৰম্ভ হ'ল, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ প্ৰথম মানে কামখিনি আমাৰ পৰাই হয়। তাতে আমাৰ তাতে এটা আৰু এটা মানে চিষ্টাৰ কনচাৰ্ণ আছে, প্ৰজেক্ট অফিচ, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা। তেওঁলোকৰ কাম কাজবিলাক এনেকুৱা যে যিবিলাক দুখীয়া মানুহে যেতিয়াৰ পৰা মানে মাননীয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল, তেওঁৰ দিনৰ পৰা এই বস্তুটো আৰম্ভ হ'ল। গতিকে দুখীয়া মানুহে যিবিলাকে ঘৰ বাৰী নাই, মানে ঘৰ আছে হয়তো পকা ঘৰ নাই, যাৰ ইনকাম ল' ইনকাম গ্ৰুপত পৰে, তেওঁলোকৰ কাৰণে আমাৰ তিনিটা কিস্তিত পইচা দিয়া হয়। সেই মানুহবিলাক মানে বাছি লোৱাৰ কাৰণে আমাৰ যি পঞ্চায়তৰ নিৰ্দিষ্ট যিবিলাক প্ৰতিনিধি আছে পঞ্চায়ত এৰিয়াত, তেওঁলোকে আৰু লগত গাঁওবুঢ়া আৰু মণ্ডল সকলোৱে এইটো সহযোগ কৰি পেলাই আমাৰ যিটো চিষ্টাৰ কনচাৰ্ণ আছে, প্ৰজেক্ট অফিচ, সেইটো আমাৰ ইয়াতে আছে, তেজপুৰতো আছে, তেওঁলোকে গোটেই বস্তুবিলাক চালি জাৰি চাই পেলাই তেওঁলোকক মানে যিসকলে ঘৰ মানে পাব লগা আছে তেওঁলোকক দিয়ে। নামবিলাক কম্পিউটাৰত ভৰাই তেওঁলোকে প্ৰথমে মানে চোৱা চিতা কৰে আৰু আমাৰ দুজন ইঞ্জিনিয়াৰে সেইবিলাক মনিটৰিং কৰে, কৰি পেলাই এই গোটেই বস্তুবিলাক গুৱাহাটীলৈ যায়। গুৱাহাটীৰ পৰা তাতো চালি জাৰি চাই পেলাই এইটো দিল্লীলৈ যায়। দিল্লীৰ পৰা আকৌ তেনেকৈ ভাগে ভাগে ভাগে ভাগে আকৌ মানে গুৱাহাটীলৈ আহে, গুৱাহাটীৰ পৰা আমালৈ আহে। আৰু পইচাটো এনেকুৱা, তেওঁ যেতিয়া মানে প্ৰথম কিস্তিৰ ঘৰ বনাব, সেইটো আমাৰ যিসকল গাঁৱত মানে প্ৰতিনিধি আছে বা জি আই টেগ মাৰিব লাগে ঘৰ মানে ডেভেলপমেণ্ট হোৱাৰ পিছত, তেওঁ মানে আমি প্ৰথম কিস্তি পাব, দ্বিতীয় কিস্তি পাব, তৃতীয় কিস্তি পাব, কিন্তু তিনিবাৰ। কিন্তু কোনোবাই যদি মানে প্ৰথম কিস্তি দিয়াৰ পিছত ঘৰ নবনায় বা ছেকেণ্ড কিস্তি পালে বা মানুহজন মৰি গ'ল, তেতিয়া হয়তো হাজবেণ্ড মৰি গ'ল, তেতিয়া আমি ঘৰটো ৱাইফৰ নামলৈ আমি দিয়াৰ ব্যৱস্থা আছে। কিন্তু টোটেলি কিছুমান মানুহে ঘৰ নবনায়, কিছুমান যোৱা কিছুদিনৰ আগতে কিছুমান কথাত এই সংক্ৰান্তত মাননীয় বিধায়ক পদ্ম হাজৰিকাৰ কিছু অংশ আমাৰ তেজপুৰৰ পৰে, গতিকে তেখেতে কিছুমান আমাক আঁসোৱাহ দেখুৱাই দিলে। মোৰ কাৰ্যকাল আজি 14-15 মাহ হৈছে, গতিকে তেখেতে অতি মানে হেৰি কৰি ক'লে যে এই মানুহবিলাক ঘৰ বনোৱা নাই। তেতিয়া আমি ইমিডিয়েটলি আমাৰ তেতিয়াৰ মানে যিগৰাকী আমাৰ ইয়াতে লীনা চেতিয়া আছিলে ডেপুটি ডাইৰেক্টৰ, তেখেতে মই আৰু গাঁৱৰ মানুহক লগত লৈ মণ্ডল গাঁওবুঢ়া যিমান আছে সকলোকে লৈ প্ৰায় দিনে 5-6 ঘণ্টাকৈ আমি খোজকাঢ়ি সেই মানুহবিলাক মানে আমি উলিয়ালোঁ। বহুত মানুহ ওলাইছে আৰু বিশেষকৈ এই
1: বস্তুটো
0: পইচা লৈছে বা টোটেল ঘৰটো পোৱা নাই, বা যিটো নিৰ্দিষ্ট ঠাইত এটা ঘৰ দেখুৱাব পাৰে সেই ঠাইত হয়তো 3টা ঘৰ দেখুৱাইছে, বা এনেকুৱাও হৈছে যে তেওঁ ঘৰ পাব লগা যোগ্যতাই নাই কিন্তু তেওঁলোকে ঘৰ পাইছে। গতিকে ইমিডিয়েটলি আমি এইবিলাক আঁসোৱাহ দূৰ কৰিবৰ কাৰণে যিহেতু মানে মাননীয় বিধায়ক হাজৰিকাদেৱে আমাক যথেষ্ট আমাক এইটো সহযোগ কৰিছে, প্ৰায় ডোৰ টু ডোৰ মানে ঘূৰি পেলাই আমি এই কামবোৰ কৰিলোঁ। আৰু তেওঁলোকক মানে FIR দিয়া হৈছে, এতিয়া প্ৰায় FIR দি এতিয়া পুলিচে তেওঁলোকক ধৰি আনিছে, কাৰণ এইটো চৰকাৰী পইচা। এই পইচাৰে যদি তেওঁলোকে বিয়া পাতি গুচি গৈছে, এনেকুৱা ওলাইছে দুগৰাকী মহিলা নগাঁৱলৈ গুচি গ'ল, এতিয়া FIR দিছে, তেওঁলোকক ধৰ পাকৰ কৰিছে, সেই পইচা আহিলে আমি আকৌ চৰকাৰক ঘূৰাই দিব লাগিব, কাৰণ পইচাটো হাতত নাযায়, বেংকৰ পাছবুকলৈ যায়। দ্বিতীয় কথা, মোৰ দিনতে মই অহাৰ 2.5-3 মাহৰ ভিতৰতে এনেকুৱা এটা কেছ পালোঁ, তেওঁ বিহাৰৰ মানুহ, তেওঁ অসমত ঘৰ বনাবৰ ৰাইট আছে সেইটো নহয় যেনে, কিন্তু তেওঁ বিহাৰত তেওঁ ভাল ঘৰ বাৰী আছে আৰু আমাৰ পৰাও প্ৰথম কিস্তি 80,000 টকা লৈছিলে। মই আহিয়ে সেই টকা ৰিকভাৰী কৰি তেওঁক প্ৰায় 1 মাহৰ ভিতৰতে মই গোটেই পইচা ৰিকভাৰী কৰি আমি দিলোঁ, চৰকাৰলৈ ঘূৰাই দিলোঁ। আৰু যিবিলাক স্কীম পঞ্চায়ত

0: তত আজিকালি আপুনি সকলো স্কিমৰ কথা পঞ্চায়ত মেম্বাৰ বা যি প্ৰতিনিধি মানে ইলেক্টেড হৈ পেলাই আহে তেওঁলোকৰ এইটো দায়িত্বতে পৰে যে যিকোনো নিযুত মইনা আঁচনি হওক, নিযুত বাবু আঁচনি হওক, সেইবিলাক আমাৰ আণ্ডাৰত নপৰে। কিন্তু ঘৰ বাৰী পোৱাৰ ক্ষেত্ৰত তেওঁলোকে চালি জাৰি চোৱাৰ দায়িত্ব আছে। পঞ্চায়তৰ ছেক্ৰেটেৰীয়ে এখন চাৰ্টিফিকেট দিব লাগিব যে এওঁ ঘৰ পাবৰ যোগ্যতা আছে, তেতিয়াহে আমি আগবাঢ়ো। কিন্তু শেহতীয়াকৈ এতিয়া মোৰ কাৰ্যকালত ঘৰ আহিছে প্ৰায় 700 ওচৰা আচৰি ঘৰ আহিছে আমাৰ, মানে ডিপুটা পঞ্চায়ত, আপোনাৰ বেচেৰিয়া পঞ্চায়ত, বালিপুখুৰী পঞ্চায়ত, আমাৰ এইফালে হলেশ্বৰ তলেশ্বৰ যিখিনি আহিছে। মই যিহেতু ইতিমধ্যে এইবিলাক কথা জানিছিলোঁ, মই তেজপুৰৰে মানুহ, গতিকে কিছু কথা মোৰ নলেজত আছিলে। গতিকে মই বিশেষভাৱে এইটো যাতে এই ভুল যাতে আমাৰ কাৰ্যকালত নহয় সেইকাৰণে গাঁৱৰ মুখিয়াল বা যিসকলে মানে ছিলেকশ্যন কৰে তেওঁলোকক মাতি আনি আমাৰ আয়ুক্ত মহোদয়ৰ মুখতে মিটিং কৰি, তেওঁৰ অফিচত মিটিং কৰি অত্যন্ত কাৰা নিৰ্দেশনা দিয়া হৈছে যাতে এই ধৰণৰ কাম নকৰে। আৰু আপোনালোকে এইটো দুখীয়া মানুহৰ কাৰণে বিনামূলীয়া, মানে বিনামূলীয়া, যাতে কোনো ধৰণৰ আপোনালোকে টকা পইচা, মই খুলিয়ে ক'লোঁ, যাতে লেনদেন নকৰে। কাৰণ সেই দুখীয়া মানুহে টকা পইচা দি ঘৰ পাবলৈ কোৱাৰ নাই। আমাৰ যিটো স্কীম আছে সেইটো সম্পূৰ্ণ বিনামূলীয়া। মাটিৰ খৰচৰ কাৰণে তেওঁ হয়তো চাৰ্কল অফিচত গৈছে, তেওঁ মণ্ডলত কাগজ পত্ৰ ওলাইছে, সেইটো 100-200 টকা কিবা খৰচ হৈছে, এইটো চৰকাৰী নিয়মত হৈছে। কিন্তু সেই দুখীয়া মানুহৰ পৰা যাতে কোনো মানে কাৰণত, যাতে আপোনালোকে, আজিও আমি মানে মনিটৰিং কৰি থাকোঁ আৰু আমাৰ ইঞ্জিনিয়াৰক পঠাওঁ। মই নিজেই ৰাতিপুৱা 7:30 বজাত মই গাঁও পাইছোঁ কেইবাবাৰো, যি ঠাইত মই এইবিলাক গম পাইছোঁ তেওঁলোকক মই গাঁৱৰ মুখিয়ালৰ লগত বা সেই ঠাইৰ বা কিছু যিখিনি সামাজিক কাম কৰাৰ লগত জড়িত তেওঁলোকক কৈছোঁ, চাওক এইবিলাক লিষ্ট আছে। তেতিয়া কৈছে এইজনৰতো দুখ মানে পাব লগা যোগ্যতা, মই লগে লগে তেওঁলোকৰ নাম কাটি দিছোঁ।
1: ঘৰৰ কাৰণে কিমান টকা দিয়ে?
0: 3 বাৰত 2 লাখ টকা। তেওঁলোকৰ নিজৰ এটা সৰু ঘৰ আছে, তেওঁ কি কৰিলে বোলে এইটোকে ডাঙৰ কৰি দিওঁ, বা কেতিয়াবা মানে মাইনৰিটি এৰিয়াত কি হৈছে, এই ঘৰটোকে মাটি সেইখিনিকে দেখুৱালে, তাত 3টা ঘৰ দেখুৱাই দিলে। এনেকুৱা কিছু খেলি মেলি নোহোৱা নহয়। মই সেইটো অপ্ৰিয় সত্য মই স্বীকাৰ কৰিবই লাগিব।
1: এতিয়া মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ আঁচনি আপোনালোকৰ আছে?
0: হয়, আৰু আৰু আমাৰ দ্বিতীয় কথা হ'ল কি, আমাৰ পৰা নলা নৰ্দমা বনোৱা, ঘৰৰ পাৰ্মিশ্যন লোৱা, দেখা গ'ল যে এটা তেজপুৰত কিছুমান এৰিয়াত আপোনালোকে জানে বাওতলি শালিতলি মাটিৰ শ্ৰেণী বেলেগ বেলেগ আছে, সেই মাটিৰ শ্ৰেণী সলনি কৰিব লাগিব। কোনো কাৰণত পথাৰত ৱাল মাৰিব নোৱাৰে নিয়মত, কিন্তু কিছুমান মানুহৰ, বিশেষকৈ আপুনি ভোমোৰাগুৰি দলঙলৈ, কলীয়া ভোমোৰা দলঙলৈ গৈ থাকিলে দুয়োপাৰে বহুত বাওতলি আছিলে বহুত আগতেই। বাওতলি মানে এইটো দ ঠাই, বাওতলিত মাটি পুতি পেলাই শ্ৰেণী সলনি নকৰাকৈ সেই কাম কৰিব নোৱাৰে। কিন্তু অতি আচৰিতভাৱে আনকি পেট্ৰল ডিপো পৰ্যন্ত খুলিছিল আৰু তেওঁলোকৰ অনুমতি নাছিলে। আমি এইবিলাক ধৰপাকৰ কৰি কিছু ফাইন আদায় কৰি, কাৰণ আমাক ডিমলিছ কৰিবলৈ দিয়া নাই, আমাক কৈছে যে আপোনালোকে ৰেগুলাৰাইজ কৰক, আৰু গভৰ্ণমেণ্টৰ চাৰ্কল অফিচৰ বা আগৰ আয়ুক্ত মহোদয়সকলৰ লগত যোগাযোগ কৰি তেওঁলোকে বহুত আহিছে, এতিয়াও বহুত আহিবলৈ বাকী আছে। কাৰণ এইবিলাক মাটি যদি শালি মানে শ্ৰেণী সলনি নকৰাকৈ কৰে তাত বহুত কথা আছে। অসম জানে এতিয়া ছিছমেটিক জোনত পৰি আছে, তেওঁলোকে মানে এইবিলাক কাম কৰিলে কালিলৈ এটা যেতিয়া ডাঙৰ কিবা ঘটনা আহিব তেতিয়া আহিব, এই পাৰ্মিশ্যন কেনেকৈ দিলে,
1: কেনেকৈ পালে,
0: কেনেকৈ দিলে, এটা বেপৰুৱা মাপ। কিন্তু আমি তেওঁলোকক মানে সোঁৱৰাই দিবৰ কাৰণে বা সতৰ্ক কৰিবৰ কাৰণে মই অহাৰ পিছতেই এবাৰ নহয় 2-3 বাৰকৈ আমি তেওঁলোকক জাননী বিভিন্ন গাঁৱে ভূঞে তেওঁলোকক এটা হেৰি দি পেলাই ই ৰিক্সাত মাইক বান্ধি ৰেকৰ্ডিং কৰি আপোনালোকে এই কামবিলাক নকৰিব আৰু আপোনালোকে ওলাই আহক, আহি পেলাই আমাৰ লগত সহযোগ কৰক যাতে আমি ৰেভিনিউ পাওঁ। কিন্তু আপোনালোকে ঘৰ বনাব, আপোনালোকে চৰকাৰক পাব লগা ৰেভিনিউ নিদিব। তাৰপিছত যদি আপোনালোকে আমালৈ খবৰ আহে আমাৰ এই

0: এইফালেদি এই নলাটো বন্ধ হৈ গ'ল, এইফালেদি এইটো বন্ধ হৈ গ'ল পানী। শেহতীয়াকৈ জুলাই আগষ্ট মাহত আমাৰ আয়ুক্ত মহোদয়ক লগত লৈ, স্থানীয় বিধায়ক আমাৰ পৃথ্বীৰাজ ৰাভাদেৱক লগত লৈ গাঁৱে ভূঞে য'ত য'ত হৈছে আমাৰ পঞ্চায়ত এৰিয়াত বিশেষকৈ, আৰু এতিয়া যি তেজপুৰ চহৰ, সময়ত এয়া আছিলে আপোনাৰ তেজপুৰ চহৰখন মানে প্ৰাকৃতিকভাৱে বহুত আছিলে। এই চহৰতে ধৰি লওক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা, আপোনাৰ জ্যোতি বিষ্ণু ফণি শৰ্মা, আপোনাৰ দণ্ডীনাথ কলিতা, লম্বোদৰ বৰা, অতি প্ৰসিদ্ধ
1: আছিলে।
0: ভূপেন দায়ো এই ল'ৰালি কালি ইয়াত
1: কৰিছে,
0: তেখেতে গান গায়ে গৈছে। মোৰ লক্ষ্য স্থান হ'ল তেজপুৰ। আজি যিটো পৰ্যায়ত মানে গৈ আছে লাহে লাহে, সেইটো যাতে নহয় মই আপ্ৰাণ চেষ্টা কৰিছোঁ। আৰু আপোনাক মই শেহতীয়াকৈ খুব সোনকালে মই এটা ভাল বস্তু কৰিলোঁ যে অসম গভৰ্ণমেণ্টে আপোনাৰ প্ৰিজাৰ্ভেশ্যন, আছাম আৰ্বান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট আৰু আছাম আৰ্বান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন ৰুল 25, মই 25 চনত জইন কৰিয়ে যেতিয়া এই কথাবোৰ আমালৈ আহিল, সেই সময়ত আয়ুক্ত মহোদয় অংকুৰ ভৰালী দেৱ আৰু আমাৰ ডেপুটি ডাইৰেক্টৰ লৈ পেলাই আপোনাৰ তেজপুৰৰ মিউনিচিপালিটি এৰিয়াই হওক আৰু আমাৰ যিখিনি আমাৰ এৰিয়া হয় তাত যিবিলাক জান জুৰি পুখুৰী, চৰকাৰী পুখুৰী বা বেচৰকাৰী, সকলোবিলাক আমাৰ চহৰৰ কাৰণে এটা মেপ তৈয়াৰ কৰা হ'ল। সেই মেপখন শুনি ভাল পাব, এতিয়া এপ্ৰুভ হৈ আহিছে। সেই বস্তুখিনি যদি ৰৈ যায় যে ইয়াতকৈ আৰু যি ডেমেজ অলৰেডি হৈ গ'ল, কাৰণ নেচাৰেল ড্ৰেইনেজবিলাক যিটো আছিলে তেজপুৰৰ মিউনিচিপালিটি এৰিয়াটো বহন ক্ষমতা বহুত কমি গ'ল। মানে মানুহে কিছু হয়তো সীমা যিটো থাকিব লাগে, যিমান অৰিজিনেল যিমান আছে নাই। তাৰোপৰি আমি গোটেই তিনিটা মৌজা, ভৈৰৱপদ, আপোনাৰ হলেশ্বৰ আৰু যি তিনিটা মহাভৈৰৱ, তিনিটা মৌজা আমি প্ৰায় 11টা জুনত আঢ়ৈ মাহ মানে কষ্ট কৰি 16টা টীমে এই গোটেই মাটি আমাৰ তেজপুৰৰখিনি এইটো জুন কৰা হ'ল, যাতে এই মেপ মতেহে এতিয়া হ'ব। ক'ৰবাত যদি জুমিঙত দেখা যায় যে এইটো মানে দ মাটি, তেতিয়াহ'লে আমি তাত আৰু আমাৰ অন্তত কাৰ্যকালত যিখিনি হৈ গ'ল তাতে চৰকাৰে বিহিত ব্যৱস্থা ল'লে ভাল হ'ব তেজপুৰৰ কাৰণে। আৰু ময়ো চাৰ্কল অফিচৰ বা আয়ুক্ত মহোদয়ক বিভিন্ন সময়ত এই কথাবোৰ কওঁ। মই এই দায়িত্বৰ উপৰিও মই লেণ্ড এডভাইচাৰী কমিটিৰো মেম্বাৰ যোৱা 5 বছৰ ধৰি, গতিকে মই এটা সুযোগ পালে মই এই কথাবোৰ উনুকিয়াওঁ যাতে তেজপুৰখন মানে এটা ভাল এটা যিখিনি আৰু ডেমেজ নহয়।
1: এইবাৰ আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আপোনালোকৰ যিখিনি আঁচনি আছে সেইখিনি আপোনাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰ নে আমাৰ অসম চৰকাৰৰ আছে?
0: বেছিভাগ আমাৰ ধৰি লওক আমাৰ অসম চৰকাৰৰ আঁচনিয়েই বেছি। আমাৰ ইয়াত যেনে ধৰক নলা নৰ্দমা বা যিখিনি আপোনাৰ
1: ৰাস্তা ঘাট
0: পাৰ্মিশ্যন কনষ্ট্ৰাকশ্যন, সেইখিনি অসম চৰকাৰৰ। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বস্তু হ'লে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, সেইখিনি কাৰণেতো ইতিমধ্যে মই আপোনাক
1: কৈছোঁ
0: যে যিখিনি বস্তু পঞ্চায়তৰ থ্ৰুৱেদি মানুহে এতিয়া সকলোৱে জনা হৈছে। আৰু আমি যিহেতু বস্তুটো এতিয়া অলৰেডি যিহেতু কেইবাবছৰ হৈ গ'ল, মানুহে খুব জানে, আধাৰ কাৰ্ড লাগে, আপোনাৰ পেন কাৰ্ড লাগে, বেংকৰ একাউণ্ট লাগে, যাতে এই কথাবোৰ মানে পঞ্চায়তৰ থ্ৰুৱেদি সকলো জনা হয়। আৰু আমি অকল সেইটোতে নাথাকি যে তেজপুৰখনৰ কাৰণে যদি আমি মাষ্টাৰ প্লেন কিবা কৰিব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি এই কথাটো খুব গুৰুত্ব হেৰি ক'লোঁ যে ইলেকশ্যনৰ আগত তেখেত আহিছিলে, তেতিয়া আমি ক'লোঁ যে তেজপুৰখন বচাব লাগে, যদি ইয়াতকৈ বেয়ালৈ যায় তেজপুৰখন গুৱাহাটী হোৱাৰ পথত। তেখেতে বৰ সোনকালে আপোনাৰ অন্তত তেজপুৰৰ কাৰণে এইটো এতিয়া মানে আমি 6.4 কোটি টকাৰ এটা আমি মানে হেৰি পঠাইছোঁ। তেখেতে খুব সোনকালে এই বস্তুটো চিফ ইঞ্জিনিয়াৰলৈ দি পেলাই এইটো আমি DPR বনাই পেলাই পঠিয়াইছোঁ। এই বস্তুখিনি
1: আপোনাক কি কাম কৰিব?
0: এইখিনি মাষ্টাৰ ড্ৰেইন, যিখিনি ডাঙৰ হোলাবিলাক তেজপুৰৰ মেইন হোলা, যদিও মিউনিচিপালিটি এৰিয়া কিন্তু উন্নয়ন কৰ্তৃপক্ষই এইটো আগভাগ লৈ মিউনিচিপালিটিৰ সহযোগত আৰু মাননীয় আমাৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া আৰু আমাৰ স্থানীয় বিধায়ক পৃথ্বীৰাজ সংসদ, তেখেতসকলে এইটো আগ মানে আমাৰ সহযোগত আগভাগ লৈছে। আৰু আমি কৈছোঁ যে

0: এইখিনি আহে, আপোনালোকে যদি এইখিনি প্ৰথম পৰ্যায় আৰু কৰিবলগা আছে, এইখিনি সাফিচিয়েণ্ট নহয়, গতিকে আমি প্ৰথম পৰ্যায়ত মোৰ পিৰিয়ডত যাতে আৰম্ভণিটো হয়। দ্বিতীয় কথা, আৰু আঁচনি আমি কিছু ভাবিছোঁ, ধৰি লওক তেজপুৰখন এটা পৰ্যটনৰ কাৰণে বহুত স্থল আছে, কিন্তু পৰ্যটনৰ তেজপুৰখন বৰ্তমান ট্ৰেঞ্জিট পইণ্টে হৈ আছে, কাৰণ মানুহে আহে হোটেলত থাকে আৰু থাকি পেলাই তেওঁলোকে ক'লৈ যায়গৈ, বমদিলা যায়, টোৱাং যায়, ক'ৰবালৈ গুচি যায়, কিন্তু তেজপুৰখনত চাবলগীয়া বহুত আছে। কিন্তু আমি যিহেতু কিছু কথা মনলৈ আহিছে আৰু এই কথা আলোচনা কৰি আমি ভাবিছোঁ খুব সোনকালে ধৰক এই ক্ষেত্ৰত সহযোগ লাগিব, আপোনাৰ স্থানীয় মানুহৰ লাগিব, বিধায়কৰ লাগিব, সাংসদৰ লাগিব আৰু কৰ্তৃপক্ষৰ লাগিব, চৰকাৰে যদি সহযোগ কৰে। আমাৰ এটা মনৰ ইচ্ছা আছে যে ভৈৰৱীৰ পৰা ভৈৰৱপদলৈকে এই গোটেই ব্ৰহ্মপুত্ৰৰ পাৰটো যদি বান্ধি পেলাই খোজকাঢ়িব পৰা পদপথ অন্ততঃ দিব পৰা যায়, এটা সুন্দৰ জেগা হ'ব ভৈৰৱীৰ পৰা ভৈৰৱপথ। দ্বিতীয়তে সেই এটা কথা মনলৈ আহিছে, আমি চিন্তা কৰি আছোঁ, কাৰণ মই এই সহযোগবিলাক কৰিবলৈ টেকনিকেল মানুহৰ সহায় ল'ব লাগিব। মই যিহেতু বেংকৰহে মানুহ আছিলোঁ, মই অৰিজিনেলি মোৰ টেকনিকেল বেংকগ্ৰাউণ্ডটো নাই, কিন্তু এই 6 কোটি টকাৰ যিটো এই আঁচনিটো বনাওঁতে আমাৰ টাউন প্লেনিঙৰ বিশেষকৈ নাম ল'বই লাগিব, সঞ্জীৱ বাৰুৱতী বুলি এক্সিকিউটিভ ইঞ্জিনিয়াৰ, আৰু যিবিলাক ৰিটায়াৰ্ড তেজপুৰৰ কিছু ইঞ্জিনিয়াৰ আছে মই তেওঁলোকক এপিল কৰিলোঁ, আপোনালোকে তেজপুৰৰ মানুহ আহক, আপোনালোকে মোক সহায় কৰক, তেওঁলোকে 2.5 মাহ সময় খৰচ কৰি এই গোটেই বস্তুটো পৰাইছে, এতিয়া চৰকাৰৰ হাতত আছে আৰু এইটো প্ৰথম পৰ্যায়। দ্বিতীয় কথা, আপুনি চাওক মৰা ভৰলীৰ ওচৰত সদায় পানী থাকে, মৰা ভৰলী দুটা হেৰি বান্ধিছে, কিন্তু মৰা ভৰলীত যদি আমি কেৰেলাৰ নিচিনা বেকৱাটাৰ কেৰেলাত যেনেকৈ মানে মটৰ বোট চলে মানুহে, আৰু ধৰি লওক জলক্ৰিয়া বহুত আছে, চুইমিং টুইমিং, এই কথাবোৰ যদি কৰিব পৰা যায় তেজপুৰখনত বহুত কৰিব,
1: বহুত পৰ্যটক আহিব তেতিয়া,
0: কিন্তু ইয়াৰ বাবে যথেষ্ট টকা লাগিব। এই টকা আমি মানে চৰকাৰৰ ওচৰলৈ মই ভাবিছোঁ যে মোৰ কাৰ্যকালতে অন্ততঃ এই কথাবোৰ তেজপুৰখন মানে সম্প্ৰসাৰণ কৰাৰ কাৰণে বহুতো মানে অসুবিধা আছে, যেনে নাম্বাৰ 1, তেজপুৰৰ আশে পাশে আৰ্মিৰ বহুত মানে কোৱাৰ্টাৰ আছে বা নানান অনুষ্ঠান আছে, তেওঁলোকে আজি 12 মাহ 14 মাহ ধৰি তেওঁলোকৰ লগত আমাৰ এটা হেৰি চলি আছে, তেওঁলোকে 100 মিটাৰৰ ভিতৰত, ৱালৰ পৰা 100 মিটাৰৰ ভিতৰত কোনো একো কৰিব নিদিয়ে, ফলত কি হ'ল, আমাৰ স্থানীয় মানুহে, যি মানুহে ধৰি লওক 15-20 বছৰ আগলৈকে এই আগতে এই মাটিবোৰ কিনিছিলে, মাটি কিনিছে কিহৰ কাৰণে, যে তাত ঘৰ বনাব, তেওঁলোকে মানে পাৰ্মিশ্যন নিদিয়ে। মই এই দেখিলোঁ যে এইটো বহুত ডাঙৰ কথা হ'ল, মই যোগাযোগ কৰি তেওঁলোকৰ কৰ্ণেল বা ইয়াৰ স্থানীয় যিখিনি ওপৰলা আছে আৰ্মিৰ, কাৰণ তেওঁলোকক আমিতো ডিফেন্স, সদায় ডিফেন্স আমাৰ ওপৰততো তেওঁলোকৰ ওপৰত নিশ্চয় আমি হেৰি কৰিবই লাগিব, সন্মান জনাবই লাগিব, কিন্তু তেওঁলোকক মাতি আনি আমাৰ নিজৰ অফিচতো আলোচনা কৰিলোঁ। তাৰপিছত মই তেখেতসকলক ক'লোঁ যে আপোনালোকৰ ৰুলত আছে 4 মাহৰ ভিতৰত যদি আপোনালোকে একো হা না একো নজনাই, তেতিয়াহ'লে আমি NOC মানে ধৰি ল'ব লাগিব যে এইটো NOC দিব পাৰি, আপোনালোকে নিদিলেও আমি পাৰ্মিশ্যন দিব পৰা, ৰুলত লিখা আছে, কিন্তু তথাপি মই আয়ুক্ত মহোদয় বৰ্তমান আনন্দ দাস তেখেত দাসগৰীয়া তেখেতে আমাক, মই তেখেতক ক'লোঁ যে আপুনি এটা আমাৰ লগত এটা আপোনাৰ অফিচতে চিটিং এটা দিয়ক, এটা আমি কথা পাতোঁ, আৰু যিকেইজন এপ্লিকেণ্ট আছিলে মই তেওঁলোকক মাতাই আনি আমি কি কৰিছোঁ বা কি কাৰণে পৰা নাই, বাহিৰৰ মানুহে হয়তো ভাবিব ইয়াত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ তাত ফাইলটো এনেই পেলাই থৈ দিছে, গতিকে মই যিহেতু স্থানীয় মানুহ, মই তেজপুৰক আমি ভাল পোৱা মানুহ, গতিকে সেই মানুহক লগত লৈ পেলাই মই বৰ সুন্দৰকৈ এদিন মই কথা পাতিলোঁ, তেওঁলোকে শেহতীয়াকৈ ক'লে যে আমি হয়তো এতিয়া আগলৈ কি কৰোঁ নাজানো, এই কেছবিলাক হয়তো আমি কিছু আমি হেৰি হৈ পেলাই অন্তত কৰিম। অন্যহাতেদি মই আৰু এটা বস্তু আপোনাক মানে মনত পৰোঁতে কওঁ, তেজপুৰ যিখন আমাৰ ইউনিভাৰ্চিটি আছে তাৰ আশে পাশে, মই এইটো অলৰেডি মই বোৰ্ডতো এই কথা উলিয়াইছিলোঁ, লেণ্ড এডভাইচৰী আৰু বৰ্তমানৰ আয়ুক্ত মহোদয়ৰ মই কাণ চুৱাইছিলোঁ যে তেজপুৰত মাটিৰ অভাৱ হৈ আছে, এফালে সেইটো অসম্প্ৰসাৰণ নহয় এফালে এইটো নহয়, কিন্তু তেজপুৰৰ ইউনিভাৰ্চিটিৰ 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ ৰেডিয়াছত

0: এনেকুৱা কিছুমান ঘটনা ঘটিছে যে ধৰি লওক তাত চৰকাৰী মাটিত বহুত ডাঙৰ ডাঙৰ পুখুৰী হৈছে। সেই পুখুৰী কেনেকৈ হৈছে আপুনি শুনিলে আচৰিত হ'ব। পুখুৰীবোৰৰ পৰা পুখুৰীবোৰ বালিবিলাক তেওঁলোকে বহুতে মানে লিগেলি বুলি মই কেতিয়াও নকওঁ, মানে জেচিবিৰে বালিবিলাক উঠাইছে। বালিবিলাক বিক্ৰী হৈছে ক'ত? তেজপুৰত। শিলগুটি ওলাইছে, বিক্ৰী হৈছে ক'ত? তেজপুৰত। আৰু যিহেতু ধৰি লওক 10 ফুট 12 ফুট আৰু প্ৰায় 50 মিটাৰ 80 মিটাৰ যদি বহল মানে দীঘল আৰু বহল 15 মিটাৰ 20 মিটাৰ এনেকুৱা ডাঙৰ ডাঙৰ পুখুৰী 50ৰ পৰা 70টামান এনেকুৱা পুখুৰী আছে আৰু তাতে যিহেতু চাওক তাতে পানী জমা হৈ গ'ল। পানী যিহেতু 10 ফুট পানী জমা হৈ গ'ল তাত ধুনীয়াকৈ মাছ এৰি দিছে। সেই মাছ আকৌ তেজপুৰৰ মানুহে
1: কিনিছে।
0: গতিকে মই এইটো দৃষ্টিগোচৰ কৰিছো যিহেতু আমি অবৈধ, গতিকে এই কথাটো যদি কৰে তেজপুৰৰ কিছু মাটি ওলালে আমি ভাবিছো কমেও যদি 40-50 বিঘা মাটি ওলায় তেতিয়াহ'লে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিম যে আপোনালোকে হাউচৰ কাৰণে ঘৰৰ হাউচ ফেডক বা কাৰোবাক দিয়ক বা এইটো ঘৰ বনাই ৰেচিডেঞ্চিয়েল কাৰণে, কাৰণ ইউনিভাৰ্চিটিৰ ওচৰত বহুত মানে এনেকুৱা জেগা আছে আৰু যিহেতু এইটো ইলিগেল কিন্তু মই এইটোৱে জানো যে এই
1: কামবোৰ
0: অবৈধ। গতিকে এই এটা পদক্ষেপ যদি চৰকাৰে লয়, মই এই কথাটো একচুৱেলি ক'বলৈ গ'লে এই কথাটো মই বৰ্ডত উলিয়াইছোঁ আৰু সেইদিনা আমি যেতিয়া মানে ৰ'দত 6 ঘণ্টা 5 ঘণ্টা খোজকাঢ়িছোঁ মহিলাগৰাকীৰ নাম ল'বই লাগিব লীনা চেতিয়া, তেতিয়া আমাৰ লগত আৰু স্থানীয় মণ্ডল প্ৰেচিডেণ্ট এই সকলোবোৰ মই আচৰিত হ'লোঁ যে ইমান ডাঙৰ ডাঙৰ পুখুৰী কেনেকৈ হ'ল। তেতিয়া গোটেই বস্তুখিনি মই উলিয়ালোঁ, উলিয়াই পেলাই মই চৰকাৰক এই কথাটো মই আমাৰ আয়ুক্তক কৈছোঁ যদি তেখেতসকলে এইটো কৰে আৰু স্থানীয় বিধায়কো আছিলে সেইদিনাখন যদি তেওঁলোকে এইটো কৰে তেতিয়াহ'লে তেজপুৰখন সম্প্ৰসাৰণ কৰাৰ কাৰণে এটা ভাল কথা হ'ব মই ভাবিছোঁ। আৰু এটা কথা মই কওঁ, মই অহাৰ পিছতে মানুহৰ স্বাস্থ্যৰ কাৰণে কি আমি কি কৰিছোঁ ধৰি লওক তেজপুৰত দেখা গ'ল, মই বহুত ঘূৰোঁ গতিকে দেখা গ'ল যে পাৰ্থেনিয়াম
1: সাংঘাতিক বহুত আছে।
0: এই পাৰ্থেনিয়ামৰ কাৰণে মই আজি যোৱা মানে প্ৰায় 6-7 মাহৰ আগতেই মই এনেকৈ মানে পাৰ্থেনিয়ামৰ এই গোটেই কথাখিনি মই লিখিছোঁ, আপুনি মানে চাব পাৰে আৰু এই গোটেই বস্তুখিনি মিউনিচিপালিটি আৰু মই লিখি য'তেই দেখিছোঁ পাৰ্থেনিয়ামৰ পৰা আমাৰ মানে শোণিতপুৰৰ বা আনডিভাইডেড দৰং ডিষ্ট্ৰিক্ট ক'লে বহুত মানুহৰ কেঞ্চাৰ আৰু লগতে হাওঁফাওঁ বা এজমেটিক ট্ৰাবল বহুত হৈছে। গতিকে আমি নিজেই এইবিলাক আগভাগ লৈ আমি এইবিলাক কটাইছোঁ। প্ৰতিটো পঞ্চায়তক মই এই কাগজ দিছোঁ যে আপোনালোকে মানুহৰ স্বাস্থ্যটো ভাল ৰখা দায়িত্ব।
1: আপোনালোকে জাবৰ নিষ্কাশনৰ বাবে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে?
0: মই আপোনাক কৈ দিওঁ যে তেজপুৰৰ মিউনিচিপালিটি এৰিয়াত জাবৰ কালেকশ্যন তেওঁলোকে কৰে কিন্তু আমাৰ এৰিয়াত কি হৈছে যিহেতু আমাৰ নিজস্ব কোনো গাড়ী নাই, আমাৰ কোনো জেচিবি নাই, তথাপি যেতিয়াই য'ত কৈছে যে এনেকুৱা হৈছে মলাপ দিছে ধৰি লওক মিছন চাৰিআলিৰ পৰা আপুনি যদি আহি থাকে মিছন হস্পিটেলৰ সন্মুখত মানে চাবলগীয়া এটা মানে অতি বেয়া অৱস্থা। সেইখিনি মই প্ৰতি 2 মাহে 3 মাহে সেয়া জাবৰ কালেকশ্যন কৰি আৰু মানুহক মই মানে এপিল কৰিছোঁ যে আপোনালোকে পুৰি নেপেলাব, এঠাইত কালেকশ্যন গোটাই থওক, আমি মিউনিচিপালিটিৰ গাড়ী আমি মানে তাত ভাড়া দিব লাগে আৰু জে চি পি লগাই সেই গোটেইবোৰ বস্তু আনি পেলাইছোঁ। প্ৰথমে মই দেখিলোঁ যে মানুহবিলাকে মানে আহে কয় যে আমাৰ শ্মশানখনেই বেয়া, সেই শ্মশানত হিন্দু মানুহ হওক মুছলিম মানুহে হওক এদিন কোনোবা নহয় এদিন তালে যাবই লাগিব, তেওঁলোকক মই সেই শ্মশানখন বনাই দিছোঁ। আনকি পানীটোপা যিটো আপোনাৰ কুঁৱা আছে তাত পানীটোপা পৰ্যন্তও মানে তাত যোগাৰ নাই, বেয়া হৈ গ'ল। মই সকলো এই আগদিনা মোৰ কাণত পৰিছে, পিছদিনা আমি গৈছোঁ আৰু এই কাম কৰাই লগতে সবখিনিতো এইখিনি কৰালোৱেই। দ্বিতীয় কথা যাতে ভৱিষ্যতে শ্মশান কমিটিৰ মানে এটা ইনকাম আহে, দুডাল আপুনি মেহগনি গছ প্ৰদীপ ভট্টাচাৰ্য তেখেতে বৃক্ষ বন্ধু উপাধিও পাইছে মোক দিছে, মই তাতে সেই মেহগনি গছ দুডাল লগাই দিছোঁ, হয়তো 15 বছৰ পিছত এই মেহগনি গছডালৰ মানে এটা ভেলু হ'ব 10 লাখ টকা। গতিকে যদি এইবিলাক তাতে সেইখিনি কাম কৰিলোঁ। দ্বিতীয়তে আপোনাৰ যিটো চ'লাৰ লাইট 4টা চ'লাৰ লাইট ব্যৱস্থা কৰি দিছোঁ, এইখিনি মই কৰা আমি যিখিনি ডাঙৰ ডাঙৰ মই আমি প্লেন

0: ভাবিছোঁ যদি ৰাইজ লগতে আমাৰ সচেতন যিবিলাক মানে আছে মানুহ যিবিলাক অনুষ্ঠান সকলোৱে যদি যোগ কৰে লগতে সাংবাদিক বন্ধুসকলকো তেওঁলোককো মই এপিল কৰিম আজি এই ইয়াতে থ্ৰুদি যে সকলোৱে যদি আমি একজুট হৈ পেলাই কিছু কাম কৰিবলৈ যদি আমি কৰোঁ চৰকাৰে যদি আমাক কিছু
1: সুবিধা
0: দিয়ে তেতিয়াহ'লে
1: কৰিবলগীয়া কাম বহুত থাকে, সকলোখিনি কৰাটো সম্ভৱ নহয় আৰু যিখিনি হ'ব লাহে লাহে হৈ থাকে। তথাপি আপুনি তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে আমাৰ ৰাইজলৈ আপুনি কি আহ্বান জনাব?
0: হয়, প্ৰথমতে মই ৰাইজক ক'ম যে আপোনালোকে কিবা মানে ঘৰ বনোৱাক যি বনাওক আপোনালোকে আমাৰ ওচৰলৈ আহক, আমি সহযোগ আপোনালোকক কৰিম, কিন্তু আপোনালোকে অনুমতিবিহীনভাৱে কোনো কাম নকৰিব। দুই নম্বৰ কথা, আমি সকলোৱে যিমান পৰা যায় প্লাষ্টিকটো ব্যৱহাৰ কম কৰক। মোৰ শেষত আটাইতকৈ ডাঙৰ এটা এপিল মই সেইটো এনাউন্সো কৰিছিলোঁ যে বজাৰলৈ যেতিয়া যাওঁ আমি কাপোৰৰ মোনা এখন দুখন লৈ যোৱাৰ
1: লগত লৈ যাব লাগে,
0: এইখিনি মোৰ ক'বলগীয়া আছে, যাতে আমি তেতিয়াহে মানে তেজপুৰ বচাব পাৰিম। বৰ মানে শেহতীয়াকৈ কিছুমান গুৱাহাটীৰ দৃশ্য দেখি যি ধৰণে বতাল ওলাইছে সেইবিলাক দেখিলে দুখ লাগে। আমি যাতে অকণমান এইবিলাক সজাগ হওঁ,
1: এইখিনি তেজপুৰখন
0: যাতে
1: বচাবলৈ ভালকৈ ৰাখিবৰ কাৰণে সকলো ৰাইজৰ সহযোগ বিচাৰিছোঁ। হয়, ধন্যবাদ ভট্টাচাৰ্য ডাঙৰীয়া। আমাৰ অনুষ্ঠানৰ সময় সীমিত, আমি অনুষ্ঠান সামৰিব লাগিব। আপোনাৰ ইমান ব্যস্ত সূচীৰ মাজত আকাশবাণী তেজপুৰক এইখিনি সময় দিলে তাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
0: নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাই, আমাৰ আজি জনকল্যাণ অনুষ্ঠানত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ অৰ্থাৎ তেজপুৰ ডেভেলপমেণ্ট অথৰিটিৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম কাজ আৰু আঁচনিৰ বিষয়ে হোৱা সাক্ষাৎকাৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বদেৱ ভট্টাচাৰ্যয়ে। অনুষ্ঠানটিৰ সাক্ষাৎগ্ৰহণ আৰু সম্পাদনা ৰশ্মিৰেখা ভূঞাৰ আৰু প্ৰযোজনা ৰূপান্ত দাসৰ।

আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াইছো আজিৰ দিনটো। আজি 12 ছেপ্টেম্বৰ 1926 চন, শনিবাৰ।

নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা এক শৰণ নাম ধৰ্মৰ প্ৰচাৰক, অসমীয়া জাতিৰ সাহিত্য সংস্কৃতিৰ নিৰ্মাতা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আজি তিৰুভাৱ তিথি। তেখেত আছিল একেধাৰে ধৰ্মপ্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি আৰু চিত্ৰকৰ। সেইবাবেই তেখেতৰ প্ৰধান শিষ্য মাধৱদেৱে শংকৰদেৱক সৰ্বগুণাকৰ শব্দৰে অভিহিত কৰিছিল। শংকৰদেৱে মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্যে আগত ৰাখি তেওঁ সহজ সৰল ভাষাৰে বেদপুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল। নগাঁৱৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। আইতাকৰ নাম আছিল খেৰসুতি। সৰুতে শংকৰদেৱে আইতাকৰ লগতেই ডাঙৰ দীঘল হৈছিল। শংকৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্ন যাত্ৰা। এনেদৰে অসমত শংকৰদেৱৰ হাতত জন্ম হয় নাট্যকলাৰ। কেৱল সপ্তবৈকুণ্ঠৰ চিত্ৰপট আঁকি ঘোষা ভতিমাৰে নৃত্যগীতৰ দ্বাৰা এই নাট্যাভিনয় কৰা হৈছিল।

চিহ্নযাত্ৰাৰ ৰচনাকাল আছিল 1468 খ্ৰীষ্টাব্দ। সকলো শাস্ত্ৰ সংস্কৃত ভাষাত থকাৰ বাবে সাধাৰণ মানুহে সেয়া পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধাসমূহ দূৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেখেতে বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰি ৰচনা কৰিছিল বহু মূল্যৱান গ্ৰন্থ। বহু মূল্যৱান গ্ৰন্থ ৰচনা কৰা শংকৰদেৱৰ অমৰ সৃষ্টি আছিল কীৰ্তন ঘোষা। গুণমালাও আছিল নাম প্ৰসংগৰ এখন অন্যতম গ্ৰন্থ। বৰগীত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি। ব্ৰজাৱলী ভাষাত শংকৰদেৱৰ বহুতো ৰচনা কৰিছিল আৰু ব্ৰজাৱলী ভাষা শংকৰদেৱৰ নিজা সৃষ্টি। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰ কৰাই আছিল শংকৰদেৱৰ ৰচনাৰ মূল অৰ্থ। সেইকাৰণে সাধাৰণ অসমীয়া ভাষাত গীত পদ নাট ৰচনা নকৰি শংকৰদেৱে ৰচনা কৰিছিল ব্ৰজাৱলী ভাষাত। অংকীয়া ভাওনা আছিল শংকৰদেৱৰ কালজয়ী অৱদান। ব্ৰজাৱলী ভাষাত ৰচনা কৰা অংকীয়া ভাওনাসমূহে অসমীয়া জনসাধাৰণৰ মনত নিগাজিকৈ ঠাই দখল কৰিছিল। শংকৰদেৱৰ প্ৰধান শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেখেতক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়। শ্ৰোতাসকল, এইখিনিতে আগবঢ়াইছোঁ শংকৰদেৱৰ বিৰচিত এটি বৰগীত।

প্ৰসিদ্ধ বঙালী সাহিত্যিক বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ জন্ম হৈছিল 1894 চনৰ আজিৰ দিনটোতে। তেখেতৰ এখনি উপন্যাস হ'ল পথেৰ পাঞ্চালী। ভাৰতৰ এগৰাকী সাংসদ তথা বিশিষ্ট অৰ্থনীতিবিদ ফিৰোজ গান্ধীৰ জন্ম হৈছিল 1912 চনৰ আজিৰ দিনটোতে। তেখেত আছিল ইন্দিৰা গান্ধীৰ স্বামী আৰু ৰাজীৱ গান্ধীৰ পিতৃ। আবাহন যুগৰ অসমীয়া গল্পকাৰ দীননাথ শৰ্মাৰ জন্ম হৈছিল 1914 চনৰ আজিৰ দিনটোতে। আমেৰিকান অৰ্থনীতিবিদ ৰিচাৰ্ড থেলাৰৰ জন্ম হৈছিল 1945 চনৰ আজিৰ দিনটোতে। ইৰেন জুলিও কুৰি ফৰাচী বিজ্ঞানী, তেখেতৰ জন্ম হৈছিল 1897 চনৰ আজিৰ দিনটোতে। ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা তেখেতে লাভ কৰিছিল 1935 চনত।

0: হলিউডৰ অভিনেতা এণ্টনি পাৰ্কিনছনৰ মৃত্যু হৈছিল 1992 চনৰ আজিৰ দিনটোতে। আমেৰিকান সংগীতজ্ঞ জনি কেছৰ মৃত্যু হৈছিল 2003 চনৰ আজিৰ দিনটোতে। ভাৰতীয় নেপথ্য কণ্ঠশিল্পী স্বৰ্ণলতাৰ মৃত্যু হৈছিল 2010 চনৰ আজিৰ দিনটোতে। আমেৰিকাৰ বিশ্ববিখ্যাত কৃষি বিজ্ঞানী সেউজ বিপ্লৱৰ পিতৃপুৰুষ নোবেল বঁটা বিজয়ী নৰ্মান বৰলাগৰ মৃত্যু হৈছিল 2009 চনৰ আজিৰ দিনটোতে। আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তি পিছতে মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দায়িত্বশীল নাগৰিকত্ব, সংবিধানৰ প্ৰতি সন্মান, ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ সুৰক্ষা তথা দেশৰ গণতান্ত্ৰিক প্ৰমূল্যৰাজিৰ প্ৰতি দৃঢ় সংকল্পবদ্ধতাৰ মাজেৰে দেশপ্ৰেম পৰিস্ফুট হয় বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ আজি প্ৰথম দিনা সদস্য ৰাষ্ট্ৰসমূহে সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে। বিজেপিয়ে উপ নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। এ আই ইউ ডি এফে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। চলিত বছৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে আজি দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হয়। আৰু ভাৰত কাইলৈ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত শুনিবলৈ পাব।

0: বিনিয়ামিঙত 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম এণ্ড 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰৰ পৰা। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই মই ময়ূৰাক্ষী নাথে আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজি আমি এনেকুৱা এটি বিষয়ত কথা পাতিম যিটো বিষয়ে আমি প্ৰত্যেকেই জনা উচিত বা ইয়াৰ বিষয়ে জ্ঞান থকাটো বৰ্তমান সময়ত অতি আৱশ্যক। গতিকে প্ৰিয় শ্ৰোতা, আজি বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস বা ৱৰ্ল্ড ফাৰ্ষ্ট এইড ডে'ৰ

0: দিনটোত আমি আপোনালোকলৈ বুলি আগবঢ়াব বিচাৰিছোঁ, কেনেকৈ আমি প্ৰাথমিক বা ফাৰ্ষ্ট এইড চিকিৎসা প্ৰদান কৰিব পাৰোঁ আৰ্তজনক, এই বিষয়ে কথা পাতিবলৈ আমাৰ সৈতে উপস্থিত আছে ডক্টৰ জ্যোতিষ্ময় বৰা ডাঙৰীয়া। নমস্কাৰ ডাঙৰীয়া, পুনতে আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, আজি ইয়াত আপোনালোকৰ লগত লগ পাই মই নিজে আনন্দিত।
0: পুনতে ডাঙৰীয়া, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ৱৰ্ল্ড ফাৰ্ষ্ট এইড ডে বা প্ৰাথমিক চিকিৎসা দিৱস কিয় পালন কৰা হয়?
1: হয়, ৱৰ্ল্ড ফাৰ্ষ্ট এইড ডে এইটো প্ৰত্যেক ছেকেণ্ড ছেটাৰডে অফ ছেপ্টেম্বৰ এভৰি ইয়েৰ প্ৰত্যেক বছৰে এইটো পালন কৰা হয় টু ক্ৰিয়েট এৱেৰনেছ, যোনটো কমন পিপল কাৰণে, ৰাইজৰ কাৰণে, যোনে এৱেৰনেছ হ'ব কাৰণে, যাতে মানে কিবা এটা দুৰ্ঘটনা যদি হয়, আনফৰ্ড ইঞ্চিডেণ্ট কিবা এটা যদি হয়, তেতিয়া সেই ফাৰ্ষ্ট কি কৰিব লাগে, কেনেকৈ কৰিব লাগে, বিফৰ কিবা প্ৰফেশ্যনেল মেডিকেল হেল্প বা এনেকুৱা কিবা কোৱাৰ আগতে কোনখিনি কৰিব লাগে, সেই এৱেৰনেছটো ক্ৰিয়েট কৰাৰ কাৰণে ৱৰ্ল্ড ফাৰ্ষ্ট এইড ডে আমি পালন কৰোঁ।
0: হয় ডাঙৰীয়া, ফাৰ্ষ্ট এইড বা প্ৰাথমিক চিকিৎসা বুলি কওঁতেই পুনতে আমাৰ মনলৈ আহে এখন ছবি, সেয়া হৈছে আমি বাছত পোৱা সেই ফাৰ্ষ্ট এইড বক্সটোৱেই হওক বা বিভিন্ন প্ৰতিষ্ঠানত দেখা পোৱা ফাৰ্ষ্ট এইড বক্সটোৱেই হওক। যদি কোনো ব্যক্তিৰ ৰাস্তাত দুৰ্ঘটনা হয় তেনেহ'লে আমি পুনতেই কি কৰা উচিত?
1: হয়, বিৰাট ধুনীয়া প্ৰশ্ন এইটো। আমি প্ৰায় এনেকুৱা ধৰণৰ ইঞ্চিডেণ্ট আমি পাওঁ, ধৰি লওক ৰাস্তাত আমি এনেকুৱা দেখোঁ এক্সিডেণ্ট এটা হৈছে, মানুহ এজন ছাডেনলি অচেতন হৈ পৰিছে, তো আমি কি কি কৰিব লাগে? ধৰি লওক আমি গৈ আছোঁ, দেখিছোঁ এক্সিডেণ্টত মানুহ এজন পৰি আছে আৰু জোৰ তোৰ পৰা ধৰি লওক তেজ ওলাই আছে, মানুহজন অচেতন হৈ আছে, আনকনচিয়াছ হৈ আছে, তো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি তেওঁক সেই চ'ৰ্চটোৰ পৰা ৰিমুভ কৰি আঁতৰাব লাগিব। চাপ'জ ৰাস্তাৰ মাজমজিয়া যদি ৰাস্তাত আছে, তো সেই জেগাডোখৰৰ পৰা আমি এটা ছেফ জেগালৈ ট্ৰেন্সফাৰ কৰিব লাগিব, আৰু সেই ট্ৰেন্সফাৰ কৰোঁতেও আমি বিৰাট সাৱধানকৈ ট্ৰেন্সফাৰ কৰিব লাগিব, যাতে মানে তেওঁৰ চাৰ্ভাইকেল স্পাইন বুলি কয় বা মানে সেইটো সেইবোৰ কেয়াৰ লৈ পেলাই যাতে তেওঁ বেছি মবিলাইজ নহয়। ইমবিলাইজ আইডিয়াটো হ'ল ইমবিলাইজেশ্যন কৰা, সেই ইমবিলাইজ কৰি পেলাই আমি ছেফ জেগাটোলৈ আনিব লাগিব, য'ত মানে সমান জেগাত আনিব লাগিব। তাৰপিছত আমি এছেছ কৰি চাব লাগিব যে পেচেণ্টটো ঠিকে আছে নাই, উশাহ লৈছে নাই, যদি উশাহ লৈ আছে তেতিয়া এটা বেলেগ প্ৰচিডিউৰ হওক, মানে বেলেগ এটা প্লেন, এই যদি উশাহ লোৱা নাই, যদি একো তেওঁ চাইছোঁ আমি পালছ চাইছোঁ বা বুকুখন চাইছোঁ তেওঁ উশাহ লৈ আছে নে নাই, যদি উশাহ লোৱা নাই তেতিয়া আমি ইমিডিয়েটলি CPR বুলি কয়, কাৰ্ডিঅ'পালমনাৰী ৰিচাৰ্জিটেশ্যন, আমি সেইটো CPR ষ্টাৰ্ট কৰিব লাগিব। সেইটো এটা বেলেগ টপিক এটা, কিন্তু সাধাৰণতে কি হয়, মানুহবিলাকে উশাহ লৈ থাকে বা অলপ অচেতন হয়, তেতিয়া আমি লগে লগে যদি আমাৰ ছাছপেক্ট হয় যে হাৰ্ডি ভাঙিছে বা কিবা হৈছে, ওচৰতে আমি যিকোনো যেনেকুৱা ধৰণৰ ধৰি লওক লাঠি জাতীয় বা কিবা ধৰণৰ আমি সেইটো বান্ধি মেলি ইমবিলাইজ কৰি থ'ব লাগিব, লৰচৰ হ'ব নালাগে ইনকেছ যদি কিবা সেয়া হৈছে, ফ্ৰেকচাৰ ছাছপেক্ট কৰা হৈছে। ছেকেণ্ড কথা, মানুহজন যদি ৰেছপঞ্চটো ভাল নহয়, আমি তেওঁক বাওঁ কাটি বুলি কয়, লেফ্ট লেটাৰেল বুলি কয়, বাওঁ কাটি দি পেলাই আমি তেওঁক ৰাখিব পাৰোঁ, যাতে মানে তেওঁ ইনকেছ যদি তেওঁ বমি চমি কৰে, বমি কিয় হ'ব পাৰে, যদি তেওঁ মূৰত দুখ পাইছে তেতিয়া সেই ইণ্টাক্ৰেনিয়েল প্ৰেছাৰ বুলি কয়, যদি ব্ৰেইনত দুখ পায় তেতিয়া সেই ব্ৰেইনৰ প্ৰেছাৰৰ ফলত বমি টেণ্ডেঞ্চি হয়, তো সেই বমি কেতিয়াবা কি হয়, সেই বমিখিনি খাদ্যনলীৰ পৰা গৈ পেলাই উশাহনলীত যায় লগে লগে, তেতিয়া এটা দিগদাৰ হয় আৰু, এস্পিৰেট কৰা বুলি কয়। চ' তেওঁক সেইকাৰণে বাওঁ কাটি হৈ ৰাখিব লাগে প্ৰথম কথা। ছেকেণ্ড কথা, আমি ব্লিডিং পইণ্টবিলাক যদি আমি দেখোঁ, আমি এনেকৈ কাপোৰ দি পেলাই ৰেপ কৰিব পাৰোঁ। ছেকেণ্ড কথা, আমি যদি আমি কিবা বোন ছাছপেক্ট মানে ফ্ৰেকচাৰ ছাছপেক্ট কৰোঁ, আমি কিবা যিকোনো ওচৰত লাঠি চাঠি পালে বা কাপোৰ চাপোৰ ৰচা দি পেলাই এনেকৈ বান্ধি পেলাই ইমবিলাইজ কৰি ৰাখিব লাগে, আৰু লগে লগে ওচৰ পাঁজৰ মানুহটো থাকিবই, তেওঁলোকক 108 বা ওচৰতে যদি হস্পিটেল থাকে তেওঁলোকক তৎক্ষণাত মাতিব দিব পাৰোঁ আমি।
0: হয় ডাঙৰীয়া, বৰ্তমান সময়ৰ এক অতি জৰুৰী অসুবিধা হৈছে মানুহৰ, সেয়া হৈছে খপকৈ হাৰ্ট এটেক হোৱা বা প্ৰেছাৰ ষ্ট্ৰ'ক হোৱা, সৰু সৰু ল'ৰা ছোৱালীকো দেখিছোঁ তেনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত যদি কোনো ব্যক্তিৰ ঘৰতেই হাৰ্ট এটেক বা প্ৰেছাৰ ষ্ট্ৰ'ক এই ধৰণৰ দুৰ্ঘটনা ঘটে, তেনেহ'লে পুনতেই ঘৰুৱা লোকসকলে কি কৰা উচিত?
1: আজিকালি প্ৰায় মন কৰোঁ কম বয়সৰ মানুহকো আমি ষ্ট্ৰ'ক হোৱা পাওঁ। ষ্ট্ৰ'ক মানে আইডাৰ ব্ৰেইনৰ ভিতৰত ব্লিড হৈ যায় বা কোনোবা এটা জেগাত মানে ছাপ্লাইটো

0: কমি যায়, সেইটো ইস্কেমিক ষ্ট্ৰক বুলি কয় আৰু ব্লিড হোৱাটো হিমৰেজিক ষ্ট্ৰক বুলি কয়। দুয়োটাতে মানুহৰ সেই ৰেছপঞ্চটো কমি আহে, ৰেছপঞ্চটো কমি আহে বা অচেতন অচেতন নিচিনা হৈ যায়। তো কি হয় একদম চিম্পুলকৈ ক'ব কাৰণে, যেনেকৈ আমি কথা কওঁ মানে যি একশ্যন কৰোঁ, তো সেইবোৰ প্ৰত্যেক এটা এটা ব্ৰেইনৰ এটা এটা জেগা, এটা এটা নিউক্লিয়াছ বা এনেকুৱা চেণ্টাৰ থাকে, সেই চেণ্টাৰবিলাকে কণ্ট্ৰল কৰে। তাত সেই জেগাডোখৰত যেতিয়া ষ্ট্ৰ'ক হৈ যায়, ব্লাডটো ব্লাড ছাপ্লাই বন্ধ হৈ যায় বা তাত ব্লিড হৈ যায়, তো সেই জেগাডোখৰ কাম নকৰা হয়। ফলস্বৰূপে আমি দেখা পাওঁ এক চাইডে উইকনেছ, মানে এক চাইডে হাত ভৰি লৰচৰ কৰিব নোৱাৰা হৈ যায় বা ৰেছপঞ্চটো কমি আহে বা কথা বতৰাবিলাক স্লাৰ স্পীচ বুলি কয়, অকণ লেবাই কোৱা নিচিনাকৈ কথা কয় বা মুখখন বেকা হৈ যায়। সেনেকুৱাত আমি তৎক্ষণাত মষ্ট কমন মানে ভুল কৰা হয় পানী চানি দিয়া হয়, সেনেকুৱাত আমি সেই এ বি চি বুলি কয় এয়াৰৱে ব্ৰিডিং চাৰ্কুলেশ্যনছ, চ' এয়াৰৱেটো আমি ফাৰ্ষ্ট মেইনটেইন কৰিব লাগিব। তেওঁ যিহেতু মানে ৰেছপঞ্চটো কম, আমি সেই লেফ্ট লেটাৰেল কৰি ৰাখিব পাৰোঁ, আমি বাওঁ কাটি হৈ পেলাই ৰাখিব পাৰোঁ, যাতে মানে তেওঁ যদি খাই উঠিছে সেই একে ৰিচাচিটেট মানে ৰিজাচিটেশ্যন নহওক, যাতে এস্পিৰেশ্যন নহওক সেইটো। নেক্সট তেওঁৰ সেই উশাহ চোখা যাতে মানে সেই কিবা টাইট যদি কিবা বান্ধা মেলা আছে বা কাপোৰ টাইট কাপোৰ কিনে পিন্ধি আছে বা এনেকুৱা আছে, সেইবোৰ আমি লগে লগে এয়া কৰিব লাগে, খুলিব লাগে ধৰি লওক এই আৰু চাৰ্কুলেশ্যনছটো, আৰু ছেফ জেগা এটা ৰাখিব লাগে আৰু ইমিডিয়েটলি আমি মেডিকেল হেল্প ল'বলৈ ট্ৰাই কৰিব লাগে।
1: ডাঙৰীয়া, যেতিয়া আমি দেখোঁ যে কোনো এজন ব্যক্তিৰ হাৰ্ট এটেক বা প্ৰেছাৰ ষ্ট্ৰোক এনেকুৱা ধৰণৰ কিছু অসুবিধাৰ সন্মুখীন হৈছে বা দুৰ্ঘটনা হৈছে, তেনে ক্ষেত্ৰত বহুতো লোকে সেই ব্যক্তিজনৰ লগত ভুল ধৰণে চিকিৎসা কৰা দেখা যায়, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
0: হয়, এনেকুৱা অৱস্থাত সাধাৰণতে মানুহবিলাকে অচেতন হৈ পৰাৰ পিছত ধৰি লওক পানী খুৱাব ট্ৰাই কৰে বা কিছুমানে মোজা গোন্ধাই দিয়ে, এনেকুৱা ধৰণৰ ভাবে আৰু এইখিনি কৰিলে তেওঁৰ চাগে কনচিয়াছনেছটো আকৌ আহিব বুলি। কিন্তু সেইটো সেনেকুৱা নহয়, আমি মেইনলি আমি সেই এয়াৰৱে ব্ৰিডিং চাৰ্কুলেশ্যন, এয়াৰৱে মানে যোনটো নাকটো আৰু যোনটো উশাহনলী হয়, উশাহনলীটো আমি যিমান পাৰোঁ আমি পেটেণ্ট কৰি ৰাখিব ট্ৰাই কৰিব লাগে, ক্লিয়াৰ কৰি ৰাখিব লাগে থ্ৰ'ট যোনটো বুলি কয়, থ্ৰ'ট চাৰ্কুলেশ্যনটো। আৰু তাত যদি কিবা বাজি ধৰে ধৰি লওক মুখত বা কিবা আছে ধৰি লওক, সেইটো আমি যিমান পাৰোঁ ধৰি লওক উলিয়াই পেলাব, হাতেদি যদি পাৰোঁ উলিয়াই পেলাব পাৰিব ট্ৰাই কৰিব লাগে। যোনটো মানে চেষ্ট মুভমেণ্টটো চাব লাগে, বুকুৰ উশাহ লৈ আছে নাই সেইটো চাব লাগে, আৰু একে আকৌ যদি কিবা টাইট কিবা লিগেচাৰ আছে বা কিবা চেইন আছে কিবা, সেইবোৰ লগে লগে ৰিমুভ কৰিব লাগে আৰু ব্ৰিডিং চাৰ্কুলেশ্যনটো নৰ্মেলাইজ হ'বলৈ কাৰণে যত্ন কৰিব লাগে।
1: ডাঙৰীয়া, এইখিনিত যদি আমি মধুমেহ ৰোগৰ বিষয়ে নাপাতোঁ তেনেহ'লে আমাৰ অনুষ্ঠানটি নিশ্চয়কৈ আধৰুৱা হৈ ৰ'ব, যিহেতু বৰ্তমান সময়ত প্ৰত্যেকগৰাকী ব্যক্তিৰ দেহতে মধুমেহ ৰোগ হোৱা দেখা যায় আৰু এই ক্ষেত্ৰত ডক্টৰে পৰামৰ্শ দিয়ে যে যিমান পাৰি সুস্থ হৈ থাকিবলৈ, বা ধৰক কেতিয়াবা মধুমেহ একেবাৰে মানে যি পৰিমাণ সেয়া পৰিমাণ একেবাৰে তললৈও গুচি যাব পাৰে, এই ক্ষেত্ৰত বহুত অসুবিধা হয় বুলি কোৱা শুনো, যদি তেনেকুৱা হয় এজন ব্যক্তিয়ে কি কৰা উচিত?
0: হয় প্ৰশ্ন, আমি মন কৰিছোঁ ডায়েবেটিক, আজিকালি ডায়েবেটিক্স এইবোৰ আচলতে লাইফষ্টাইল ডিজিজ বুলি কয়। তো আমি আমাৰ আজিকালি আগতে যেনেকৈ মানুহবিলাকে ইমান পৰিশ্ৰম শাৰীৰিক পৰিশ্ৰম কৰিছিলে সিমানেই সেই বস্তুটো বেলেঞ্চ আছিলে, খোৱা বোৱা আৰু কাম কৰাখিনি, আজিকালি সেই হেৰিবিলাক কমি গৈছে, মানে আমাৰ ফিজিকেল এক্টিভিটিবিলাক কমি গৈছে, যাৰ কাৰণে এইবোৰ এই চুগাৰ প্ৰেছাৰ এইবোৰ সোনকালে লাগে ধৰি লওক সোনকালে হয়। চ' কি হয় এইবোৰ মানে ৰেগুলাৰ এক্সাৰচাইজটো কৰিব লাগে, লগত খোৱা বোৱাটো হেৰি কৰিব লাগে, মেইনটেইন কৰিব লাগে। আৰু কয় মানে চুগাৰৰ এটলিষ্ট 40 মিনিটছ পৰা 1 আৱাৰলৈকে যাৰ যিবিলাক চুগাৰ আছে তেওঁলোকে সেই এক্সাৰচাইজখিনি কৰিব লাগে। খোজকাঢ়াটো বিৰাট ইম্পৰ্টেণ্ট হয় আৰু স্পীডটো এনেকুৱা ধৰক কিছুমানে ধৰি লওক বিৰাট বেগেৰে খোজকাঢ়িছে, সেনেকুৱাও নহয় ঠিক ধৰি লওক, স্পীডটো এনেকুৱা হ'ব লাগে যাতে তেওঁ মানে ধুনীয়াকৈ কাৰোবাৰ এজনৰ লগত কথা পাতি যাব পাৰিছে স্পীডটো, কিন্তু সিমান শ্ল' হ'ব লাগে আৰু ইমান ফাষ্টো হ'ব নালাগে যে তেওঁ সহজে ধৰি লওক গানো গাই যাব পৰা হৈছে। স্পীডটো সেনেকুৱা ধৰণৰ হ'লেহে সেই বেজেল মেটাবলিজিম সেইখিনি বেছি ভাল হয় বুলি কয় চুগাৰ। আৰু কিছুমান আজিকালি বহুতে ইনচুলিন লৈ থাকে, তো ইনচুলিন কেতিয়াবা ভুলতে ইনচুলিন ল'লে চুগাৰটো বহুত বেছি কমি গ'ল, সেনেকুৱাত কি হয় ধৰি লওক সেই লগত টফিজাতীয় কিবা অকণ বস্তু কেৰি কৰিব লাগে, লগত ৰাখিব লাগে যাতে মানে অকণ চুগাৰ টুগাৰ কমিলে অলপ গাটো বেয়া বেয়া যেন লাগিলেই তেতিয়া ধৰি লওক তেওঁলোকে নিজে গম পোৱা হৈ যায় এটা সময়ত যে মোৰ চুগাৰটো অলপ কমিছে, গাটো ভাল লগা নাই, তেতিয়া সেই টফি বা এনেকুৱা ল'ব পাৰে ধৰি লওক। আৰু 3 মাহৰ মূৰে মূৰে এনেকৈ চেক কৰি থাকিলে তেওঁ বেছলাইনটো গম পায় আৰু চুগাৰটো।
1: ডাঙৰীয়া, আমি অকণমান জুয়ে পোৰা কথা জানিব বিচাৰিছোঁ। জুয়ে পুৰিলে বহুতে লগে লগে বিভিন্ন ঘৰুৱা মলম বা ঘৰুৱা বিভিন্ন

0: কিটটো লগায়, এনে ক্ষেত্ৰত সঠিক ফাৰ্ষ্ট এইড কি?
1: কেতিয়াবা সেই ঘৰতে হঠাৎ ধৰা জুয়ে পৰিলে, কিবা বাৰ্ণ ইঞ্জুৰি হ'ল, প্ৰথম কথাটো আমি সেই চ'ৰ্চটোৰ পৰা আঁতৰ হ'ব লাগে পেচেণ্টজনক তাৰ সেই জেগাটোৰ পৰা। ছেকেণ্ডলি, যদি ইলেক্ট্ৰিক বা এনেকুৱা বাৰ্ণ ইঞ্জুৰি হয় তেতিয়া আমি সেই পাৰিলে সেই চ'ৰ্চটো অফ কৰিব লাগে, নিজে গৈ পেলাই মানুহজনক ধৰিব নালাগে। বা সেনেকৈ চিমিলাৰলি যদি জুই পৰি আছে তো আমি সেই জুই ওচৰৰ পৰা মানুহজনক আনিব লাগে, প্ৰথম কথা। ছেকেণ্ড কথা, আমি যোনটো নৰ্মেল টেপ ৱাটাৰ বা সেই নৰ্মেল যদি পানী থাকে তাতে আমি সেই জুই পোৰা অংশটো আমি পানীত 20 মিনিটমানলৈকে আমি

0: যদি জুই পৰি আছে তো আমি সেই জুই ওচৰৰ পৰা মানুহজনক আনিব লাগে প্ৰথম কথা। ছেকেণ্ড কথা, আমি যোনটো নৰ্মেল টেপ ৱাটাৰ বা সেই নৰ্মেল যদি পানী থাকে তাতে আমি সেই জুই পোৰা অংশটো আমি পানী 20 মিনিটমানলৈকে আমি তিয়াই ৰাখিব পাৰোঁ। এনেকুৱাতে কিছুমানে কি কয় সেই মানে ফ্ৰিজৰ পানী বা আইচ এনেকুৱা লগাই দিয়ে, এনেকুৱাত কৰিলে একচুৱেলি টিচু ইঞ্জুৰি বেছি হয় বুলি কয়। আৰু যদি হাতত সেই আঙুঠি চাঙুঠি এইবোৰ কিবা কিবি থাকে বা খাৰু চাৰু থাকে সেইবোৰ যিমান সোনকালে পাৰে খুলিবলৈ চেষ্টা কৰিব লাগে। কিন্তু আমি এইটো মন কৰিব লাগে যদি অলৰেডি কিছুমান কেতিয়াবা কাপোৰ জ্বলি পেলাই গাত লাগি ধৰে সেইবোৰ আমি টানি আনিব বা সেইবোৰ আমি সেই স্কিনৰ পৰা আঁতৰ কৰিবলৈ ট্ৰাই নকৰাই ভাল। সেইখিনি কৰিলে সেই স্কিন বা এইখিনি ইঞ্জুৰি হয় যিমান পাৰোঁ আমি নৰ্মেল ৱাটাৰতে অলপ তেওঁক সেই কুল কৰিবলৈ কাৰণে ট্ৰাই কৰিলে বেছি ভাল হয়। আৰু কিছুমানে সেই কলগেট চলগেটো লগাই দিয়ে কিন্তু সেইটো বেয়াও নহয় দিলে, সেইখিনিও অকণ কুল কৰে কিন্তু মানে চাফ চিকুণ হ'ব লাগে আৰু হেৰিখিনি। আৰু আৰু আমি তাৰপিছত আমি যদি পাৰোঁ চাফা কাপোৰ দি যদি বেছি বাৰ্ণ হয় মানে ডিগ্ৰী অফ বাৰ্ণটো যদি বেছি হয় তেতিয়া আমি মানে ঠাণ্ডা কাপোৰ দি পেলাই ৰেপ কৰি পেলাই ওচৰত হস্পিটেলত লৈ যাব পাৰোঁ। সেইখিনি আমি ফাৰ্ষ্ট এইড কৰিলে ভাল হয় আৰু।
1: ডাঙৰীয়া, আমি বহু ক্ষেত্ৰত দেখি থাকোঁ যে কেতিয়াবা কোনো ব্যক্তি হঠাৎ অচেতন হৈ পৰে আৰু মুখৰ মাত বোল নোহোৱা হৈ যায়। এনে ক্ষেত্ৰত আমি কি কৰা উচিত? আৰু আপুনি ইতিমধ্যে যি CPRৰ কথা উল্লেখ কৰিছে, সেই CPR কেনেকৈ দিব লাগে বা সাধাৰণ ব্যক্তি এজনে CPR কেনেকৈ দিব লাগিব সেই কথা কেনেকৈ জানিব?
0: হয়, এইটো বিৰাটেই ভাল প্ৰশ্ন এটা। কাৰণ কি আমি প্ৰায় দেখোঁ আমাৰ অফিচত, চাপ'জ অফিচতে কোনোবা এজন কলিগ এজন হঠাতে অচেতন হৈ পৰিল বা ওচৰতে দোকান বজাৰত মানুহজনে বজাৰ কৰি আছে হঠাতে ক'ব নোৱাৰা হৈ পৰি গ'ল, তো কি মানে আমি কি কৰিব লাগে সেইটো সময়ত? চ' পোনপ্ৰথমে যদি মানুহজন আনচেফ জেগাত আছে, চাপ'জ মানুহজন ধৰা সেই বহুত ভিৰ ভাৰ জেগাত আছে, তো আমি তেওঁক পোনপ্ৰথমে ভাল জেগাত আনিব লাগিব, চেফ জেগা এটা বা ৰাস্তাৰ মাজতে পটককৈ হেৰি হৈ গ'ল ৰাস্তাৰ আমি কিনাৰলৈ নিব লাগিব। চিন চেফটি বুলি কয় সেইটো, প্ৰথমে নিজেও চেফ হ'ব লাগিব, তেওঁকো আমি চেফ জেগাত আনিব লাগিব ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, আমি তেওঁক আমি তেওঁক এছেছ কৰিব লাগিব যে মানুহজন কি হৈছে। প্ৰথমে তেওঁক মাটি চাব লাগিব, চাওঁ ডাঙৰীয়া এনেকৈ দুবাৰকৈ ধৰি লওক মাটি চালোঁ আমি, তেওঁৰ ৰেছপঞ্চ নাই, চাপ'জ তেওঁ যদি একো ৰেছপঞ্চ নাই তেতিয়া আমি লগে লগে তেওঁৰ আমি পালছ চাব লাগে বুলি কয়। পালছটো মানে কেৰটিডত কয়, ডিঙিৰ যোনটো ট্ৰায়েংগল থাকে ছাইডত, এইবোৰ একচুৱেলি প্ৰশিক্ষণ হয়, মই কম বাৰু ডিটেইলছ। চ' তাতো যদি নাই, আমি যদি পালছ চাইছোঁ পালছো নাই আৰু তেওঁ বুকু মন কৰিছোঁ, তেওঁ ৰেছপিৰেশ্যনো লোৱা মানে উশাহো লোৱা নাই, বুকু মুভমেণ্টো লৰচৰো হোৱা নাই, তেতিয়া আমি ইমিডিয়েটলি 108 কল কৰিব লাগিব, কল ফৰ হেল্প বুলি কয়। এইখিনি একচুৱেলি চব IRCৰ প্ৰট'কল হয় মানে, হা এইবোৰ টাইম লিমিট থাকে চবৰ, এনেকুৱা প্ৰত্যেকটো বস্তু ধৰি লওক এতিয়া পালচ চোৱাটো বুকু হেৰি কৰাটো এইটো 10 ছেকেণ্ডছৰ ভিতৰত কৰিব লাগে। তাৰপিছত যদি তেতিয়াও একো নাই আমি লগে লগে কল ফৰ হেল্প, আমি কাৰোবাক ফোন কৰিলোঁ বা ওচৰতে যদি কোনোবা আছে তেওঁক লগে লগে আমি ক'ব লাগিব যে হস্পিটেলত আপোনালোকে খবৰ দিয়ক বা 108 আপুনি কল কৰিলে। আৰু আপুনি নিজেই লগে লগে CPR বুলি যোনটো কয় মানে আমি এটা জেগাত কম্প্ৰেশ্যন কৰোঁ, কাৰ্ডিঅ' পালমনাৰী ৰিচাৰ্জিটেশ্যন বুলি কৰোঁ, কলছ বুলি কয় যোনখিনি নৰ্মেল মানুহ মানে কমন মানুহখিনি কৰে সেইটো সেই প্ৰচেছটো কলছ বুলি কয়, কম্প্ৰেশ্যন অনলি লাইফ ছাপৰ্ট। কম্প্ৰেশ্যন অনলি লাইফ ছাপৰ্ট থাকে, তাৰপিছত BLS থাকে, তাৰপিছত ACLS থাকে। কম্প্ৰেশ্যন অনলি লাইফ ছাপৰ্ট চবেই জানিব লাগে, বাহিৰৰ দেশত তাত মেক্সিমাম মানুহে এইটো জানে, আমাৰ ইয়াত ইমান এটা হেৰি নাই কাৰণ কি আমাৰ ৱৰ্কশ্বপবিলাকো খুব কম হয়, হ'লেও বহুতে কৰি থাকে এৰেঞ্জ। তো এইবোৰ লগে লগে তেওঁক আমি আনি পেলাই CPR ষ্টাৰ্ট কৰিব লাগে। তো কি হয় যেতিয়া আমি CPR দিওঁ কিবা এটা কাৰণে যদি হাৰ্টটো ষ্টপ হৈ যায়, বেছিক আইডিয়াটো হ'ল হাৰ্টটো ওপৰৰ যোনটো আমাৰ কোলাৰ বোন বুলি কয়, কোলাৰ বোন আৰু পিছফালৰ যোনটো স্পাইন ৰাজহাড়, সেই ৰাজহাড় আৰু কোলাৰ বোনৰ মাজত হাৰ্টটো থাকে। চ' আমি যেতিয়া ওপৰৰ পৰা প্ৰেছ কৰোঁ তো সেই আমি হাৰ্টটো ইনডাইৰেক্টলি প্ৰেছ কৰি আছোঁ, চ' সেইটো ৰিষ্টাৰ্ট এই হাৰ্ট বুলি কয়, আমি হাৰ্টটো ষ্টাৰ্ট কৰিব ট্ৰাই কৰোঁ। আৰু ষ্টাডিজ আছে আমি যিমান সোনকালে CPR দিওঁ সিমান সোনকালে মানুহজনৰ ৰিভাইভেল চান্স থাকে, হাৰ্টটো ৰিষ্টাৰ্ট হোৱা চান্স থাকে, আৰু আমি যিমান দেৰি কৰোঁ সিমান হাৰ্টৰ এক্টিভিটিবিলাক কমি আহে, কাৰ্ডিঅ'মায়'চাইটছবিলাক কমি আহে বুলি কয়। চ' PR দিব লাগে আৰু হেল্পৰ কাৰণে মাতিব লাগে, মেডিকেল প্ৰফেচনেল হেল্প যেতিয়ালৈকে নাহে আমি দিব লাগে। আৰু এইখিনি একচুৱেলি ৱৰ্কশ্বপ থাকে, কলছ ৱৰ্কশ্বপ আমাৰ আমি হস্পিটেলত আমি প্ৰায়ে ইয়াত ইনহাউচ আমি এৰেঞ্জ

0: করবো। ইনফ্যাক্ট আমি আমার আমি ইন্ডিয়ান সোসাইটি অফ অ্যানাস্থেসিওলজিস্ট, আমিও তেজপুর ব্রাঞ্চ, আমিও প্রায় এইটো ওয়ার্কশপ করে থাকো, ইয়াতো করো বাহিরতো করো, বা লাস্ট টাইম আমি ইউনিভার্সিটিত করেছিল আর সেই সার্টিফাইড হয়, সার্টিফাইড কম্পিটিশন হয়। সো এইখিনি দিলে কি হয়, সেই প্রপার ট্রিটমেন্ট পয়ার যিমান মানে যিমান গ্যাপ হয়ে যায় সেই গ্যাপটো পূরণ করা হয়, যোনটো বহুতে ইম্পর্টেন্ট হয়, সার্ভাইভাল চান্স আর রেট বহুতে বাড়ি যায়। সো আপনার থ্রুটি মানে কব বিচারো যে মানুষ আগবাড়ি আহিব লাগে, এটলিস্ট কলস টু বলে কয়, কল COLS কলসর পিছন বেসিক লাইফ সাপোর্ট সেই মেডিকেল পার্সনেলে করে, তারপর ACLS ACLS মানে হেখিনি করে এডভান্স কার্ডিক লাইফ সাপোর্ট। সো সেইখিন মানে কম্পিটিশন দিব লাগে, আর সেই এয়ারওয়ে ABC যোনটো কৈছো আগতে মই, এয়ারওয়ে ব্রিদিং সার্কুলেশন, এইখিনি এইখিনি টেক কেয়ার করিব লাগে।
1: হয়, আমি অকনমান সাপে কামোৰাৰ কথা পাতিব বিচাৰিছোঁ। বিষাক্ত সাপে কামুৰিলে প্ৰথমে আমি প্ৰাথমিক চিকিৎসা হিচাপে কোনখিনি কাম কৰিব লাগে?
0: হয়, আমি প্ৰায়ে পাওঁ স্নেক বাইট বা সাপে কামোৰা, তো সেনেকুৱাত কি হয়, বেছিভাগে ধৰি লওক নন পয়জনাছ হয়, তো সেই সাপে কামুৰিলে বুলি বহুত এংজাইটি এটা হয়, ধৰধৰ মাৰ মাৰ এনেকুৱা ধৰণৰ হয়, সেই বস্তুটো আমি এভইড কৰিব লাগে। আৰু যদি দেখা পায় সাপটো, যদি আইডেণ্টিফাই হয়, চিনাকি হয়, তেতিয়াতো গমেই পায় বাৰু বিষাক্ত হয় নে হেৰি হয়, পয়জনাছ নে নন পয়জনাছ। আৰু যোনটো জেগা ছাপোজ পয়জনাছ এটাই কাটিছে, তেতিয়া যোনটো জেগা হেৰি হয় সেইটো আমি ইমবিলাইজ কৰি ৰাখিব লাগে। বহুতে ধৰা সেইখিনিতে টাইট লিগেচাৰ হেৰি বান্ধি দিয়ে বা কাটি দিয়ে, ইনচেকশ্যন মাৰ্ক দিয়ে বা কিবা কিবি কেমিকেলছ দিয়ে, সেইবোৰ কৰিব নালাগে। ইমবিলাইজ কৰি মেলি আৰু যদি তাত সেইটো জেগাত সেই কিবা খাৰু বা কিবা মানে হেৰি আছে, কিবা পিন্ধা বস্তু থাকে, সেইবোৰ লগে লগে খুলিব লাগে, কাৰণ চুৱেলিং হয়। নন পয়জনাছ হ'লেও, সেই নন পয়জনাছ সাপ হ'লেও সেই চুৱেলিং এটা হয়, চুৱেলিংখিনি পিছলৈ যাতে মানে দিগদাৰ নহ'বৰ কাৰণে আগতে, চুৱেলিং নোহোৱাৰ আগতে সেইখিনি খুলিলে সুবিধা হয় আৰু, আৰু লগে লগে ততাতকৈ হস্পিটেলত নিব লাগে।
1: হয়, এজন ব্যক্তি যদি বিদ্যুৎ স্পৃহ হয় তেনে ক্ষেত্ৰত, তেনেকুৱা এগৰাকী ব্যক্তিক সহায় কৰাৰ সময়ত আমি প্ৰথমে কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে?
0: হয়, আমি যদি দেখোঁ কোনোবাজন মানুহ ছাডেনলি বাৰ্ণ ইঞ্জুৰি হৈছে বা কাৰেণ্টত লাগিছে, প্ৰথমতে আমি সেই জেগাডোখৰ চ'ৰ্চটো, যদি তাত ওচৰ পাঁজৰে তাৰ চুইচ আছে বা এয়া আছে, আমি সেই চ'ৰ্চটো কাট ডাউন কৰিব লাগে, ফাৰ্ষ্ট চুইচটো কাট ডাউন কৰিব লাগে। আমি চিধা গৈয়ে তেওঁক ধৰিলে আমাৰো কাৰেণ্ট লগাৰ চান্স থাকে, আৰু বাকীখিনি যদি তেওঁৰ বাকীখিনি সেই ABC নিচিনাকৈ এয়াৰৱে ব্ৰিদিং চাৰ্কুলেশ্যনছ সেইখিনি কৰিব লাগে। আৰু যদি দেখোঁ আমি খুব বেছি ইঞ্জুৰি হৈছে, তেতিয়া সেইখিনিও আমি কুল ডাউন কৰিব পাৰোঁ, মানে ঠাণ্ডা কৰাব পাৰোঁ নৰ্মেল ৰানিং টেপ ৱাটাৰ দি পেলাই, আৰু বাকী হস্পিটেলত আমি যোগাযোগ কৰিলে ভাল হয়।
1: ডাঙৰীয়া, যিহেতু আমি প্ৰাথমিক চিকিৎসাৰ বিষয়ে পাতি আছোঁ আৰু ফাৰ্ষ্ট এইড বুলি কওঁতে ফাৰ্ষ্ট এইড বক্সটোৰ বিষয়ে মনত পৰে বুলি মই পুনতেই আমাৰ শ্ৰোতাসকলক জনাইছোঁ, এই ক্ষেত্ৰত যি ফাৰ্ষ্ট এইড বক্স থাকে, গাড়ীতেই হওক বা অন্য প্ৰতিষ্ঠানতেই হওক বা নিজৰ ঘৰতেই হওক, সেই বক্সটোৰ ভিতৰত কি কি থকাটো অত্যাৱশ্যক?
0: হয়, আমি প্ৰায় দেখা পাওঁ ফাৰ্ষ্ট এইড বক্স বুলি গাড়ীত থাকে বা যিকোনো জেগাত, ইমাৰ্জেঞ্চি জেগাত থাকে ফাৰ্ষ্ট এইড বক্স। আমি মেইনলি ধৰি লওক বেণ্ডেজ, ষ্টেৰাইল বেণ্ডেজ বুলি কয়, যাতে কিবা ধৰি লওক ব্লিডিং হৈ আছে, ক'ৰবাত ৰাস্তাই পদূলি ক'ৰবাত বেছি ব্লিড হৈ আছে, তো সেই গজ লৈ পেলাই আমি যাতে ৰোল অন কৰি পেলাই ব্লিডিংটো ষ্টপ কৰিবৰ কাৰণে ট্ৰাই কৰিব পাৰোঁ। আৰু লগতে ৰোল বেণ্ডেজটো এইটো হেল্প কৰে, লগত কিবা ফ্ৰেকচাৰ টেকচাৰ থাকিলেও সেই লাঠি দি পেলাই ধৰি লওক আমি ৰোল অন কৰিব পাৰোঁ। ছেকেণ্ড কথা, আমি কিছুমান মলম ৰাখিব পাৰোঁ, যেনে কিবা এণ্টিবেক্টেৰিয়েল মলম জাতীয় কিবা। ছেকেণ্ড কথা, আমি সৰু কিবা চিজাৰ ৰাখিব পাৰোঁ বা সৰু নাইফ ৰাখিব পাৰোঁ, যাতে মানে কিবা ইমাৰ্জেঞ্চিত কিবা পিয়াৰ্চ হ'লে বা কিবা সোমালে চোমালে আমি সেইখিনিও এয়া কৰিব পাৰোঁ। আইডিয়েলি ফাৰ্ষ্ট এইড কিট যোনটো বুলি কয়, সেইবোৰ AED বুলি কয়, মানে AED বুলি কয়, সেইবোৰ থাকিলে ডিফিব্ৰিলেটৰ নিচিনাও কাম কৰে সেইবোৰ আচলতে, সেইবোৰ সেই কিছুমান পাব্লিক জেগাত থাকিব লাগে বুলি কয়, যাতে মানে ইন কেছ কাৰোবাৰ ছাডেনলি এৰেষ্ট হৈছে, আমি AED বুলি কয়, অট'মেটিক ইলেক্ট্ৰনিক ডিভাইচ, এইটো নিজে নিজে হাৰ্ট যদি এৰেষ্ট হয়

0: বা অচেতন হৈ যায়, আৰু তেওঁ মেচিনবিলাকে নিজে নিজে ৰিড কৰে হাৰ্টবিট আছেনে নাই। এইটো আমি নৰ্মেল মানুহে জাষ্ট গৈ পেলাই চেষ্টত লগায় আৰু তাৰ ইনষ্ট্ৰাকশ্যন থাকে লগায়, আৰু যদি ডিটেক্ট কৰে যে পাৰ্চন মানুহজনৰ এৰেষ্ট হৈছে, তো তেওঁ নিজে নিজে তাত ডিফ্ৰিব কৰে। তো এইবোৰ পাব্লিক প্লেচত এভেইলেবল কৰিলে ভাল হয়, আৰু লগত ফাৰ্ষ্ট এইড কিটটোতো লাগেই।
1: যিহেতু আপুনি ইতিমধ্যে জনাইছে যে যি ফাৰ্ষ্ট এইড বা প্ৰাথমিক শিক্ষা তাৰ প্ৰশিক্ষণ সকলো জেগাত নহ'লেও কোনো কোনো ঠাইত সেই প্ৰশিক্ষণ দিয়া হয়, এই ফাৰ্ষ্ট এইড দিবলৈ প্ৰশিক্ষণ লোৱাটো কিমান গুৰুত্বপূৰ্ণ, আৰু সাধাৰণ মানুহে এই প্ৰশিক্ষণ লাভ কৰিবলৈ হ'লে কি কৰিব লাগিব?
0: যোনটো CPR মই ক'লো, এটা এইবোৰ একচুৱেলি কোৰ্চ থাকে, চাৰ্টিফিকেশ্যন কোৰ্চ থাকে, একদম যোনটো বেচিক হয়, যোনটো কম চবেই জানিবই লাগে, সেইটো কম্প্ৰেশ্যন অনলি লাইফ ছাপৰ্ট চাৰ্টিফিকেশ্যন কোৰ্চ থাকে, সেইটো কলচ বুলি কয়। তাৰ ওপৰটো BLS বুলি কয়, বেচিক লাইফ ছাপৰ্ট, তাৰ ওপৰটো এডভান্স কাৰ্ডিক লাইফ ছাপৰ্ট বুলি কয় ACLS। চ' বাহিৰৰ দেশত এই কলচটো মেণ্ডেটৰী হয় নিচিনা হয়, মেক্সিমাম মানুহে জানে। তাত যদি মানুহ এজন গৈ থাকোঁতে ৰাস্তাত হঠাতে অচেতন হৈ পৰিছে, কি কৰিব লাগে কেনে কৰিব লাগে চবেই জানে। চ' সেই বস্তুটো আমাৰ ইয়াত আহিছে, এতিয়াও আহিছে, আমাৰ এৱেৰনেছ এতিয়াও আছে। আমাৰ ইয়াত বহুতে এইবোৰ ইয়াৰ কৰে, এৰেঞ্জ কৰে, কলছ ৱৰ্কশ্বপ বুলি কয়, বহুত হস্পিটেলে কৰে, টাইমছত কৰে, নতুন নতুন হস্পিটেলবিলাকত কৰে। তাৰপিছত আমাৰ ইণ্ডিয়ান ছ'চাইটি অফ এনাষ্টেচিঅ'লজিষ্ট, তেওঁলোকে এভৰি ইয়েৰ কৰে। আমি মাজতে চব যিমান ড্ৰাইভাৰ আছিলে, যিমান এটেণ্ডেণ্ট আছিলে, আৰু ইয়াত প্ৰায় এটেণ্ডেণ্টবিলাকক আমি ছাডেনলি এনেকুৱা এটা চিন ক্ৰিয়েট কৰি দেখাওঁ যে মানে ছাডেনলি মানুহজন পেচেণ্টৰ মাজত আছে, মানুহজন অচেতন হৈ পৰিছে, আমি কি কৰিব লাগে, এনেকৈ আমি ডেমনষ্ট্ৰেট কৰি পেলাই দেখাওঁ। তো তেওঁলোকেও ইণ্টাৰেষ্ট দেখায়। এইবোৰ বা অনলাইন ৰেজিষ্ট্ৰেশ্যনো হয়, আমেৰিকান হাৰ্ট এছ'চিয়েশ্যন বুলি কয় আহা, তেওঁলোকৰ থ্ৰুদিও তেওঁলোকে দেশৰ বেলেগ বেলেগ জেগাতো কৰে। IRC বুলি কয়, ইণ্ডিয়ান ৰেজিষ্ট্ৰেশ্যন কাউন্সিল, তেওঁলোকেও এৰেঞ্জ কৰে এইবোৰ। তো অনলাইনত বিচাৰিলে আপোনালোকে এইবোৰ কোৰ্চৰ বিষয়ে পাব, আৰু আপোনালোকে কৰিবও পাৰে, আৰু কৰাটো ইম্পৰ্টেণ্ট হয়, জৰুৰী হয়।
1: ডাঙৰীয়া, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানটি শেষ কৰিব লাগিব, আৰু আপোনাৰ পৰা জানিবলৈ বহুত কথাই থাকি গ'ল। তথাপি আজি বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস অৰ্থাৎ ৱৰ্ল্ড ফাৰ্ষ্ট এইড ডে উপলক্ষে আমাৰ শ্ৰোতাসকলক আপুনি শেষত কি পৰামৰ্শ দিব বিচাৰিব?
0: হয়, মই ক'ব বিচাৰিম যে মানে ফাৰ্ষ্ট এইড ইজ স্কিল ফৰ লাইফ, মানে ফাৰ্ষ্ট এইডটো সকলোৱে জানিব লাগে। এনেকুৱা নহয় যে মই ডক্টৰ নহয়, মই পেৰামেডিক্স নহয়, বা মই মেডিকেল ৰিলেটেড নহয়, চ' মই নাজানো, মোৰ নাজানিলে হ'ব, এনেকুৱা নহয়। আমি চবেই ঘৰে ঘৰে জানিব লাগে, কাৰণ কি আজি আপোনাৰ ঘৰতেই কাৰোবাৰ কিবা এটা হঠাৎ এনেকুৱা এটা হ'ল, ধৰি লওক চকিং হ'ল, ইঞ্জুৰি হ'ল, বাৰ্ণ হ'ল, বা আনকনচিয়াছ হৈ গ'ল, তো মই কি কৰিব লাগে যাতে মানে তেওঁ সেই মেডিকেল হেল্প পোৱাৰলৈকে তেওঁ যাতে বেছি ডিটোৰিয়েট নহয়, বেছি বেয়া নহয়, বা সেই গোল্ডেন আৱাৰ বুলি কয়, সেই আৰম্ভণিটোৱে গোল্ডেন আৱাৰ বুলি কয়। তো সেই সময়টোত মই কি কৰিব লাগে সেইখিনি চবেই জানিব লাগে, আৰু জনাটো ভাল, কাৰণ কি চবতো যেনেকৈ অফিচতো কলিগ হওক বা স্কুলত টিচাৰ হওক, আৰু তাক ইয়াতে কোৱা হ'লে এতিয়া সৰু সৰু ল'ৰা ছোৱালী চকিং বুলি কয়, যোনটো পটককৈ উশাহ নদী লাগি যায়, সেই চকিং হ'লে পটককৈ কি কৰিব লাগে, সেইবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়, সৰু সৰু বস্তু, এইবোৰ লাইফ ছেভিং হেৰি হয়, প্ৰচিডিঅ'ৰ হয়, আৰু একো ইয়াত ৰকেট ছায়েন্স নহয়, একদম চিম্পল চিম্পল কিছুমান ষ্টেপ হয়, সেইখিনি জানিলে আপুনি এটলিষ্ট লাইফ এটা বচাব পাৰে।
1: ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনালৈ জনাইছোঁ ধন্যবাদ। লগতে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। প্ৰিয় শ্ৰোতা, এয়া আছিল ডক্টৰ জ্যোতিষ্ময় বৰা। ইমান সময় আপোনালোকে আমাৰ অনুষ্ঠানটি শুনিলে, আশা কৰোঁ আমাৰ অনুষ্ঠানটিয়ে আপোনালোকক উপকৃত কৰিব। আজিৰ আমাৰ অনুষ্ঠানৰ বাণীবন্ধন তথা সম্পাদনা ময়ূৰাক্ষী নাথৰ আৰু প্ৰযোজনা গৌতম নাথৰ। ইয়াৰ লগে লগেই আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ, ধন্যবাদ। নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া
2: শুনক শুনক শুনক ৰাইজসকল, KYC আপডেট সংক্ৰান্তীয় মেছেজক আওকাণ নকৰিব, ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ

0: অসমীয়া জাতি, সাহিত্য, ভাষা, সংস্কৃতিৰ নিৰ্মাতা, গৱেষক, সমাজ সংগঠক, ধৰ্মপ্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। পঞ্চদশ শতিকাতে সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম বা একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত আৰু সংগঠিত কৰিছিল শংকৰদেৱে। অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ জগতলৈ তেওঁ যি অৱদান আগবঢ়াই থৈ গৈছে তাৰ বাবে তেওঁক মহাপুৰুষ বা অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়। তেখেতে দেখুওৱা বাটেৰে বাট বুলি অসমীয়া জাতিয়ে এক নতুন গতি লাভ কৰিছিল।
1: অসমৰ নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল মহাপুৰুষজনাই। সৰুতেই পিতৃ মাতৃ হেৰুওৱা শংকৰদেৱে আইতাক খেৰসুতীৰ তত্বাৱধানত ডাঙৰ দীঘল হৈছিল।

মহেন্দ্ৰ কণ্ডলী গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰা শংকৰদেৱে চৈধ্য শাস্ত্ৰ, ১৮ পুৰাণ, নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন বিষয়ত অধ্যয়ন কৰি অতি কম বয়সতে ধীৰ স্থিৰ, গুণী জ্ঞানী, বিদগ্ধ পণ্ডিত হৈ পৰিছিল। মহেন্দ্ৰ কণ্ডলীদেৱৰ তুলতে শংকৰদেৱে ১২ বছৰ বয়সত আকাৰ ইকাৰ নোহোৱাকৈ শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা কৰতল কমল কমলদল নয়ন ৰচনা কৰি সকলোকে অভিভূত কৰিছিল।

0: 1400-300ত 32 বছৰ বয়সত শংকৰদেৱে প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ যায়। ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি বহুতো অভিজ্ঞতাৰে পুষ্ট হৈ তেওঁ অসমলৈ উভতি আহে। ভ্ৰমণকালত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ লগত জড়িত স্থানসমূহ দৰ্শন কৰি ভক্তিৰসত আপ্লুত হৈ শংকৰদেৱে নিজৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীক বিস্তৃত আৰু গভীৰ কৰি তুলিছিল।
1: সেই সময়ত অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে জৰ্জৰিত হৈ থকা অসমীয়া জাতিটোলৈ নাম ধৰ্মৰে পৰিৱৰ্তনৰ জোৱাৰ আনিছিল শংকৰদেৱে। কেৱল অসমতে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি শংকৰদেৱে কেইবাখনো তীৰ্থস্থান প্ৰতিষ্ঠা কৰিছিল।

0: প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ লগতে আন শিষ্যসকলৰ সহযোগত গাঁৱে ভূঞে চহৰে নগৰে এক শৰণ নাম ধৰ্মৰ বাণী বিলাই ফুৰিছিল শংকৰদেৱে। গুৰুজনাৰ স্থান কেৱল ধৰ্মীয় দিশতে নহয়, অসমৰ জাতীয় জীৱনৰ লগতো তেওঁৰ সমগ্ৰ সত্তা জড়িত হৈ আছে।
1: শংকৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্নযাত্ৰা। গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা

0: নাটকৰ জ্ঞান আৰু তীৰ্থভ্ৰমণকালত লাভ কৰা অভিজ্ঞতাক ভেটি কৰি শংকৰদেৱে চিহ্ন নামেৰে এখনি নাট ৰচনা কৰি যাত্ৰা হিচাপে অভিনয় কৰে। সেয়াই চিহ্ন যাত্ৰা। কথিত আছে যে সংলাপহীন এই নাটখনি বৰদোৱাত 7 দিন 7 ৰাতি ধৰি অভিনীত হৈছিল। 1468 খ্ৰীষ্টাব্দত ৰচনা কৰা এই চিহ্নযাত্ৰাৰ নৃত্যগীত আৰু চিত্ৰৰ সমাৱেশে ৰাইজক চমকৃত কৰিছিল।
1: বৰগীত, অংকীয়া, নাট ভাওনা, কীৰ্তন ঘোষা, কালীয় দমন, ভক্তি ৰত্নাকৰ, ভক্তি প্ৰদীপ, কেলিগোপাল, হৰিচন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান আদি কৰি ভালেমান ৰচনাৱলীৰে শংকৰদেৱে অসমীয়া সাহিত্যৰ ভঁৰাল উপচাই দিছিল।
0: মহাপুৰুষজনাৰ ৰচিত ভক্তিমূলক গীতসমূহত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ প্ৰভাৱ অতি লক্ষণীয়। ব্ৰজাৱলী ভাষাত বিভিন্ন ৰাগ আৰু তালত সৃষ্টি কৰিছিল আপুৰুগীয়া বৰগীতসমূহ। ভাটিয়ালী, গৌৰী, শ্ৰী, মাহুৰ, ধনশ্ৰী, আশুৱাৰী আদি ৰাগ আৰু ৰূপক, পৰিতাল আদিকে ধৰি বিভিন্ন তালত ৰচনা কৰা বৰগীতসমূহে এতিয়াও জনসাধাৰণক

0: জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰেই আছিল তেওঁৰ ৰচনাৰ মূল উদ্দেশ্য। বহু সংস্কৃত গ্ৰন্থ শংকৰদেৱে অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া জনসাধাৰণক বুজিবলৈ সহজ কৰি দিছিল। সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ অসমীয়া ভাষাত ৰচনা নকৰি ব্ৰজাৱলী ভাষাত গীত, পদ, নাট আদি ৰচনা কৰিছিল, কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণ ভক্তিৰ প্ৰতি মন আকৃষ্ট কৰাত সহায় কৰিছিল।
1: শ্ৰী শ্ৰী শংকৰদেৱ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, গুণ, বল তিনিও দিশতে তেওঁ মানুহক সন্মোহিত আৰু চমকৃত কৰিছিল। হাড় গৰুক পৰাস্ত কৰি ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি তেওঁ বলবীৰ্যৰ পৰিচয় দিছিল।
0: শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ মূলমন্ত্ৰ একদেৱ একসেৱ একবিনে নাইকেৱ অৰ্থাৎ কেৱল হৰিনামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ পোৱাৰ উপায় ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতিভেদ, উচ্চ নীচ, ধনী দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰি শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। আজিৰ পৰা 500 বছৰৰো আগতে গুৰুজনাই অসমীয়া সমাজখন উদাৰ মনোভাৱেৰে, একতাৰ জৰীৰে আটোমটোকাৰিকৈ বান্ধি থৈ গ'ল, যি আজিও অক্ষুণ্ণ আছে।

0: মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে একশৰণ নাম ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ কৰি গৈছিল। 1568 খ্ৰীষ্টাব্দত 119 বছৰ বয়সত বৰ্তমান পশ্চিমবংগৰ কোচবিহাৰত থকা ভেলা মধুপুৰ সত্ৰত ভাদ মাহৰ 21 তাৰিখ শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণ ঘটিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আলেখ্যখনি শুনিলে। ৰশ্মিৰেখা ভূঞাৰ ৰচনা আৰু সম্পাদনাৰে আলেখ্যখনিৰ কথাংশত ভাগ ল'লে নৱজ্যোতি হাজৰিকা আৰু ৰশ্মিৰেখা ভূঞাই, প্ৰযোজনা পঞ্চানন দলেৰ। এয়া আকাশ
1: আকাশবাণী তেজপুৰ। এতিয়া শুনক, কথা পাতো আহক।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ কথা পাতো আহক অনুষ্ঠানটি। পৰ্বতাৰোহণ এক দুঃসাহসিক ক্ৰীড়া। একাংশ লোকৰ এই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি এক আকৰ্ষণ থাকে, তেওঁলোকৰ সপোন থাকে যে তেওঁলোকে জীৱনত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰিব। আৰু এই সপোনৰ পাছে পাছে গৈ একাংশই কিন্তু ইয়াক বাস্তৱৰ ৰূপায়িতও কৰে। আজি আমাৰ সৈতে এনে এগৰাকী ব্যক্তিয়ে উপস্থিত আছে যিগৰাকী ব্যক্তিয়ে নিজৰ এই সপোনক বাস্তৱত ৰূপায়িত কৰিলে। তেখেতে আৰোহণ কৰিলে আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰো। আৰু তেখেত হৈছে সকলোৰে পৰিচিত প্ৰণয় বৰদলৈ। আজি তেখেত আমাৰ সৈতে আছে আৰু আজি আমি তেখেতৰ পৰা জানিম তেখেতৰ এই যাত্ৰাৰ বিষয়ে। আমি তেখেতৰ সৈতে কথা পাতিম যিসকল নৱপ্ৰজন্মই এই সপোন মনত পুহি ৰাখিছে তেওঁলোকে কেনেধৰণে এই সপোন পূৰ্ণ কৰিব। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ। মই শ্ৰোতাসকলক কৈছোঁ যে আমি আজি আপোনাৰ সৈতে সাংবাদিকতাৰ কথা নাপাতোঁ, কাৰণ বহুতে আপোনাক সাংবাদিক হিচাপেই চিনি পায়, কিন্তু আপুনি এগৰাকী পৰ্বতাৰোহী বুলি বহু কম সংখ্যকেহে জানে। আমি আজি আপোনাৰ সৈতে কথা পাতিম, আপুনি জয় কৰিলে এটা সুউচ্চ শৃংগ, এই সপোন আপুনি কেতিয়া দেখিছিল, কেনেধৰণে ভাবিছিল, এই সম্পৰ্কে যদি আমাৰ শ্ৰোতাসকলক কয়।
3: নাই, তাৰমানে কি ৰূপলী, আচলতে মই সৰুৰ পৰা মোৰ এটা জীৱনৰ এটা মটৰ নিচিনা যে মই ভাবোঁ যে মোৰ খাই বৈ শুই থকাটো জীৱন নহয়। খাই বৈ শুই থাকিলোঁ, টকা ঘটিলোঁ, কিবা কৰিলোঁ, এইটো জীৱন নহয়। জীৱনৰ বহুত অৰ্থ আছে। আমি খুব কম সময়ৰ কাৰণে এইখন পৃথিৱীলৈ আহিছোঁ। পৃথিৱীখনত চাবলগীয়া, নজনাক জনা, চাব নেদেখাক দেখাৰ এটা দুৰ্বাৰ হেঁপাহ এটা মোৰ আছে আৰু সেই হেঁপাহৰ তাৰণাত মই ঘূৰি ফুৰোঁ। আৰু মই মোৰ সাংবাদিকতাৰ পেচাত যথেষ্ট ব্যস্ত হৈ থাকোঁ, কিন্তু এই পেচাত ব্যস্ত হৈ থকাৰ মাজতে মই যিমান পাৰোঁ মানে মোৰ ক'ৰবাত ছুটি দিনকেইটা উলিয়াই, ক'ৰবাত কিবা উলিয়াই মই এডভেঞ্চাৰ স্পৰ্টছ বিশেষকৈ দুখাই ক্ৰীড়ালত জড়িত হৈ থাকোঁ। শৈশৱত যেনেকৈ কিবা আছিলে, হিমালয়ৰ কাহিনী কিছুমান পঢ়িছিলোঁ, যেনেকৈ শংকু মহাৰাজ, বেংগলী প্ৰখ্যাত বঙালী সাহিত্যৰ ভ্ৰমণ কাহিনী লিখক শংকু মহাৰাজৰ বিগলিত কৰুণা জাহ্নৱী যমুনা, সেই গ্ৰন্থখন পঢ়ি তেতিয়া হিমালয় সম্পৰ্কে দুৰ্বাৰ আকৰ্ষণ জাগিছিলে। তাত শব্দৰ ইমান সুন্দৰ প্ৰয়োগ আছিলে, হিমালয়ৰ বৰ্ণনা তাৰ সৌন্দৰ্য সন্দৰ্ভত, তেতিয়াই হিমালয়ৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। আৰু তেতিয়া মই থাকোঁ গুৱাহাটীৰ চানমাৰী কলনীত, আমাৰ ঘৰৰ পিছফালে চিত্ৰাচল পাহাৰ আছে, নৱগড় পাহাৰ, গান্ধী মঠ, খৰণীয়া পাহাৰ, সেইবিলাকত আমি সৰুৰ পৰা ঘূৰি ফুৰোঁ আৰু সদায় ওপৰৰ পৰা পাহাৰৰ ওপৰত তলৰ পৃথিৱীখন চাবলৈ বৰ ভাল পাওঁ। আৰু তেতিয়াই মই এনেকৈ পৰ্বতাৰোহণৰ সৈতে জড়িত হ'লোঁ। প্ৰথমতে শৈলাৰোহণ, আমি এতিয়া গুৱাহাটীত আগতে লোকেল ৰক ক্লাইম্বিং ট্ৰেইনিং হয়, সেই ট্ৰেইনিঙত প্ৰথম জড়িত হ'লোঁ। তাৰপাছতে প্ৰথম এবাৰ গ'লোঁ হিমালয়ত, প্ৰথম পৰিচয় হ'ল নেপাল হিমালয় গ'লোঁ, নেপাল হিমালয়ৰ হেলেম্বুৰী জানো, এইটো 80 দশকত। যেতিয়াই হিমালয়খন দেখিলোঁ, দেখি পেলাই তাৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্য অৱগাহন কৰি সেয়াই মানে মনত হিমালয়ৰ প্ৰতি প্ৰেম ভাৱ এটা জগালে। কিন্তু হিমালয়ৰ প্ৰতি প্ৰেম হ'ল, হিমালয়ৰ মই আজন্ম প্ৰেমিক বুলি ক'ব পাৰিম এতিয়া। আৰু তাৰ পিছৰ পৰাই সেই তাৰণাত হিমালয়ত প্ৰায় প্ৰত্যেক বছৰ গৈ আছোঁ, অসংখ্য দিশলৈ গৈছোঁ। নেপালত যাওঁতে মই প্ৰথম দেখিছিলোঁ, মই এতিয়াও মনত পৰোঁ, মোৰ তেতিয়া মোৰ সেই দৃশ্য দেখি চকু পানী ওলাইছিলোঁ।

0: যে সেয়া হ'ল এভাৰেষ্টৰ দৃশ্য। তেতিয়াই সেই বৰফৰ পাহাৰ দেখি মন্ত্ৰমুগ্ধ হৈ পৰিছিলোঁ আৰু সেই যিটো পৰিৱেশ, তাৰ যিটো সৌন্দৰ্য, তাৰ যিটো চৰিত্ৰ পাহাৰৰ, সেয়া মানে ভৈয়ামত মই বুজাব নোৱাৰোঁ। ভৈয়ামৰ মানে যোনে নিজে সেই অভিজ্ঞতা লোৱা নাই সি উপলব্ধি কৰিব নোৱাৰে। যোনে এবাৰ হিমালয় গৈছে, যোনে হিমালয়খন দেখিছে সি গম পাব। গতিকে তাত তেনেকৈ হিমালয়ৰ সৈতে প্ৰেমত পৰিলোঁ। তাৰপাছত মই বিগত 30-35 বছৰ হিমালয় গৈয়ে আছোঁ, হিচাপ নহয় গৈ আছোঁ, আৰু প্ৰত্যেক বছৰ এবাৰ নহয় এবাৰ হিমালয়খন যাবলৈ চেষ্টা কৰোঁ। আৰু হিমালয়ৰ বিভিন্ন শিখৰলৈ গ'লোঁ, বিভিন্ন ঠাইত ট্ৰেকিং কৰিলোঁ। মই ইফালে কাশ্মীৰ কিস্তুৰাৰ পৰা হিমাচল হিমালয়া, কুমাউন হিমালয়া, গাৰোৱাল হিমালয়া, নেপাল হিমালয়া, ছিকিম হিমালয়া, এইবিলাকত মই বিভিন্ন ধৰণৰ ট্ৰেকিং অভিযান, শিখৰ অভিযানবিলাক কৰিছোঁ। আৰু মই খালি অৰুণাচল হিমালয়ত, মই অৰুণাচল হিমালয় ঘূৰিছোঁ, অৰুণাচল বিভিন্ন প্ৰান্ত, কিন্তু মই অৰুণাচল হিমালয়ত ট্ৰেকিং বা মাউণ্টেইনিয়ৰিং কৰা নাই, বাকীবিলাক ঠাইত কৰিছোঁ। যেনেকৈ নেপাললৈকে মই ছবাৰমান ট্ৰেকিঙত গ'লোঁ। গতিকে যিমান পাৰোঁ যাবলৈ চেষ্টা কৰোঁ। তাৰপাছতে সেই সৰুতে যে কৈছিলোঁ যে মই প্ৰথম এভাৰেষ্টৰ দৰ্শন হৈছে হিমালয় যাওঁতে, নেপাল হিমালয়, আৰু তেতিয়াৰ পৰাই এটা মনত বাসনা এটা গঢ় লৈছিল যে এভাৰেষ্টৰ শিখৰত উঠিব পাৰি নেকি, মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শিখৰ, তাত উঠিব পৰা যায় নেকি। পৰৱৰ্তী সময়ত হিমালয় অভিযানবিলাক কৰি থাকোঁতে মই মাউণ্টেইনিয়ৰিঙৰ কোৰ্চবিলাক কৰিলোঁ, মাউণ্টেইনিয়ৰিং বেচিক কোৰ্চ, মাউণ্টেইনিয়ৰিং এডভান্স কোৰ্চ, চাৰ্চ এণ্ড ৰেস্কিউ কোৰ্চবিলাক আছিলে, ইণ্ডিয়াত প্ৰথম হৈছিলে, নেহৰু ইনষ্টিটিউট অফ মাউণ্টেইনিয়ৰিং উত্তৰকাশীত সেইটো কোৰ্চ কৰিলোঁ, ইণ্ডিয়াৰ ফাৰ্ষ্ট কোৰ্চ, 1 নম্বৰ কোৰ্চ। তাৰপিছত মই এটা স্কটলেণ্ডৰ স্কটিছ মাউণ্টেইনিং কাউন্সিলৰ টীম আছিলে, তেওঁলোকৰ লগত ইণ্ডিয়ান লিয়েচন অফিচাৰ হিচাপে মই গৈছিলোঁ কিস্তুৱাৰ হিমালয়। সেইটো অভিযানৰ বিচিত্ৰ অভিজ্ঞতা হ'ল বিদেশী পৰ্বতাৰীৰ লগত। গতিকে তেতিয়া লাহে লাহে লাহে লাহে মনত এটা দুৰন্ত বাসনা গঢ় লৈ উঠিলে যে এভাৰেষ্টৰ শিখৰত যাব পাৰিলি, কাৰণ এভাৰেষ্ট হ'ল বিশ্বৰ সৰ্বোচ্চ, তাৰ ওচৰত উঠিব পাৰিলি। এভাৰেষ্টৰ কাহিনীবিলাক পঢ়িবলৈ ল'লোঁ, এভাৰেষ্টৰ কাহিনীয়ে বহুত আপ্লুত কৰিলে। টেনজিং নৰ্গে আৰু ছাৰ এডমান হিলাৰী, তেওঁলোকে এভাৰেষ্টৰ শীৰ্ষত প্ৰথম মানুহৰ খোজ দিবলৈ সক্ষম হৈছিলে, আৰু সেইটো মুহূৰ্ত আমাৰ পৰ্বতৰোহণৰ ক্ষেত্ৰত বা মানৱ ইতিহাস এটা যুগান্তকাৰী অধ্যায় হিচাপে চিঞ্চ হয়, কাৰণ মানুহ ইমান উচ্চতালৈ যোৱা নাছিল। এভাৰেষ্ট হাইটলৈ অকণমান মাজে মাজে এয়া হৈ থাকে, এনেই কয় যে 8,848 মিটাৰ, কিন্তু শেহতীয়া সমীক্ষা মানে 8,800 আৰু 1 মিটাৰমান ওখ, কাৰণ আমাৰ যিটো জিঅ' প্লেটনিক এটা সংঘৰ্ষ হৈ আছে দুখন প্লেটৰ মাজত, সেই সংঘৰ্ষৰ কাৰণে এভাৰেষ্ট সাগৰ বক্ষ পৰা হয় বুলি কয়, মানে হিমালয়খন। গতিকে এভাৰেষ্টৰ উচ্চতা মাহে বছৰত 1 ইঞ্চি 2 ইঞ্চি বাঢ়া বুলি কৈ থাকে। গতিকে এতিয়া এভাৰেষ্টৰ উচ্চতা প্ৰায় 8,850 মিটাৰ বুলি কয়। গতিকে সেই শীৰ্ষলৈ যোৱাৰ এটা দুৰ্বাৰ হেঁপাহ হ'ল, আৰু সেই হেঁপাহৰ টাৰণত মই প্ৰথম 2012 চনত মই প্ৰথম এভাৰেষ্টৰ শীৰ্ষলৈ গৈ আৰোহণ কৰাৰ চেষ্টা চলাইছিলোঁ। সেইবাৰ এভাৰেষ্টৰ যিটো মই এক্সপিডিশ্যন গৈছিলোঁ, এটা ইণ্টাৰনেশ্যনেল এক্সপিডিশ্যন আছিলে, আৰু সেইবাৰ খালি এটা প্ৰব্লেম হ'ল, সেইবাৰ বতৰ ভাল নাছিলে। এভাৰেষ্টৰ অভিযানত সাধাৰণতে মে' মাহৰ 10-11 তাৰিখ মানে উইণ্ড' অপেন পিৰিয়ড বুলি কয়, আৰু উইণ্ড' অপেন পিৰিয়ডত মানে সেই সময়তে বতাহটো কম থাকে এভাৰেষ্টৰ সেই এলেকাত, আৰু তেতিয়াই তাত এভাৰেষ্ট ক্লাইম্বিং হয়, আৰু সেয়া 28-29 মে মানলৈ চলে, তাৰপিছত বন্ধ হৈ যায়, আৰু সেই সময়তে বহুত মাউণ্টেইনিয়াৰ ক্লাইম্ব হয়। অক্সিজেনৰ মাত্ৰা যথেষ্ট কম, যিমানে আমি 14,000-15,000 ফুটৰ পৰা যিমানে বা 10-11,000 ফুটৰ পৰা আমি যিমানে ওপৰলৈ যাওঁ, সিমানে বতাহত অক্সিজেনৰ মাত্ৰা কমি যায়। অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ ফলত বতাহত উশাহ নিশাহ ল'বলৈ কষ্ট হয়। সেইকাৰণে সাধাৰণতে যেতিয়া এভাৰেষ্ট অভিযানত যোৱা হয় তেতিয়াহ'লে 24,000-25,000 ফুটমানৰ পৰা মানুহে আৰ্টিফিচিয়েল অক্সিজেন লয়, কৃত্ৰিম অক্সিজেন লয়, আৰু সেয়া 29,000 তেওঁলোকে যেতিয়া এভাৰেষ্টৰ শীৰ্ষ পায়গৈ, তাতো তেওঁলোকে সেইটো থাকে লগত, কৃত্ৰিম অক্সিজেনৰ পিছফালে এটা চিলিণ্ডাৰ যায়। কিন্তু মানুহে কৰিলে কি যে উইডাউট অক্সিজেন ক্লাইম্ব কৰিলে, মানে ইমান কম অক্সিজেন বতাহত সেই অক্সিজেন লৈ পেলাই তেওঁলোকে ক্লাইম্ব কৰিলে। তাৰপিছত মানুহে কৰিলে কি যে মানুহে ভাবিছিল যে উইণ্টাৰত এভাৰেষ্ট হওক ক্লাইম্ব কৰিব নোৱাৰে, মানুহে উইণ্টাৰত অকলে ক্লাইম্ব কৰিলে, মানুহে নকৰা কাম নাই, মানে যেতিয়া
1: এভাৰেষ্ট
0: কৰি আছে, এভাৰেষ্টত এতিয়ালৈকে প্ৰায় 4,000-5,000 মানুহ আৰোহণ কৰিলে, আৰু বেছি হৈছে 4,000-5,000, আৰু এভাৰেষ্টত বহুত মানুহৰ মৃত্যু হৈছে, প্ৰায় 300 মানুহৰ মৃত্যু হৈছে, কিন্তু তথাপিতো মানুহৰ যিটো উদ্যম, মানুহৰ যিটো হেঁপাহ, নেদেখাক চোৱাৰ, অজনাক জনাৰ যিটো হেঁপাহ, সেই দুৰ্বাৰ হেঁপাহৰ কাৰণে এভাৰেষ্টৰ আকৰ্ষণ কমি যোৱা নাই, মানুহ গৈয়ে আছে প্ৰত্যেক বছৰে, তাৰ আকৰ্ষণ বাঢ়ি আছে। 2012 চনত মই প্ৰথম ট্ৰাই কৰিলোঁ, সেইবাৰ মই বেছ কেম্প, কেম্প 1, কেম্প 2, কেম্প 2ত মই প্ৰায় 7 দিনমান কটালোঁ। তাৰমানে কোৱা হয় কি যে বেছ কেম্পৰ পৰা কেম্প 1 ৱৰ্ল্ডৰ আটাইতকৈ ডেঞ্জাৰাছ স্পট, তাতে বহুত মাউণ্টেইনৰ মৃত্যু হৈছে, বহুত ঘটনা হয় তাত,
1: অৰ্থাৎ জলবায়ু নিশ্চয় পৰিৱৰ্তন হৈ থাকে,
0: বতৰ পৰিৱৰ্তন হৈ থাকে, আৰু এভাৰেষ্টৰ মানে বেছ কেম্পৰ পৰা কেম্প 1 ৰাস্তাটো বনোৱা যায়, বনাই পেলাই আকৌ ৰাস্তাটো নোহোৱা হৈ যায়, মানে বেলেগ ফালে ৰাস্তা বনাব লগা হয়, তাত সঘনে তাত
1: পৰিৱৰ্তন।
0: সেইটো হ'ল, সেইখন হ'ল এটা গ্লেচিয়াৰ, খুম্বু আইচফল বুলি, খুম্বু হিমবাহ। মই সেইবাৰ অকণমান বতৰ দুৰ্যোগৰ কাৰণে মই গৈ কেম্প 2 পালোঁ, কেম্প 2 পৰা কেম্প 3, কেম্প 3 পৰা কেম্প 4, আৰু কেম্প 4 পৰা

শিখৰ দাৰোণ। গতিকে মই 10 তাৰিখৰ পৰা মই অপেক্ষা কৰিলো। তাত শ্বেৰপা যিবিলাকে, শ্বেৰপা ডক্টৰ বুলি কয়, তেওঁলোকে ৰাস্তাটো অপেন মানে ৰাস্তাটো বনায়, ৰাস্তাটো মানে কি এভাৰেষ্টৰ শীৰ্ষলৈকে ৰছী ফিক্স কৰি দিয়ে। এডাল ৰছী তেওঁলোকে নি বান্ধি বান্ধি বান্ধি একদম যিমান আপছ এণ্ড ডাউন আছে চব ক্ৰছ কৰি দিয়ে, একদম টপৰ ওচৰলৈকে টপলৈকে তেওঁলোকে ৰছীডাল ফিক্স কৰি দিয়ে। আৰু সেই ৰছীত মাউণ্টেইনেৰে বেলেগ তেওঁলোকৰ কিছুমান সা সৰঞ্জাম আছে, কেৰাবিনাৰ আছে, তেওঁলোকৰ জুমাৰ বুলি এটা ইনষ্ট্ৰুমেণ্ট আছে, তাৰপিছতে তেওঁলোকৰ হাৰ্নেছ আছে, সেই হাৰ্নেছত ৰছী লাগে, ৰছী হয় মানুহবিলাকে ক্লাইম কৰে ছিষ্টেমটো। সেইটো চেপাটো নামত কয় ডক্টৰ, কিন্তু তেওঁলোকে মানে ৰাস্তা অপেন কৰা আছে। গতিকে মই ভাবিলোঁ যে 10-11 তাৰিখ ৰাস্তা খুলিব গুচি যাম। 10 তাৰিখে মই বেছ কেম্প কেম্পটোত অকুপাই কৰিলোঁ। তাৰপিছত 17 তাৰিখমানলৈকে ৰাস্তাটো অপেন নহ'ল। ইফালে ৰাস্তা অপেন নোহোৱাৰ কাৰণে কি কৰিলে, বাকী মন্ত্ৰীবিলাক নমাই দিলে মোক। আমাৰ ইণ্টাৰনেশ্যনেল এক্সপিডিশ্যনৰ যিজন লিডাৰ আছিল তেওঁ ক'লে আপুনি নামি আহক, যিহেতু ৰাস্তা অপেন হোৱা নাই। আৰু মই সেই সময়তে গৈ কেম্প থ্ৰী পালোঁগৈ, কেম্প থ্ৰী পৰা নামি আহিলোঁ। আপুনি যাবৰ কাৰণে মানে কাঠমাণ্ডুৰ পৰা লুকলা নামৰ এখন এটা ঠাই আছে, লুকলা হ'ল তাতে বিমানবন্দৰ। লুকলা বিমানবন্দৰ ৱৰ্ল্ডৰ এটা মষ্ট ডেঞ্জাৰাছ এয়াৰপৰ্ট বুলি কয়, কাৰণ তাত এটা আৰু লুকলাৰ পৰা 9-10 দিনমান লাগে এভাৰেষ্ট বেছ কেম্পত যাবলৈ ট্ৰেকিং কৰি। ছিষ্টেমটো এনেকুৱা, বেছ কেম্প গ'ল, বেছ কেম্পত এদিন লৈ গ'ল, কেম্প মানে মাৰ্চ কৰিলে, নমাই আনিলে, ছেকেণ্ড ডে লুট ফেৰি কৰে, অলপ অলপ বস্তু লৈ পেলাই তাত কেম্প বনাই নমাই থৈ আহিবলৈ, আকৌ নামি আহে। থাৰ্ড ডে গৈ কেম্পটো অকুপাই কৰে, তাৰপিছত আকৌ ধৰক কেম্পটোলৈ যাব সেনেকৈ প্ৰথমতে। তাত যিমানে ওপৰলৈ যোৱা যায় সিমানে উষ্ণতা তাত কমি আহে, ঠাণ্ডা দিছে, চাপ পৰে। সেইকাৰণে কৰে কি এক্লিমেটাইজ বুলি কয়, সেই এক্লিমেটাইজ হ'ব লাগিব হাৱা সেই পৰিৱেশটোৰ লগত। সেইকাৰণে কি হয় যে চিধাই উঠি নাযায়। আপুনি যদি মন কৰিব যে আমাৰ কোনোবা কিবা চেলাপাছ গ'লে মূৰ বিষায়, মূৰ ঘূৰে, কোনোবাই লেহ লাডাখত গ'লে মূৰ বিষায়, কিন্তু দুদিন তিনি থকাৰ পাছত ঠিক হৈ যায়। গতিকে সেই পৰিৱেশটোলৈ এক্লিমেটাইজ হ'ব লাগে, গতিকে ওপৰত সেই বস্তু আৰু বেছি। গতিকে সেইটো সেইকাৰণে কি কৰে, ছিষ্টেম এনেকুৱা লাহে লাহে যায়, প্ৰথম গ'ল গৈ পেলাই নামি গুচি আহে, আকৌ তাৰপিছত নেক্সট আকৌ লোড ফ্ৰী কৰে, তেনেকুৱা ছিষ্টেম এটা এটা এটা ৰিলে ছিষ্টেমত যায়। গতিকে মই সেইবাৰ তাতে 17 তাৰিখলৈ ৰখিলোঁ, তেতিয়ালৈ ৰাস্তা অপেন হোৱা নাই। তাৰপিছত তেওঁলোকে কৈ দিয়ে মোক যেতিয়া নামি আহিব গ'লে, মই নামি অহা নাই। কেম্পটোত আৰু এটা ইণ্টাৰেষ্টিং কথা, 2 নম্বৰ শিবিৰৰ বৈশিষ্ট্যটো আছিল যে তাত গেছ ষ্টভত খানা দিয়ে, খোৱাটো মানে এটা কুক থাকে, কুকে গেছ ষ্টভত আমাক ভাত ৰান্ধি খুৱাইছিলে। কেম্প ৱানত থাকে মানে কুক খানা, প্ৰি কুক মানে ভাজি পায়, চব্জি পায়, প্ৰি কুক ৰাইচ থাকে, প্ৰি কুক ডাল, আমি আমাৰ ইণ্ডিয়ান মানুহৰ সেইকাৰণে অকণমান পানীত গৰম কৰি দিওঁ, আৰু নহয় ড্ৰাই ফ্ৰুটছ পাছে এইবিলাক খোৱা যায়, আৰু বেলেগ বেলেগ হাই অল্টিটিউডত খোৱা ফুড কিছুমান আছে সেইবিলাক খায়। আৰু কিন্তু কেম্পটোত কুক খানা, সেইকাৰণে কেম্পটো মই বহি ল'লোঁ, বহি ল'লে মই ভাবিলোঁ ৰাস্তা অপেন হ'ব তাৰপৰা ওলাই যাম। কিন্তু যেতিয়া 17 তাৰিখলৈ কেম্প অপেন নহ'ল, লাষ্টত 17 তাৰিখৰ দিনা তেওঁলোকে কৰিলে মই নামি নাহাৰ কাৰণে তেওঁলোকে মানে কুকটোক নমাই দিলে, যে কুকটোক নমাই দিলে তাই থাকি গ'লো, মই আৰু চেৰপা মোৰ প্ৰত্যেক মন্ত্ৰীয়ে নাজানো চেৰপা ল'বলৈ, কুকটো নমাই দিয়াৰ লগে মই নামি আহিব বাধ্য হ'লোঁ। আৰু মোৰ সেইবাৰ অভিযানৰ আৰু এটা বস্তু, মোৰ অকণমান মানুহৰ বহুত ধৰণৰ হয়, কাৰোবাৰ হাই অল্টিটিউড ছিকনেছ কেনেকুৱা হয়, কাৰোবাৰ মূৰৰ বিষ হয়, কাৰোবাৰ ভমিটিং হয়, সেই অক্সিজেন কম পৰিৱেশ হ'ল, মোৰ হৈ গৈছিল কি যে লেক অফ এপিটাইট, মই খাব পৰা নাছিলোঁ। আৰু মোক দিছে কেম্পটো পাওঁ, নামি বেছ কেম্প পালে 18 তাৰিখ মানে মই নামি আহিলোঁ। যেতিয়া মই নামি আহিলোঁ বেছ কেম্প পালে, মোৰ খোজ একদম থৰক বৰক, সেইটো এক্সপিৰিয়েঞ্চ ইণ্টাৰনেশ্যনেল এক্সপিৰিয়েঞ্চ কৈছোঁ কি, তাত তাত বেলেগ বেলেগ ঠাই মানুহ আছিলে, তেতিয়া লিডাৰ মোক বুজালে যে এভাৰেষ্ট ইয়াত সদায় থাকিব, তই মানুহটো থাকিব লাগিব, এভাৰেষ্ট সদায় থাকিব, তই মানুহটো থাকিব লাগিব, কাৰণ সি মোৰ দেখিছে মোৰ অৱস্থা খুব বেয়া। কাঠমাণ্ডুৰ পৰা এভাৰেষ্ট বেছ কেম্পলৈ এখন হেলিকপ্টাৰ গৈছে, সেই তাত খোৱা বস্তু নহ'ব পাৰে। তেতিয়া সেইখন হেলিকপ্টাৰ, সি ক'লে যে হেলিকপ্টাৰ আহিছে, তই যাওঁ যদি গুচি যাব। তাৰ মই যি নহওক, মই আৰু বহুত কথা ভাবি চিন্তি বহুত মনত বেদনা লৈ মই অস্বীকৃত নয়নে মই মানুহটো গুচি আহিলোঁ, তাৰপৰা হেলিকপ্টাৰ উঠি গুচি আহিলোঁ। মই খালি মই এটা ঘটনা কৈছোঁ আৰু, খালি আহি পেলাই যেতিয়া মই কাঠমাণ্ডু পালোহি, কাঠমাণ্ডু পাই প্ৰথম কাম হৈছে সেই তাত যেতিয়া পাহাৰত আছিলোঁ প্ৰায় 1.5 মাহমান আছিলোঁ, 1-2 দিনমান, তাত সেই সময়ত প্ৰেক্টিকেলি গা ধোৱা নাই, তাত পানীৰ ব্যৱহাৰ কম, বৰফ গলাব লাগে। গতিকে কাঠমাণ্ডুৰ হোটেলখন পাই মই প্ৰথম গা ধুবলৈ গ'লোঁ, গা ধুবলৈ যাওঁতে মই প্ৰথম যেতিয়া কাপোৰ খুলিলোঁ, কাপোৰ খুলি আইনাৰ সংগত যেতিয়া নিজক দেখিলোঁ, মই নিজেই ভয় খাই গ'লোঁ, হৎচকি দিলোঁ মোৰ নিজক দেখি, কাৰণ কি হ'ল, মই মোৰ সম্পূৰ্ণ শৰীৰটো এনেকৈ মানে সংকুচিত হৈ গ'ল, শ্ৰিং কৰিলে। অৰ্থাৎ তাৰপাছত যেতিয়া মই পাছত জুখি চালোঁ যে মোৰ ৱেইটটো 69 কিলোৰ পৰা 54 কিলোলৈ, তাৰমানে সেই 1.5 মাহৰ ভিতৰত প্ৰায় 15 কিলো ৱেইট লছ হৈ গ'লোঁ। তাৰপাছত মই তাতে এজন আমাৰ অসমীয়া এজন বন্ধু পালোঁ, গৌতম দলদা বুলি, সি মোক লগালে নেপাল কাঠমাণ্ডু মেডিকেল কলেজত লৈ গ'ল। মই তাত চেলাইন টেলাইন লৈ 2 দিনমান থাকিবলগীয়া হ'ল, 3 দিনমান থাকি মেলি তাৰপিছত লাহে লাহে অলপ সুস্থ হৈ পেলাই আহিলোঁ। মোৰ সেই সময়ত ইমান দুৰ্বল হৈ গ'লোঁ যে মই চকুৰ দৃষ্টিশক্তি কমি গ'ল, তেতিয়া মই চশমা নবলা হৈ গৈছিলোঁ অৱস্থাটো তেনেকুৱা, মানে মই আচলতে ভালকৈ বহুত থাকে, মই মানে ভালকৈ খাব পৰা নাছিলোঁ, এইটো মই উইক হৈ গ'লোঁ, তেনেকৈ ৰক্ষা পৰিলোঁ। মোৰ এইটো দুখ থাকিলে যে মই সেই সময়লৈকে এভাৰেষ্টৰ মূল এভাৰেষ্টত যে প্ৰথম অসমীয়া মানুহ আছিলোঁ, আৰু তাৰ পিছৰ বছৰ আমাৰ অসমৰ তৰুণ শইকীয়া আৰু মনীষ জেকে তেওঁলোকে এভাৰেষ্টত আৰোহণ কৰিলে, তেওঁলোক প্ৰথম অসমীয়া। দ্বিতীয়বাৰ মই আকৌ এবাৰ এভাৰেষ্টত গ'লোঁ 2015 চনত, অসমৰ ক্ৰীড়াৰ যুৱসকলে সঞ্চালকালয়ে এটা স্পনচৰ কৰিছিলে অসমৰ মন্ত্ৰীৰ, তাত মই টীমত ছিলেকশ্যন পাইছিলোঁ, আমি 2015 চনত গ'লোঁ। সেইবাৰ যেতিয়া গ'লোঁ, সেই সময়ত আমি বেছ কেম্পত থকা অৱস্থাত নেপাল আটকৈ হৈছিলে, আৰু আমাৰ কপাল ভাল, আমি বেছ কেম্পত নাথাকি বেছ কেম্পত অলপ

0: 300 মিনিটমান দূৰত আমি এটা এটা আমাৰ ট্ৰেইনিং হৈ আছিল। সেই সময়তে হঠাৎ দুপৰীয়া সম্ভৱ 12:55 আছিল নেকি, সেনেকুৱা ভূমি আৰ্থকৈ আহিলে, ভূমিকম্প আহিলে। আৰু ভূমিকম্পটো অহাৰ লগে লগে কি হ'ল ঘটনা এটা, তাতে মানে সেই বেছ কেম্পৰ চাৰিওফালে কিছুমান হেঙিং গ্লেচিয়াৰ বুলি কয়, উলমা হিমবাহ, তাতে বৰফ জমা হয়, সি এটা এটা হেঙিং হৈ যায়, বস্তুটো অলপ ওলাই যায়। আৰু যেতিয়া মানে এনেকৈ পৰে, জোকাৰণি পৰিলে, জোকাৰণি পৰাৰ লগে লগে গোটেই হিমবাহ তললৈ খহি আহে। তাত ঘূৰুমকৈ ইফালে দেখিছে শব্দ হৈছে, সিফালৰ পৰা এটা হিমবাহ নামি আহিছে এভাৰেষ্ট, সিফালৰ পৰা হিমবাহ এভাৰেষ্ট নামি আহিছে। এভাৰেষ্ট বেছ কেম্পটো এনেকুৱা এলেকা, এইটো প্ৰায় 2-2.5 কিলোমিটাৰ আহল বহল এটা এৰিয়া, সেইটো সমান এৰিয়া নহয়, এটা আন্দুলেটিং মানে আপছ এণ্ড ডাউন আছে, তাত ওখৰ চপৰ পাহাৰ আছে। তাতে সেই সময়তে সেই আমি থাকোঁতে প্ৰায় 42টা এক্সপিডিশ্যন, ইণ্টাৰনেশ্যনেল এক্সপিডিশ্যন তাতে চলি আছে। সেই 42টা এক্সপিডিশ্যনৰ কোনোবাই তলফালে কৰিছে, কেম্প কৰিছে, কোনোবাই মাজত কৰিছে, কোনোবাই ওপৰলৈ কৰিছে, আমি কৰিছোঁ মাজত। আমি তাত থাকোঁতেই ট্ৰেইনিং হৈ থাকোঁতে এইফালে এইফালে আমি দেখিলোঁ, ইফালৰ পৰা সিমান আমিছে, ইফালে বিৰাট শব্দ হৈ আছে। হঠাৎ এটা বিৰাট দূৰত শব্দ শুনিলোঁ, শব্দ শুনিলোঁ, দেখিলোঁ যে আমাৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰত, হয়তো 5-6 কিলোমিটাৰ আনুমানিক কৈছোঁ বাৰু, তাত এটা শিখৰ আছিলে, শিখৰ নাম হ'ল পিমৰি। পানীসকলে এভাৰেষ্টক কয়, সাগৰমাথা কয়, তিব্বেতনসকলে তাক কয় কুমুলাংমা, চাইনিজসকলে কয় চুমুলাংমা, সেই এভাৰেষ্টৰ নাম। মানে এভাৰেষ্টটো নেপাল আৰু তিব্বেতৰ বৰ্ডাৰ, তিব্বেতৰ দিশতো ক্লাইম কৰিব পাৰি, নেপালৰ দিশতো ক্লাইম কৰিব পাৰি। গতিকে এই যিটো পিমৰি, পিমৰিটোক মানে নেপালীসকলে ভাবে যে এইটো হ'ল হেৰি সাগৰমাথাৰ জীয়েক, জীয়েক এনেকৈ মানে তেওঁলোকৰ বিশ্বাস আৰু যে সাগৰমাথাৰ জীয়েক হ'ল, পুৰণি সাগৰমাথাৰ জীয়েক পিমৰি। পিমৰিত এটা দেখিলোঁ যে এটা এভাৰেষ্ট আনিছে, আৰু সেই এভাৰেষ্টটোৱে আহি প্ৰায় 5 কিলোমিটাৰ দূৰৰ পৰা আহিছে। আহি পেলাই আমাৰ যিমান যে কেম্প আছিলে, কেম্পৰ ওপৰেদি আমি প্ৰায় 300 মিটাৰ অলপ ওপৰত আছিলোঁ, আমাৰ মূৰৰ ওপৰত পাৰ হৈ গ'ল, আমাক আমি বৰফৰ মাজত সোমাই গ'লোঁ। কিন্তু আমাৰ কপাল ভাল আছিলে যে আমি সেই এভাৰেষ্টৰ গতিটো আমাৰ মূৰৰ ওপৰত পাৰ হৈ তাত ৰৈ গ'লোঁ, ভাগ্য ভাল। আমি লগতে বৰফৰ হাত ভৰি হাত চাত মাৰি কোনোমতে ওলালোঁ তাৰ পৰা বৰফৰ বুট খোৱাৰ পৰা। সেইবাৰ প্ৰথমেই বাচিলোঁ, আমি তলত থকালে আমাৰ মৃত্যু দিছিলোঁ, সেইদিনা তাতে 19 পৰ্বতৰহে মৃত্যু হৈছিল। মোৰ নিজৰ টেণ্টটোৱে প্ৰায় 100-150 ফিট দূৰত পেলাই দিলে, চবৰে কেম্প, চবৰে এটা ইণ্ডিভিজুৱেল কেম্প থাকে, মোৰ কেম্পটো ইমান দূৰত পেলাইছে। আমাৰ যিটো য'ত কেম্প কৰিছিলোঁ তাত মই আমেৰিকান ডক্টৰ ডেভ বুটা দেখিলোঁ, তেওঁক বেলেগ ঠাইৰ পৰা তেওঁক মানে সেই এম্বুলেঞ্চে দললৈ নমাই আনিছে, তেনেকুৱাকৈ আহিলে। গতিকে সেইটো হ'ল ঘটনা দেখিলোঁ। সেইবাৰ সেইবাৰ প্ৰথমেই ৰক্ষা পৰিলোঁ, আৰু আমাৰ সেই এভাৰেষ্টৰ শীৰ্ষ আৰোহণৰ স্বপ্ন সেই পানীত পৰিলে। তাৰপাছত এভাৰেষ্টৰ সপোন আছিলে, কিন্তু এভাৰেষ্টৰ সপোন বাস্তৱায়িত কৰাৰ কেইবাটাও কথা, এটা হ'ল ফেক্টৰ বয়স, বয়সটো এটা কথা থাকে। এভাৰেষ্টত সাধাৰণতে 30-35 বছৰ ঠিক আছে, হ্যাঁ এতিয়া মোৰ বেছি বয়স, বহুত বেছি বয়স হৈ গ'ল তাতকে। গতিকে সেই বয়সত এভাৰেষ্টত যাবলৈ হ'লে ফিটনেছ লেভেল বহুত বঢ়াব লাগিব। তাৰ 2 নম্বৰ কথা, এভাৰেষ্টত পইচা বহুত লাগে আজিকালি। আজিকালি এজনে এভাৰেষ্ট কৰিবলৈ হ'লে মিনিমাম 50,00,000 টকামান প্ৰয়োজন হৈ যায়। গতিকে সেইকাৰণেও এটা সমস্যা হৈ গ'ল যে পইচাৰ কথা আহিলে। গতিকে এভাৰেষ্টৰ যিটো সপোন আছিল, সপোনটো স্থিমিত হৈ গ'ল এভাৰেষ্টত। তাৰপাছত মই ভাবিলোঁ যে এভাৰেষ্টটো নহ'লে কি কৰা যায়, এইটো এভাৰেষ্টটো কৰিব নোৱাৰিলোঁ, থাকি গ'ল। তাৰপাছত মই ভাবিলোঁ যে এটা কাম কৰোঁ, নহ'লে এভাৰেষ্ট নহ'লে কিন্তু আফ্ৰিকা মহাদেশতো ট্ৰাই কৰিব পাৰি। এনেকৈ বহুত দিনৰ প্লেন কৰি আছিলোঁ, পইচা অলপ উঠালোঁ কেইবাবছৰ ধৰি। আজিৰ প্ৰজন্মৰ মাউণ্টেইনৰ মাজত এটা নতুন ট্ৰেণ্ড হৈছে যে 7খন মহাদেশ 7টা সৰ্বোচ্চ শিখৰ আৰোহণ কৰা। কিলিমাঞ্জাৰো নামটো এটা মিষ্টিক নেম এটা এট্ৰেক্ট কৰে। এইবাৰ হঠাৎ এজন মোৰ বন্ধু হেদায়ত আলী, তেওঁ থাকে আমেৰিকাত থাকে, তেওঁ এজন গাইডৰ সন্ধান দিলে। আৰু হেদায়ত আলী হ'ল একমাত্ৰ অসমীয়া যিনি যি 7খন মহাদেশৰ 7টা সৰ্বোচ্চ শিখৰ আৰোহণ কৰিছে। এতিয়া মই তেওঁৰ লগত যোগাযোগ কৰিলোঁ, আৰু সেই টীমৰ লগত মই এটা অকলে আছিল, ইণ্ডিভিজুৱেল এক্সপিডিশ্যন এইটো মোৰ মোৰ লগত এজন গাইড আছিলে, লগত এজন কুক আৰু লগত 4 জন পৰ্টাৰ। গতিকে মই এইবাৰ এক প্ৰকাৰ ইণ্ডিভিজুৱেলি চলো গৈ কিলিমাঞ্জাৰো গ'লোঁ। অলপ মানে বেছি অভাৰ কনফিডেণ্ট আছিলোঁ, মই যিহেতু হিমালয় ঘূৰি ফুৰোঁ, গতিকে মই ভাবিছিলোঁ যে হিমালয়ৰ তুলনাত বিশেষ একো নহ'ব। কিন্তু পাছত গৈ দেখিলোঁ নাই, এইটো ডিফিকাল্ট আছে পাহাৰ, আৰু কষ্ট
1: হ'ল।
0: তাতো মই পৰিৱেশটো বৰ প্ৰতিকূল আছিল, প্ৰতিকূল এই চেঞ্চত যে টেম্পাৰেচাৰ বহুত কম আছিলে, মানে -20 ডিগ্ৰী চেণ্টিগ্ৰেড টেম্পাৰেচাৰ শীৰ্ষত আছিলে। 6 দিনৰ যাত্ৰা কৰি 15 আগষ্টৰ প্ৰতিনিশাৰ তাৰ সেই কিলিমাঞ্জাৰ শিখৰৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হ'লোঁ।
1: এইটো কথা আপোনাৰ পৰা আচলতে জানিব বিচাৰিম। আপুনি এইবাৰ ভাৰতৰ যি 80 সংখ্যক স্বাধীনতা দিৱস 15 আগষ্টৰ দিনা তাত গৈ উপস্থিত হ'ল, ভাৰতৰ পতাকা আপুনি উচ্চ শিখৰত তাত উত্তোলন কৰিলে, আপোনাৰ অনুভৱ কেনেকুৱা আছিল, বা আপুনি ভাবিছিলেই নে যে মই 15 আগষ্টৰ দিনাই তাত গৈ উপস্থিত হ'ম?
0: মানে প্লেনটো যাওঁতে সেনেকৈ লৈ গৈছিলোঁ যে 15 আগষ্টৰ দিনা তাৰ শিখৰ যদি শিখৰত উঠিব পাৰোঁ। কিন্তু অকণমান পৰিকল্পনাত গণ্ডলিটো হ'ল যে আমাৰ যিজন গাইড আছিলে সি কৰে যে আমি ৰাতি যাম, আৰু মইতো গাইডৰ প্ৰথমে চলিব লাগিব। ৰাতি আমি 11:00 বজাত ওলাই গ'লোঁ, আৰু চাৰিটা চাৰে চাৰিটা একদম, আৰু সেইদিনাখন মানে প্ৰচণ্ড আন্ধাৰ, আন্ধাৰ মানে এনেকুৱা সূৰ্য শৰ্মাইনো নেদেখা আন্ধাৰ যদিও সম্ভৱ অমাৱস্যা আছিল নেকি, একেবাৰে আন্ধাৰ। আন্ধাৰত আমি এটা প্ৰতিকূল পৰিৱেশ, মানে যেতিয়া আমি গৈছোঁ 11:00 বজাত ৰাতি ওলাই গৈছোঁ, মানে আমি তাতে এটা এটা বৰফু বুলি কেম্প আছে, বৰফু কেম্প, সেইটো হ'ল চামিট কেম্প। বৰফু কেম্পটো আমি পাইলোঁ দুপৰীয়া সময়ত 1:00 বজাত পাই গ'লোঁ, দুপৰীয়া মানে 14 বছৰ দুপৰীয়া, আৰু সেইদিনাখনে ৰাতি 11:00 বজাত মেইন পিকলৈ ওলাই গ'লোঁ।

0: ওলাই গৈ যেতিয়া ৰাতিপুৱা আমি এনেকৈ গৈ বহুত কষ্ট হৈছে, ঠাণ্ডা প্ৰচণ্ড ঠাণ্ডা আৰু তাত সেইখিনি বহুত খোজকাঢ়িবলগা হৈছে আৰু উচ্চতা আৰোহণ হৈছে, গতিকে কষ্টবোৰ হৈছে। প্ৰায় 20,000 ফুটৰ উচ্চতা আছিল তাৰ। প্ৰায় 4টা বজাত যেতিয়া আৰোহণ কৰিলোঁ তেতিয়া একো দেখা পোৱা নাই বাহিৰত, মানে পুৰা আন্ধাৰ কিমিধান। পাছত মই ভাবিলোঁ যে মোৰ দৃষ্টিটো ভুল হ'ল, দিনত যাব লাগিছিল। মই আমাৰ যিজন গাইডৰ পিছদিনা মই বহুত ক'লোঁ, তেতিয়া ৰাতি মানে বহুত মানুহ বেছিভাগ মানে ৰাতি ক্লাইম কৰে, ৰাতি যে গ'লোঁ সেই আন্ধাৰত একোৱেই নেদেখিলোঁ। সেই সময়টোত মানে ক্লাইম্বিংটো খুব বেছি এনজয় নকৰিলোঁ আৰু সেই সময়ত তাত এটা প্ৰব্লেম হৈ আছিল মোৰ তাৰ দুদিনমান আগৰ পৰা অলপমান এটা মোৰ কফ হৈছিলে, ব্ৰংকিয়েল কফ এটা, আৰু কফটো মানে খুব বেছি মাজে মাজে হৈ যায়, কেতিয়াবা হিমালয়টো হৈছিলে। গতিকে সেই কফটোৱে মোক দিগদাৰ কৰিলে আৰু বিশেষকৈ লাষ্টৰ দুদিন মই ভালকৈ শুব পৰা নাছিলোঁ। গতিকে মই এটা মানে একদম সুস্থ এটা পৰিৱেশত যোৱা নাই সেই সময়, গতিকে মই আৰু তেতিয়া গতিকে যেতিয়া গৈছোঁ গৈ পেলাই প্ৰথম চিন্তা হৈছে কেনেকৈ নামিম, এতিয়া উঠিলে নহ'ব, সেইমতে নামিব লাগিব। আৰু সদায় পাহাৰত হয় কি ক্লাইম্বিংটো সহজ, মানে ক্লাইম্ব ডাউনত উৎসাহ এটা থাকে, ক্লাইম্ব ডাউনটো ইজ ভেৰি ডিফিকাল্ট। আৰু ক্লাইম্ব ডাউনৰ সময়ত বহুত মাউণ্টেইনৰ এভাৰেষ্টেই হওক বহুত ঠাইত মানুহৰ মৃত্যু হৈছে ক্লাইম্ব ডাউনৰ সময়ত, গতিকে সেই ভয়টো আছে। গতিকে সেই বস্তুটো মই খুব বেছি এনজয় কৰিব নোৱাৰিলোঁ। আৰু নিসন্দেহ যে কিলিমাঞ্জাৰো শীৰ্ষ পাইছে, মনটো বিৰাট ভাল লাগিছে, ফূৰ্তি হৈছে, বেলেগ ধৰণৰ ফূৰ্তি হৈছে। যি নহওক কিলিমাঞ্জাৰোৰ এটা বেলেগ ধৰণৰ চাৰ্ম আছে আৰু কিলিমাঞ্জাৰোৰ টানজানিয়াল আছে। আৰু হ'ল কিলিমাঞ্জাৰোৰ বৈশিষ্ট্য হ'ল এইটো আগ্নেয় লাভাৰ সৃষ্টি এটা মাউণ্টেইন। এতিয়া এভাৰেষ্ট বুলি ক'লে কি হয়, হিমালয়ৰ ৰাখি ৰাখি পাহাৰ উঠি গৈ গৈ এভাৰেষ্ট হৈছে। কিন্তু কিলিমাঞ্জাৰোৰ ৱৰ্ল্ডৰ হায়েষ্ট ছিংগল ষ্টেণ্ডিং মাউণ্টেইন, মানে সি এটা মাউণ্টেইন তলৰ পৰা আহিছে ওপৰত আৰু সেই লাভা গলি পেলাই ওলাইছে আৰু এতিয়াও কিলিমাঞ্জাৰো যে ডৰ্মেন মানে আগ্নেয়, গতিকে সেইটো এটা বেলেগ বৈশিষ্ট্য। আমাৰ হিমালয়ত আমি যিটো এপ্ৰ'চ লওঁ, হিমালয়ত আমি ভাবোঁ যে আমাৰ মনত আমি সদায় ভাবোঁ হিমালয়ত দেৱ দেৱতাৰ স্থান বুলি আমি কওঁ। গতিকে আমিও যেতিয়া যাওঁ খুব ধাৰ্মিক মনেৰে, খুব পবিত্ৰ মনেৰে যাওঁ, বেয়া কথা চিন্তা নকৰোঁ, বেয়া কথা নাভাবোঁ আৰু আমি ভাবোঁ যে হিমালয়ৰ শিখৰসমূহত ভগৱান আছে, আমাৰ বিশ্বাস এটা আছে। গতিকে এতিয়াও হিমালয়ৰ বহু শিখৰ আছে যিবিলাকৰ শিখৰ শীৰ্ষত মানুহে পদাৰ্পণ কৰা নাই, এইকাৰণে যেনে কাঞ্চনজংঘা, কাঞ্চনজংঘা পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শিখৰ। কিন্তু কাঞ্চনজংঘাৰ সাধাৰণতে 40-50 ফিট তলৰ পৰাই মানুহ নামি আহে, তাতকৈ ওপৰ নাযায়, সেইখিনি ওপৰত এইখানে নাযায়, সেইটো মানুহে ভাবে যে এইটো ভগৱানৰ আবাস, গতিকে মানুহে তাত কাইম নকৰে। কিন্তু কিলিমাঞ্জাৰোৰ এপ্ৰ'চটো অলপ বেলেগ। কিলিমাঞ্জাৰোত দেখা গ'ল যে তাত মানে যিহেতু তাত ৱেষ্টাৰ্ণ মাউণ্টেইনৰ বোৰ্ড আহিছে বা বিভিন্ন দেশৰ বিশ্বৰ মানুহ তাত আহে, তাত দেখিলোঁ তাত সকলো সা সুবিধা তাত থাকে। এইবাৰ মই যেনেকৈ গ'লোঁ, এইবাৰ চাহাবি ধৰণত গ'লোঁ, কাৰণ মই বস্তু বেছি কৰি হোৱা নাই, বস্তুবিলাক লৈ গৈছে, তেওঁলোকে চকী টেবুল লৈ পেলাই একদম বহি আৰামত বহি টেবুল বহি খাইছোঁ। হিমালয়ত মই ইমান দিন গৈ কিমানবাৰ অসংখ্যবাৰ হিমালয় গ'লোঁ, কেতিয়াও মই এনেকৈ টেবুলত বহি খানা খোৱা নাছিলোঁ, এইবাৰ প্ৰথম টেবুলত চকী পাৰি দিছে, চকী বহি পেলাই অলপ হিমালয়ৰ এপ্ৰ'চটোতকৈ কিলিমাঞ্জাৰোৰ এপ্ৰ'চটো অলপ বেলেগ, কিন্তু খুব ধুনীয়া এইটো অভিজ্ঞতা, বেলেগ ধৰণৰ অভিজ্ঞতা। আৰু টানজানিয়া মই ভাবিছিলোঁ যে এখন খ্ৰীষ্টাংগ লোকৰ দেশ কেনেকুৱা হয়, কিন্তু মানুহবিলাক খুব ভাল আৰু খুব মানে খুব ৱাৰ্মথ আছে মানুহখিনিৰ কথাবিলাকত। আৰু ৰাস্তাত কোনোবাজন লগ পালেই টানজানিয়া মানুহে জাম্বু, প্ৰথম কৈ জাম্বু মানে হেল্ল, আৰু ধৰক ৰাস্তাত কোনোবা এজন খাই আছে আপুনি দেখা পালে আপোনাৰ চকুৰে চকুৰে পালে আপোনাক খোৱা এফাৰ কৰিব, মই খোৱাটো তেওঁলোকে কি খাই দিব, তাৰপৰা আপুনি যে অলপ খাই ভাল পাব, এনেকুৱা ধৰণৰ চিষ্টেম। গতিকে সেইটো এটা বেলেগ ধৰণৰ পৰিৱেশ, ফূৰ্তিবাজ অনবৰত নাচ গান সেইবিলাক হৈ আছে তাত, সেয়া তাত গৈ পেলাই অলপ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ।
1: তাৰ অভিজ্ঞতা বেলেগ, আপুনি এভাৰেষ্টৰ অভিজ্ঞতাৰ কথা কৈছে, আপুনি তাৰ অভিজ্ঞতাৰ কথা, সকলো আচলতে বেলেগ, সকলো পৰিৱেশ বেলেগ। কিন্তু এটা কথা, আপোনাৰ এই যে মনৰ মনোবল, আপুনি কৈছে বয়সৰ লগে লগে বয়সৰ কথা আহে, এভাৰেষ্ট জয় কৰিবলগীয়া থাকিলেও বয়সৰ কথা থাকে, ফিজিকেল ফিটনেছৰ কথা থাকে। এতিয়া আপোনাক যদি মই প্ৰশ্ন কৰোঁ, আপুনি নিজকে কেনেধৰণে এই বয়সত ফিট কৰি ৰাখিছে আৰু এই যে মনোবল আপোনাৰ কেনেধৰণৰ?
0: এইটো আচলতে সকলোবিলাক মনৰ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। আৰু মাউণ্টেইনিয়াৰিং বস্তুটো হ'ল তাত ফিজিকেল ফিটনেছটো লাগিবই, লগত মেণ্টেল ফিটনেছ লাগিব। যদি কোনোবাই এটা ৰাস্তাত যাওঁতে ভাবে মোৰ দ্বাৰা নহ'ব, সি নহ'ব আৰু, নোৱাৰে যাব, কিন্তু মই ভাবিবলৈ মই পাৰিবই লাগিব, আই হেভ টু ডু ইট, মই কৰিবই লাগিব। আৰু যিহেতু মোৰ লক্ষ্য, সেইটো লক্ষ্যলৈ মই যাব লাগিব, তাৰ কাৰণে মই হাজাৰ প্ৰতিবন্ধকতা, হাজাৰ প্ৰতিকূলতা আঁতৰাই মই আগুৱাই যাম, সেই ভাৱটো মনত ল'ব লাগিব। গতিকে মেণ্টেল ফিটনেছটো মই আগৰ পৰাই, আজি ইমান দিন হিমালয় ঘূৰিছোঁ, মেণ্টেল ফিটনেছ আছে তাৰপৰা। আৰু ফিজিকেল ফিটনেছৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰোঁ, বেছিকেলি চাইকেল চলাওঁ খুব, এতিয়া আগতেতো ফুটবল ৰেগুলাৰ খেলিছিলোঁ, ফুটবল খেলিছিলোঁ, টেনিছ খেলিছিলোঁ, চুইমিং কৰোঁ, দৌৰোঁ, এইবিলাক কৰিছিলোঁ আগতে। কিন্তু আজিকালি এটা নতুন বস্তু ওলাইছে, পিকল বল বুলি এটা নতুন গেম, সেই খেলটো খেলোঁ, চাইক্লিং কৰোঁ, য়োগা কৰোঁ, য়োগা প্ৰাণায়াম, সেইবিলাকে হয়তো সহায় কৰিছে,
1: সহায় কৰিছে। আচলতে ফিজিকেল ফিটনেছো লাগিব, মনোবলো লাগিব, এই সকলোবোৰে আচলতে পৰ্বতাৰোহী এজনৰ কাৰণে অতিকৈ প্ৰয়োজনীয়, তেতিয়াহে নিজৰ সপোন সকলোৱে পূৰ্ণ কৰিব পাৰিব, নহয় জানো?
0: এইটোৱে মোৰ সকলোৰে প্ৰতি আহ্বান, বিশেষকৈ যুৱ প্ৰজন্মৰ প্ৰতি। আমি আচলতে সকলোৱে নিজক অলপ সময় দিব লাগে, অলপ সময়, অন্ততঃ আধা ঘণ্টা, 40 মিনিট, বাকী আমি যিমান যি কৰোঁ নিজক অলপ সময় দিব লাগে। মাউণ্টেইনিয়াৰিং বা পৰ্বতাৰোহণটো বা এডভেঞ্চাৰ স্পৰ্ট,

0: এইবিলাক এনেকুৱা বস্তু যি মানে এই যে আজিকালি দিনত বিৰাট সমস্যা ড্ৰাগছ সুৰা এইবিলাক সেইবিলাক সেনেকুৱা নিচাৰ পৰা আঁতৰাই ৰাখিব পাৰে। সেইটো বেলেগ ধৰণৰ তৃপ্তি, সেইটো বেলেগ নিচা। সেই নিচাৰ টানত যোন পৰে সি এইবিলাক কাম কৰিব নোৱাৰে। আজি আমি দেখিছো যে নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান কৰিছে, আমি কিন্তু এইবিলাক আমি কেতিয়াবাই পাহৰি দেখিছো। পাহৰ কি আছিলে, আমাৰ যেতিয়া ইয়াত ট্ৰেইনিং হয়, ট্ৰেইনিঙত কি হয় যে আমি আগতে আমাক চকলেট খাব দিয়ে, চকলেটৰ ৰেপাৰ জমা নিদিলে আমাক লাঞ্চটো খাব নিদিয়ে। কেতিয়াবা সচেতন যে চকলেট খালে এতিয়াও আমাৰ
1: ৰাস্তাত
0: আৱৰ্জনা পেলাই দিব নালাগে, সেইবিলাক আমি কেতিয়াবা এই সৰুৰ পৰা শিকিলো। আৰু শুনিলে আচৰিত হবা যে এভাৰেষ্টত যেতিয়া এক্সপিডিশ্যন হয় বেছ কেম্পত, সেই সময়ত প্ৰায় 2,000-2,500 মানুহ থাকে বেছ কেম্প এলেকাত, 2,000-3,000 মানুহ থাকে। আৰু সেই মানুহখিনি হয়তো ডেৰ মাহ দুমাহ তিনিমাহলৈকে থাকে তাত থাকে, গতিকে কিমান আৱৰ্জনা তাত গোট খাব। সেইটো এটা ইণ্টাৰেষ্টিং যে তাত যেতিয়া এক্সিবিশ্যন শেষ হৈ যায় তেতিয়া তাত দেখিবা যে তাত ক'তো আলুৰ বাকলি এটাও নাই, মানে গোটেই উঠাই লৈ আহিব লাগিব। আনকি 2,000 মানুহে ৰেগুলাৰ তাত প্ৰতি কৰে, যিটো মানে আমাৰ মলত্যাগ, সেই মলত্যাগটো এটা ইণ্টাৰেষ্টিং। তাত এনেকুৱা ছিষ্টেম আছে, তাত মেক্সিপ এটা টয়লেট দিয়ে, সেই টয়লেটত ড্ৰাম থাকে, তলত সেই ড্ৰামটো ফিল আপ হ'ল, ড্ৰামটো বন্ধ কৰি লক কৰি তললৈ আহে। তলত ডাম্পিং গ্ৰাউণ্ড আছে, মানে 4-5 দিন তললৈ লৈ আহি তাত ডাম্পিং গ্ৰাউণ্ডে ডাম্প কৰিব লাগিব। তাত এৰি থৈ মানে কাৰণ তাত এৰি থৈ গৈ এইখন মানে বৰফ, বৰফততো থাকিলে বহুত দিন থাকি যাবহি, গতিকে আৰু নেক্সট নেক্সট যেতিয়া যাবতে কি অৱস্থা হ'ব। খালি শেহতীয়া এটা সমীক্ষা আহিছে, এইটো বৰ ভয়ানক সমীক্ষা, যে এভাৰেষ্টত এই যে মানুহখিনি থাকে, সেইখিনি থাকি তেওঁলোকে মূত্ৰ ত্যাগ যিটো কৰে, মূত্ৰ ত্যাগৰ ফলত কি হৈছে, এভাৰেষ্টত বৰফ পৰিছে বুলি কৈছে। হিমবাহটো কি, হিমবাহটো হ'ল বৰফৰ নৈ, সেই বৰফৰ নৈখন মুভমেণ্ট আছে। মুভমেণ্টটো কি হয়, সি বছৰত সি হয়তো 5 মিটাৰ বা 10 মিটাৰ ক'ৰবাতে কিবা ইঞ্চি সি মই আহি যায় মুভমেণ্ট হয়, গতিকে প্ৰতিটো লৈ আহিলে সেই পেচাবটো কি কৰিব, পেচাবটোতো আনিব নাই, পেচাব তাতে মানুহে কৰে। গতিকে সেই বৰফত সেইটো ডাঙৰ সমস্যা আছিল, সেইটো হিমবাহৰে সেই এটা ইণ্টাৰেষ্টিং ঘটনা হৈ আছে এতিয়া। কিন্তু আমি দেখিছোঁ যে এইবিলাক কিবদা মাউণ্টেইন ক্লিন আমি সেইটো আমাৰ জীৱনটো আমি প্ৰয়োগ কৰিছোঁ। আৰু মই নিজেও মই ভাবোঁ যে পাহাৰে চৰিত্ৰ গঠনত সহায় কৰে। পাহাৰে কি কৰে, লিডাৰশ্বিপ কোৱালিটি মানুহ কৰাই দিয়ে। পাহাৰে কি শিকায় আমাক, টিম স্পিৰিট। কাৰণ কি হয় যে এতিয়া হিমালয় আমি যেতিয়া যাওঁ তেতিয়া এণ্টায়াৰ টিমটোৱে কাম কৰে, 10-12 জন মানুহ বা 15 জন মানুহ, তাৰ পিছত 2-3 জনে পিকটো ক্লাইম কৰে, বাকীবিলাক ক্লাইম কৰে। কিন্তু তেওঁলোকে সহায় কৰাৰ কাৰণে এই 2 দিনত টিমৱৰ্কত ক্লাইম কৰে, টিম স্পিৰিট, কোঅপাৰেশ্যন, হা, এইবিলাক কথা জীৱনতো এইবিলাক কথা দৰকাৰ আছে আমাৰ। গতিকে এই বস্তুবিলাক ব্ৰাদাৰহুড, এইবিলাক বস্তু পাহাৰেই। গতিকে মই ভাবোঁ যে আমাৰ যুৱ প্ৰজন্মক যদি ভালকৈ উপযুক্তভাৱে প্ৰশিক্ষণ দিব পৰা যায়, উপযুক্তভাৱে এইবিলাক কথা অনুধাৱন কৰিবলৈ দিব পৰা যায়, নিঃসন্দেহে তেওঁলোকৰ চৰিত্ৰ গঠনত সহায় হ'ব, তেওঁলোকে নিজকে আগুৱাই নিয়াত সহায় হ'ব। মই ভাবোঁ আৰু এই বেয়া অভ্যাস যিবিলাক আজিকালি হৈছে, ড্ৰাগছ বা মদ, সেইবিলাকৰ পৰা আঁতৰাই ৰাখিব পৰা হয়তো সুবিধা হ'ব।
1: আচলতে খুব গুৰুত্বপূৰ্ণ কথা এটা ছাৰে কৈছে, এইবোৰত যদি নিজৰ মনটো তেওঁলোকে এংগেজ কৰি ৰাখে, তেওঁলোকে নিজে মনেৰে যিখিনি কাম ভাল পায় সেয়া যদি কৰাত তেওঁলোকে অকণমান হ'লেও গুৰুত্ব দিয়ে, তেনেহ'লে নিশ্চয় এই যিবোৰ বেয়া অভ্যাস বৰ্তমান সময়ত যুঁজিবলগীয়া হৈছে, বিশেষকৈ নৱপ্ৰজন্ম, সেই সমস্যাৰ পৰা কিন্তু তেওঁলোকে আঁতৰি থাকিব পাৰিব।
0: খালি আৰু এটা ফিল কৰোঁ যে আমাৰ সকলোৱে কওঁ, মই আকৌ কৈছো যে খাই বৈ শুই থকা জীৱন নহয়, সেই ভাৱ থাকিলে যে মই চাব লাগিব পৃথিৱীখন, এই পৃথিৱী কম সময়লৈ আহিছোঁ। আজি মই এই কম এই সময়ৰ ভিতৰত মই বহুতেই মানে মোটামুটি কৰিলোঁ, হিমালয়ত অসংখ্যবাৰ গ'লোঁ, তাৰ লগতে মই NCCৰ পৰা ট্ৰেইনৰ পৰা পেৰাচুটলৈ জঁপিয়া সেই কোৰ্চটো মই কৰিলোঁ। তাৰপাছত মই বাইক লৈ বহুত থাকিলোঁ, মটৰচাইকেল লৈ ইয়াৰ পৰা গ'লোঁ কন্যাকুমাৰী গুৱাহাটীৰ পৰা, লেহ লাডাখ গ'লোঁ, কাঠমাণ্ডু পোখৰা গৈছোঁ, ভূটান থিম্বুৱা এইবিলাক, সেইবিলাক মটৰচাইকেল লৈ গ'লোঁ, চাইকেল অভিযান বহুত কৰিলোঁ, চাইকেল অভিযানো বহুত কৰিলোঁ। তাৰপিছত গাড়ী লৈ পেলাই গ'লোঁ, এছিয়ান গাড়ী লৈ পাৰ্টিচিপেট কৰিলোঁ, ইয়াৰ পৰা ম্যানমাৰ, বেংকক হৈ পেলাই হেৰিলৈ গ'লোঁ, লাওছ গ'লোঁ, ভিয়েটনাম, এবাৰ বেংকক বা গুৱাহাটীলৈ আহিলোঁ এছিয়ান গাড়ী লৈ, তেনেকৈ এডভেঞ্চাৰবিলাক কৰি থাকোঁ। সকলোকে মই সেইটো আহ্বান জনাওঁ যে অকণমান যদি এডভেঞ্চাৰ স্পৰ্টত চবেই জড়িত হয়, মানুহে আহিব গম পাব যে জীৱনৰ অন্য অৰ্থ আছে বহুত।
1: হয়, এটা খুব সুন্দৰ কথা, খুব সুন্দৰ কথা আচলতে ছাৰে ক'ব। তাৰ ইমান এটা আপোনাৰ অভিজ্ঞতা, এভাৰেষ্টৰ কথা আপুনি ক'লে, আপুনি আফ্ৰিকাৰ মহাদেশৰ যি এক সিংহ আপুনি জয় কৰিলে সেই কথা ক'লে, এতিয়া আপোনাৰ পৰা যদি মই সুধো আৰু সপোন আছে আৰু কি পৰিকল্পনা আছে, যে আপুনি 7টা কথা কৈছিলে যে মাউণ্টেইন
0: হয় আছে,
1: 7টা মাউণ্টেইন আছে, তেনে এতিয়াও পৰিকল্পনা আছে আপোনাৰ?
0: সপোন আছে কিন্তু বাস্তৱায়িত নহব মই জানো, কাৰণ এতিয়া যদি মই আন্টাৰ্টিকা যাওঁ, আন্টাৰ্টিকা যাব, আন্টাৰ্টিকাৰ সৰ্বোচ্চ শিখৰ ক্লাইম কৰিবলৈ মোক লাগিব 50,000 টকাৰ অধিক। ঠিক তেনেকৈ যদি মই মাউণ্ট একানাকাগুৱা দক্ষিণ আমেৰিকা হায়েষ্ট পিক সেইটো ক্লাইম কৰিবলৈ, সেইটোৰো 40,00,000 টকাৰ প্ৰয়োজন আছে। কিন্তু এইটোত বেছি পইচা নাই, এইটোত মই কিলিমাঞ্জাৰো 1,50,000 টকাৰ ভিতৰত হৈছে, সেইটো বেছি বাজেটৰ হেৰি নহয় এক্সপিডিশ্যন, সেইকাৰণে এইটো কৰিব পাৰিলোঁ। আৰু ইউৰোপৰটো ইমিডিয়েট কৰিব পাৰিলোঁ।

0: মাউণ্ট এলব্ৰাছ, মাউণ্ট এলব্ৰাছ সেইটোতো বেছি 1.5 লাখ টকাৰ ভিতৰত হ'ব লাগে। সেইটো কাৰণে আৰু বহুত আগৰ পৰা এটা বস্তু শিকিলোঁ, আমি ফুটবল খেলোঁ আৰু ফুটবল খেলোঁ, মোৰ বেংগলী ভাল বন্ধু এটা আছিল, সি সঞ্জীৱ বুলি, সিহঁতি গালে যে আমি এটা কাম কৰোঁ, আমি প্ৰত্যেক মাহত 4,000-5,000 টকা আমি আছুতীয়াকৈ থৈ যাওঁ দৰমহাৰ পৰা, সেইটো আমি ছেভ কৰোঁ, সেইটো আমি ক'তো খৰচ কৰোঁ, এইটো আমি ঘূৰা মেলাৰ কাৰণে। আৰু তেনেকৈ তেনেকৈ সেই পইচা গোটেই আমি ৱৰ্ল্ড কাপ চাব গ'লোঁ, ব্ৰাজিল ৱৰ্ল্ড কাপ গ'লোঁ, তাৰপিছত ৰাছিয়া ৱৰ্ল্ড কাপ গ'লোঁ, কাটাৰ ৱৰ্ল্ড কাপ গ'লোঁ, এইবাৰ খালি আমেৰিকা যাব নোৱাৰিলে, আমেৰিকাত বেছি পইচা লাগে নহ'ল। আমি সেই পইচা যে জমা কৰোঁ, সেই পইচাটো আমি লৈছোঁ মানে 4,000-5,000 টকা প্ৰত্যেক মাহত আমি সেই পইচা আছুতীয়াকৈ থৈ দিওঁ, সেই পইচাটো আমাৰ যাত্ৰাৰ কাৰণে, জাৰ্ণি কাৰণে।
1: আচলতে সপোন পূৰ্ণ কৰিব লাগিলে এনেধৰণৰ ছেভিংছ আচলতে দৰকাৰ, সেয়াও ছাৰে আচলতে কৈছে, খুব আচলতে ইম্পৰ্টেণ্ট কথা
0: মানে হাতত আমাৰ, আমিতো সাধাৰণ মধ্যবিত্ত হয় গতিকে পইচা পটককৈ লাগ বুলি ক'লে পটে নাপায়, খালি এটা এটা বস্তু মোৰ সহায় হৈছিল, মই প্ৰথমবাৰ এবাৰ যাওঁতে মোক বহুত মানে সহায় কৰিলে, সেই সময়ত মই গাড়ী কিনিব পইচা গোটাইছিলোঁ, গাড়ী কিনিব পইচা গোটাই মই সেইবাৰ প্ৰথমবাৰ যাওঁতে মোক বেছি পইচা লগা নাছিল, 1,00,000 টকা দৰকাৰ আছিলে, 5,00,000 টকা মোক মোৰ শুভাকাংক্ষী, মোৰ বন্ধু, মোৰ আত্মীয় স্বজনে দিলে, কাৰণ তেতিয়ালৈকে অসমৰ পৰা কোনো এভাৰেষ্ট যোৱা নাছিল, সেইকাৰণে মোক বহুতে সহায় কৰিলে, আৰু 5,00,000 টকা মই এখন ভাল গাড়ী কিনিব থৈ জমা কৰিছিলোঁ, সেই পইচাখিনি মই তাত খৰচ কৰিলোঁ, পিছৰ পৰা যাওঁতে গভৰ্ণমেণ্টৰ খৰচ কৰিলোঁ, সেইবাৰ প্ৰায় হয়তো আমাৰ পাৰ হেড 20,000 টকা লাগিছিলে, এতিয়া কিন্তু বহুত বেছি হৈ গ'ল। গতিকে তথাপিতো মই কওঁ সকলোকে যে অলপমান আমাৰ এই ক্ষেত্ৰত বঙালী মানুহ আমি দেখিছোঁ যে তেওঁলোকে বাকী কিবা কৰণত কিন্তু ঘূৰিব নালাগে, ফুৰিব আমাৰ য'ত ঠাই যিমান ঠাই গৈছে বেংগলী মানুহ পাওঁ, গতিকে মই ভাবোঁ আমাৰ মানুহ শিকিব লাগে ধৰক যে দুনিয়াখন চাব লাগে, পৃথিৱীখন চাব লাগে, আৰু বহুত চাবলগীয়া ঠাই আছে পৃথিৱীখনত, অলপ সময়ৰ কাৰণে আহিছোঁ জীৱনটো যিমান পাৰে এনেকৈ উপভোগ কৰিব লাগে, গতিকে যিমানটো পাৰো কৰি যাম, আৰু মই যুৱ প্ৰজন্মক এইটো কথা কওঁ যে তোমালোকে সকলোৱে যাতে আগ্ৰহটো ৰাখে যে ঠাই চাব লাগে, ঘূৰিব লাগে, মানুহ জানিব লাগে, বহুত মানুহ লগ পোৱা যায়, বিভিন্ন ধৰণৰ মানুহ বিভিন্ন কথা লগ পোৱা যায়, এইবাৰ তানজানিয়াত গৈ কিমান অভিজ্ঞতা হ'ল মই মানে ভাবিব নোৱাৰোঁ, তানজানিয়াৰ মানুহৰ বিষয়ে বেলেগ বেলেগ অভিজ্ঞতা, তাত গৈ হঠাৎ এটা অসমীয়া ফেমিলি পাই গ'লোঁ, হঠাৎ সেইটো আকৌ পালোঁ মুম্বাই এয়াৰপৰ্টত, দেখি ভাল লাগিল অসমীয়া ফেমিলিটো, অসমীয়া ফেমিলি তেওঁলোক হ'ল প্ৰণৱজ্যোতি বৰা আৰু দীনা দাস বৰা, তেওঁলোকে তাত প্ৰায় 25 বছৰমান ধৰি আছে তাত, আৰু তেওঁলোকে তাত এতিয়া ধুনীয়াকৈ সুন্দৰ ছেটেল, আৰু মই গৈ দেখিলোঁ আমাৰ অসমীয়া মানুহে কি কৰি আছে, তেওঁ এজন এনেকুৱা এজন এণ্টাৰপ্ৰিনৰ, তেওঁ এটা চাকৰি কৰিছিলে, এতিয়া তেওঁ চাকৰি পাতি তেওঁ তাত এটা দুটা কোম্পানী খুলিছে, 30-40 জন তেওঁ তানজানিয়া মানুহ এপইণ্টমেণ্ট দিছে, মই দেখি আছিলোঁ যে দাৰ এছ চালাম এখন চহৰত চিটিত সেইখন আমাৰ অসমীয়া মানুহ তাৰ এণ্টাৰপ্ৰিনৰ, কিমান ভাল লাগে, কিমান গৌৰৱবোধ কৰিছোঁ, এজন পালোঁ তেনেকৈ মচি নামৰ ঠাইখন, তাতে এজন ইয়াৰুদ্দিন খান বুলি আমাৰ অসমৰ মানুহ আছে, কোকা কোলা বিৰাট ডাঙৰ ফেক্টৰী আছে, সেইটো কোম্পানীটো প্ৰডাকশ্যন মেনেজাৰ, গতিকে অসমীয়া মানে ক'ত ক'ত কি কৰি থাকে, তাতে তাতে মন্দিৰ পালোঁ, তাতে সেইটো নামটোৱে হ'ল হিন্দু মন্দিৰ, বিৰাট ডাঙৰ মন্দিৰ দেই, সৰু নহয়, ভাল ডাঙৰ আহল বহল, সেই মন্দিৰৰ যিজন পূজাৰী, পূজাৰীজন গুজৰাটৰ, কিন্তু ঘড়ীগৰাকী অসমীয়া, অসমৰ তেজপুৰৰ ছোৱালী চাইডৰ, গতিকে মই তাত সেই মন্দিৰ পালোঁ, গতিকে বিচিত অভিজ্ঞতা, বাহ অসমীয়া মানুহে এনেকৈ কাম কৰি ইমান ভাল লাগে, দেখিলে
1: অভিজ্ঞতা পোৱা যায়, আচলতে যদি নিজৰ সপোন কিছুমান থাকে সেয়া আমি যদি পূৰা কৰিব বিচাৰোঁ তেনেহ'লে আমি ছাৰে কোৱাৰ নিচিনা ছেভিং কৰিব লাগিব, আৰু নিজৰ সপোন আমি পূৰ্ণ কৰিব লাগিব, এটাই জীৱন, এটাই জীৱন, সেই জীৱনত যদি সেয়া আমি পূৰ্ণ কৰিব নোৱাৰোঁ তেনেহ'লে নাজানো পিছত আমি কি ৰূপত হয়তো এই পৃথিৱীলৈ আহিব পাৰোঁ বা নোৱাৰোঁ,
0: মানে এতিয়া সেই সপোন পূৰণ কৰিবৰ কাৰণে মই কি কৰিছোঁ, মই শাৰীৰিকভাৱে কষ্ট কৰিছোঁ,
1: হয়
0: ফিজিকেল লেবাৰ, গতিকে আজি এই বেমাৰ আজাৰৰ যুগত যিমান পাৰি ফিজিকেল ফিটনেছৰ কাৰণে চবেই কৰিলে ভাল, গতিকে সেইটো এটা হেৰি সহায় হৈছে, আৰু লগতে আমাৰ মানুহ কি, আমি দেখিছোঁ যে বাহিৰৰ মানুহবিলাক 80-85 বছৰ বয়সলৈ মানুহ ঘূৰি ফুৰে, আমাৰ মানুহ সাধাৰণতে 60-70 বছৰ লাহে লাহে ঘৰ সোমাই যায় আৰু ওলাব
1: নোৱাৰে,
0: সেই বস্তু বাৰু মুকলি হ'ব লাগে, আৰু
1: সেইটো মুকলি হ'ব লাগে, খুব সুন্দৰ আৰু খুব সুন্দৰ অভিজ্ঞতাৰ কথা ক'লে, আৰু ছাৰে যেনেধৰণৰ কথা কৈছে আৰু যেনেধৰণৰ তাৰ অভিজ্ঞতাৰ বিষয়ে কৈছে, নিশ্চয়কৈ নৱপ্ৰজন্মই ইয়াৰ পৰা উপকৃত হ'ব, তেওঁলোকেও বুজি পাব যে এভাৰেষ্টে হওক বা যিকোনো শিখৰে হওক তাত আৰোহণ কৰাৰ পূৰ্বে কেনেধৰণে নিজকে প্ৰস্তুত কৰিব লাগিব, কেনেধৰণে আগবাঢ়ি যাব লাগিব, আৰু তেতিয়াহে নিজৰ এই আশা এই সপোন তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিব। অশেষ ধন্যবাদ ছাৰ, আপুনি আপোনাৰ মূল্যৱান সময় আজি আমাৰ শ্ৰোতাসকলক দিলে,
0: ৰূপলী ভাল লাগিল মোৰ, মই মানে আকাশবাণীৰ লগত মোৰ বহুত দিনীয়া সম্পৰ্ক, কাৰণ মোৰ সাংবাদিক যিমান আকাশবাণীৰ জৰিয়তে আৰম্ভ হৈছে, যুৱবাণীত প্ৰথম প্ৰগ্ৰেম বহুত প্ৰগ্ৰেম কৰিছিলোঁ, যুৱবাণীৰ সৈতে খুব উত্তপ্ৰোত সম্পৰ্ক আছিল, গতিকে মোৰ সাংবাদিকতাৰ কেৰিয়াৰ বুলি ক'লে প্ৰথম আৰম্ভণি কিন্তু যুৱবাণী, যুৱবাণীয়ে মূল ভেটি, তাৰ পৰা আহি পাইছোঁ আজি আকাশবাণীয়ে মোৰ সাক্ষাৎ কৰিছে, সেইকাৰণে ভাল লাগিছে, ধন্যবাদ তোমাক ৰূপলী,
1: ধন্যবাদ ছাৰ। শ্ৰোতা ইমান পৰে কথা পাতোঁ আহক অনুষ্ঠানটি শুনিলে, আজি এই অনুষ্ঠানত আমি কথা পাতিলোঁ পৰ্বতাৰোহণৰ বিষয়ে, আৰু আমাৰ সৈতে আছিল অতিথিৰূপে প্ৰণয় বৰদলৈ, তেখেত এগৰাকী পৰ্বতাৰোহী লগতে এগৰাকী সাংবাদিকো। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণীৰ তেজপুৰ। এতিয়া আৰম্ভ কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনক ঝাৰখণ্ড বোলছবিৰ এটি গীত, উদিত নাৰায়ণ, কুমাৰ চানু আৰু অলকা ইয়াগনিকৰ কণ্ঠত।

0: FBI-এ কয়
1: জানি লক সতর্ক হৈ রক
2: শ্রোতাসকলে হিন্দী বলছবি গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক আহব লোচলে বলছবিৰ এটি গীত অলকা য়াগ্নিক আৰু উদিত নাৰায়ণৰ কণ্ঠত।

শুনক শুনক শুনক রাইজসকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। টোটালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনার কোনো পরিবর্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেস করেসপন্ডেন্ট অর্থাৎ বিসির ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বর বা মোবাইল ব্যাংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ কেওআইচি আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।

ইমান পৰে শ্ৰোতাই হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিলে। মিডিয়াম হৈ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম এণ্ড 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজি অধিৱেশনো ইমানতে সামৰিছোঁ। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:55 এফ এম এণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইট আৰু অম্লানজ্যোতি দত্ত। ট্ৰান্সমিটাৰত আছিল নিৰঞ্জন বড়ো, ডিউটি ৰুমত নৱজ্যোতি হাজৰিকা, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ কক্ষৰ পৰা মই ৰশ্মিৰেখা ভূঞাই অনুষ্ঠান সামৰি আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।

ইমান পৰে শ্ৰোতাই হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিলে। মিডিয়াম হোগা 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM ৰেডিঅ' 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজি অধিৱেশনো ইমানতে সামৰিছোঁ। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:55 FM ৰেডিঅ' 102.4 মেগাহাৰ্টজত। আমাৰ আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইট আৰু অম্লানজ্যোতি দত্ত। ট্ৰান্সমিটাৰত আছিল নিৰঞ্জন বড়ো, ডিউটি ৰুমত নৱজ্যোতি হাজৰিকা, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ কক্ষৰ পৰা মই ৰশ্মিৰেখা ভূঞাই অনুষ্ঠান সামৰি আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।